আকাশবাণী তেজপুৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি দ্বিতীয় দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 17 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: global development gains and push large sections of the population into poverty. Prime Minister Narendra Modi also underlined India's growing global role, describing the country as a land of opportunities in the 21st century that is driven by both technology and human values.
1: 21st sadi ka Bharat avsaron ki bhumi hai. भारत टेक्नोलॉजी ड्रिवन भी है और ह्यूमैनिटी ड्रिवन भी है. भारत जितना एंशिएंट है उतना ही मॉडर्न बन रहा है और विकसित भारत की जर्नी में भागीदारी का भी है. मैं नेदरलैंड्स में भारतीय समुदाय के सभी साथियों से कहूंगा, आप भारत में ज्यादा से ज्यादा सहयोग बढ़ाएं. इससे भारत का सामर्थ्य भी बढ़ेगा और आपके इन्वेस्टमेंट पर रिटर्न भी ज्यादा मिलेगा.
0: The Joint Parliamentary Committee on One Nation, One Election Bill held extensive consultations in Bengaluru with political parties, legal fraternity and civil society yesterday. Briefing media persons, the chairman of the committee, P.P. Chaudhary, informed that the objections and recommendations are being collected by the JPC during their visits to different states. On challenges posed by the proposal, he said that synchronizing elections will need to prematurely dissolve a few state assemblies and resolve issues arising out of anti-defection laws, no confidence motion and president rule. The Archaeological Survey of India, ASI, has granted the Hindus an unrestricted access to the monument at Bhojshala complex in Dhar district of Madhya Pradesh for worship and other purposes. The ASI's decision came a day after the Madhya Pradesh High Court ruled that Bhojshala in Dhar was a temple of goddess Saraswati. Within days of levying high custom duties on precious metals, government has imposed import curbs on silver. The Directorate General of Foreign Trade in a notification said the import policy for silver, including silver plated with gold and platinum, are revised from free to restricted with immediate effect. Delhi government has taken a significant decision to reduce the value-added tax on aviation turbine fuel in the national capital from 25% to 7%. Delhi Chief Minister Rekha Gupta said that the decision has been taken in line with the Prime Minister Narendra Modi's emphasis on strengthening connectivity and economic activity with the objective of providing relief to the aviation sector, promoting tourism and logistics activities. In badminton, Indian duo Satvik Sairaj Ranki Reddy and Chirag Shetty will face the Indonesian pair of Leo Roli Coronando and Daniel Martin in the men's doubles final of the Thailand Open in Bangkok today. And that is the end of this news bulletin.
2: Ea Agahmani Guwahati Onusthan Khunise Mahabahu Hakar Para মুকুটা মালা
3: ধৰ্মীয় সহিষ্ণুতা সম্পৰ্কে উল্লেখ কৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, বৰ্তমান সময়ৰ এটি বিশেষত্ব হৈছে মানুহ আৰু মানুহৰ বিভিন্ন জাতি, ধৰ্ম আৰু সংস্কৃতিৰ পৰস্পৰৰ মাজত মিলন আৰু আদান প্ৰদান। ইয়াৰ আগতে মানুহৰ মাজত এনেধৰণৰ সংমিশ্ৰণ হোৱাৰ দৃষ্টান্ত পৃথিৱীৰ বুৰঞ্জীত পোৱা নাযায়। অতীজতে পৃথিৱীৰ বিভিন্ন ঠাইত নানান সভ্যতাৰ জন্ম হৈছিল আৰু সেই সভ্যতা সমান্তৰালভাৱে গঢ় লৈ প্ৰগতিৰ বাটেৰে আগবাঢ়িছিল। তেতিয়া এটা সভ্যতা আন এটা সভ্যতাৰ সংস্পৰ্শলৈ অহাৰ তেনে বিশেষ সুবিধা নাছিল। কিন্তু আজি কোনো সভ্যতা সংস্কৃতিয়েই আন এটা সভ্যতা সংস্কৃতিৰ পৰা সম্পূৰ্ণ পৃথক হৈ এককভাৱে আগবঢ়াটো সম্ভৱ নহয়। আজি বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ বিভিন্ন আৱিষ্কাৰ আৰু বিভিন্ন ৰাজনৈতিক আৰু অৰ্থনৈতিক ধ্যান ধাৰণাৰ প্ৰসাৰে পৃথিৱীখন সৰু কৰি পেলাইছে। পৃথিৱীৰ দুখন ভিন ভিন দেশ আৰু দুজাতি ভিন ভিন মানুহৰ মাজত থকা বাহ্যিক আৰু মানসিক দূৰত্বৰ ব্যৱধান নাইকিয়া হৈ আহিছে। মানুহৰ মাজত হোৱা এই সাহচৰ্য আৰু ঘনিষ্ঠতাই প্ৰকৃত ভাতৃত্বৰ ৰূপ লওক, এই আমাৰ কামনা। কাৰণ মানৱ জাতিক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আমি পৃথিৱীখনক আমাৰ ঘৰ হিচাপে গঢ়ি তুলিব লাগিব। পৃথিৱীখনক

আকাশবাণী গুৱাহাটী অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টজত অনুষ্ঠান শুনিছে মহাবাহু।

তাহানিৰ গীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা, প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

দিনৰ 1:10 আলি হাইদৰ ৰচিত ধাৰাবাহিক নাট জোনবেলি তৰা আৰু যাদুকৰী খুৰাৰ শেষৰ খণ্ড, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 নিদান অনুষ্ঠানত উচ্চ ৰক্তচাপ সমস্যাৰ প্ৰতিকাৰ এই বিষয়ে ডঃ জয়ন্ত গগৈৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 অকণিৰ মেল, শুনিবলৈ পাব আলহী শিশুৰ অৰিহণা আৰু সাধু। 9:45 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গায়িকা দীতিমণি বৰুৱাৰ সৈতে সাক্ষাৎকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 আইদৰ বুলনি অনুষ্ঠানত সুভদ্ৰা দেৱী ভট্টাচাৰ্যৰ ৰচিত নাট অচিন কাঠৰ থোৰা, প্ৰযোজনা নয়ন প্ৰসাদৰ।

দিনৰ 1:50 আৰু বিয়লি 5:55 বৃন্দগান, 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আৰু নিশা 8:30 অসমীয়া এলবামৰ পৰা লোৱা গীত, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহাৱস্থানলৈ, এই বিষয়ে এটি আলোচনা অংশগ্ৰহণ কৰিব প্ৰিয়ংকা হাতীমতা আৰু সুৰশ্ৰী পাটোৱাৰীয়ে, আঁত ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ।

সন্ধিয়া 6:40 স্বপ্না শইকীয়াৰ কণ্ঠৰ বৰগীত, সন্ধিয়া 7:20 বিনয় তালুকদাৰ আৰু সংগবিন্দৰ কণ্ঠৰ নাম, 7:35 পূবালীৰ সুৰত বিভা ৰাভা আৰু সংগবিন্দৰ কণ্ঠৰ ৰাভা গীত, 7:45 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীত শিল্পী মিতালী চৌধুৰী, সুৰ সংৰচনা জ্যোতিপ্ৰকাশ দাসৰ, 8:10 গজল শুনিবলৈ পাব, 9:00 চিত্ৰগীত, নিশা 9:30 অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ নিবেদন বাওনা, নাট্যকাৰ ভৱেন্দ্ৰনাথ শইকীয়া, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, নিশা 10:03 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, অনুষ্ঠান পৰিচিতি ইমানেই।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বিশ্ব দূরসংযোগ আর তথ্য সমাজ দিবস 1835 চনৰ 17 মে'ৰ দিনা স্পেইনৰ মালাগা চহৰত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেলিগ্ৰাফ অধিৱেশন অনুষ্ঠিত হৈছিল। সেই দিনটোৰ লগত সংগতি ৰাখি 1969 চনৰ পৰা সমগ্ৰ বিশ্বতে 17 মে'ৰ দিনটো বিশ্ব দূৰসংযোগ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। বৰ্তমান এই দিৱস বিশ্ব দূৰসংযোগ আৰু তথ্য সমাজ দিৱস হিচাপে পালন কৰা হয়। দূৰসংযোগ ব্যৱস্থা এতিয়া মানুহৰ বাবে এক অপৰিহাৰ্য আহিলা। আধুনিক তথ্য প্ৰযুক্তিৰ যুগত দ্ৰুত গতিৰে দূৰ দূৰণিলৈ তথ্য সৰবৰাহ কৰিবৰ বাবে বিভিন্ন সংযোগ ব্যৱস্থা ব্যৱহাৰ কৰা হৈছে। এই সকলোকে একেলগে দূৰসংযোগ বুলি কোৱা হৈছে। টেলিফোন নেটৱৰ্কক আধুনিক দূৰসংযোগ ব্যৱস্থাৰ আধাৰ বুলি ধৰিব পাৰি। এতিয়া দুজন মানুহৰ ইজনে সিজনৰ লগত কথা পতাৰ উপৰিও টেলিগ্ৰাফ ব্যৱস্থা

কনফারেন্স কল, টেলিকনফারেন্স আদিত এটা নেটওয়ার্ক ব্যবহার করে। এনে কিছুমান কৌশলৰ জৰিয়তে কোনো ব্যক্তিয়ে পৃথিৱীৰ বিভিন্ন কোণত থকা একাধিক ব্যক্তিৰ লগত একেবাৰে মুখামুখিকৈ হোৱাকৈ কথা পাতিব পাৰে। এই ব্যৱস্থাৰ জৰিয়তে তথ্যৰ আহৰণ, বিনিময়, সংৰক্ষণ আৰু প্ৰসাৰ ব্যৱস্থালৈ এক তুলনাবিহীন বৈপ্লৱিক পৰিৱৰ্তন আনিছে। কম্পিউটাৰৰ উদ্ভাৱনে এইটো সম্ভৱ কৰি তুলিছে। কম্পিউটাৰ আৰু কম্পিউটাৰ নেটৱৰ্কে মানৱ জীৱনলৈ অনা বৈপ্লৱিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত 20 শতিকাৰ শেষৰ আৰু 21 শতিকাৰ আৰম্ভণিৰ কালচোৱাক তথ্য প্ৰযুক্তিৰ যুগ হিচাপে অভিহিত কৰা হৈছে। এই যুগ মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ শেহতীয়া যুগ। মানুহৰ সভ্যতাৰ বিকাশ নিৰ্ভৰ কৰে একোটা নিৰ্দিষ্ট সময়ত মানুহে ব্যৱহাৰ কৰা উৎপাদন আহিলা বা প্ৰযুক্তি আৰু বৃত্তি, ব্যৱসায়, বাণিজ্য আদিৰ ওপৰত। জীৱনৰ মান উন্নত কৰাৰ বাবে মানুহে পোনপ্ৰথমে আহিলা পাতি ব্যৱহাৰ কৰাৰ প্ৰমাণ প্ৰস্তৰ যুগতে পোৱা গৈছে। বহুতো কম্পিউটাৰত সঞ্চিত তথ্য নেটৱৰ্কৰ দ্বাৰা সংযোজিত হৈ বিশ্বব্যাপী যি বিশাল তথ্য ভাণ্ডাৰ গঢ় লৈ উঠিছে তাক কোৱা হৈছে তথ্যৰ ৰাজপথ বা ইনফৰ্মেশ্যন ছুপাৰ হাইৱে'। এই ৰাজপথে পৃথিৱীৰ বিভিন্ন দেশক, সমাজক আৰু মানুহক ওচৰ চপাই আনিছে আৰু তাৰ জৰিয়তে পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে। তথ্য প্ৰযুক্তিক মানুহৰ কৌশলী হাতে আৰু যুক্তিপূৰ্ণ মনৰ যৌথ প্ৰয়াসত গঢ়ি উঠা এক যাদুকৰী প্ৰযুক্তি বুলিব পাৰি। মানুহৰ ইতিহাসত আগেয়েও কেতিয়াও ইমান শক্তিশালী প্ৰযুক্তিৰ বিকাশ হোৱা নাছিল। পণ্য সামগ্ৰী আৰু টকা পইচাৰ আদান প্ৰদান যিকোনো এখন সমাজৰ দৈনন্দিন জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ আৰু অত্যাৱশ্যকীয় দিশ। একো একো সময়ত ব্যৱহৃত প্ৰযুক্তিয়ে সেই সময়ত কি সামগ্ৰীৰ লেনদেন হ'ব পাৰে সেইটো নিৰ্ণয় কৰে। তথ্য প্ৰযুক্তিৰ যুগত এই পণ্য বা সামগ্ৰীবিধ হ'ল তথ্য বা ইনফৰ্মেশ্যন। সেয়েহে তথ্য প্ৰযুক্তিৰ যুগত এজন ব্যক্তি বা এটা প্ৰতিষ্ঠানৰ অৰ্থনৈতিক মূল্য নিৰ্ধাৰণ কৰা হয় উপযুক্ত তথ্য আহৰণ আৰু বিনিময়ৰ ক্ষেত্ৰত থকা সেই ব্যক্তি বা প্ৰতিষ্ঠানটোৰ ক্ষমতা বা দক্ষতাৰ ওপৰত। এইদৰে গঢ় লৈ উঠিছে তথ্য প্ৰযুক্তি নিৰ্ভৰ নতুন অৰ্থনীতি। প্ৰকৃততে অৰ্থনীতিৰ ওপৰত তথ্য প্ৰযুক্তিৰ প্ৰভাৱ ইমানেই ব্যাপক আৰু সুদূৰপ্ৰসাৰী হৈ পৰিছে যে ইয়াক দ্বিতীয় শিল্প বিপ্লৱ ৰূপে চিহ্নিত কৰা হৈছে। বিশ্ব অৰ্থনীতিত তথ্য প্ৰযুক্তি বিভিন্ন দেশৰ বিকাশৰ প্ৰধান মাপকাঠিত পৰিণত হৈছে। তথ্য প্ৰযুক্তি বৰ্তমান আটাইতকৈ ক্ষিপ্ৰগতিত বিকশিত উদ্যোগত পৰিণত হৈছে আৰু অতি সোনকালে ই পৃথিৱীৰ বৃহত্তম উদ্যোগ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। তথ্য প্ৰযুক্তি নিজেই এক বৃহৎ উদ্যোগত পৰিণত হোৱাৰ লগতে ই প্ৰচলিত উদ্যোগ আৰু ব্যৱসায় বাণিজ্যলৈও ব্যাপক পৰিৱৰ্তন আনিছে আৰু নতুন নতুন উদ্যোগৰ সম্ভাৱনাৰ দুৱাৰো মুকলি কৰিছে। তথ্য প্ৰযুক্তিয়ে উৎপাদন আৰু বিতৰণ ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। কম্পিউটাৰ আৰু নেটৱৰ্ক ব্যৱস্থাই বিভিন্ন উদ্যোগ আৰু বাণিজ্যিক প্ৰতিষ্ঠানক স্বয়ংচালিত কৰি তুলিছে, যাৰ জৰিয়তে উৎপাদন ব্যয় হ্ৰাস কৰিব পৰা হৈছে, উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিব পৰা হৈছে আৰু একে সময়তে উৎপাদিত সামগ্ৰীৰ গুণগত মানো উন্নত কৰিব পৰা গৈছে। আনহাতে ইণ্টাৰনেটৰ জৰিয়তে উৎপাদিত সামগ্ৰীৰ বজাৰ বহলাব পৰা গৈছে, গ্ৰাহকৰ সৈতে উৎপাদকৰ পোনপটীয়া সম্পৰ্ক স্থাপন কৰিব পৰা গৈছে। এইদৰে সমগ্ৰ বিশ্বতে এতিয়া ইলেক্ট্ৰনিক কমাৰ্চ বা ই কমাৰ্চ গঢ় লৈ উঠিছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে।

দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে RBI.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু খণ্ডেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাঁচখন দেশৰ যাত্ৰাৰ তৃতীয় পৰ্যায়ত আজি দুদিনীয়া ছুইডেন ভ্ৰমণসূচীৰে গোফেনবাৰ্গত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীয়ে কালি নেডাৰলেণ্ডছ ভ্ৰমণৰ দ্বিতীয় দিনা কেইবাটাও কাৰ্যসূচীত ভাগ লয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি ডমিনিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে

বৰ্মা কপিয়া সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদন কৰে। ছাত্ৰিক ছাইৰাজ ৰানকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটিটো আজি থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5খন দেশৰ যাত্ৰাৰ তৃতীয় পৰ্যায়ত আজি দুদিনীয়া ছুইডেন ভ্ৰমণসূচীৰে গোফেনবাৰ্গত উপস্থিত হ'ব। ভাৰত আৰু ছুইডেনৰ মাজত শক্তিশালী মিত্ৰতা সুদৃঢ় কৰাৰ দিশৰ পৰা প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টৰছনৰ সৈতে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশৰ পৰ্যালোচনা কৰিব আৰু দ্বিপাক্ষিক বাণিজ্যৰ লগতে সেউজ পৰিৱৰ্তন, কৃত্ৰিম বুদ্ধিমত্তা, নিত্য নতুন প্ৰযুক্তি, ষ্টাৰ্টআপ, শক্তিশালী যোগান শৃংখলা, মহাকাশ, প্ৰতিৰক্ষা, জলবায়ু পৰিৱৰ্তন ৰোধৰ ব্যৱস্থা আৰু জনসম্পৰ্ক খণ্ডত সহযোগিতা বৃদ্ধিৰ উপায় অন্বেষণ কৰিব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে লগতে ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ৱন ডেৰ লেয়নৰ সৈতে ইউৰোপৰ উদ্যোগপতিসকলৰ আগশাৰীৰ মঞ্চ ঔদ্যোগিক ঘূৰণীয়া মেজবেলত ভাষণ দিব। যোৱা জানুৱাৰীত ঐতিহাসিক ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তি প্ৰযোজ্য হোৱাৰ পাছত এয়া হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউৰোপ ভ্ৰমণ। দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰা আৰু পৰিৱৰ্তনশীল প্ৰযুক্তি তথা জটিল ভূ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সময়ত সহযোগিতাৰ নতুন থল অন্বেষণেই এই ভ্ৰমণৰ মূল উদ্দেশ্য। ভাৰত আৰু ছুইডেনৰ মাজত বিত্তীয় লেনদেন বৃদ্ধি পোৱাৰ সময়ত কৰা প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ 2025 চনত 775 কোটি ডলাৰলৈ বৃদ্ধি পাইছে। একেদৰে 2000ৰ পৰা 2025 চনৰ ভিতৰত ছুইডেনৰ পৰা ভাৰতলৈ 282.50 কোটি ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ আগমন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নেডাৰলেণ্ডছ ভ্ৰমণৰ দ্বিতীয় দিনা কেইবাটাও কাৰ্যসূচীত ভাগ লয়। ইয়াৰ ভিতৰত সমূহীয়া কথোপকথনৰ পৰা নেডাৰলেণ্ডছৰ ৰাজকীয় পৰিয়ালৰ সৈতে হোৱা বৈঠক অন্যতম। প্ৰধানমন্ত্ৰী মোদী আৰু নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰীয়ে এটা সাংস্কৃতিক অনুষ্ঠানত চৌল যুগৰ তাম্ৰপত্ৰ ভাৰতলৈ ঘূৰাই অনাৰ ঐতিহাসিক অনুষ্ঠানত অংশ লয়। এই তাম্ৰপত্ৰয়ো ভাৰতীয় ঐতিহ্য আৰু সভ্যতাৰ গুৰুত্বপূৰ্ণ অধ্যায়ক প্ৰতিনিধিত্ব কৰে আৰু সেইসমূহ স্বদেশলৈ ঘূৰাই অনাটো দেশৰ জনসাধাৰণৰ বাবে আৱেগিক দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত টাটা ইলেক্ট্ৰনিকছে ছেমি কণ্ডাক্টৰ খণ্ডৰ আগশাৰীৰ কোম্পানী ASML-ৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ফলত ভাৰতৰ ছেমি কণ্ডাক্টৰ নিৰ্মাণ খণ্ড অধিক শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। চুক্তিৰ অধীনত ASML-এ গুজৰাটৰ ধোলেৰাত ছেমি কণ্ডাক্টৰ নিৰ্মাণ কেন্দ্ৰ স্থাপন আৰু ইয়াৰ সম্প্ৰসাৰণত টাটা ইলেক্ট্ৰনিকছক সহায় কৰিব। প্ৰধানমন্ত্ৰীদ্বয়ে লগতে শক্তি, বন্দৰ, স্বাস্থ্য, কৃষি, বাণিজ্য আৰু প্ৰযুক্তি ক্ষেত্ৰৰ নেডাৰলেণ্ডছৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰ নেডাৰলেণ্ডছ ভ্ৰমণ 17টা গুৰুত্বপূৰ্ণ সাফল্যৰে সম্পন্ন হয়। ইয়াৰ ভিতৰত নবীকৰণযোগ্য শক্তি সন্দৰ্ভত যুটীয়া কাৰ্যগোট গঠন আৰু নিকা শক্তি সহযোগিতা ত্বৰান্বিত কৰাৰ বাবে সেউজ হাইড্ৰজেনৰ পৰিকল্পনা, যোগান শৃংখলা সুৰক্ষিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা, গুজৰাটৰ কলপছৰ প্ৰকল্পৰ জৰিয়তে জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত নেডাৰলেণ্ডছৰ সহযোগিতা, ত্ৰিপুৰাত ফুলৰ খেতিৰ বাবে ভাৰত নেডাৰলেণ্ডছ উৎকৰ্ষ কেন্দ্ৰ স্থাপন তথা কৃষি কৌশল বিকাশৰ উদ্দেশ্যে বেংগালুৰুত দুগ্ধ উৎপাদন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন অন্যতম। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি ডমিনিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে ফাৰ্মাকপিয়া অৰ্থাৎ ঔষধ প্ৰস্তুত কৰাৰ প্ৰণালী সম্পৰ্কীয় নিৰ্দেশনা সম্বলিত গ্ৰন্থ বা তালিকা আৰু দ্ৰুত প্ৰভাৱ প্ৰকল্প সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদন কৰে। শ্ৰীমাৰ্ঘেৰিটাই কালি ডমিনিকাৰ বিদেশ, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়, বাণিজ্য আৰু শক্তিমন্ত্ৰী ভিন্স হেণ্ডাৰছনক সাক্ষাৎ কৰে আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাৰ কাৰ্যবাহী প্ৰধানমন্ত্ৰী ইউৰোৱিং মেকইণ্টাৰক দেখা কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে ৰজৰ ডমিনিকাৰ ৰাষ্ট্ৰপতি ছিলভেনি বৰ্টনকো সাক্ষাৎ কৰে। বেলিজ

0: হন্ডুৰাজৰ সফল ভ্ৰমণ সামৰি শ্ৰী মাৰ্ঘেৰিটা কালি ডমিনিকাত উপস্থিত হয়। এখন দেশ এটা নিৰ্বাচন বিধেয়ক সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় সমিতিয়ে কালি বাংগালুৰুত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, আইনজীৱী তথা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ পৰামৰ্শ গ্ৰহণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ পি পি চৌধাৰীয়ে কয় যে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰাপ্পা মৈলী আৰু বিজেপি তথা অন্য দলৰ প্ৰতিনিধিসকলৰ সৈতে এই বিধেয়ক সন্দৰ্ভত সমিতিৰ আগত দাঙি ধৰা মতামত গ্ৰহণ কৰে। অধ্যক্ষগৰাকীয়ে কয় যে জে পি চিয়ে বিভিন্ন ৰাজ্য ভ্ৰমণৰ সময়ত বিধেয়কখন সন্দৰ্ভত সপক্ষে আৰু বিপক্ষে আগবঢ়োৱা সকলো মতামত সংগ্ৰহ কৰিছে। এই প্ৰস্তাৱে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কিছুমান ৰাজ্যত সময়ৰ পূৰ্বে বিধানসভা ভাঙি যোৱা, দল ত্যাগ বিৰোধী আইন আৰু অনাস্থা প্ৰস্তাৱ তথা ৰাষ্ট্ৰপতি শাসনৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰিব লাগিব। তেওঁ কয় যে সঘনাই হৈ থকা নিৰ্বাচনসমূহ ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিপন্থী আৰু সময়ে সময়ে নিৰ্বাচনী বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত উন্নয়নমূলক কাৰ্য, অৰ্থনৈতিক কাম কাজ আৰু পৰ্যটন খণ্ডত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ লগতে শিক্ষা, বেংকিং খণ্ড আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ কাম কাজতো ব্যাঘাত জন্মে। কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ শুনানি কলকাতাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চম্পা চৰকাৰ আৰু ন্যায়াধীশ তীৰ্থংকৰ ঘোষৰ খণ্ড বিচাৰপীঠত অনুষ্ঠিত হ'ব। 2025 চনৰ জানুৱাৰীত এই গোচৰৰ দোষী সাব্যস্ত সঞ্জয় ৰয়ক আদালতে আজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। কিন্তু সঞ্জয় ৰয়ে নিজৰ মুক্তিৰ বাবে জনোৱা আবেদনৰ পাছতে বিভিন্ন মহলত তেওঁৰ মৃত্যুদণ্ডৰ দাবী উত্থাপিত হোৱাৰ পাছত গোচৰটো চি বি আইয়ে তদন্ত কৰি আছে। মৃত চিকিৎসকগৰাকীৰ পিতৃ মাতৃয়ে এই ঘটনাৰ সৈতে জড়িত অভিযোগত টি এম চিৰ বিধায়ক নিৰ্মল ঘোষ, সঞ্জীৱ মুখোপাধ্যায় আৰু ঘোলা আৰক্ষী থানাৰ তেতিয়াৰ আৰক্ষী অধীক্ষকক গ্ৰেপ্তাৰৰ দাবীত গোচৰ ৰুজু কৰিছিল। মৃত চিকিৎসকগৰাকীৰ পিতৃ মাতৃয়ে এইবুলি অভিযোগ কৰে যে এই তিনিওগৰাকী ব্যক্তিয়ে মৃতদেহৰ দ্বিতীয়বাৰৰ মৰণোত্তৰ পৰীক্ষাত বাধা দিয়াৰ লগতে মৃতদেহ সৎকাৰৰ সময়ত যথোচিত নিয়ম মানি চলা নাছিল। থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো ইণ্ডোনেছিয়াৰ ৰিঅ' ৰোলি কনাৰ্ডো আৰু ডেনিয়েল মাৰ্টিনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে সাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে কালি ছেমি ফাইনেলত মালয়েছিয়াৰ গোহ ছজিফেই আৰু নুৰ ইজুদ্দিনৰ যুটীটোক 19-21, 20-22 আৰু 21-16 গেমত পৰাস্ত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখে। গুজৰাট টাইটানছে 248 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 218 ৰাণ কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ অধিনায়ক শুভমন গিলে সৰ্বাধিক 85 ৰাণ কৰে। সাই সুদৰ্শনে 53 আৰু জছ বাটলাৰে 57 ৰাণৰ বৰঙণি আগবঢ়ায়। কলকাতাৰ হৈ সুনীল নাৰায়ণে 2টা উইকেট লাভ কৰে। নাৰায়ণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেট হেৰুৱাই 247 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। হিমাচল প্ৰদেশত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাঁচখন দেশ যাত্ৰাৰ তৃতীয় পৰ্যায়ত আজি দুদিনীয়া ছুইডেন ভ্ৰমণসূচীৰে গোফেনবাৰ্গত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীয়ে কালি নেডাৰলেণ্ডছ ভ্ৰমণৰ দ্বিতীয় দিনা কেইবাটাও কাৰ্যসূচীত ভাগ লয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি ডমিনিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে ফাৰ্মা কপিয়া সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদন কৰে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা।

দেওবাৰ। চৈধ্যশ তেত্ৰিশ ভাস্কৰাব্দৰ জেঠ মাহৰ আজি দুদিন, 2026 খ্ৰীষ্টাব্দৰ আজি 17 মে'। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ প্ৰতিপদ তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:38:34 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:56:16।

0: আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়, কথাষাৰ কৈছিল আনন্দ চন্দ্ৰ আগৰৱালাই। আজি বিশ্ব উচ্চ ৰক্তচাপ সজাগতা দিৱস। এই সম্পৰ্কে আমাক কৈছে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ বিপুল চন্দ্ৰ কলিতাই।
1: 17 মে গোটেই পৃথিৱীতে ৱৰ্ল্ড হাইপাৰটেনচন ডে হিচাপে পালন কৰা হয়। হাইপাৰটেনচন এবিধ সামাজিক ব্যাধি, টু মষ্ট কমন নন কমিউনিকেবল ডিজিজ ইন দ্য ৱৰ্ল্ড। ইয়াক চাইলেণ্ট কিলাৰ বা নীৰৱ ঘাতক বুলিও কওঁ সহজ কথাত। গোটেই পৃথিৱীতে প্ৰায় 1.4 বিলিয়ন পিপুল এই হাইপাৰটেনচন ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। সেইকাৰণে WHO-ই প্ৰতি বছৰে 17 মে ডেটো ৱৰ্ল্ড হাইপাৰটেনচন ডে হিচাপে পালন কৰে, যাতে পৃথিৱীত চব মানুহকে হাইপাৰটেনচনৰ বিষয়ে ল'ব লগা সাৱধানতা বা হাইপাৰটেনচন ডিটেকশ্যন বা ইয়াৰ দ্বাৰা হ'বলগীয়া বেমাৰৰ বিষয়ে সহজে অৱগত কৰাব পৰা যায়। সেইকাৰণে এইবাৰ 2026-ত হাইপাৰটেনচন ডেৰ আমাৰ যিটো থিম, মূল মন্ত্ৰটো হ'ল কণ্ট্ৰলিং হাইপাৰটেনচন টুগেডাৰ, চেক ইয়'ৰ BP ৰেগুলাৰলি, ডিফিট দ্য চাইলেণ্ট কিলাৰ। গতিকে সহজ কথাত হাইপাৰটেনচন বা উচ্চ ৰক্তচাপ এটা অতি ভয়ংকৰ ৰোগ বুলিয়ে ক'ব লাগিব, কাৰণ এই লক্ষণ নাথাকে। উচ্চ ৰক্তচাপ বুলি কোৱাৰ আগতে আমি বুজিব লাগিব মানে উচ্চ ৰক্তচাপ মানে কি। যেতিয়া ৰক্তচাপ সাধাৰণ তুলনাত বেছি থাকে তেতিয়া তাক আমি উচ্চ ৰক্তচাপ বুলি কওঁ। সাধাৰণতে 140 ওপৰতো আৰু বাই 90 তলৰটো, ডায়াষ্টলিক বা তাতকৈ বেছি যেতিয়া হয় আমি তাক উচ্চ ৰক্তচাপ বুলি ধৰোঁ। এই উচ্চ ৰক্তচাপৰ বহুত কাৰণ থাকে, কিন্তু সাধাৰণতে আমি ডক্টৰসকলে উচ্চ ৰক্তচাপক আমি দুটা ভাগত ভাগ কৰোঁ। এটা হ'ল এচেঞ্চিয়েল হাইপাৰটেনচন, যাৰ কোনো কাৰণ আমি বিচাৰি নাপাওঁ সাধাৰণতে, আৰু এটা হ'ল ছেকেণ্ডাৰী হাইপাৰটেনচন। যা হওক, এই ৰক্তচাপৰ প্ৰধান কাৰণ বা ৰিস্ক ফেক্টৰ কিছুমান থাকে। তাৰ ভিতৰত কিছুমান মডিফাইবল ৰিস্ক ফেক্টৰ থাকে যাক আমি চেঞ্জ কৰিব নোৱাৰোঁ, যেনেকৈ ধৰক এজ। এজ বঢ়াৰ লগে লগে হাইপাৰটেনচনো বাঢ়ি গৈ থাকে। মতা মানুহৰ হাইপাৰটেনচন বেছি থাকে মাইকী মানুহতকৈ। কিছুমান জেনেটিক ফেক্টৰ থাকে, কিছুমান এথনিক গ্ৰুপৰ যেনেকৈ ধৰক ব্লেক আমেৰিকানবিলাকৰ হাইপাৰটেনচন বেছি থাকে, গতিকে এইবিলাক আমি চেঞ্জ কৰিব নোৱাৰোঁ। কিছুমান আছে চেঞ্জ কৰিব পৰা ৰিস্ক ফেক্টৰ, যিবিলাক ধৰক অবেচিটি, যিবিলাক মানুহৰ মেদ বহুলতা থাকে, বেছিকৈ নিমখ খায়, যিবিলাক মানুহে ক্ৰনিক এলকহলিক, স্মকিং কৰে বা এনভাইৰনমেণ্টেল ষ্ট্ৰেছ ষ্ট্ৰেইন থকা মানুহ, যিবিলাকে ব্যায়াম নকৰে, মানসিক চাপত ভোগে, যিবিলাকৰ ডায়েবেটিছ থাকে ফেমিলিত যাৰ অলৰেডি হাইপাৰটেনচন থাকে, চ' এইবিলাক ৰিস্ক ফেক্টৰ থাকে হাইপাৰটেনচন হোৱাৰ। মই জনসাধাৰণক হাইপাৰটেনচন ডেৰ পৰা মূল বাৰ্তা হিচাপে মই ইয়াকে ক'ব বিচাৰোঁ যে নিজৰ ৰক্তচাপ জানক, আপোনাৰ ঘৰৰ ফেমিলিত ৰক্তচাপ আছে, আপুনিও সেই ৰক্তচাপত ভুগিব পাৰে। সেইকাৰণে আপুনি নিজৰ ৰক্তচাপ জানক, ডাক্তৰৰ ওচৰত যাওক, নিয়মিত BP পৰীক্ষা কৰি নিজৰ জীৱনটো ৰক্ষা কৰিব পাৰে। আপুনি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰক, সুস্থ জীৱন যাপন কৰক, ওজন কমাওক আৰু সদায় ফিজিকেল এক্টিভিটি মেইনটেইন কৰক, তেতিয়া আপুনি হাইপাৰটেনচনৰ পৰা হাত সাৰিব পাৰে বা তাক নিয়ন্ত্ৰণ কৰি এটা সুস্থ সবল জীৱন যাপন কৰিব পাৰে।
0: আমাৰ সৈতে সেয়া আছিল তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ বিপুল চন্দ্ৰ কলিতা। বিশ্ব দূৰসংযোগ আৰু তথ্য সমাজ দিৱস হৈছে 2006 চনৰ নৱেম্বৰ মাহত তুৰস্কৰ আটলাণ্টিয়াত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ ক্ষমতাসম্পন্ন সন্মিলনে ঘোষণা কৰা আন্তঃৰাষ্ট্ৰীয় দিৱস, আৰু যিটো প্ৰতি বছৰে 17 মেত উদযাপন কৰা হয়। বিশ্ব দূৰসংযোগ দিৱস 17 মেত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ প্ৰতিষ্ঠা হোৱাৰ স্মৃতিত এই দিনটোক পূৰ্বে বিশ্ব দূৰসংযোগ দিৱস বুলি জনা গৈছিল। ইণ্টাৰনেট আৰু নতুন প্ৰযুক্তিবিদ্যাৰ দ্বাৰা কঢ়িয়াই অনা সামাজিক পৰিৱৰ্তনৰ প্ৰতি বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰাটোৱে আছিল এই দিৱসৰ মূল উদ্দেশ্য। আনহাতে 2005 চনত টিউনিছত অনুষ্ঠিত হোৱা তথ্য সমাজৰ ওপৰত বিশ্ব সন্মিলনৰ পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱৰ দ্বাৰা 17 মেত ঘোষণা কৰা আন্তৰ্জাতিক দিৱস আছিল বিশ্ব তথ্য সমাজ দিৱস। 2006 চনৰ নৱেম্বৰ মাহত তুৰস্কৰ আটলাণ্টিয়াত অনুষ্ঠিত হোৱা ITU-ৰ সম্পূৰ্ণ ক্ষমতাসম্পন্ন সন্মিলনে 17 মেক দুয়োটা অনুষ্ঠানকে বিশ্ব দূৰসংযোগ আৰু তথ্য সমাজ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয়। বিশ্ব দূৰসংযোগ আৰু তথ্য সমাজ দিৱসৰ উদ্দেশ্য হৈছে ইণ্টাৰনেট আৰু

অন্যান্য তথ্য যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰে সমাজ আৰু অৰ্থনীতিলৈ আনিব পৰা সম্ভাৱনাসমূহৰ লগতে ডিজিটেল বিভাজন দূৰ কৰাৰ উপায়সমূহৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ। পৰাকুমাৰ দাসে 1991 চনৰ পৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আহ্বায়ক আৰু পাছলৈ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ পূব মানৱ অধিকাৰ সমন্বয়ৰক্ষী সমিতিৰ সচিব প্ৰধান আছিল। 1992 আৰু 1994 চনত গঠিত বাক স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ সক্ৰিয় নেতা আছিল। পৰাকুমাৰ দাসৰ জন্ম হৈছিল শ্বিলঙত 1961 চনৰ 24 ফেব্ৰুৱাৰীত। গুৱাহাটী চনিকুঠিৰ

1991 চনত গঠিত বাক স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ সক্ৰিয় নেতা আছিল। পৰাক্ৰমী ৰাছৰ জন্ম হৈছিল শ্বিলঙত 1961 চনৰ 24 ফেব্ৰুৱাৰীত। গুৱাহাটী চেনিকুঠিৰ বালক বিদ্যালয় কটন কলেজিয়েট স্কুলৰ পৰা ক্ৰমে প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰে। 1977 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছিল। কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিভাগৰ সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয়। দিল্লীৰ স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 1984 চনত পঞ্জাৱ নেশ্যনেল বেংকৰ বিষয়া হিচাপে নিযুক্ত হয় আৰু ইয়াৰ পাছত গুৱাহাটী ষ্টক এক্সচেঞ্জত মহাপ্ৰবন্ধক হিচাপে যোগদান কৰে। 1995 চনত চাকৰি ত্যাগ কৰি অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে যোগ দিয়ে। অসমীয়া আলোচনী, প্ৰান্তিক আৰু দ্য চেণ্ট্ৰেল ইংৰাজী কাকতত নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল। 1979 চনৰ মাৰ্চ মাহৰ 55 সংখ্যাৰ সাপ্তাহিক বুধবাৰ কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1996 চনৰ 17 মে দিনাখন গুৱাহাটীৰ ৰাজগড় পথৰ অসম জাতীয় বিদ্যালয়ৰ সন্মুখত পৰাগ কুমাৰ দাসক গুলীয়ে হত্যা কৰা হয়। ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্যৰ নিৰ্দেশক আছিল কুমুদিনী লাখিয়া। 1967 চনত তেখেতে গুজৰাটৰ আহমেদাবাদৰ ভাৰতীয় নৃত্য আৰু সংগীত প্ৰতিষ্ঠানত কাদম্ব নৃত্য আৰু সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল। ভাৰতীয় কথক নৃত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে বহুতো বঁটা আৰু সন্মান আগবঢ়োৱা হৈছিল। 1982 চনত সংগীত নাটক একাডেমী বঁটা, 1987 চনত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰে। মধ্যপ্ৰদেশ চৰকাৰেও তেখেতলৈ প্ৰদান কৰিছিল কালিদাস সন্মান। 2010 চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আগবঢ়োৱা হয়। 2011 চনত সংগীত নাটক একাডেমীৰ ঠাকুৰ একাডেমী ঠাকুৰ ৰত্ন বঁটা আগবঢ়োৱা হৈছিল। কুমুদিনী লাখিয়াৰ জন্ম হৈছিল 1930 চনৰ 17 মে'ত। অসম গণ পৰিষদৰ প্ৰাক্তন সদস্য আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা ক্ৰমাগতভাৱে 3 বাৰ বিধায়কৰূপে জয়ী হোৱা থানেশ্বৰ বড়োৰ জন্ম হৈছিল 1939 চনৰ 1 নৱেম্বৰত। তেখেতে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন চৰকাৰত 2টাকৈ কাৰ্যকালৰ বাবে শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। কিছু সময়ৰ কাৰণে অসম গণ পৰিষদৰ সভাপতিও হৈছিল। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে অসমত এটা শোধনাগাৰ স্থাপনৰ দাবীত শোধনাগাৰ আন্দোলনতো জড়িত হৈ পৰিছিল। 2024 চনৰ 17 মে'ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থানেশ্বৰ বড়োৰ পৰলোক প্ৰাপ্তি হয়। গণিতজ্ঞ আৰু সমাজ সংস্কাৰক আছিল ৰাধানাথ সিকদাৰ। 1852 চনত মাউণ্ট এভাৰেষ্টৰ উচ্চতা গণনা কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে ৰাধানাথ সিকদাৰ বেছিকৈ পৰিচিত আছিল। তেখেত হেনৰী ডেৰোজিঅ'ৰ ইয়ং বেংগল গোটৰ সদস্য আছিল। 1854 চনত সহযোগী ডেৰোজিয়ান পিয়ৰী চান্দ মিত্ৰৰ সৈতে সিকদাৰে ভাৰতীয় মহিলাসকলৰ বাবে বাংলা আলোচনী মাসিক পত্ৰিকা প্ৰতিষ্ঠা কৰিছিল। 1870 চনৰ 17 মে'ত চান্দনাগুৰত ৰাধানাথ সিকদাৰৰ পৰলোক প্ৰাপ্তি হয়। বৰাই চিতাৰ উদ্ভাৱনৰ বাবে বিখ্যাত আছিল এডৱাৰ্ড এণ্টনি জেনাৰ। তেখেতক প্ৰায়ে প্ৰতিৰোধ বিজ্ঞানৰ জনক বুলি অভিহিত কৰা হয়। আন যিকোনো মানুহৰ কৰ্মতকৈও বেছি মানুহৰ জীৱন ৰক্ষা কৰা বুলিও তেখেতক কোৱা হয়। 1749 চনৰ 17 মে'ত এডৱাৰ্ড জেনাৰ জন্ম হৈছিল। 1770 চনত জেনাৰে ছেইণ্ট জৰ্জ চিকিৎসালয়ত চিকিৎসক জন হাণ্টাৰৰ অধীনত শৈল্য চিকিৎসা আৰু শৰীৰস্থানৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছো কমলাবাৰী সত্ৰৰ সম্পৰ্কে। কমলাবাৰী সত্ৰ মাজুলীত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰধান আৰু ঐতিহ্যমন্ত্ৰিত সত্ৰ। 1663 বদলা পদ্ম আটাৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰখন সত্ৰীয়া নৃত্য, গীত, ভাওনা আৰু খোল বাদনৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ ভকতসকলে পৰম্পৰাগত মুখা নিৰ্মাণ আৰু কলাৰ চৰ্চাটো বিশেষ পাৰদৰ্শী। কালক্ৰমত এই সত্ৰখন মূলতঃ 4টা ভাগত বিভক্ত হৈছে। মূল কমলাবাৰী, উত্তৰ কমলাবাৰী, মধ্য কমলাবাৰী আৰু নতুন কমলাবাৰী। সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ বাবে কমলাবাৰী সত্ৰ হৈছে এখন প্ৰধান কেন্দ্ৰ। ইয়াৰ পৰাই সত্ৰীয়া নৃত্য আৰু গীতৰ ধাৰা প্ৰসাৰিত হৈছে। উত্তৰ কমলাবাৰী সত্ৰৰ এই শাখাটিয়ে অতীজৰে পৰা সাংস্কৃতিক চৰ্চাৰ বাবে বিশেষভাৱে জনাজাত হৈ আহিছে। গৰাখহনীয়াৰ বাবে মূল সত্ৰখন স্থানান্তৰিত হ'বলগীয়া হৈছে যদিও বৰ্তমানেও মাজুলীত ইয়াৰ শাখাসমূহে বৈষ্ণৱ ধৰ্ম আৰু সংস্কৃতি জীয়াই ৰাখিছে। বুদলাটাৰ প্ৰকৃত নাম আছিল কমলাকান্ত আটা। মহাপুৰুষ শংকৰদেৱৰ আজ্ঞামতে মাধৱদেৱৰ গাৰ বদল দি ধৰ্মপ্ৰচাৰৰ অনুমতি দিয়াত বদলা নাম পায়। কমলাবাৰী সত্ৰৰ হাতী, পুখুৰী, ভকত, সেৱক সকলোৰে সৈতে বদলা সত্ৰত পদ্ম আটাই 7 বছৰ 6 মাহ থাকি গুৰুজনাৰ ধৰ্মৰ ভেটিটোক অধিক সুদৃঢ় কৰি তুলিছিল। দফলাৰ উপদ্ৰৱত মন অসন্তুষ্ট হোৱাত তেখেতে নাৱৰে যাত্ৰা আৰম্ভ কৰি 2 বছৰ ৰামগুৰুৰ ঘৰত কটাই পৰশুৰাম মুদৈবাৰীলৈ আহি তাত 2 মাহ দিন কটায়। কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰাৰ পাছত 2 বছৰ 9 মাহৰ

0: ছমাহৰ ভিতৰত হৰিচৰণ আঁতৰি বৈকুণ্ঠগামী হয়। বদলা পদ্ম আটাই হৰিচৰণ আঁতৰিৰ বিয়োগত শোকাকুল হৈ আলধৰা গোবিন্দ আটাই এই সত্ৰত থাকি অৱশেষত পদ্ম আটাইও মৃত্যু কামনা কৰিলে। কিছুদিনৰ পাছত কমলাকান্ত আটাও অসুস্থ হৈ পৰিল। আটা অসুস্থ হোৱাত ভকত সমাজৰ মাজত উত্তৰাধিকাৰীক লৈ হোৱাটো লাগিল। ভক্তসকলে হৰিচৰণ আঁতৰিৰ কনিষ্ঠ ভাতৃ শ্ৰীৰামৰ কথা কলে। ভকতসকলৰ সিদ্ধান্তক নুই কৰিব নোৱাৰি শ্ৰীৰাম আটাক এই দায়িত্বভাৰ অৰ্পণ কৰিলে। উল্লেখযোগ্য যে মাজুলীৰ এই মূল সত্ৰখন ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত বিধ্বস্ত হৈছিল। চৰকাৰৰ অনুদানত 1975 চনত তিতাবৰৰ মহিমাবাৰীত পুনৰ প্ৰতিষ্ঠা কৰা হয়। শ্ৰী শ্ৰী কমলাবাৰী নামেৰে খ্যাত সত্ৰখন তিতাবৰত প্ৰতিষ্ঠা কৰিছিল শ্ৰী শ্ৰী ভৱকান্ত দেৱগোস্বামীয়ে। বৰ্তমান সময়তো বলিষ্ঠভাৱে প্ৰভাৱ বিস্তাৰ কৰি থকা মাজুলীৰ উল্লেখযোগ্য সত্ৰখন হ'ল উত্তৰ কমলাবাৰী সত্ৰ। শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰত মহাপুৰুষ দুজনা ৰচিত সকলো শাস্ত্ৰৰ সাঁচিপঠীয়া পুথি, পৰৱৰ্তীকালত ৰচিত সাঁচিপঠীয়া পুথিকে ধৰি 125খন এখন তোলাপতীয়া সশ্ৰিত ভক্তি ৰত্নাৱলী পুথি, শংকৰদেৱৰ জীৱনকালত সংৰক্ষিত ধূলামলা হস্তাক্ষৰিত পুথি, বদলা পদ্ম আটাৰ জপমালা বস্ত্ৰ ইত্যাদি বহুতো আনুষংগিক সম্পদ বিদ্যমান। মাজুলীৰ কমলাবাৰী সত্ৰত বিভিন্ন ধৰণৰ উৎসৱ অনুষ্ঠান আয়োজিত কৰা হয়। এই উৎসৱ অনুষ্ঠানসমূহে সত্ৰখনৰ পৰম্পৰাগত ঐতিহ্যক বহন কৰি আহিছে। পৰম্পৰা ৰক্ষা কৰি ৰাস উৎসৱ উদযাপন কৰা হয়। ৰাস উৎসৱ হৈছে এনিটিভ উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী। সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজীৰ সংকল্প।
4: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সাহারে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
3: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেনশনৰ সৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক। হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক অ্যাপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT, 24 ঘণ্টায় সাজু আপনার সেবাত। অ্যাপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। 5খন দেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডছত দি হেগত বিহু নাচেৰে প্ৰধানমন্ত্ৰীক আদৰিলে প্ৰৱাসী অসমীয়াই। CBSEৰ ঘোষণা, নৱম শ্ৰেণীৰ পৰা শিক্ষাৰ্থী পঢ়িব লাগিব তিনিটা ভাষা, তৃতীয়টো ভাষাৰ বাবে দিব নালাগে পৰীক্ষা। 21 মে'ৰ পৰা 4 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন, নতুন চৰকাৰৰ প্ৰথমখন অধিৱেশনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। নগদ চাঞ্চল্যকৰ ডকাইতি, মূল অভিযুক্ত দুৰ্ঘটনাত আহত। ৰাজ্যজুৰি দাম বৃদ্ধিৰ প্ৰতিবাদ, ছাত্ৰ মুক্তিৰ দাম বৃদ্ধিক লৈ সৰব আছো। গুৱাহাটীত এয়াই চালিত প্ৰথমটো বেংক উদ্বোধন মুখ্যমন্ত্ৰীৰ। ভাৰতীয় বেংকিং খণ্ডৰ ভৱিষ্যতক আদৰি ল'বলৈ অসম সম্পূৰ্ণ সাজু বুলি ক'লে ডঃ হিমন্ত বিশ্ব শৰ্মাই। কাৰ্বি সাংস্কৃতিক সাধক, গীতিকাৰ, জনপ্ৰিয় শিল্পী পুতুল সিং টুমুঙৰ মৃত্যু। কামৰূপত মাছ মৰাত নিষেধাজ্ঞা, মাছৰ প্ৰাকৃতিক প্ৰজনন বংশবৃদ্ধি নিশ্চিত কৰিবলৈ নিৰ্দেশনা। অৰুণাচল প্ৰদেশত প্ৰৱৰ্তন কৰা হ'ব EILP। খিলঞ্জীয়াৰ প্ৰতিবাদত সেৱ মানিলে প্ৰেমা খাণ্ডুৰ চৰকাৰে, বহিষ্কাৰ কৰিব বহিৰাগতক। পঞ্চায়ত গ্ৰামোন্নয়নৰ দায়িত্ব লৈ 100 দিনীয়া কাৰ্যসূচী ঘোষণা অতুল বৰাৰ। ভূমিৰ পত্তা পোৱাৰ প্ৰতিজন চাহ শ্ৰমিকে পাব একোটাকৈ ঘৰ, অসম চুক্তি ৰূপায়ণক দিয়া হ'ব অগ্ৰাধিকাৰ। বিজনেট স্কুটিত তীব্ৰবেগী ছুইফ্টৰ খুন্দা, পূজা কৰি উভতি অহাৰ পথত দুৰ্ঘটনাত দম্পতীৰ মৃত্যু। বাইকক মহতিয়ালে ভেনুৱে, ডুমডুমাত শোকাবহ দুৰ্ঘটনাত মাতৃৰ পুত্ৰৰ মৃত্যু। ইন্ধন বজাৰত আঁতৰা নাই মধ্যপ্ৰাচ্যৰ ভূ ৰাজনৈতিক সংঘাতৰ মেঘ, তেলে পুৰিছে বিশ্ব, দেশে দেশে হাহাকাৰ। আমেৰিকা ইজৰাইল আক্ৰমণৰ পাছতে হৰ্মুজ প্ৰণালীত কৰা অৱৰোধ অব্যাহত ইৰাণৰ। যুদ্ধৰ পূৰ্বে দৈনিক 130খন জাহাজ চলাচল কৰা পাৰস্য ওমান উপসাগৰ সংযোগী জলপথত 14-দিনীয়া যুদ্ধবিৰতিত অতিক্ৰম মাত্ৰ 40খন বাণিজ্যিক টেংকাৰহে। যুদ্ধোত্তৰ পৰিস্থিতিত ভাৰতসহ 115খন ৰাষ্ট্ৰত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি। খেলৰ পৃষ্ঠাত পুৰুষ ডাবলছত মালয়েছিয়াৰ জুটিৰ বিৰুদ্ধে চমকপ্ৰদ জয়, থাইলেণ্ড অপেনৰ ফাইনেলত স্বাত্বিক আৰু চিৰাগ। ইডেন গাৰ্ডেনত কলকাতাৰ বিশাল স্কোৰ, 29 ৰানত পৰাস্ত গুজৰাট টাইটান্স। IPLত আজিৰ খেল, পঞ্জাব কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। খেলখন ধৰমশালাত

চাৰে তিনি বজাত অনুষ্ঠিত হ'ব। আনহাতে আন এখন খেল দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছ, খেলখন দিল্লীত নিশা 7:30 বজাত অনুষ্ঠিত হ'ব। প্ৰশ্ৰোতা, আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আপোনালোক আটাইয়ে ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালী ইমানতে সামৰিছোঁ। নমস্কাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান।
1: শ্রোতাক নমস্কাৰ জনাইছো। আজি আমি আলোচনা কৰিব খোজা বিষয়টি হৈছে উচ্চ ৰক্তচাপ বা যাক আমি হাইপাৰটেনশ্যন বুলি কওঁ। আৰু এই বিষয়ে আলোচনা কৰিবলৈ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ জয়ন্ত গগৈক। তেখেত দৰাচলতে এগৰাকী হৃদৰোগ বিশেষজ্ঞ আৰু উচ্চ ৰক্তচাপ সম্পৰ্কীয় বিষয়সমূহৰ লগত তেখেত গভীৰভাৱে জড়িত। আমি তেখেতৰ পৰা খুব থূলমূলকৈ কিছু আভাস ল'ম এই সমস্যাটো সম্পৰ্কে। ডক্টৰ গগৈ নমস্কাৰ।
2: নমস্কাৰ।
1: আপুনি বহুত ৰোগীকেই চোৱা চিতা কৰে আৰু বোধ কৰোঁ তাৰ ভিতৰত অন্তত 50% ৰোগীয়ে উচ্চ ৰক্তচাপৰ সমস্যা লৈ আহে। প্ৰথমতে আমাৰ শ্ৰোতাক বুজাই দিয়কচোন উচ্চ ৰক্তচাপ এই সমস্যাটো কি ধৰণৰ?
2: হয়, উচ্চ ৰক্তচাপ বা আমি কমনলি যিটো হাইপাৰ টেনশ্যন বা হাই বিপি বুলি কওঁ, তাৰমানে আমি যিটো আমাৰ বিপি থাকে, ব্লাড প্ৰেছাৰ আমি কি হয় হৃদপিণ্ড যেতিয়া পাম্প কৰি থাকে তাৰ কাৰণে যিটো চাপ উৎপন্ন হয় ধমনীৰ মাজেৰে সেই বিয়পি যায়, তেতিয়া তাতে আমি এটা প্ৰেছাৰ যিটো আমি মাপ কৰোঁ তাক সিষ্টলিক আৰু ডায়েষ্টলিক দুটা ভাগত ভাগ কৰা হয়। যিটো মোৰ দেন যদি আমি 140 ওপৰত সিষ্টলিক বিপি আৰু ডায়েষ্টলিক যদি মোৰ দেন 90-90 ওপৰত যদি পোৱা হয় তেতিয়া একচুৱেলি আমি তাক হাইপাৰ টেনশ্যন বা হাই বিপি বুলি কওঁ। চ' গতিকে এটা নৰ্মেল ৰেঞ্জৰ ভিতৰত প্ৰেছাৰ থাকিব লাগে। এভাৰেজ যেনেকৈ 120-80 বুলি কোৱা হয়, বহুত সময়ত আমি জানো যে প্ৰেছাৰ 120-80 থাকিব লাগে, কিন্তু যেতিয়া সেই প্ৰেছাৰ 120-80 পৰা বাঢ়ি 140-90 ওপৰলৈ গুচি যায় তেতিয়া আমি তাক হাইপাৰ টেনশ্যন বুলি কওঁ।
1: আৰু তাৰ মাজৰ যিখিনি কথা ধৰকচোন তেওঁ 90 পোৱাগৈ নাই, তাৰমানে আমি তলৰ ওপৰৰ মানুহে তেনেকৈ বুজায় যে তলৰটো মোৰ 80 পাৰ হৈছে, 85 পাইছে বা ইপিনেও 125-130 পাইছেগৈ, তেতিয়াও ঠিক তাক আমি অসুস্থতা বুলি নধৰোঁ নেকি?
2: তাৰমানে যি আমাৰ যিখিনি গাইডলাইন আছে, আমাৰ কিছুমান গাইডলাইন ফ'ল' কৰা হয়, যেনেকৈ আমেৰিকান কাৰ্ডিঅ'লজিৰ গাইডলাইন আছে, ইউৰোপিয়ান গাইডলাইন আছে, তাত কোৱা হৈছে যে যদি 130 বাই 80 তাৰ তলত যদি থাকে তেতিয়াহ'লে ইউজুৱেলি নৰ্মেল বুলি ধৰা হয়। 130-140 যিটো সিষ্টলিক ডায়েষ্টলিক বা তলৰ মাত্ৰাটো যদি 80-90 ভিতৰত থাকে তেতিয়া ষ্টেজ 1 বা সামান্যভাৱে বাঢ়ি থকা বুলি ধৰা হয়। যদি সেইখিনি পৰ্যায়তো মানুহ এজনৰ ৰিস্ক ফেক্টৰ্ছখিনি থাকে, যেনেকৈ ডায়েবেটিছ হওক বা বেলেগ কলেষ্ট্ৰলৰ প্ৰব্লেম হওক, তেতিয়াহ'লে তেনেধৰণৰ অসুখক সেইটো আমি ষ্টেজ 1 হাইপাৰটেনশ্যনতো ট্ৰিটমেণ্টটো বহুত জৰুৰী হয়, দৰকাৰী হয়। আৰু জেনেৰেলি 140-90 ওপৰত যদি থাকে তেতিয়াহ'লে ডেফিনেটলি হাইপাৰটেনশ্যন বুলি কোৱা হয়।
1: এতিয়া তাৰ ভিতৰত এটা প্ৰশ্ন আহি পৰে বয়স, মানে কোন বয়সত আপুনি এই প্ৰেছাৰ 80-120 আমি এইটো ৰেঞ্জৰ যে কথা কওঁ এইটো বয়স ভেদে বেলেগ বেলেগ হ'ব পাৰে নেকি?
2: বয়স ভেদে বেলেগ বেলেগ হেৰি কৰা নাই, তাৰমানে লাষ্ট আমাৰ যি গাইডলাইন আছিলে JNC 8 একচুৱেলি ফ'ল' আপ কৰা হয়, যিটো 2014 গাইডলাইন, সেইটোৰ মতে সকলো মানে বয়সৰ মানুহকে একেলগে ধৰা হৈছে আৰু 140-90 এই মাত্ৰাটোৱে ধৰি দিয়া হৈছে। যদি তাৰ ওপৰত থাকে তেতিয়াহ'লে হাইপাৰটেনশ্যন বুলি কয়। আগৰ কিছুমান গাইডলাইনৰ অলপ ভাগ আছিলে কিন্তু সেইখিনি আজিকালি তেনেকৈ ধৰা নহয়, 140-90 প্লাছ ইজ হাইপাৰটেনশ্যন।
1: এতিয়া এই হাইপাৰটেনশ্যন বা উচ্চ ৰক্তচাপৰ সমস্যাটো আপুনি বয়সস্থ মানুহৰ ক্ষেত্ৰত বেছিকৈ দেখা পায় নেকি?
2: হয়,
1: গতিকে বয়সৰ লগে লগে সি এই মানে ৰক্তচাপটোৰ বৃদ্ধি হোৱাটো কিবা এটা স্বাভাৱিক লক্ষণ?
2: হয়, এইটো স্বাভাৱিক লক্ষণ, কাৰণ প্ৰেছাৰ আমি দেখিবলৈ পাওঁ যে বয়সীয়ালসকলৰ মাজত বেছি দেখিবলৈ পোৱা যায়, কাৰণ বয়স বঢ়াৰ লগে লগে শৰীৰৰ যিবোৰ আমাৰ ধমনি আছে, হীৰা বা ধমনি, সেইখিনি যিটো থিকনেছ, যিটো ৰিলেক্সেশ্যনৰ যিটো
1: ইলাষ্টিচিটি
2: থাকে সেইখিনি কমি যায়, গতিকে কি হয় আমাৰ পেৰিফেৰেল যিটো ৰেজিষ্টেঞ্চ থাকে সেই ৰেজিষ্টেঞ্চটো বাঢ়ি যায়, হাৰ্টটো অলপ এক ধৰণে কঠুৱা হৈ আহে, গতিকে কষ্ট বেছি পৰিমাণে কষ্ট কৰিবলগীয়া হয়, গতিকে প্ৰেছাৰো তেনে সেই হিচাপে বাঢ়ি গুচি যায়।

0: চ' সেইটোৱে কাৰণ থাকে মূলত, আৰু যদি তাৰ লগত তেখেতৰ বেলেগ অসুখ যেনেকৈ ডায়েবেটিছ বা কলেষ্ট্ৰল এনেকুৱা ধৰণৰ প্ৰব্লেম থাকে তেতিয়াও আমি কাৰণ সেইটো মানে পিছৰ বয়সত বেছিকৈ দেখিবলৈ পোৱা যায়, গতিকে প্ৰেছাৰো সেইখিনি সময়ত বাঢ়ি আহে।
1: এই ক্ষেত্ৰত যিবিলাক ক্ৰীড়াবিদ বা যিসকলে বডি বিল্ডিং কৰে বা এই ধৰণৰ ক্ৰীড়াৰ লগত জড়িত, তেওঁলোকৰ ক্ষেত্ৰত অকণমান এই পৰিৱৰ্তনটো বেলেগ ধৰণৰ হ'ব পাৰে নেকি?
0: হ'ব পাৰে ডেফিনেটলি, কাৰণ এতিয়া আপুনি দুটা কথাই ক'লে যে বডি বিল্ডিং, বডি বিল্ডিং কৰাটো এক ধৰণৰ আৰু বেলেগ এটা বিভাগ হৈ যাব, আৰু যিখিনি এথলিট হয় তেওঁলোকৰ বিভাগটো ডেফিনেটলি বেলেগ হৈ যাব। গতিকে এথলিটৰ যিখিনি তেওঁলোকৰ কাৰ্ডিঅ' এক্সাৰচাইজখিনি থাকে, তেওঁলোকৰ ৰানিং হওক, চুইমিং, চাইক্লিং এনেকুৱা ধৰণৰ, তেতিয়া সেইখিনি বস্তু বিশেষকৈ হাৰ্টৰ কাৰণে বহুত সময়ত মানে উপকাৰী নিচিনাকৈ হেৰি হয়, গতিকে তেওঁলোকৰ প্ৰেচাৰটো ডেফিনেটলি ভাল থাকে। বডি বিল্ডাৰসকলৰ লাইফষ্টাইলটো অকণ বেলেগ থাকে, তেওঁলোকৰ খাদ্যভাগ বেলেগ থাকে, গতিকে তেওঁলোকৰ বহুত সময়ত এক্সট্ৰা মেডিচিন বা তেনেকুৱা ধৰণৰ ব্যৱহাৰো কৰে, যিটোৰ কাৰণে প্ৰেচাৰ হাই থাকিব বা সোনকালে অহাও দেখিবলৈ পোৱা যায়, সেইটো ডিফাৰেঞ্চ থাকে তেওঁলোকৰ মাজত। আৰু বয়স হিচাপে যেতিয়া কৈছে, ইউজুৱেলি 35 এজৰ বয়সৰ পিছৰ আমি অলমষ্ট ইয়েৰলি আমি চেক আপ এটা কৰিবলৈ কওঁ, যে প্ৰেচাৰ যদিও নাই বা তেওঁৰ একো লক্ষণ বা একো অনুভৱো কৰা নাই, তথাপিতো প্ৰেচাৰটো চোৱা ষ্টাৰ্ট কৰি দিব লাগে। আৰু তাৰো কম বয়সত চাবলৈ গ'লে একচুৱেলি 18-20 বছৰমান বয়স যেতিয়া হয়, সেইখিনি সময়ৰ পৰা আমাৰ প্ৰেচাৰটো ইউজুৱেলি 120 মানে নৰ্মেল এডাল মানুহৰ নিচিনা হৈ পৰে, গতিকে সেইখিনি লেভেলৰ পৰা এটলিষ্ট দুবছৰত এবাৰ হ'লেও চালে ভাল।
1: এতিয়া আমিতো লক্ষণবিলাক যদি আমি আলোচনা কৰোঁ, যে এজন মানুহৰ ৰক্তচাপ বৃদ্ধি পাইছে, চোৱাও নাই, তেওঁ কি কি লক্ষণ বা অসুস্থ অৱস্থাটো কেনেকুৱা লক্ষণ দেখুৱায়?
0: হয়, বেছিভাগ সময়তে হাই প্ৰেছাৰ বা উচ্চ ৰক্তচাপৰ একো লক্ষণ নাথাকে, সেইকাৰণে ইয়াক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। কিন্তু বহুত সময়ত মানুহে যেনেকৈ মূৰৰ বিষ বা মূৰটো পাতল লগা, মূৰ ঘূৰোৱা, এনেকুৱা বিভিন্ন ধৰণৰ কমপ্লেইন বা অসুবিধা পায় বুলি ভাবে, আৰু সেইখিনি সময়ত প্ৰেছাৰটো চোৱাৰ সময়ত দেখে যে বহুত বেছিকৈ থাকে বা হাই থাকে। চাইণ্টিফিকেলি তেনেকৈ ডাইৰেক্ট ৰিলেশ্যন একো দেখা নাই কেতিয়াও, এইটোৱে তাৰ লক্ষণ বুলি কেতিয়াও কোৱা নাই, কিন্তু হ'ব পাৰে মানে মানে ধৰি লওক এনজাইটিটো হোৱাৰ কাৰণে বা ষ্ট্ৰেছ লোৱাৰ কাৰণে সেইখিনি সময়ত তেওঁৰ প্ৰেছাৰ বাঢ়িছে, বহুত সময়ত তেনেকুৱা হয়। বেছিভাগ সময়তে প্ৰেচাৰ আমি যেতিয়া মেজাৰ কৰোঁ বিপি মেচিনেটাৰে, তেতিয়াই গম পোৱা যায় যে প্ৰেচাৰটো হাই বা কম আছে, বেছিভাগ সময়ত একো লক্ষণ নাথাকে।
1: আৰু যিগৰাকী মানুহৰ ধৰকচোন প্ৰেচাৰ দিনটোৰ অন্য সময়ত নৰ্মেল থাকে, কিন্তু স্বাভাৱিক অৱস্থাৰ পৰা তেওঁৰ মাজে মাজে হয়তো হাই উৰুমি থকা যিটোক আপুনি ষ্ট্ৰেছ বা মানসিক চাপ অথবা অন্য কিবা কাৰণ, কেতিয়াবা কিবা খোৱাৰ কাৰণে তামোল খাইছে কিবা খাইছে এনেকুৱাৰ পিছত দেখিছোঁ মানুহজন ঘামিছে, খুব বেছি গৰম পাইছে তেওঁ বা খুব বেছি গৰমত খোজকাঢ়ি আহিছে, তেনেকুৱা এই যে ইৰেটিক প্ৰেচাৰৰ উঠা নমা হয়, সেইটো কিবা অসুস্থতাৰ লক্ষণ নেকি?
0: কিছুমান ক্ষেত্ৰত হয়, কাৰণ আমাৰ ব্লাড প্ৰেচাৰ এটা ডাইনেমিক ভেলু হয়, কাৰণ সকলো সময়তে ডেফিনেটলি 120-80 হৈ নাথাকে, ডায়নেল ভেৰিয়েশ্যন থাকে। যেনেকৈ আমি মৰ্ণিং যেতিয়া ৰাতিপুৱা সাৰ পোৱা হয়, সেইখিনি সময়ত ইউজুৱেলি প্ৰেচাৰটো বাঢ়িবলৈ লয়, কাৰণ আমাৰ বডিত যিটো কৰ্টিছল হৰমন থাকে সেইখিনি সময়ত বাঢ়ি আহে, গতিকে ইউজুৱেলি মৰ্ণিং পুৱাৰ ভাগত প্ৰেচাৰটো বেছি থাকে। তাৰ পিছলৈ যেতিয়াই মানুহজনে অকণমান ষ্ট্ৰেছ লয় বা খোৱা বোৱা কৰে, এক্সাৰচাইজ কৰে, তেনেকুৱা ধৰণৰ সময়ত তেওঁৰ প্ৰেচাৰটো বাঢ়ে, ধৰি লওক অফিচৰ ষ্ট্ৰেছ হওক বা কিবা বেলেগ ষ্ট্ৰেছ হওক, সেনেকুৱাখিনি সময়ত বাঢ়িব পাৰে। ৰাতি শুই যোৱা সময় ইউজুৱেলি প্ৰেচাৰটো 10-20 মিলিমিটাৰ মান ইউজুৱেলি কমি থাকে, এনেকুৱা ধৰণৰ থাকে। গতিকে এটা নৰ্মেল ডায়েৰিয়েল ভেৰিয়েশ্যন এটা থাকেই, চবৰে থাকে, আৰু তাৰ ওপৰত ডিপেণ্ড কৰে তেওঁ যেনেকে আপুনি ক'লে, সেইখিনি সময় যদি কিবা এটা ষ্ট্ৰেছ ৰিলেটেড কিবা এটা ফেক্টৰ আছে, খুব এক্সাৰচাইজ কৰে আহিছে, ডেফিনেটলি হেজ এ নৰ্মেল এটা ফিজিঅলজিকেল এটা ফেনমেন য'ত প্ৰেচাৰটো বাঢ়ে,
1: মানে সেইটো সাধাৰণ অৱস্থাৰ পৰাও সেইটো হ'ব পাৰে। কিন্তু এনেকুৱাও হ'ব পাৰে নেকি যে মানুহজনৰ প্ৰেচাৰ নৰ্মেলেই আছে, তেওঁ হয়তো দিনটোৰ বিভিন্ন সময়ত বা ৰেগুলাৰলি তেওঁ চেক আপ কৰি থাকোঁতে নৰ্মেল পাইছে, হঠাৎ তেওঁৰ কেতিয়াবা প্ৰেচাৰ বহুত বেছি হাই হৈ গ'ল, এনেকুৱা হঠাৎ হ'ব পৰা কথা আছে নেকি?
0: হঠাৎ তেনেকুৱা ধৰণৰ হ'ব পাৰে, নোহোৱা নহয় কিছুমান ক্ষেত্ৰত, কাৰণ আমি সকলো সময়তেতো জুখি নাথাকোঁ। এনেকুৱা হয় যে যদি বয়সৰ ফালে আমি চাওঁ, এৰাউণ্ড কোৱা হয় যে 55 ইয়াৰ্ছৰ প্লাছ যেতিয়া মানুহ থাকে, তেতিয়া হয়তো যেনেকৈ আগৰ বছৰত প্ৰেচাৰ নাছিলে, এই বছৰত মোৰ প্ৰেচাৰ আছে, সেইটো হ'ব পাৰে, এনেকুৱা ইমান ফ্ৰিকুৱেণ্টলি মানে বস্তুটো বাঢ়ি যায়। গতিকে কেতিয়াবা বেলেগ এক্সটাৰ্নেল যিখিনি ফেক্টৰ, ষ্ট্ৰেছেই মেইনলি, ষ্ট্ৰেছৰ কাৰণে হওক বা তেওঁ দুখ পাইছে, তেওঁ হয়তো বেলেগ কিবা মেডিচিন লৈ আছে যিটোৱে বা তেওঁ নিমখৰ পৰিমাণটো কম নোপোৱাকৈ তেওঁ বেছিকৈ লৈছে, তো এনেকুৱা ধৰণৰ বিভিন্ন কণ্ডিশ্যনত সঁচাকৈ মানে প্ৰেচাৰ নৰ্মেল অৱস্থাৰ পৰা বাঢ়ি থাকিব পাৰে,
1: বাঢ়ি যাব পাৰে, বাঢ়ি থাকিব পাৰে। এতিয়া দ্বিতীয় অংশটোলৈ আহোঁ, মানুহজনৰ হাইপাৰটেনশ্যন আছে, আপুনি যিটো ক'লে যে 90ৰ ওপৰত গ'ল তলৰ পিনে আৰু ওপৰৰ পিনেও 140 পাৰ হৈ গৈছে, অৰ্থাৎ তেখেত এজন হাইপাৰটেন্স পেচেণ্ট। তেনেকুৱা ক্ষেত্ৰত আমি প্ৰথমতে এজন চিকিৎসক হিচাপে তেখেতক আপুনি কি ধৰণে চিকিৎসাটো আগবঢ়াব?
0: যদি কোনোবা এজন রোগী পেশেন্ট হিসাবে যদি আহি পেলায় কয় যে তেখেতর বা পোয়া হয়েছে যে তেখেতর প্রেসার 140-90 আছে, এতিয়া আমার ফল

0: পৰা চেষ্টা থাকে যে আমি তেখেতৰ সেই কাৰণটো কি কাৰণে বাঢ়ি আছে, বা বৰ্ডাৰ লাইন বুলি কোৱা হয় যে 1-40-90 আমি ক'ব পাৰোঁ যে বৰ্ডাৰ লাইন, যেনেকৈ এইটো এটা ডাইনেমিক ভেলু। আমি 2-3 অকেজনত যদি ষ্টিল আমি 1-40-90 ওপৰত পাইছোঁ, তেতিয়াহে একচুৱেলি মানুহজনক কইন কৰা হয় যে তেওঁ প্ৰেচাৰ আছে, হাই প্ৰেচাৰ আছে। আদাৰৱাইজ এটা ৰিডিং এনে ভুলতো হয়তো আহিব পাৰে। চ' প্ৰেচাৰ চাবলৈ সেইকাৰণে ধৰি লওক অকণমান দেৰি ৰেষ্ট লৈ পেলাই চাবলগীয়া হয়। যদি আমি এবাৰ হাই পাইছোঁ তেওঁক, আমি অকণমান দেৰি পিছত ধৰি লওক 5-10 মিনিটৰ পিছত আকৌ অলপ দেৰি ৰেষ্ট লোৱাৰ পিছত আকৌ এবাৰ চাবলগীয়া হয়। আৰু প্ৰথম অৱস্থাত আমাৰ যিখিনি কৰিবলগীয়া থাকে, আমি ৰুটিন টেষ্টখিনি কৰাৰ পিছত তেওঁক লাইফষ্টাইল মডিফিকেশ্যনৰ কাৰণে এডভাইচ প্ৰথমতে কৰা হয়। যদি লাইফষ্টাইল মডিফিকেশ্যনত তেওঁৰ ইম্প্ৰুভ হোৱা নাই, তেতিয়াহ'লে আমি মেডিচিনৰ কথাটো ভাবিব লাগিব। যদিহে 1-40-90 ৰেঞ্জত বা ওচৰ পাজৰে আছে, যদি খুব বেছি আছে, ধৰি লওক প্ৰথম ৰিডিঙতে আমি 160 বা 100 এনেকুৱা ধৰণৰ এটা ভেলু পাইছোঁ, তেতিয়া আমি ষ্টেজ 2 হাইপাৰটেনশ্যন বুলি কওঁ। গতিকে তেনে পৰ্যায়ত আমি জীৱনশৈলী বা লাইফষ্টাইলৰ লগতে মেডিচিন এই একেটা সময়তে ষ্টাৰ্ট কৰিবলৈকে এডভাইচ কৰা হয়।
1: এতিয়া আপুনি কৈছে লাইফষ্টাইল মডিফিকেশ্যন অৰ্থাৎ জীৱনশৈলী, অৰ্থাৎ ইয়াত খাদ্যৰ কথাটোতো আহিবই, এক্সাৰচাইজৰ কথাটো আহিব, কওকচোন কি কি কৰিব লাগে মানুহে?
0: এতিয়া জীৱনশৈলী বুলি ক'লে আমাৰ এতিয়া আমি যদি কাৰকখিনিয়ে চাওঁ, যেনেকৈ আমাৰ ইনএক্টিভিটিৰ কাৰণে এক ধৰণে প্ৰেচাৰ বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে, এক্সাৰচাইজ কম হোৱাৰ কাৰণে, ওজন বঢ়াৰ কাৰণে, স্মকিং বা এক্সেচিভ এলকহল যদি ব্যৱহাৰ কৰা হয়, তেনেকুৱাবিলাকৰ কাৰণে প্ৰেচাৰ কাৰক হয়। গতিকে এই গোটেইখিনি ফেক্টৰ ৰিমুভ কৰিবলগীয়া হ'ব। এতিয়া জীৱনশৈলীৰ পৰা যদি তেওঁ তেনেকুৱা ধৰণৰ বদ অভ্যাস আছে বা তেনেকুৱা ধৰণৰ এক্সেচিভ তেওঁ স্মকিং কৰি আছে বা এলকহল লৈছে, সেইখিনিৰ পৰা বিৰত থাকিব লাগিব। তাৰপিছত আপোনাৰ যেনেকৈ খোৱা বোৱাৰ ক্ষেত্ৰত ধৰি লওক আপুনি সুধিলে, খোৱা বোৱাৰ ক্ষেত্ৰত আমি ডেচ ডায়েট বুলি কওঁ, সেইটো ডায়েটৰ এপ্ৰ'চটো ষ্টপ হাইপাৰটেনশ্যন, য'ত বিশেষকৈ ভেজিটেবলছ ফ্ৰুটছ সেইখিনি বেছিকৈ ল'বলৈ কোৱা হয়, লিন প্ৰটিন যিটো থাকে বা ল' ডায়েৰী ল' ফেট ডায়েৰী প্ৰডাক্টছ যিখিনি থাকে, তেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত বেছি গুৰুত্ব দিবলৈ কোৱা হয়। আৰু যিখিনি ফেট জেনেৰেলি চেচুৰেটেড ফেটছ বা ট্ৰান্স ফেট বুলি যিটো মানে আইডিয়েলি বুজিবলৈ হ'লে যিবোৰ ফাষ্ট ফুড ট্ৰান্সফেটটো ইউজুৱেলি তেনেকুৱা ধৰণৰ বস্তুত বিশেষকৈ থাকে, যিটো ভজা তেলতে ভাজি থকাকৈ সেইটো কৰা হয়। ছেকেণ্ড হৈ গ'ল চেচুৰেটেড ফেট, যেনেকৈ বাটাৰ, ঘি, ক্ৰীম, ডালডা এনেকুৱা ধৰণৰ বস্তুবিলাক, এই বস্তুবিলাক এভইড কৰিবলৈ।
1: কিন্তু তাৰ মাজত মই কথা কওঁ, আমাৰ ইণ্ডিয়ান খোৱা যিটো আমাৰ পদ্ধতি, তাৰ ভিতৰত ঘিউ এই শব্দটো আমি জানো, ঘি, ঘিটো এই ক্ষেত্ৰত মানে খুব অপকাৰী নহয় নেকি?
0: ঘিউ অপকাৰী হয়, ঘিউটো আমি চেচুৰেটেড ফেটতে ধৰিম,
1: তাৰ ভিতৰত
0: ডেফিনেটলি সেইটো এভইড কৰিব লাগে, খুব এক্সেচিভ এমাউণ্টত ডেফিনেটলি এভইড।
1: আৰু এই যে আপুনি ক'লে এইখিনি, তাৰ ভিতৰত আপুনি এটা কথা উল্লেখ কৰে, নিমখ প্ৰেচাৰৰ লগত, হাই ব্লাড হাইপাৰটেনশ্যনৰ লগত নিমখৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছে বুলি সকলোৱে কয়, এই সম্পৰ্কটো কেনেকুৱা কওকচোন?
0: নিমখৰ আমি জেনেৰেলি সকলোকে এডভাইচ কৰোঁৱেই যে নিমখ আৰু তেল এই দুবিধ বস্তু একচুৱেলি কমাব লাগে। গতিকে নিমখৰ ক্ষেত্ৰত হৈ গ'লে আমাৰ যিটো শৰীৰৰ যিখিনি পৰিমাণ ডেইলি ইউজৰ কাৰণে লাগে, সেইটো বহুতেই কম, এৰাউণ্ড 2.5 grams পাৰ ডে হৈছিলে। কিন্তু আমি যিখিনি খাদ্যভাস আমাৰ থাকে এজ ইউজুৱেল আমাৰ ইণ্ডিয়ান কুজিনছতে হওক, বহুত পৰিমাণে থাকে, ইভেন 15 মানলৈকে থাকে, 15 মিলিগ্ৰামলৈকে থাকে। গতিকে সেই পৰিমাণটো আমি কাটডাউন কৰিব পাৰিব লাগে। আমি যেনেকৈ যদি কেইবাবিধো একেলগে খাদ্য লৈছোঁ, তেতিয়াহ'লে ডেফিনেটলি আমাৰ নিমখ কম কমকৈ হ'লেও বহুতখিনি আহি যায়। আৰু ডাইৰেক্ট যিখিনি নিমখে আমি কেঁচা যদি নিমখে খাইছোঁ, বা আমি বোলে আচাৰ বা পাপৰ এনেকুৱা ধৰণৰ বস্তুবিলাক লৈছোঁ য'ত নিমখৰ পৰিমাণটো খুব বেছি থাকে, তেতিয়াহ'লেও সেইটো মানে গম নোপোৱাকৈ সেইখিনি শৰীৰত সোমাই যায় আৰু আল্টিমেটলি প্ৰেচাৰ হেৰি কৰে। নিমখে যিটো প্ৰক্ৰিয়াত প্ৰেচাৰ বঢ়ায়, সেইটো হ'ল মেইনলি তেওঁলোকে কিডনী আৰু আমাৰ কি হয় ৱাটাৰ ৰিটেনশ্যন কৰে। চ' ৱাটাৰ ৰিটেনশ্যন কৰাৰ লগে লগে কি হয়, প্ৰেচাৰ যিটো আমাৰ বাঢ়ে, ৱাটাৰ ৰিটেনশ্যনৰ কাৰণে বডিত, সেইটো কাৰণে প্ৰেচাৰটো একচুৱেলি বঢ়ায়।
1: মানে মূল ইয়াতে এলিমেণ্টটো ছডিয়াম নেকি?
0: হয়,
1: ছডিয়াম। গতিকে ছডিয়াম থকা যিকোনো ঔষধে সেইটো কৰিব তেতিয়া?
0: ডেফিনেটলি কৰে, কাৰণ আমাৰ যেনেকৈ পেইন কিলাৰ হওক, পেইন কিলাৰটোতো আমাৰ হেৰি থাকে, ছডিয়াম থাকে, সেইকাৰণে থাকিব, পিলোৱাকৈ ডুব চুপ পোৱা, পেইন কিলাৰ খোৱা সময়ত প্ৰেচাৰ বাঢ়ি থাকে, চ' তেনেকুৱা ধৰণৰ ডেফিনেটলি ৰিলেশ্যন থাকে।
1: হয়, আপুনি গোটেইখিনি যিখিনি কণ্ট্ৰল কৰাৰ কথা ক'লে, তাৰ লগত LDL বুলি কথাটোৰ কিবা সম্পৰ্ক আছে নেকি?
0: সেইটোৰ কথা ক'বলৈ গ'লে, আমি সেইটো এটা কলেষ্ট্ৰলৰ আমি যিটো লিপিড প্ৰফাইল বুলি কওঁ, লিপিড প্ৰফাইলৰ এইটো এধৰণৰ হেৰি, LDL হ'লেও ডেন্সিটি লিপৰ প্ৰটিন। LDLৰ ডাইৰেক্টলি ৰিলেশ্যন দেখিবলৈ পোৱা গৈছে বিভিন্ন পৰীক্ষাৰ হেৰিত, য'ত LDL যদি বাঢ়ি থাকে, তেতিয়াহ'লে হৃদৰোগজনিত যিবিলাক কাৰণ থাকে, কলেষ্ট্ৰল বিশেষকৈ মানে জমা হয় হাৰ্টৰ আমাৰ তেজৰ নলীবিলাকত হওক, সিহঁতৰ মানে কলেষ্ট্ৰল নিচিনা বস্তু জমা হয় আৰু বন্ধ কৰি দিব পাৰে, সৰু কৰি দিব পাৰে, যাৰ কাৰণে চিম্পটম হয়। যদি হাৰ্টত হয় হাৰ্ট এটেক কৰে, যদি ব্ৰেইনত হয় তেতিয়া ষ্ট্ৰোক বা মানে ব্লিডিং কৰিব পাৰে।
1: তাৰ লগত প্ৰেচাৰৰ কিবা সম্পৰ্ক আছে নেকি?
0: ডেফিনেটলি থাকে, যেতিয়া কলেষ্ট্ৰলটো বাঢ়ে, তেতিয়াও কলেষ্ট্ৰল যদি বডিত বাঢ়ি থাকে চৰ্বিযুক্ত আহাৰ কাৰণে যেনেকৈ ক'লোঁ, তেতিয়াও আমাৰ কি হয় প্ৰেচাৰ বাঢ়ি থাকে,

0: ভেচেলবিলাকৰ আমাৰ ৰেজিষ্টেঞ্চটো বাঢ়ি যায়, চ' সেইটো এটা ৰিজন থাকে ডেফিনেটলি।
1: হয়, গতিকে আপুনি যিটো কৈছে যে মানুহে ব্লাড প্ৰেছাৰটোৱে চেক কৰা নহয়, তেওঁ লিপিড প্ৰফাইলটো, কলেষ্ট্ৰল লেভেলটো আৰু বিভিন্ন ধৰণৰ এইচ ডি এল এল ডি এল এই ধৰণৰ কথাবিলাকো তেওঁ লিপিড প্ৰফাইলটো মাজে মাজে চেক কৰি থকা
0: হৈছে,
1: বিশেষকৈ যিসকল অসুস্থ বুলি আমি মানে মাৰ্ক যিসকল হাইপাৰটেনশ্যন
0: আমি ৰুটিন চেকআপ বুলি যদি ক'ব যাওঁ, যদি প্ৰেছাৰ আছে তেতিয়াহ'লে অকল বিপিটো চোৱাটোৱে তেওঁৰ কাৰণে হেৰি নহয়, তাৰ লগতে তেওঁ লিপিড প্ৰফাইলটো ডেফিনেটলি চাব লাগিব, কিডনী ফাংচনটো তেওঁ চাব লাগিব, যেনেকৈ আমি ক্ৰিয়েটিনিন কৰোঁ, ৰুটিন ইউৰিন টেষ্টটো কৰোঁ, তেওঁ সেইটো চাব লাগিব, এখন ই চি জি কৰি চাব লাগিব, অলৰেডি হাৰ্টত কিছুমান চেঞ্জেছ আহে, প্ৰেছাৰ যদি বহুত সময়ৰ পৰা আনকণ্ট্ৰল হৈ থাকে তেতিয়া সেইখিনি আছেনে নাই সেইখিনি চাব লাগিব, লগতে কেতিয়াবা মানুহজনৰ চুগাৰ থাকে, গতিকে বহুত সময়ত লক্ষণ থাকিলেও বা নাথাকিবও পাৰে, গতিকে চুগাৰটো আমি ৰুটিনলি সেইখিনি সময়ত পৰীক্ষা কৰি চাব লাগে। যিখিনি হাইপাৰটেনচিভ হয় একচুৱেলি তিনি মাহত তেওঁলোকক
1: তিনি মাহতেই চাব লাগে। হয় হয়, এই সৰু সৰু কথাবিলাকে আমাৰ শ্ৰোতাৰ কাৰণে খুব প্ৰয়োজন, কোনোবা যদি উচ্চ ৰক্তচাপত ভুগি আছে তেতিয়াহ'লে তেখেতে লিপিড প্ৰফাইলটো, বিপিটো, এইখিনি বা হাৰ্টৰ এটা চেকআপ কৰা, এইখিনি বস্তু তিনি মাহৰ মূৰে
0: মূৰে কৰিব লাগে, আৰু এনেই প্ৰেছাৰ যিটো মানে মাপা হয় সেইখিনি এমাহৰ মূৰে মূৰে কৰিব লাগে বুলি কয়, কিন্তু যিখিনি ব্লাড টেষ্ট হওক বা আনুষংগিক টেষ্টখিনি সেইখিনি তিনিমাহ বা ছমাহৰ মূৰে মূৰে কৰিব লাগে।
1: এতিয়া উচ্চ ৰক্তচাপ থকা মানুহে কি কি ধৰণৰ খাদ্য, আপুনিতো নিমখ বা অন্যান্য কথা কৈছে ইয়াতে, তাৰ লগতে ধৰকচোন ফল মূলটো খাব পাৰে নিশ্চয়, তাত আপত্তি নাই, শাক পাচলি খাব পাৰে, তাৰ লগতে তেওঁ এই ধৰণৰ গাখীৰ জাতীয় বস্তু যিবিলাক খুবেই দৰকাৰ, কেলছিয়াম আদি ধৰণৰ বিভিন্ন হেৰি উপাদানৰ কাৰণে, সেইবিলাক খাওঁতেও দিগদাৰ হয় নেকি তেওঁৰ, বা মাছ মাংস?
0: হয়, মই কিছুমান তেনে অলৰেডি কৈছিলোঁ, ডেচ ডায়েট যিটো আমি এপ্ৰ'চ কৰোঁ তাতে ফল মূল ল'বলৈ কয়, ফল মূল এইটো কাৰণে ল'বলৈ কয় কাৰণ আমাৰ দেখিবলৈ পোৱা গৈছে যিটো পটেছিয়াম বা মেগনেছিয়াম এনেকুৱা ধৰণৰ ইলেক্ট্ৰলাইটছবিলাকে আমাৰ হেল্প কৰে প্ৰেছাৰটো কমোৱাত, গতিকে ল'বলৈ কোৱা হয়, আৰু ডেইৰী প্ৰডাক্টছৰ ভিতৰত ল' ফেট যিটো থাকে, ল' ফেট ডেইৰী প্ৰডাক্টছখিনি ল'বলৈ কোৱা হয়, যিখিনি হাই ফেট থাকে যেনেকৈ ক্ৰীম সেইখিনি বস্তু এভইড কৰিবলৈ কোৱা হয়,
1: ক্ৰীম, মাখন, ঘিউ
0: এনেকুৱা ধৰণৰ বস্তুবিলাক, কিন্তু গাখীৰ ডেফিনেটলি ল'ব পাৰে।
1: এজন মানুহৰ উচ্চ ৰক্তচাপ আছে, তেওঁ সপ্তাহত কেইদিন মাছ বা মাংস খাব পাৰিব?
0: চাবলৈ গ'লে যদি খুব হাই আছে তেতিয়াহ'লে এবাৰ, উইকলি এবাৰ মাংস তেওঁ ল'ব পাৰে, আৰু মাছো তেনেকৈ এবাৰ বা দুবাৰ ল'বলৈ আমি ডায়েট যিখিনি প্লেন দিয়া হয় তাত ইনক্লুড কৰা হয়,
1: তাৰমানে সপ্তাহত সাত দিনৰ ভিতৰত এদিন মাছ বা এদিন মাংস
0: খাব
1: পাৰে, দুদিন খাব
0: পাৰে, দুদিন খাব পাৰে,
1: কণী
0: খাব পাৰে, কণী খালে কিন্তু আমি ধৰি লওক কুহুমটো এভইড কৰিব
1: লাগে,
0: মাত্ৰ বগা যিটো আমাৰ এলবামিন পাৰ্ট থাকে সেইখিনি ল'বলৈ,
1: সেইখিনি খাব লাগে। উচ্চ ৰক্তচাপৰ পৰা প্ৰত্যক্ষভাৱে আমাৰ শৰীৰৰ কোনবিলাক অংগ আঘাতপ্ৰাপ্ত হ'ব পাৰে, আঘাতপ্ৰাপ্ত মানে তাৰ সমস্যা দেখা দিব পাৰে?
0: হাই প্ৰেছাৰ বা বিপিৰ কাৰণে বহুতো জটিল কমপ্লিকেশ্যনৰ সৃষ্টি হ'ব পাৰে, যেনেকৈ প্ৰথমতে আমি হাৰ্টৰ বিষয়ে ক'ব লাগিব, ডেফিনেটলি হাৰ্টত ইনভল্ভ হয়, হাৰ্টত কি হয় মাংসপেশীটো দুৰ্বল হৈ যাব পাৰে, বা মাংসপেশী প্ৰথমতে কি অৱস্থাত কি হয় বহুত বেছি ডাঠ হৈ যায়, তেনেকৈ হাৰ্টৰ যেনেকৈ হাৰ্ট এটেক হ'ব পাৰে, পিছলৈ গৈ হাৰ্ট ফেইলিয়াৰ হ'ব পাৰে, পাম্প কৰিব নোৱাৰা এটা কণ্ডিশ্যন হৈ যাব পাৰে, তেনেকৈ ব্ৰেইনত এফেক্ট কৰিব পাৰে, কাৰণ যিহেতু এই ব্লাড প্ৰেছাৰ মানে কি যিটো ৰক্তচাপ গোটেই শৰীৰতে আমাৰ গোটেই যিমান হীৰা ধমনি আছে সকলোলৈ বিয়পি যায়, গতিকে ব্ৰেইনত যদি একে ধৰণৰ ষ্ট্ৰোক বা হাৰ্ট ষ্ট্ৰোক বা আপোনাৰ ব্লাড জমা হোৱা বুলি যিটো কয় তেনেকুৱা ধৰণৰ কৰিব পাৰে, কিডনীত এফেক্ট কৰিব পাৰে, কিডনীটো যিহেতু ফিল্টাৰটো দুৰ্বল কৰি দিব পাৰে, আমাৰ দেখিবলৈ পাইছে ক্ৰিয়েটিনিন বাঢ়ি যায়, আৰু কিডনীৰ কি হয় এটা ৰোল থাকে, বহুত ইম্পৰ্টেণ্ট ৰোল থাকে, য'ত প্ৰেছাৰ যিটো কণ্ট্ৰল কৰা হয় চিষ্টেমটোৰ বডিৰ, তাত এটা মেজৰ ৰোল থাকে কিডনীৰ, গতিকে কিডনীত এফেক্ট হোৱাৰ লগে লগে বা কিডনীটো দুৰ্বল হৈ যোৱাৰ লগে লগে প্ৰেছাৰ আকৌ মানে বাঢ়ি থাকে, চকুত এফেক্ট কৰিব পাৰে, বহুত সময়ত আমাৰ চকুৰ পাৱাৰ কমে বা ইভেন ব্লাইণ্ডনেছৰ কথা আহে, তেনেকুৱা ধৰণৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ আৰু যেনে পেৰিফেৰেল আৰ্টাৰী ডিজিজ, আমাৰ যদি হাত ভৰি হওক তেনেকুৱা ধৰণৰ জেগাটো আপোনাৰ যিবিলাক ব্লাড ভেচেল থাকে সেইবিলাক ব্লক কৰি পেলাই আপোনাৰ ইঞ্জুৰি কৰিব পাৰে।
1: ডাক্তৰ গগৈ, আপোনাক বহুত ধন্যবাদ, আজি আমাৰ অনুষ্ঠান এইখিনিতে সামৰিছোঁ, নমস্কাৰ,
0: ধন্যবাদ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয়,
3: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: কম সময়তে বেছি লাভ, মাত্র এটা ক্লিকত, বঢ়িয়া।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰেই আছে উপকাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
3: আৱৰ ভয়েচ গেটছ ইউ হাৰ্ড এভৰিৱেৰ
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528
2: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে

আজি পুৱা 10:30 বজাত চেমনিয়াৰ চূড়া অনুষ্ঠানত অশোক রয় চৌধুরীর কথিকা আমাৰ স্বাস্থ্যৰ বাবে টোপনিৰ প্ৰয়োজনীয়তা, লগতে জানো আহা আৰু চেমনিয়াৰ গীত মাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে অৰ্থাৎ 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত 1খনকৈ BSc নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা, ৰবটিক অস্ত্ৰোপচাৰ আৰু বৃক্ক সংৰোপণ সুবিধা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰা হয়। স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসা সম্পৰ্কীয় তথ্য বিশ্লেষণত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বৃদ্ধি, ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী স্বীকৃতি পৰিষদ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ তথা মান নিৰ্ধাৰণ পৰীক্ষাগাৰৰ স্বীকৃতি পদক্ষেপ, স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত 2,31,00,000তকৈ অধিক নাগৰিকলৈ আয়ুষ্মান কাৰ্ডৰ সুবিধা প্ৰদান, পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাহত আঁচনিৰ অধীনত 1,50,000 পৰ্যন্ত সাহায্য প্ৰদানৰ বিষয় লৈও বৈঠকত আলোচনা কৰা হয়। অসম কৰ্কট পৰিচৰ্যা ফাউণ্ডেশ্যনৰ অধীনত নিৰ্মীয়মান 4খন

0: কর্কট রোগৰ চিকিৎসালয় আৰু এছিষ্ট প্ৰকল্প তথা কর্কট রোগৰ উন্নত পৰিচৰ্যা পদক্ষেপৰ বিষয়কেইটাও আলোচনাত স্থান লাভ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় আমোলা বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অনাগত সময়ৰ বাবে এশদিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰে। বৈঠকত চাহ বাগিচাৰ যিসকল শ্ৰমিকে ভূমিপট্টা লাভ কৰিছে তেনে শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। বৈঠকত মূলতঃ এশদিনীয়া কৰ্ম পৰিকল্পনাৰ ৰূপায়ণ, খালী পদ পূৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা, সেৱা প্ৰদান ব্যৱস্থা সুদৃঢ় কৰা বিষয়সমূহে আগস্থান লাভ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী বৰাই সাংবাদিকৰ আগত কয় যে এশদিনীয়া কৰ্মসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে একোটাকৈ ঘৰ নিশ্চিত কৰা হ'ব। আত্মসহায়ক গোটসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মৌ পালনৰ সুবিধা প্ৰদানক লৈও বৈঠকত সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
1: আমি এশদিনীয়া এক পৰিকল্পনা 100 দিনৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছোঁ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুতখিনি ইয়াত নতুন নতুন ধ্যান ধাৰণা সন্নিৱিষ্ট কৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। ধন অপৰ্যাপ্ত আছে, ইয়াত ধনৰ অভাৱ নাই। পূৰ্বতে MG NREGA আছিল, এতিয়া MG NREGAৰ বদলি সুকীয়া হৈছে GRAMJI। গতিকে তাতো আমি যথেষ্টখিনি সেই আঁচনিৰ জৰিয়তেও আমি কাম আমি কৰিবলৈ সক্ষম হ'ম। মই সকলোকে কৈছোঁ যে আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে বহনক্ষম সামূহিক গ্ৰাম্য উন্নয়নৰ লক্ষ্য সাধনৰ বাবে আমি সকলোৱে কাম কৰিব লাগে।
0: ইপিনে ষোড়শ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰাক্ষণত কালি মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হয়। শ্ৰীবৰাই 21 মে'ৰ পৰা হ'বলগীয়া এই অধিৱেশনত সংসদীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব। ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন অনুষ্ঠিত হয়। শিৱসাগৰত জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কালি বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন সফলতাৰে সম্পন্ন হয়। শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ আৰু হাইষ্ট্ৰীট মলত অনুষ্ঠিত এই অনুশীলনত আক্ৰমণৰ সময়ত ছাইৰেনৰ জৰিয়তে বিপদৰ সংকেত প্ৰদান, নিষ্প্ৰদীপ, উদ্ধাৰ কাৰ্য, চিকিৎসা সেৱা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ আখৰা প্ৰদৰ্শন কৰা হয়। ডিফুতো কালি এনেধৰণৰ আখৰা অনুষ্ঠিত হয়। তিনিচুকীয়াতো কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি যুদ্ধকালীন আখৰাৰ অনুশীলন কৰা হয়। তিনিচুকীয়াৰ পুলিচ ৰিজাৰ্ভত দিনৰ 2:30 বজাত অনুষ্ঠিত এই অনুশীলনত যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে হ'ব পৰা আক্ৰমণৰ বাবে ল'বলগীয়া সাৱধানতা তথা সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা হয়। এই অনুশীলনত আৰক্ষী, SDRF, DDRF, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, বিদ্যুৎ আৰু স্বাস্থ্য বিভাগে ভাগ লয়। কাৰ্বি আংলঙৰ ডিফু মাঞ্জাপথৰ 7 মাইলৰ ডনবস্কো মহাবিদ্যালয়ত আয়োজিত এই অনুশীলনত জনসাধাৰণক যুদ্ধকালীন পৰিস্থিতিত ল'বলগীয়া সতৰ্কতাৰ বিষয়ে অৱগত কৰোৱা হয়। ডিব্ৰুগড় জিলাৰ প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কল ৰোড এলেকাত এনে অনুশীলনৰ আয়োজন কৰা হয়। বিশিষ্ট সাংবাদিক, সম্পাদক, লেখক, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজ্যত মানৱ অধিকাৰ সংগ্ৰামৰ এগৰাকী আগশাৰীৰ নেতা পৰাগ কুমাৰ দাসৰ আজি স্মৃতি দিৱস। প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে গঠন কৰা পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হায়দৰ হুছেইনক এইবেলি পৰাগ কুমাৰ দাস সাংবাদিকতাৰ বঁটা প্ৰদান কৰিব। ৰাজ্যৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদান আৰু বিগত 5টা দশক ধৰি অব্যাহত ৰখা নিৰৱচ্ছিন্ন বৌদ্ধিক সাধনাৰ স্বীকৃতিস্বৰূপে হায়দৰ হুছেইনক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ। আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই লভলীন নিগম। प्रधानमंत्री नरेंद्र मोदी और नीदरलैंड्स के प्रधानमंत्री रॉब येथिन के बीच विचार विमर्श के बाद दोनों देशों ने संबंधों को रणनीतिक साझेदारी के स्तर तक बढ़ाने पर सहमति व्यक्त की। प्रधानमंत्री मोदी 2 दिन की स्वीडन यात्रा पर आज गोथेनबर्ग पहुंचेंगे। स्वीडन के प्रधानमंत्री उल्फ क्रिस्टेंसन के साथ बातचीत करेंगे। मध्य प्रदेश उच्च न्यायालय के फैसले के बाद भारतीय पुरातत्व सर्वेक्षण विभाग ने भोजशाला परिसर में हिंदुओं के निर्बाध प्रवेश की अनुमति दी। सरकार ने चांदी के आयात पर प्रतिबंध लगाया, इसे मुक्त से प्रतिबंधित श्रेणी में रखा गया। दिल्ली सरकार ने राष्ट्रीय राजधानी में विमानन टरबाइन ईंधन पर मूल्य वर्धित कर वैट को 25% से घटाकर 7% करने का निर्णय लिया।

গীতিমালিকা অনুষ্ঠানৰ আৰম্ভণিতেই দিলীপ দাস আৰু সংগীত একাকুটিৰ দ্বৈতকণ্ঠৰ গীত। গীতিৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

অনুষ্ঠানত শুনোৱা হওক ৰিদীপ দত্ত আৰু অঞ্জুদেৱীৰ দ্বৈত কণ্ঠৰ এই গীতটি, গীতিকাৰ কৌস্তুভমণি শইকীয়া, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে। আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
5: আৰে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।

0: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
1: তেন্তে সঠিক নম্বৰটো
0: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত
1: আপুনিতো বচাই দিলে বাইদেউ,
0: কামৰ পৰা নহয়।
2: আৰবিআইয়ে কয়
0: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
3: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বিজয় মহন্ত আৰু নন্দিতা শৰ্মাৰ দ্বৈতকণ্ঠত কীৰ্তিকমল ভূঞাৰ ৰচনা, প্ৰযোজনা জিতেন দেৱৰ।

অনুষ্ঠানৰ শেষত ঋতুপৰ্ণ শৰ্মা আৰু শান্তাউজিৰৰ দ্বৈতকণ্ঠৰ গীতে কথা অনিল কলিতাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

আজি সন্ধিয়া 7 বজাত ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ গোঠিকা বিজ্ঞান আৰু অন্ধবিশ্বাস। দিনৰ 11:02 নাটশালা অনুষ্ঠানত গোলাঘাট এমেচাৰ থিয়েটাৰ ছচাইটিৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট গান্ধাৰীৰ প্ৰতিজ্ঞা, নাট্যকাৰ অসীম বৰুৱা, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এশদিনীয়া কাৰ্যসূচী প্ৰস্তুত, চাহ শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদানৰ সিদ্ধান্ত, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ বিভিন্ন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে ভাৰ্চুৱেল বৈঠক, প্ৰথমজন অসমীয়া শিল্পী হিচাপে আমেৰিকাৰ ৱাৰ্নাৰ্ছ চেপেল মিউজিকৰ সৈতে অনুৰাগ শইকীয়া চুক্তিবদ্ধ, বিশ্বৰ শীৰ্ষ ছগৰাকী AI বিজ্ঞানীৰ তালিকাত অসমৰ ডঃ ৰঞ্জন আদিত্য কৃষ্ণৰ নাম অন্তৰ্ভুক্ত, ৰাজ্যৰ বিভিন্ন অংশত যুদ্ধকালীন পৰিস্থিতিত আত্মৰক্ষাৰ বাবে অনুশীলন সম্পন্ন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 29 ৰাণত জয়লাভ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় আমোলা বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অনাগত সময়ৰ বাবে এশদিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰে। বৈঠকত চাহ বাগিচাৰ যিসকল শ্ৰমিকে ভূমিপট্টা লাভ কৰিছে তেনে শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। বৈঠকত মূলতঃ এশদিনীয়া কৰ্ম পৰিকল্পনা ৰূপায়ণ, খালী পদ পূৰণৰ

0: প্ৰক্ৰিয়াত ত্বৰান্বিত কৰা, সেৱা প্ৰদান ব্যৱস্থা সুদৃঢ় কৰা বিষয়সমূহে স্থান লাভ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী বৰাই সাংবাদিকৰ আগত কয় যে এশদিনীয়া কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে একোটাকৈ গৃহ নিশ্চিত কৰা হ'ব। আত্মসহায়ক গোটসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মৌ পালনৰ সুবিধা প্ৰদানক লৈও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
1: আমি এশদিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছোঁ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুতখিনি ইয়াত নতুন নতুন ধ্যান ধাৰণা সন্নিৱিষ্ট কৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। ধন অপৰ্যাপ্ত আছে, ইয়াত ধনৰ অভাৱ নাই। পূৰ্বতে MG NREGA আছিল, এতিয়া MG NREGAৰ বদলি সুকীয়া হৈছে জি ৰামজী। গতিকে তাতো আমি যথেষ্টখিনি সেই আঁচনিৰ জৰিয়তেও আমি কাম আমি কৰিবলৈ সক্ষম হ'ম। মই সকলোকে কৈছোঁ যে আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে বহনক্ষম সামূহিক গ্ৰাম্য উন্নয়নৰ লক্ষ্য সাধনৰ বাবে আমি সকলোৱে কাম কৰিব লাগে।
0: ইপিনে, ষোড়শ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰাক্ষণত কালি মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হয়। শ্ৰীবৰাই 21 মে'ৰ পৰা হ'বলগীয়া এই অধিৱেশনত সংসদীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব। অসমত বিগত 5 বছৰত আৰক্ষী সেৱাৰ যথেষ্ট উন্নয়ন হোৱাৰ লগতে অপৰাধৰ সংখ্যা হ্ৰাস পাইছে আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত হৈছে। বিবাদ নিষ্পত্তি দ্ৰুত হোৱাৰ লগতে অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি হোৱাটোৱে আৰক্ষীৰ কৰ্ম নিপুণতাকে প্ৰতিপন্ন কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি বিভিন্ন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে অনুষ্ঠিত ভাৰ্চুৱেল বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰক্ষীয়ে অপৰাধী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। ৰাজ্যখনত অপৰাধৰ হাৰ 2021 চনৰ 349.9ৰ পৰা সম্প্ৰতি 100.2% হ্ৰাস পাইছে। একেদৰে বিচাৰাধীন গোচৰৰ সংখ্যা 2021 চনৰ 1,33,982ৰ পৰা সম্প্ৰতি 10,902লৈ হ্ৰাস পাইছে। প্ৰতিমাহে গোচৰ পঞ্জীয়নৰ সংখ্যাও 2021 চনৰ 11,103তকৈ সম্প্ৰতি 3,065লৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে অভিযোগনামা দাখিলৰ হাৰ 2021 চনৰ 39.40ৰ পৰা সম্প্ৰতি 86.04% বৃদ্ধি পাইছে। এই পৰিৱৰ্তিত পৰিসংখ্যাই আৰক্ষী ব্যৱস্থাৰ উন্নয়ন আৰু তদন্ত প্ৰক্ৰিয়া উন্নত তথা প্ৰযুক্তি নিৰ্ভৰ হোৱাটোকে প্ৰতীয়মান কৰে বুলি শ্ৰীসিঙে কয়। প্ৰথমবাৰৰ বাবে কালি অনুষ্ঠিত এই ভাৰ্চুৱেল আৰক্ষী সন্মিলনত বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে নিৰন্তৰ সেৱা আগবঢ়োৱা আৰক্ষীৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰা হয়। তদুপৰি অনাগত সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ আৰক্ষী সকলো সময়তে সাজু থকাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। সংগীত সাধনাৰে বলিউডত সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হোৱা অনুৰাগ শইকীয়াই প্ৰথমজন অসমীয়া শিল্পী হিচাপে উত্তৰ আমেৰিকাৰ বিশ্ববিখ্যাত প্ৰতিষ্ঠান ৱাৰ্নাৰ চেপেল মিউজিকৰ সৈতে চুক্তিবদ্ধ হৈ ইতিহাস ৰচনা কৰিছে। WCM নামেৰে জনপ্ৰিয় আমেৰিকাৰ মিউজিক পাব্লিচিং সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পাছত অনুৰাগ শইকীয়াৰ সংগীতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা বিশ্বজুৰি প্ৰসাৰ লাভ কৰিব। ইপিনে, বিশ্বৰ শীৰ্ষৰ 6গৰাকী কৃত্ৰিম বুদ্ধিমত্তাৰ বিজ্ঞানীৰ তালিকাত অসমৰ ডঃ ৰঞ্জন আদিত্য কৃষ্ণৰ নাম অন্তৰ্ভুক্ত হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত সংবাদ সংস্থা AIWire-এ ডঃ কৃষ্ণলৈ পিপলছ টু ৱাচ 2026 সন্মান আগবঢ়াইছে। ডঃ কৃষ্ণ হৈছে এই সন্মান লাভ কৰা অসমৰ প্ৰথমগৰাকী বিজ্ঞানী। গুৱাহাটীৰ খাৰঘুলিৰ আদিত্য কৃষ্ণ আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এলেন স্কুল অব কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেওঁ মাইক্ৰ'ছফ্টৰ ছুপাৰ ইণ্টেলিজেন্স দলৰ সৈতেও জড়িত হৈ আছে। অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 কালি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান কৰা হয়। ধেমাজিৰ বিশিষ্ট গৱেষক, পণ্ডিত, লেখক, চিত্ৰকৰ ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰদিয়া, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক, গৱেষক, সমালোচক আৰু সাংবাদিক উপেন্দ্ৰ বৰকটকী আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক আৰু গৱেষক নোমল মাহাত্তাক এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে শব্দৰ জগতখনত বিভিন্ন শব্দৰ মাজৰ পৰা বাছনি কৰি এটা বাক্য প্ৰকাশ কৰিলেহে প্ৰবন্ধ বা কবিতাই পূৰ্ণতা লাভ কৰিবলৈ সমৰ্থ হয়। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাৰ লগতে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। এই বঁটা প্ৰদান সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়।
2: এটা সাংবিধানিক কাম, সংবিধানত উল্লেখ থকা অনুসৰি এই বঁটা প্ৰদান, এই সন্মান প্ৰদান অনুষ্ঠানটো

0: এক বছৰে পাঁচজনকৈ কৰা হয়। 2025-26 বৰ্ষৰ এইটো প্ৰথমটো, আকৌ 26-27 দ্বিতীয়টো হ'ব। আমি পাঁচজন বিশিষ্ট সাহিত্যিকক, জ্যেষ্ঠ কনিষ্ঠ আছে, তিনিজন জ্যেষ্ঠ আৰু দুজন কনিষ্ঠ, তেওঁলোকক আমি এইবাৰ নিৰ্বাচন কৰিছোঁ। অসম সাহিত্য সভাৰ সভাপতি মহোদয়ে নিৰ্বাচিত কৰিছে আৰু কৰ্ণধাৰ সমিতিত তেখেতসকলৰ তালিকা অনুমোদন কৰিছে, তেওঁলোকক সন্মান প্ৰদানৰ ব্যৱস্থা কৰিছে। অসম মুলুকত অসমীয়া সাহিত্য সাধনাৰ যোগেদি যিসকল পাঠকক, লেখকসকলে উপকৃত কৰিবলৈ যত্ন কৰিছে, সেই লেখকসকলক উৎসাহিত কৰিবৰ নিমিত্তেই অসম সাহিত্য সভাৰ সভাপতিৰ এয়া বিশেষ সন্মান।
1: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰীক্ষণ CBSEয়ে ভাষা নীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। এই অনুসৰি 1 জুলাইৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 2026-27 শিক্ষাবৰ্ষত তিনিটা ভাষা অধ্যয়ন কৰিব লাগিব। CBSEৰ অধীনৰ সকলো বিদ্যালয়তে এই নীতি বলবৎ হ'ব। অৱশ্যে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত তৃতীয় ভাষাটোৰ বাবে কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয়। ইয়াৰ পূৰ্বে CBSEয়ে ষষ্ঠ শ্ৰেণীৰ পৰা তিনিটা ভাষা শিক্ষাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন অনুষ্ঠিত হয়। শিৱসাগৰত জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কালি বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন সফলতাৰে সম্পন্ন হয়। শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ আৰু হাইষ্ট্ৰীট মলত অনুষ্ঠিত এই অনুশীলনত আক্ৰমণৰ সময়ত ছাইৰেনৰ জৰিয়তে বিপদৰ সংকেত প্ৰদান, নিষ্প্ৰদীপ, উদ্ধাৰ কাৰ্য, চিকিৎসা সেৱা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ আখৰা প্ৰদৰ্শন কৰা হয়। তিনিচুকীয়াতো কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি যুদ্ধকালীন সুৰক্ষাৰ অনুশীলন কৰা হয়। তিনিচুকীয়াৰ পুলিচ ৰিজাৰ্ভত দিনৰ 2:30 বজাত অনুষ্ঠিত এই অনুশীলনত যুদ্ধৰ সময়ত আকাশ মাৰ্গেৰে হ'ব পৰা আক্ৰমণৰ বাবে ল'বলগীয়া সাৱধানতা তথা সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা হয়। কাৰ্বি আংলঙৰ ডিফু মাঞ্জাপথৰ 7 মাইলস্থিত ডন বস্কো মহাবিদ্যালয়ত আয়োজিত এই অনুশীলনত জনসাধাৰণক যুদ্ধকালীন পৰিস্থিতিত ল'বলগীয়া সতৰ্কতাৰ বিষয়ে অৱগত কৰোৱা হয়। ডিব্ৰুগড় জিলাত প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কল ৰোড এলেকাত এনে অনুশীলনৰ আয়োজন কৰা হয়। সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ অনুষ্ঠিত অনুশীলনৰ জৰিয়তে চৰকাৰী বিভাগসমূহৰ কাৰ্যদক্ষতাৰ পৰীক্ষা আৰু জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা হয়। ধুবুৰীত অসামৰিক প্ৰতিৰক্ষা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ সহযোগত কালি এনে অনুশীলন চলোৱা হয়। জৰুৰীকালীন ছাইৰেনৰ শব্দৰে অনুশীলন আৰম্ভ হয় আৰু পাছত অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিমান আক্ৰমণৰ ফলত লগা জুই নিয়ন্ত্ৰণৰ অনুশীলন কৰে। বিশিষ্ট সাংবাদিক, সম্পাদক, লেখক, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজ্যত মানৱ অধিকাৰ সংগ্ৰামৰ এগৰাকী আগশাৰীৰ নেতা পৰাগ কুমাৰ দাসৰ আজি স্মৃতি দিৱস। প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে গঠন কৰা পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হায়দৰ হুছেইনক এইবেলি পৰাগ কুমাৰ দাস সাংবাদিকতাৰ বঁটা প্ৰদান কৰিব। ৰাজ্যৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অতুলনীয় অৱদান আৰু বিগত 5টা দশক ধৰি অব্যাহত ৰখা নিৰৱচ্ছিন্ন বৌদ্ধিক সাধনাৰ স্বীকৃতিস্বৰূপে হায়দৰ হুছেইনক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। প্ৰয়াত পৰাগ কুমাৰ দাসৰ দৰে হায়দৰ হুছেইনেও ৰাজ্যৰ থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বলিষ্ঠভাৱে মাত মাতি আহিছে। সংবাদ জগতৰ মহিৰুখ সদৃশ হায়দৰ হুছেইনক আজি গুৱাহাটী প্ৰেছ ক্লাবত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত গল্পকাৰ দেৱব্ৰত দাস আৰু লেখক চিন্তাবিদ লক্ষ্মীনাথ তামুলী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ কথা। মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়েও আজি প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতিত খন্তেক পাছতে মহানগৰৰ ৰাজগড়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। সমিতিয়ে চানমাৰীৰ পেঞ্চন ভৱনত পৰাগ স্মৰণ সভা শীৰ্ষক এটা বক্তৃতানুষ্ঠানৰো আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাজনৈতিক বিশ্লেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতী মুখ্য বক্তা হিচাপে আৰু বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ নিৰ্দিষ্ট বক্তা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা লগতে গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ বৰষাৰাণী বৈশ্য বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসমৰ উদ্যোগত ধেমাজিৰ মাছখোৱাৰ বিশিষ্ট নাগৰিক আৰু বৰপাক জীয়ামৰীয়া গাঁওবাসীৰ সহযোগত আজি বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। এই অনুসৰি পুৱাৰে পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত দিনৰ 11:30 বজাত এখন স্মৃতিচাৰণ সভা আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। সত্যনিষ্ঠ সাংবাদিকতাৰ সংকট তথা প্ৰত্যাহ্বান শীৰ্ষক এই আলোচনাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব বুলি মঞ্চৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে। গুজৰাট টাইটানছে 248 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 218 ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। হিমাচল প্ৰদেশত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। আপনাদের।

0: পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে তিনিটা ভাষা পঢ়াটো হ'ব বাধ্যতামূলক। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ। বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ পৰা কুমাৰ দাস সাংবাদিকতা বঁটা। নীটৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত এন টি এৰ বিশেষজ্ঞ আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইবোৰ দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ স্থান অধিকাৰ কৰিছে। ৰাজ্যৰ ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা খণ্ডত নতুন মাত্ৰা যোগ কৰি গুৱাহাটীৰ স্লাই স্মল ফাইনেন্স বেংকৰ প্ৰথমটো এ আই চালিত শাৰীৰিক আৰু ডিজিটেল সংমিশ্ৰণ শাখা মুকলি কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। ৰাজ্যৰ যুৱ প্ৰজন্মকে ধৰি বহু লোক অনলাইন যোৱাৰ কবলত পৰি সৰ্বশ্ৰান্ত হৈছে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গ্ৰীষ্মৰ সময়ছোৱাত ৰাজ্যত বিদ্যুতৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই বাতৰি দ্য আছাম ট্ৰিবিউন কাকতৰ। বিৰোধী দলপতিৰ মৰ্যাদা কংগ্ৰেছে লাভ কৰিলেও দলপতিৰ নাম এই পৰ্যন্ত চূড়ান্ত হোৱা নাই। আমাৰ অসম কাকতে এই বাতৰি প্ৰকাশ কৰিছে। জুনৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। দৈনিক জনমভূমি কাকতে এই বিষয়ে সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে ইউ চি চি সম্বন্ধীয় এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতত মানাহত গড়ৰ সন্ত্ৰাস সন্দৰ্ভত এটা বাতৰি প্ৰকাশ পাইছে। নিয়মীয়া বাৰ্তা কাকতে মধ্যপ্ৰাচ্যৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত দেশে দেশে ইন্ধনৰ নাটনি হোৱাৰ বাতৰি এটা প্ৰকাশ কৰিছে। মূল্যবৃদ্ধিৰ সমস্যাই ৰাজ্যৰ জনতাক জুৰুলা কৰিছে। নিয়ন্ত্ৰণহীন বজাৰ ব্যৱস্থা সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ জিন্তী ৰাণী ডেকা। কলিয়াবৰৰ দেউৰী চিলাবন্ধা নিবাসী বিশিষ্ট শিক্ষাবিদ তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত নাট্যকাৰ তীৰ্থদেৱ শৰ্মাৰ যোৱা নিশা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 93 বছৰ। প্ৰয়াত শৰ্মাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে ঘৰ জোৱাই, মেজিৰ জুই, শিল আৰু শিখা, জোৱাই নে জয়, মৃগতৃষ্ণা আদি ভালেকেইখন নাটক আৰু চুটিগল্পৰ সংকলন সাতসৰী ৰচনা কৰিছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 100 দিনীয়া কাৰ্যসূচী প্ৰস্তুত। চাহ শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদানৰ সিদ্ধান্ত। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ বিভিন্ন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে ভাৰ্চুৱেল বৈঠক। প্ৰথমজন অসমীয়া শিল্পী হিচাপে আমেৰিকাৰ ৱাৰ্নাৰ চেপেল মিউজিকৰ সৈতে অনুৰাগ শইকীয়া চুক্তিবদ্ধ। বিশ্বৰ শীৰ্ষ 6গৰাকী এ আই বিজ্ঞানীৰ তালিকাত অসমৰ ডঃ ৰঞ্জন আদিত্য কৃষ্ণৰ নাম অন্তৰ্ভুক্ত। ৰাজ্যৰ বিভিন্ন অংশত যুদ্ধকালীন পৰিস্থিতিত আত্মৰক্ষাৰ বাবে অনুশীলন সম্পন্ন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 29 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। দিনৰ 11 বজাত পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। অকণিৰ মেল।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ',
3: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: নমস্কাৰ অকনিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম জনাই মই মামণি বাইদেৱে আজিৰ মেল মুকলি কৰিবলৈ লৈছোঁ। অকনিহঁত, তোমালোকে আমাক ইয়াত গীত শুনাবলৈ আহা, সাধু শুনাবলৈ আহা, আমাৰ তোমালোকক লগ পালে খুব ভাল লাগে। আহা তেতিয়াহ'লে পলম নকৰি তোমালোকৰ গীত মাতবোৰ শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম কহিনুৰ অলংকৃত ভৰালী। আজি মই দীপেন বৰুৱাৰ এটা গীত গাবলৈ ওলাইছোঁ। কোনে

রঙা বেলুনে দূর নির্মেঘলৈ আকাশৰ বুকুলৈ।

0: ধন্যবাদ।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী নিত্যাৰাগিনী তালুকদাৰ।
1: নিত্যাৰাগিনী, নলবাৰীৰ পৰা আহিছা?
2: মই নলবাৰীৰ পৰা আহিছোঁ।
1: বাৰু, এতিয়া আমাক মেলত কি শুনাবা?
2: মই এটি কমলানন্দ ভট্টাচাৰ্যৰ গীত শুনাম।
1: সুন্দৰ, গোৱা।

mit schon mal

0: কিহুৰ বজালি দুপৰীয়া,
1: এইটো কাৰ গীত জানানে?
0: পাৰ্বতী প্ৰসাদ বৰুৱাৰ।
1: পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, ধুনীয়া হৈছে।
2: অকনিহঁত, সাধু শুনিবৰ সময় হ'ল। আহা, মই তোমালোকক এটি সাধু কওঁ। আজি সাধুটিৰ নাম হৈছে ধৰ্মবুদ্ধি আৰু পাপ বুদ্ধি। আমি জানো যে মিছা কথাৰ ঠেং চুটি, গতিকে মিছা কথা কৈ আমাৰ পাপ বুদ্ধিৰ কি অৱস্থা হ'ল, এই সাধুটোত তাকেই ক'বলৈ লোৱা হৈছে। এখন নগৰত দুজন নলে গলে লগা বন্ধু আছিল। তেওঁলোকৰ এজনে সকলো নিয়ম নীতি ধৰ্মৰ কৰ্ম মানি চলিছিল বাবেই মানুহে তেওঁক ধৰ্মবুদ্ধি বুলি মাতিছিল। আনজনে ধৰ্ম কৰ্ম নমনা লোক আছিল, তেওঁক মানুহে পাপ বুদ্ধি বুলিয়েই মাতিছিল। দুয়োৰে স্বভাৱৰ মিল নাছিল যদিও দুয়োৰে মাজত ভাল মিলাপ্ৰীতি আছিল। এদিনাখন পাপ বুদ্ধিয়ে ভাবিলে, মই দুখীয়া, তাতে পঢ়া শুনাও নকৰিলোঁ। ধৰ্মবুদ্ধিয়ে বহুত পঢ়া শুনা কৰিছে, তাক লৈ যদি বিদেশলৈ যাওঁ তেন্তে বহুত ধন ঘটিব পাৰিম, পিছত তাক ঠগাই বৰ আৰামত খাই থাকিব পাৰিম। এনেদৰে ভাবি সি ধৰ্মবুদ্ধিক ক'লে, বন্ধু, এই দেশত থাকিলে আমাৰ একো উন্নতি নহ'ব, ব'লা আমি বিদেশলৈ গৈ কিবা এটা ব্যৱসায় কৰোঁ। তুমি বিদ্যান, তাতে বুদ্ধিমানো, বিদেশত বহুতো ধন উপাৰ্জন কৰিব পাৰিবা। মই মূৰ্খ মানুহ, তোমাৰ লগত থাকি তোমাৰ কাম কাজত কিছু সহায় দিব পাৰিম, তাতে ময়ো কিছু উপাৰ্জন কৰিব পাৰিম। এই কথা শুনি ধৰ্মবুদ্ধিয়ে ক'লে, তুমি সঁচ কথাই কৈছা, দেশ বিদেশ নুফুৰিলে জ্ঞান বুদ্ধি পূৰত নহয়, ধন সম্পত্তি লাভ নহয়, গতিকে শুভ দিন বাৰ চাই গুৰুজনসকলৰ পৰা বিদায় লৈ এদিন দুয়ো বন্ধু বিদেশলৈ গ'ল। ভগৱানৰ কৃপাত অতি অলপ দিনৰ ভিতৰতে দুয়ো বন্ধুৱে ভবামতেই প্ৰচুৰ ধন উপাৰ্জন কৰিলে আৰু এদিন টকা পইচা লৈ মহা আনন্দেৰে দেশলৈ উভতি আহিল। ঘৰ পোৱাৰ আগতে এখন সৰু হাবি পোৱা যায়। দুয়ো বন্ধুৰ ভাগৰ লগাত সেই হাবিৰে গছ এডালৰ তলত বহি অলপ জিৰণি ল'লে। দুয়ো বন্ধুৱে কথা পাতি থাকোঁতে পাপ বুদ্ধিয়ে ধৰ্মবুদ্ধিক ক'লে, বন্ধু, আমি ইমান গাল ধন সম্পত্তি ঘৰলৈ লৈ যোৱাটো সমীচীন কথা নহ'ব, কাৰণ চুৰ ডকাইতৰ কথাও আছে। তেতিয়া ধৰ্মবুদ্ধিয়ে ক'লে, তুমি কি কোৱাহে বন্ধু, আমি তেনেহ'লে ইয়াতে ধন সম্পত্তিখিনি পেলাই থৈ গ'লেহে হ'ব। এইবাৰ পাপ বুদ্ধিয়ে ক'লে, মোৰ মনত এটা বুদ্ধি খেলাইছে, আমি আমাৰ ধনখিনিৰ অলপ অলপ ধন নিজৰ হাতত ৰাখি বাকীখিনি হাবিৰ মাজত এজোপা গছৰ তলত মনে মনে পুতি থৈ যোৱাটো উচিত হ'ব। আকৌ যেতিয়াই আমাৰ ধনৰ

0: প্ৰয়োজন হ'ব, দুয়োজনে মনে মনে আহি উঠাই লৈ যাম। ধৰ্মবুদ্ধি আছিল সহজ সৰল মানুহ, তেওঁৰ অন্তৰত বেয়া কথাৰ ঠাই নাই। সেয়ে ক'লে, তুমি ভাল কথাকে কৈছা, ব'লা কোনো এঠাইত টকাখিনি ভালকৈ পুতি থৈ যাওঁ। এনেদৰে আলচ কৰি দুই বন্ধুৱে গছ এজোপাৰ গুৰিত ধনখিনি পুতি থৈ নিজৰ নিজৰ ঘৰ পালেগৈ। দুয়ো বেছ সুখ শান্তিৰে দিন কটাবলৈ ধৰিলে। কিছুদিন পাছত ধৰ্মবুদ্ধিৰ ছোৱালীৰ বিয়াৰ বাবে অলপ ধনৰ প্ৰয়োজন হ'ল। সেয়ে তেওঁ পাপবুদ্ধিক লগত লৈ গছৰ তল পালে। দুয়ো গৈ ধন পুতি ৰখা ঠাইত গাঁত খান্দিলেগৈ। কিন্তু কি আচৰিত কথা, তাত ধন সোণটো নাই। পাপবুদ্ধিয়ে মূৰে কপালে হাত দি বহি পৰিল আৰু ধৰ্মবুদ্ধিক উদ্দেশ্য কৰি ক'লে, চিহ চিহ চিহ, তুমি যে এনে কাম কৰিব পাৰিবা ভুলতো ভবা নাছিলোঁ। কাৰণ তোমাৰ বাহিৰেতো আন কোনেও আমাৰ এই গোপন গাঁতটোৰ কথা নাজানে। পাপবুদ্ধিৰ কথা শুনি ধৰ্মবুদ্ধিয়ে আচৰিত হৈ পৰিল। অতি বিষাদ মনেৰে ধৰ্মবুদ্ধিয়ে ক'লে, হেৰা পাপবুদ্ধি, তুমি ইমান মিছা কথা নক'বা। মোক সকলোৱে ধৰ্মবুদ্ধি বুলিয়েই চিনি পায় আৰু এই কথাও জানে যে মই কাৰো ধন সম্পত্তি চুৰ কৰিও পোৱা নাই। ইয়াতে ধন পুতি থৈ যোৱাৰ বুদ্ধি তোমাৰেই আছিল আৰু আমি ইয়াত ধন পুতি থোৱাৰ কথাও তোমাৰ আৰু মোৰ বাহিৰে আন কোনেও নাজানে। গতিকে তোমাৰ বাহিৰে সেই ধন আনে চুৰ কৰা নাই। ভালে ভালে মোৰ আধা ভাগ ধন এতিয়াই ঘূৰাই দিয়া। এনেদৰে দুয়ো বন্ধুৱে বহু সময় কাজিয়া কৰি শেষত ৰজাৰ ওচৰত গোচৰ দিলেগৈ। দুয়োজনৰ কথা শুনি ৰজাই সুধিলে, তোমালোকৰ বাৰু কোনোবা সাক্ষী আছে নেকি? ধৰ্মবুদ্ধিয়ে ক'লে, নাই মহাৰাজ, আমাৰ কোনো লিখিত প্ৰমাণ নাই। এইবাৰ পাপবুদ্ধিয়ে ক'লে, আছে মহাৰাজ, আমাৰ সাক্ষী আছে। যিজোপা গছৰ তলত আমি আমাৰ ধনখিনি পুতি ৰাখিছিলোঁ, সেই বৰগছজোপাই আমাৰ একমাত্ৰ প্ৰমাণ। মহাৰাজ, সেই গছজোপাই ক'ব পাৰিব আমাৰ মাজত আচল চুৰ কোন। ৰাজসভাত উপস্থিত থকা সকলোৱে পাপবুদ্ধিৰ কথাত হয়ভৰ দি ক'লে, ঠিকেই কথা, কাইলৈ আমি সকলোৱে গৈ সেই গছজোপাক সাক্ষী কৰি ইয়াৰ বিচাৰ ল'ব পাৰিম। ঘৰলৈ উভতি আহি পাপবুদ্ধিয়ে তাৰ দেউতাকক সকলো কথা ভাঙি পাতি ক'লে। পাপবুদ্ধিৰ সকলোবোৰ কথা শুনি দেউতাকে ক'লে, মইনো এতিয়া তোক কি সহায় কৰিব লাগে? পাপবুদ্ধিয়ে ক'লে, হাবিৰ সকলোতকৈ ওখ যিডাল বৰগছ আছে তাৰ গুৰিতে টকাবোৰ পুতি ৰখা হৈছিল। সেই গছত এটা খুৰুং আছে। তুমি ৰাতি গৈ মনে মনে সেই গছত উঠি খুৰুঙত লুকাই থাকিবা। তাৰপিছত কি কৰিব লাগিব সকলো কথা পাপবুদ্ধিয়ে দেউতাকক বুজাই দিলে। পিছদিনা ৰাতিপুৱা বিচাৰকৰ লগত ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি সেই বৰগছৰ তলত হাজিৰ হ'লগৈ। টকা চূৰ্ণ কোন তাকে জানিবলৈ গাঁৱৰ ৰাইজো তালৈ ঢাপৰি মেলিলে। বিচাৰকসকলে কথাটো জানিব বিচৰাত গছজোপাৰ পৰা ধৰ্মবুদ্ধি চুৰ বুলি কোৱা সকলোৱে শুনিবলৈ পালে। ধৰ্মবুদ্ধিক চুৰ বুলি কোৱা শুনি উপস্থিত ৰাইজ বৰকৈ আচৰিত হ'ল আৰু বিচাৰকসকলে ধৰ্মবুদ্ধিক নানা ধৰণৰ ঠাট্টা আৰু লাজ দিলে। লগতে চুৰ কৰাৰ বাবে তেওঁ কঠোৰ শাস্তি হ'ব বুলিও ক'লে। উপায়হীন হৈ ধৰ্মবুদ্ধিয়ে অতি বিনয়েৰে উপস্থিত বিচাৰকসকলক সুধিলে, মোক বাৰু কেইমিনিটমান সময় দিব পাৰিবনে? বিচাৰকসকলে সন্মতি দিলে। ধৰ্মবুদ্ধিয়ে হাবিৰ পৰা শুকান গছৰ ডালপাতবোৰ গোটাই আনি জমা কৰিলে। তাৰপিছত সেইবোৰত জুই লগাই দিলে। চাওঁতে চাওঁতে ডাও ডাওকৈ জুই জ্বলি উঠিল। শুকান গছৰ ডালপাতৰ জুই চাৰিওফালে ধোঁৱাময় হৈ পৰিল। জুইৰ তাপ সহ্য কৰিব নোৱাৰি গছৰ খুৰুঙত লুকাই থকা পাপবুদ্ধিৰ দেউতাকে কাঁহি কাঁহি মাটিত জঁপিয়াই পৰিল। বিচাৰকসকলে তেতিয়া বুঢ়াক সঁচা কথা ক'বলৈ বাধ্য কৰালে। বুঢ়াই হেহাই হেহাই পাপবুদ্ধিৰ কীৰ্তিকলাপ সকলোবোৰ কথা কৈ শেষ নিশ্বাস পেলালে। তেতিয়া বিচাৰকসকলে ধৰ্মবুদ্ধিক বহুতো প্ৰশংসা কৰিলে আৰু অন্যায় কামৰ বাবে পাপবুদ্ধিক বিচাৰকসকলে কঠোৰ শাস্তি বিহিলে, যাতে আগলৈ কেতিয়াও তেনে বেয়া কাম নকৰে বা কেতিয়াও আনক নঠকে। বেয়া কাম কৰিলে, আনক অন্যায় কৰিবলৈ বিচাৰিলে সেয়া কেতিয়াও লুকাই নাথাকে, এদিন নহয় এদিন সকলোৰে আগত ওলাই পৰে। ভাল লাগিল নিশ্চয় সাধুটি। গতিকে আহা এতিয়া পুনৰ তোমালোকৰ গীত মাত শুনো।
1: ভণ্টি, তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণাশ্ৰী চৌধুৰী।
1: কি শুনাবা আমাক আজি?
2: মই আজি এটা লোকগীত গাম।
1: গোৱা।
2: সত্যনাৰায়ণ প্ৰভু,

0: ধন্যবাদ।
1: অকমানি ভন্টি, তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূৰ প্ৰিয়ম নাথ।
1: ময়ূৰ প্ৰিয়ম, ময়ূৰী প্ৰিয়ম, দেখিছানে ময়ূৰ চৰাই? দেখিছা? আমাক কি শুনাবা আজি?
2: বিলতে হালিছে।
1: গীত গাবা, গোৱা।
2: বিলতে হালিছে ধুনীয়া পদূলি, ফুলনিত ফুলিছে ফুল, হে ফুলে ফুলে বহিলা উৰিছে,

0: Judy Diana şişe.
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱী নাথ।
1: ভাৰ্গৱী, ক'ৰ পৰা আহিছা?
2: সৰাইগাঁৱত।
1: আমাক কি শুনাবা আজি?
2: গীত
1: গোৱা।
2: আই দেউৰে বোলনিতে পোহৰৰে ধেমালি, আই দেউৰে বোলনিতে পোহৰৰে ধেমালি, নচানেকিয়ে যি কেমিকাই, নচানেকিয়ে যি কেমিকাই, নচানেকিয়ে যি কেমিকাই, নচানেকিয়ে যি কেমিকাই, জোনা কিবাতে দে চিত্ৰলে সিয়ে, ন জীৱনৰে ফুলে ফুলাই, ন জীৱনৰে ফুলে ফুলাই, আই দেউৰে বোলনিতে।

জতরতে হুড়ে গুনগুনালে, আই দেবরে জতরতে।

0: কি আয় মিশি কি মিশি কি আয় খুড়াতে কপিছে কিনো নব তোরা জলে মনে তোরা আই রে রে বুকু কপায়।
1: এটু কার গীত জানানে?
2: রূপকুঁৱৰ জ্যোতি প্ৰসাদ আগৰৱাল।
1: কৰি বজাই দিয়া। তোমাৰ নামটো কোৱা?
3: নমস্কাৰ, মোৰ নাম মুস্মিকা ইদবা।
1: আমাক কি শুনাবা?
3: এটা কবিতা আবৃত্তি কৰি
1: কৰা।
3: শিক্ষক অ আ ক খ শৈশৱৰ সেই সোণোৱালী সময় আপোনাৰে হাতত ধৰি পাৰ কৰিলোঁ জীৱনৰ আজিপাত, আপুনি আজি আপুনি অনন্ত, শিক্ষা নহয় কেতিয়াও সমাপিত, মানুহ গঢ়াত আপুনিয়েই যে চিৰপৰিচিত জ্ঞানৰ পূজাৰী, হে গুৰু আপোনাৰ চৰণত যাচোঁ আজি শতকোটি প্ৰণাম, যোগে যোগে জ্ঞানৰ অমৃত পান কৰাৰ বোৱালে আপুনিয়েই জ্ঞানৰ সাগৰ, আপুনিয়েই মহান আপুনিয়েই আদৰ্শক, আপোনাৰ আদৰ্শৰে জগত জিনিম আমি সেই নৱপ্ৰজন্ম, ধন্যবাদ।
4: ঘড়ীটোৱে আমাক সদায় সঠিক সময় দিয়ে নহয়নে? গতিকে অকণিহঁত, এতিয়াও ঘড়ীটোৱে কৈছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোক আটাই ভালে থাকা, কুশলে থাকা, তাকে কামনা কৰি আজিৰ মেল ইমানতে সামৰি মই মামণি বাইদেউ তোমালোকৰ পৰা বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়ামাৰ্ভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত আজি হম তুমাৰে হে সনম ছবিখনৰ গীত শুনাবলৈ লোৱা হৈছে প্ৰথমে অনুৰাধা পৌৰেল আৰু উদিত নাৰায়ণৰ দ্বৈতকণ্ঠৰ এই গীতটি।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শেষতে কুমাৰ চানু আৰু বেলাছ লাখে

0: একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত হাম তুমাৰে হে সনম ছবিখনৰ গীত গাই শুনিলে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো। আমি আজি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছো এনেকুৱা এগৰাকী কণ্ঠশিল্পীক যিগৰাকীৰ কণ্ঠৰ গীত আপোনালোকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিছে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা শুনিছে। তেখেত হৈছে দীতিমণি বৰুৱা বাইদেউ। আপোনাক আকাশবাণী অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: নমস্কাৰ।
0: আমি আপোনাক আকাশবাণীৰ এই ষ্টুডিঅ'ত পাইছো। আগতে কণ্ঠশিল্পী হিচাপে আপুনি আহিছিল। আপোনাৰ সংগীত জীৱনটো, আপোনাৰ ব্যক্তিগত জীৱনটোৰ কিছু কথা পাতিম। শ্ৰোতাসকলে আপোনাক আকৌ এবাৰ তেওঁলোকৰ মাজত পালে নিশ্চয় ভাল পাব। বাইদেউ, আৰম্ভণিতে আমি এবাৰ উভতি যাওঁ আপোনাৰ শৈশৱৰ সময়খিনিলৈকে। আপোনাৰ জন্ম ক'ত হৈছিল, পৰিয়ালটোত কোন কোন আছিল, আপোনাৰ সংগীতৰ পৰিৱেশ ঘৰতে পাইছিল নেকি, এই কথাখিনি কওকচোন, আৰম্ভণি সময়খিনিৰ কথা।
1: মোৰ জন্ম হৈছিলে নগাঁৱত। নগাঁৱত মোৰ আইতা ককাহঁতৰ ঘৰ, নগাঁও আমলাপট্টিত, তাত মোৰ জন্ম হৈছিলে। কিন্তু মই ডাঙৰ দীঘল হৈছোঁ শিৱসাগৰত। মোৰ দেউতাৰ ঘৰ শিৱসাগৰৰ, শিৱসাগৰৰ আমলাপট্টিত। মোৰ দেউতাৰ নাম হৈছে পূৰ্ণচন্দ্ৰ ভট্টাচাৰ্যী। আৰু সংগীতৰ কথা ক'বলৈ গ'লে মোৰ দুইখন ঘৰতেই আমাৰ সংগীতৰ চৰ্চা খুবেই আছিল। নগাঁৱৰ ঘৰখনতো মোৰ মাহীহঁত, মামাহঁত চবেই গান গাইছিলে। আৰু মোৰ দেউতাৰ ঘৰখনত দেউতা, মোৰ মা, মোৰ খুৰা সকলোৱে গান গাইছিলে। আৰু তাৰ লগতে মই আপোনালোকক কৈ থওঁ, মোক ৰেডিঅ'ত প্ৰথম গান গাবৰ কাৰণে মোক উৎসাহ যোগাইছিল অনিমা ভট্টাচাৰ্যী। অনিমা ভট্টাচাৰ্যী হৈছে মোৰ পেহী আৰু জ্যোতিষ ভট্টাচাৰ্যী হৈছে মোৰ খুৰা, তাৰমানে পাপাৰ খুৰাকৰ ছোৱালী আৰু পাপাৰ পেহীয়েকৰ ল'ৰা। তেনেকুৱা সেইটো সূত্ৰে

0: এওঁলোকৰ লগতো সেই সংগীতৰ সূত্ৰেই মানে মই ৰেডিঅ'লৈ আহিবলৈ সুবিধা পাইছিলোঁ।
1: আপুনি ক'লে দেউতাৰ কথা, ক'লে মাৰ নামটো যদি আজি কৈ দিয়ে।
0: মোৰ মাৰ নাম ৰেণু ভট্টাচাৰ্যী।
1: শৈশৱতে আপোনাৰ ঘৰতে এটা সংগীতৰ,
0: ঘৰতেই সংগীতৰ পৰিৱেশ আছে।
1: হয়, কিমান বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰিছে?
0: মই আচলতে গান গাবলৈ আৰম্ভ কৰিছিলোঁ, কিজানি মই ক্লাছ ওৱান মানত আছিলোঁ। তেতিয়া এটা গান ৰুণুমী ভট্টাচাৰ্যী বাইদেউহঁতে, মোৰ খুৰা হৈছে শিৱসাগৰৰ গকুল ভট্টাচাৰ্যী, খুৰা সংগীতৰ লগতেই খুৰা জড়িত আছিল। তাৰপিছতে খুৰাহঁতে গাইছিলে গানটো, গানটো অলপ ভুল হৈছিল। সেই গানটো মই নগাঁৱত মোৰ মাহীহঁতৰ মুখত শুনিছিলোঁ। মাহীহঁতৰ মুখত শুনি পেলাই মই তেতিয়া খুৰাহঁতক গাই থাকোঁতেই সেই গানটো মই শুদ্ধ কৰি দিছিলোঁ। সেয়াই হৈছে মোৰ আৰম্ভণি। গানটো মনত আছে, গানটো মই অকণমান কৈ দিব পাৰিম। গানটো আছিল, অসমৰ মহা জাতি আমি নাই একো ভিনপদ, নাই একো ভিনপদ। বাকীখিনি মোৰ সিমানটো এটা মনত নাই গানটোৰ, কিন্তু এইটো কোৰাছ এটা আছিলে যিটো ৰুণুমী বাইদেউ, মোৰ খুৰা, তেওঁলোকে গাইছিলে। তেওঁলোকে গানটো গাওঁতে ভুল হওঁতে মই মানে সেইখিনি শুদ্ধ কৰি দিছিলোঁ, আৰু সেই তেতিয়াৰ পৰাই মোৰ সংগীত জীৱন আৰম্ভ হৈছে। আৰু মই শিকিছিলোঁ শিৱসাগৰ সংগীত স্কুলত, সেউজীয়া সমাজ সংগীত বিদ্যালয়, তাত মই মানে শাস্ত্ৰীয় সংগীত আৰম্ভ কৰিছিলোঁ। তাতেই চান্তাউজীৰৰ দেউতাক নন্দদেৱ শৰ্মা ছাৰে তাতেই কাম কৰিছিলে, মই তেখেতৰ ওচৰত শিকিছিলোঁ।
1: আৰু পঢ়া শুনা আপোনাৰ ক'ত?
0: মোৰ পঢ়া শুনা শিৱসাগৰতে, শিৱসাগৰতে স্কুলৰ শিক্ষা শেষ কৰিছোঁ, কলেজৰ শিক্ষা শেষ কৰিছোঁ।
1: স্কুলত পঢ়ি থাকোঁতে বা কলেজত পঢ়ি থকা সময়ত আপুনি প্ৰতিযোগিতাতো ভাগ লৈছিল চাগে?
0: নিশ্চয় নিশ্চয় নিশ্চয়। মই যেতিয়া ক্লাছ ফাইভত আছিলোঁ তেতিয়া অল আসাম সংগীত নাটক একাডেমীৰ ৰাণী সবিতা দেৱী মেমৰিয়েল চিল, মই বেষ্ট ছিংগাৰ আছিলোঁ। আৰু তেতিয়া সেই সংগীত নাটক একাডেমীৰ কম্পিটিশ্যন যিখিনি আৰম্ভ হৈছিলে শিলচৰত, আৰু তেতিয়া মই আছিলোঁ ক্লাছ ফাইভত, আৰু মই বেষ্ট ছিংগাৰ হৈছিলোঁ সংগীত নাটক একাডেমী মানে অল আসামৰ ভিতৰত। আৰু এনেই কলেজ বা স্কুলত তেনেকৈ কম্পিটিশ্যন আগতে কৰিছোঁ সেইবিলাকত, কিন্তু ডাঙৰকৈ মানে সংগীত নাটক একাডেমীত কৰিছিলোঁ। তাৰপিছততো য'তে কম্পিটিশ্যন পাতিলে জইন কৰিব যাওঁ তেতিয়া কয় যে অল আসামত জইন কৰাৰ পিছত নোৱাৰে কৰিব, তাৰপিছত কিন্তু কৰা নাই দেই।
1: অসম ভিত্তিত হোৱা প্ৰতিযোগিতাত পুৰস্কাৰ পাই যোৱাৰ পিছত আপুনি আৰু
0: নাই দিয়া নাই, তাৰপিছত তাৰমানে মোক নিদিয়ে কৰিবলৈ। সেইটোৱেই
1: আপোনাৰ সময়ৰ একে সময়তে পঢ়া, একে সময়তে আপুনি লগ পোৱা তেনেকুৱা কণ্ঠশিল্পী এতিয়া যিসকল হয়তো বিশেষভাৱে প্ৰতিষ্ঠিত, সকলৰ কথা কওকচোন।
0: মোৰ লগত চবতকৈ আমি গাই থকা, গান গাই থকা সেইটো সময়ত ডলি মন্দিৰা ইহঁতি আমাৰ একেলগৰ, মোৰ একেলগৰ। আমি অডিশ্যন দিছিলোঁ, মই গুৱাহাটীৰ পৰাই অডিশ্যন দি পেলাই প্ৰথম পাছ কৰিছিলোঁ, কিন্তু মোৰ অলপ আগে পিছে তেনেকৈ ডলি মন্দিৰাহঁতো হৈছিলে, আৰু সিহঁতক তেনেকৈ ডিব্ৰুগড়ত পাইছোঁ মই লগ।
1: ডিব্ৰুগড়ত পাইছোঁ, কিন্তু আপুনি কণ্ঠস্থ পৰীক্ষা ইয়াতে দিছে?
0: মই গুৱাহাটীত দিছোঁ।
1: সেই সময়ত কাক কাক পাইছিল আপুনি?
0: সেই সময়ত মই পাইছিলোঁ নীৰেণ দাক, তাৰপিছতে পাইছিলোঁ আৰু কাক কাক পাইছিলোঁ, মই এবাৰমানহে ইয়াত, তেতিয়া এবাৰমান মই মানে প্ৰগ্ৰেম কৰিছোঁ, লাইভ প্ৰগ্ৰেম ইয়াত যেতিয়া অডিশ্যন দিয়াৰ পিছত। তাৰপিছত মই ডিব্ৰুগড় গ'লোঁ, ডিব্ৰুগড়লৈ যোৱাৰ পিছত যেতিয়া আকৌ মই গুৱাহাটীলৈ মানে পাৰ্মানেণ্টলি গুচি আহিলোঁ, তেতিয়া ইয়াত সুৰৰ শৰাই কৰিছিলোঁ মই দুবাৰ। এবাৰ কৰিছিলোঁ অসীম হাজৰিকাৰ তত্বাৱধানত, আৰু এবাৰ কৰিছিলোঁ অনুপম চৌধুৰীৰ তত্বাৱধানত।
1: গানকেইটা মনত আছেনে বাইদেউ?
0: অকণমান চালে মনত পৰিব নেকি।
1: কিমান চনত আপুনি কণ্ঠস্থ পৰীক্ষা দিছিলে আকাশবাণী গুৱাহাটী?
0: সেইটো চনটো পাহৰিলো নহয়, চনটো পাহৰিলো, কিন্তু এটা মনত
1: পৰীক্ষাৰ
0: পৰীক্ষাৰ অভিজ্ঞতা মানে মই নৰ্মেলি যেনেকৈ গান গাওঁ তেনেকেই গান গাইছিলোঁ, সেইটো একো হেৰি লগা নাছিলে, মোৰ ভাল লাগিছিলে মানে। এনেই গান গাবলৈ সদায় যেনেকৈ অন্যত যাওঁ বা গাওঁ তেনেকৈ গাইছিলোঁ, সেইটো বিষয়ে মানে বিশেষ একো লগা নাছিল। কিন্তু প্ৰথমবাৰ প্ৰগ্ৰেম যেতিয়া কৰিছোঁ, লাইভ প্ৰগ্ৰেম কৰিছোঁ, সেইবাৰ মোৰ ৰেকৰ্ডিং কৰি আছিলে নীৰেণ দাই, আৰু দাদাই মই যেতিয়াই চাওঁ তেতিয়াই তেখেতে মানে হাঁহি মুখেৰে সৈতে মোক কেনেকৈ প্ৰথমখিনি গাম, কেনেকৈ শেষ কৰিম সেইটো দেখুৱাই আছিলে।
1: সেই অভিজ্ঞতাবিলাক এতিয়া মনত পৰে,
0: খুব ভাল লাগে, খুব ভাল লাগে।
1: আজি যেতিয়া আকাশবাণী গুৱাহাটীলৈ আহিছে আপোনাৰ নিশ্চয় ভাল লাগিছে?
0: মোৰ আহি পেলাই ভাল লাগিছে, মই ইফালৰ ষ্টুডিঅ'ত মই গান গাইছিলোঁ, এইটো ছাইডত মই এনেই কোৰাছ চোৰাছ গাইছিলোঁ দেই,

0: কিন্তু সলো প্ৰগ্ৰাম কৰোঁতে মই ইফালে ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছিলোঁ।
1: আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কাষত যিটো সংগীতৰ
0: আছে
1: আছে
0: নহয় তাত,
1: গতিকে আপুনিও নষ্টালজিক হৈ গৈছে
0: একদম।
1: গতিকে সেই সময়ত আকাশবাণীত গোৱা গীত আপোনাৰ কোনটো এই মুহূৰ্তত মনত পৰে?
0: মই প্ৰথম গাইছিলোঁ নিৰ্মল প্ৰভা বৰদলৈ লিখা আৰু ভৱেন বৰঠাকুৰীয়ে সুৰ কৰা গানটো। গানটো কথাখিনি হৈছে, সোণটি শুৱনি মোৰ লাৱনি মুখনি, আকাশীত কাঁচি যোন এটি, চম্বাৰ পাপৰি যেন হাতৰে আঙুলি, তৰা যেন চকু দুটি। এটা নিচুকনি গীত, সেইটো দীপালী বাইদেউ গাইছিলে, সংগীতায়ো গাইছে সেইটো। সেইটোৰে সৈতে মোৰ মানে ৰেডিঅ'ৰ গানৰ প্ৰথম আৰম্ভণি।

0: খুব ভাল লাগিছে বাইদেউ আপোনাৰ লগত যিহেতু সংগীতৰ কথা পাতি আছো আৰু আপোনাৰ গানৰ কথা পাতোঁ, কাৰণ বহু বছৰৰ মূৰত এতিয়া আপোনাৰ সৈতে কথাও পাতিছোঁ আমি আৰু তেওঁলোকে আপোনাৰ কথা শুনি আছে, লগতে গানৰ কথাও নিশ্চয় ক'লে ভাল পাব। বহুকেইটা গীত আপোনাৰ আছে, তাৰ ভিতৰত এটি সময়ত মনৰ কথা খুব ভাল লগা কথা কওকচোন।
1: এটি সময়ত মনৰ কথা, সময় ঠমকি ৰ'ল, এইটো মই ডিব্ৰুগড়ৰ পৰা কৰিছিলোঁ আৰু হিৰণ গোহাঁই আছিলে প্ৰডাকশ্যন, আৰু গানটো মই খুবেই ভাল পাওঁ।
0: অলপ গাই দিব নেকি? আজি
1: গাই দিব বাৰু, একো প্ৰব্লেম নাপাওঁ মই।
0: আমাৰ অভিলেখাগাৰৰ গানটো আছে, আমি শুনাই দিম শ্ৰোতাসকলক, কিন্তু অলপ যদি আপুনি শুনাই দিব।
1: ঠিক আছে। এটি সময়ৰ মনৰ কথা, সময় থমকি ৰ'ল, দূৰণি নীলাকাশত মন তুমি চুমি ৰ'ল, এটি সময়ৰ মনৰ কথাত সময় থমকি ৰ'ল। কথাখিনি মোৰ লাষ্টৰ কথাকেইটা অকণমান চেঞ্জ হৈছে যেন লাগিছে মই গাই যাওঁতে, তাৰমানে মোৰ মনৰ

0: পৰা নাই সিমান,
1: কিন্তু আমি এতিয়া শুনাই দিওঁ।
0: অঁ শুনাই দিওঁ, মোৰ মনত পৰিব, তাৰমানে মই তেনেকৈ গাই থকা নাইতো, সেই তেতিয়া গাইছিলোঁ, হয়তো কেতিয়াবা কেতিয়াবা গাওঁ, তেনেকৈ এটা দুটা শব্দ হয়তো মোৰ উল্টা হৈ গৈছে, সেইকাৰণে যেন বেয়া নাপাব, মনত পেলাই দিয়ক।
2: গীতৰ কথা আছিল লোহি।

0: খুব ভাল লাগিছে বাইদেউ আপোনাৰ সৈতে কথা পাতি আছো, গান শুনি আছো। বিশেষকৈ আপোনালোকৰ এই গান শুনিয়েই আমি শ্ৰোতাসকলে, আমাৰ বয়সৰলেতো আমি শৈশৱৰ পৰা শুনিছো এনেকুৱা গীত, আৰু আপুনি যেতিয়া আমাৰ আকাশবাণীলৈ আহিব বুলি যেতিয়া আমি ঘোষণা কৰিছিলো তেতিয়া শ্ৰোতাসকলে কৈছে যে শৈশৱৰ পৰা শুনি থকা বাইদেউৰ কণ্ঠস্বৰ আমি ইমান ভাল পাওঁ, তেখেতৰ কণ্ঠৰ গীত শুনি ভাল পাওঁ। এতিয়া আজি আকৌ আপোনাৰ সৈতে আমি কথা পাতিবলৈ বহিছো, যিহেতু আপোনাৰ বৰ্তমানৰ সংসাৰখনৰ কথা কওকচোন, আপোনাৰ বিবাহৰ পাছৰ সংসাৰখনৰ কথা, আপোনাৰ বিয়াৰ বিষয়ে অকণমান কওক, সেই কথাখিনি শুনিও ভাল লাগিব।
1: মোৰ বিয়া হৈছিলে 79ত।
0: তেতিয়া আপুনি আকাশবাণীৰ শিল্পী?
1: মই শিল্পী তেতিয়া আকাশবাণীৰ শিল্পী মই। 79ত হৈছিলে, মোৰ শহুৰৰ ঘৰ হৈছিলে যোৰহাটত। মোৰ শহুৰ তেখেত এজন মানে নাট্যকাৰ আছিলে, ডক্টৰ মুনীন বৰুৱা। মই তেখেতৰ একমাত্ৰ বোৱাৰী, আৰু তেনেকুৱা এখন সংসাৰ পাই মোৰ খুবেই ভাল লাগিছিলে। অন্য বিশেষ কোনো নাছিলে, মোৰ গৃহস্থ শহুৰক মই পোৱা নাইকিয়াও মোৰ বিয়াৰ মানে পিছত, আৰু মোৰ শাহু আছিলে। এখন ভাল পৰিৱেশ থকা ঘৰ পাইছিলোঁ, ভাল লাগিছিলে মোৰ। আৰু চাকৰি সূত্ৰে আমি এখন ঠাইৰ পৰা সিখন ঠাই তেনেকৈ গৈছিলোঁ, তেওঁ চিকিৎসক আছিলে। তাৰপিছতে গুৱাহাটীলৈ আহি গুৱাহাটীত থাকিব ল'লোঁ, আৰু মোৰ এজনী ছোৱালী আছে, তাই বৰ্তমান ডুবাইত থাকে, আৰু মোৰ দুজনী নাতিনী আছে। আৰু মোৰ জোঁৱাই, মোৰ ছোৱালীৰ নাম হৈছে ঘৰত জুলি, এনেই জাহ্নৱী বৰুৱা, আৰু মোৰ জোঁৱাইৰ নাম হৈছে গৌৰৱ দহিয়া, পাঞ্জাৱী। আৰু মোৰ নাতিনী দুজনী, ডাঙৰজনীৰ নাম হৈছে পিহু আৰু সৰুজনীৰ নাম পিকু। বৰ্তমান মোৰ সেয়াই সংসাৰ।
0: সেইখিনি কথা কোৱাৰ লগে লগে আপোনাৰ মুখত যিটো হাঁহি বিৰিঙিছে, আপোনাৰ ভাবিয়ে ভাল লাগে নহয় জানো?
1: ভাল লাগে, ভাল লাগে,
0: ভাবিলে খুব ভাল লাগে,
1: ভাল লাগে।
0: আৰু আপোনাৰ বিবাহৰ পাছত আপোনাৰ স্বামী নিশ্চয় আপোনাক সংগীতৰ দিশটোত আগবাঢ়ি
1: যায়? নাই, তেওঁৰ কোনো আপত্তি নাছিল, একো নাছিল। কিন্তু অন্য কথা নহয়, তেওঁ অকণমান শাৰীৰিকভাৱে অসুস্থ আছিলে, সেইকাৰণে মই মানে নিজেই তেওঁক এৰি পেলাই অকল সংগীতটোৰ প্ৰতি

0: এই ৰাপটি গুচি যাব পৰা নাছিলোঁ মই, আৰু যিমান দিন আছিলোঁ তেওঁক শুশ্ৰূষা কৰি ভালে থাকক বুলিয়ে হেৰি কৰি আছিলোঁ আৰু।
1: আৰু আপুনি নিশ্চয় গান গালে তেখেতে খুব ভাল পায়।
0: মই নাই নাই, তেখেতৰ এইটো নাছিল, তেখেতৰ প্ৰিয় গীত বুলিবলৈ তেনেকুৱা নাছিল। তেওঁ মই যি গাওঁ তেওঁ চবেই ভাল পাইছিলে, আৰু তেওঁ নিজেও তাৰমানে সৰু থাকোঁতে চিনেমা কৰিছিল, মোৰ ননন্দেও কৰিছিল, তেওঁ কৰিছিল ৰঙা পুলিচত, ৰঙা পুলিচখনত মোৰ শহুৰ ডক্টৰ মুনীন বৰুৱা তেখেতে এক্টিং কৰিছিলে।
1: গতিকে সাংস্কৃতিকভাৱে আগবঢ়াই দি পৰিয়ালত আপুনি
0: কোনো অসুবিধা পোৱা নাছিলো। মই যেতিয়া ৰেডিঅ' প্ৰগ্ৰেম হয় ক'ৰবাত যাওঁ মেলো, মোৰ শাহু বা মোৰ গৃহস্থ কোনেও মোক একো আপত্তি কৰা নাছিল।
1: হয়, গতিকে আপুনি শৈশৱৰ পৰাও আপুনি ইমান ধুনীয়াকৈ এনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হ'ল য'ত
0: কলেজত তাই গান চান গাইছিলে, কিন্তু তাই আজিকালি ল'ৰা ছোৱালীবিলাকৰ চব লাইনবোৰ বেলেগ বেলেগ হয়। তাই এয়াৰ হোষ্টেছ আছিলে, তাই এমিৰেটছত কাম কৰিছিলে, কাম কৰি যেতিয়া বিয়াৰ পিছতো তাই কৰিছিলে। যেতিয়া ছোৱালী দুজনী অকণমান ডাঙৰ হ'ল, ডাঙৰ হওঁতে তাই সিহঁতক অকণমান চকু দিবলগীয়া হ'ল, তাই সেইকাৰণে মানে এয়াৰ হোষ্টেছৰ কাম এৰিলে। এৰিতাই এতিয়া ডুবাইতে চাকৰি কৰি আছে।
1: আমি বিচাৰিম যে আপোনাৰ সাক্ষাৎকাৰটো শুনাৰ পাছত আপোনাৰ ভাল লগা আপোনাৰ কণ্ঠৰ এটি গীত তেওঁ যদি এটি কলিও গুণগুনাই আমালৈ পঠিয়াই দিয়ে, সেয়া নিশ্চয় প্ৰচাৰ কৰি ভাল পাম। আপুনি সেই বিষয়ে তেখেতক ক'ব। শ্ৰোতাসকল, আমি এতিয়া কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী আমাৰ আজিৰ অতিথি দীতিমণি বৰুৱা বাইদেউৰ সৈতে। আগতে দীতিমণি ভট্টাচাৰ্য আছিলে, পাছত বিয়াৰ পাছত দীতিমণি বৰুৱা। আৰু আকাশবাণী গুৱাহাটী, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা তেখেতৰ গীত প্ৰচাৰ হৈছিল, এতিয়াও প্ৰচাৰ হয়, আপোনালোকে শুনিছিল। আহক এই মুহূৰ্তত তেখেতৰ কণ্ঠৰ আৰু এটি গীত আমি শুনি লওঁ। বাইদেউ কোনটো গীত শুনাব বিচাৰিব?
0: মই মোৰ ৰেডিঅ'ত বেছিকৈ বাজি থকা মুনীন দত্তৰ লিখা আৰু ৰাজেন গোহাঁই সুৰ কৰা গানটো মই দুটামান লাইন গাই দিওঁ আপোনালোকৰ ওচৰত, নিশ্চয় আছে সেইটো।

সাধু শুনি শুনি টোপনি যোৱা মোৰ শুন তুমি আমনি নকৰা। এতিয়া এইখিনিকে গাইছোঁ।

0: বাইদেউ, আমি তিনিটা খণ্ডত আপোনাৰ সংগীতৰ জীৱনটো আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আমি পাতি যাম, বিশেষ বিশেষ গানসমূহৰ কথাও আমি পাতি যাম। আকাশবাণী গুৱাহাটীত যেতিয়া প্ৰথম অৱস্থাত আপোনালোকে পোনপটীয়াকৈ গান গাব লাগিছিল, সেই সময়ৰ অভিজ্ঞতাৰ কথা কওকচোন। ভয় লাগিছিল নিশ্চয়।
1: প্ৰথমতে যেতিয়া গাবলৈ বহিছিলো মহোতে, তেতিয়া মানে অকণমান ভয় খোৱা নিচিনা লাগিছিল। মানে অন্য কথা নহয়, এটা বন্ধ ৰুমৰ ভিতৰত সন্মুখত মাইকটো, গ্লাছেদি কোনোবাই দেখুৱাই থাকিব, কেন কোনখিনিত শেষ হ'ব, কোনখিনিত ধৰিব লাগিব, বজোৱা কেইজনৰো সতি, তেনেকৈ এনেকুৱা নহয় যে বোলে গানটো এবাৰ গালোঁ তাৰপিছতে আকৌ এবাৰ টেক কৰিব, তেনেকুৱা নহয়। আমি গাই থাকিম, ক'ৰবাত হাঁচি আহিব পাৰে, কিবা হাঁহি উঠিব পাৰে, তেনেকুৱা তেনেকুৱা চিন্তা কিছুমান মনলৈ আহিছিল। কিন্তু ইমান সুন্দৰ পৰিৱেশ এটাৰ ভিতৰত গানকেইটা গাব লৈছিলোঁ, এনেকুৱা লাগিছিল যেন মানে গাওঁতে যেন ষ্টেজত গান গোৱা নিচিনা লাগিছে। একো ভয় ভাৱ একো মনলৈ অহা নাইকিয়া, খুব ভাল লাগিছিলে মোৰ প্ৰগ্ৰেম কৰি, একদম ঘৰুৱা।
0: আৰু আপুনি যেতিয়া গান বাণীবদ্ধ কৰে, আকাশবাণী যোগে প্ৰচাৰ হয়, আৰু সকলোৱে যেতিয়া আপোনাক লগ পালে কয় যে ইমান ভাল লাগিলে গানটো শুনি, নিশ্চয় মনটো ভাল
1: লাগে। খুব ভাল লাগে, খুব ভাল লাগে। তেতিয়া কোনোবাই যেতিয়া গানটো শুনি পেলাই কয় ইমান সুন্দৰ হৈছে, গানটো কোনে লিখা, কোনে সুৰ কৰা, সেইবোৰ সুধিলে খুব ভাল লাগে।
0: হয়, আৰু এতিয়াৰ সাধাৰণতে কণ্ঠশিল্পীগৰাকীৰ কথাই কয়, কিন্তু আপোনালোকৰ সময়ত আপোনালোকৰ দৰে শিল্পীসকলে প্ৰত্যেকে অন্তত গীতিকাৰ সুৰকাৰ গৰাকীৰ যিটো অৱদান নিশ্চয় স্বীকাৰ কৰে, নহয়নে?
1: একদম একদম,
0: তেওঁলোকৰ অবিহনেটো
1: কেতিয়াও সম্পূৰ্ণ নহয়।
0: গতিকে আমিও নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলকো অনুৰোধ কৰোঁ, তেখেতসকলে যেতিয়া গীত এটা পৰিৱেশন কৰে, তেতিয়া অন্ততঃ গীতিকাৰ আৰু সুৰকাৰৰ কথাও উল্লেখ কৰে।
1: নিশ্চয় নিশ্চয় নিশ্চয়। আৰু এটা কথা কওঁ মই লগতে, মইতোতো গুৱাহাটীত মানে প্ৰথমতে ৰেডিঅ'ত মানে অডিশ্যন দিয়াৰ পিছত এটা প্ৰগ্ৰেমেই কৰিছোঁ, তাৰপিছত ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ। ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনটো মোৰ নিজৰ ঘৰৰ নিচিনা লাগে। তাত যিসকলে মানে ধৰক হীৰেণ গোহাঁই, সৈয়দ সাদুল্লা, তাৰপিছতে ভৱেশ গোস্বামী টিকেট ঢুকাইছে এতিয়া, ইমান সুন্দৰ ঘৰুৱা পৰিৱেশৰ নিচিনা নহয়। ৰেডিঅ'ত প্ৰগ্ৰেমটো কৰিবলৈ পালে মানে ডিব্ৰুগড়ত আমাৰ বিৰাট ফূৰ্তি লাগে, যেন চব ঘৰৰ মানুহ পাম তেনেকুৱা লাগে। আৰু তেওঁলোকৰ লগত এতিয়াও মোৰ খুব সুন্দৰ সম্বন্ধ, ফোন চোন কৰি থাকোঁ, বৰ ভাল লাগে।
0: আপোনাৰ খুৰাৰ গান খুব ভাল পায়?
1: তাকে তাকে, খুব ভাল লাগে।
0: কোনটো গান আপোনাৰ আটাইতকৈ ভাল লাগে?
1: কোনটো গান মানে মোৰ পাৰ্টিকুলাৰলি এটা গান নাই, মই
0: তথাপি আজি যদি
1: জ্যোতিষ জ্যোতিষ স্যার সব গানেই মই ভাল পাওঁ। মই এটি নিশাৰ জোনাকি,
0: নবকান্ত বৰুৱাদেৱে লিখা, সেই গানটো আমি আজি শ্ৰোতাসকলক শুনাওঁ।
1: নিশ্চয়।
0: আৰু বাইদেউ আপুনি ভালে কুশলে থাকক, পৰৱৰ্তী খণ্ডত আৰু কথা পাতিম।
1: নিশ্চয়।
0: আজি এই গীতটিৰে অনুষ্ঠানী সামৰোঁ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা শিতান্তি। এই শিতানত এইবাৰ তোমালোকক অসমৰ থলুৱা চৰাইৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। আজিৰ জানো আহা সজাইছোঁ নীলা বকুৱা হেটুলুকা চৰাইৰ কথাৰে। আহাচোন শুনো।

অসমত পোৱা হেটুলুকা চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত নীলাবুকুৱা হেটুলুকাও এবিধ। ইয়াৰ ইংৰাজী নাম হৈছে ব্লু থ্ৰোটেড বাৰ্বেট। এই চৰাইবিধ সৰহভাগ সময় ওখ গছৰ ডালত অৱস্থান কৰি থাকে বাবে ইয়াক সাধাৰণতে দেখিবলৈ পোৱাই নাযায়। কুটুলুক কুটুলুককৈ একেলেথাৰিয়ে বহু সময় ধৰি মাতি থকা এই চৰাইবিধৰ মাতটো তোমালোকেও নিশ্চয় শুনিছা। মজাৰ কথা কি জানানে, ইহঁতে একেৰাহে 300 বাৰ পৰ্যন্ত মাত মাতে। এইবিধ চৰাই বিভিন্ন ৰং বিৰঙৰ পাখিৰে সুশোভিত। ইহঁতৰ মূৰৰ ওপৰভাগৰ পাখি টিকটিকিয়া ৰঙা, ইয়াৰ ওপৰত কিছুমান কলাবৰণীয়া আঁচো থকা দেখা যায়। চকু দুটাৰ ওপৰৰ ফালে ৰঙচুৱা বৰণৰ পাখিও থাকে। দেহৰ অন্যান্য অংশৰ পাখি সেউজবুলীয়া। সমুখৰ ফালে এচমকা হালধীয়া ৰঙৰ পাখি থাকে। নেজডালৰ তলৰ ফালে থকা পাখি আকাশী ৰঙৰ, ঠোঁট সেউজবুলীয়া, তাৰ ওপৰত হালধীয়া ৰহণৰ আভাস থাকে। আন আন হেটুলুকা প্ৰজাতিৰ সৈতে একেবাৰে প্ৰাকৃতিক পৰিৱেশতে ইহঁতেও বিচৰণ কৰে। মাতৰ ভিন্নতাৰ সহায়তহে ইহঁতক চিনাক্ত কৰিব পৰা যায়। জামু, আহত, বৰ আদি নানাবিধ বনৰীয়া গছৰ মঙহাল অংশ ভক্ষণ কৰে। বসন্ত আৰু গ্ৰীষ্ম ঋতুত ধুন্দত বাহ সাজি কণী পাৰে আৰু উমনি দি পোৱালি জগায়। গছৰ ধুন খন্দা আৰু পোৱালি লালন পালন কৰাত মতা মাইকী উভয়ে ভাগ লয়। ইমান পৰে অসমৰ এবিধ থলুৱা চৰাই প্ৰজাতি নীলাবুকুৱা হেটুলুকাৰ বিষয়ে কিছু কথা শুনিলা।

ভাইটি ভণ্টিহঁত, চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি কথিকা, আমাৰ সুস্বাস্থ্যৰ বাবে টোপনিৰ প্ৰয়োজনীয়তা। আহাচোন শুনো।

ভাইটি ভণ্টিহঁত, আজি তোমালোকক আমাৰ সুস্বাস্থ্যত টোপনিৰ প্ৰয়োজনীয়তা সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। আমাৰ শৰীৰক আহাৰৰ যিদৰে প্ৰয়োজন, সমানেই প্ৰয়োজন টোপনিৰো। সকলো মানুহৰ বাবে টোপনি বা নিদ্ৰা অত্যন্ত প্ৰয়োজনীয়। শাৰীৰিক মানসিক ক্লান্তি অথবা ভাগৰ আঁতৰাই শৰীৰটোক পুনৰ কামৰ বাবে সাজু কৰিবলৈ বা মগজুটোক চিন্তা কৰাৰ শক্তি যোগাবলৈ টোপনি লাগিবই। এজন প্ৰাপ্তবয়স্ক লোকৰ তুলনাত শিশু আৰু তোমালোকৰ বয়সৰ অৰ্থাৎ বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক টোপনিৰ প্ৰয়োজন অধিক। পৰ্যাপ্ত টোপনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক স্বাস্থ্য আৰু মানসিক বিকাশৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগায়। নিশাৰ ভাগত সঠিক পৰিমাণৰ টোপনি আহিলেহে তোমালোকে পিছদিনা শ্ৰেণীত মনোযোগী হৈ থাকিব পাৰিবা। অন্যথা শাৰীৰিক দুৰ্বলতা, চকুৰ ভাগৰ আদিয়ে মনোযোগ ব্যাহত কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পাৰদৰ্শিতা বৃদ্ধিৰ বাবে সঠিক টোপনি সেইবাবেই দৰকাৰী। যিসকল লোকৰ শোৱা অভ্যাস বেয়া, তেওঁলোকৰ তেজত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগতে মেদবহুলতাৰ সমস্যাটো আক্ৰান্ত হোৱাৰ আশংকা অধিক। তদুপৰি এনে লোকসকল ভালদৰে টোপনি মৰা লোকৰ তুলনাত ষ্ট্ৰোক, হৃদযন্ত্ৰৰ ৰোগ আদিত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি হোৱাৰ লগতে তেওঁলোক অন্যান্য বহুতো শাৰীৰিক সমস্যাত ভুগিব পাৰে। সদায় নিশা সময়মতে শোৱাৰ পূৰ্বে মোবাইল, টিভি আদি নোচোৱাকৈ থকা, চাহ কফি সেৱন নকৰা আদিৰ দৰে টোপনিৰ সৈতে জড়িত সু অভ্যাসে এজন মানুহক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে। নিদ্ৰা বিশেষজ্ঞ তথা স্নায়ুৰোগ বিশেষজ্ঞ মেৰিল মিটলাৰে কৈছে, টোপনিয়ে আমাৰ শৰীৰটোৰ শক্তিৰ সমতা ৰক্ষাৰ পৰা বৌদ্ধিক কাৰ্যক্ষমতা, আৱেগ অনুভূতি, সজাগতা আদি সকলো দিশ নিয়ন্ত্ৰণ কৰে। ভাগৰুৱা হৈ থাকিলে মানুহৰ কাৰ্যক্ষমতা হ্ৰাস পায়, চিন্তা শক্তিটো ব্যাঘাত জন্মে। গভীৰ টোপনিয়ে আমাৰ শৰীৰৰ অংগ প্ৰত্যংগসমূহৰ লগতে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। মুঠতে সুস্থ হৈ থাকিবলৈ হ'লে টোপনিৰ বিকল্প নাই। এজন প্ৰাপ্তবয়স্ক লোকে প্ৰতি নিশা অন্তত 7 ঘণ্টা শোৱা উচিত। শিশুৱে 18-20 ঘণ্টা পৰ্যন্ত শুব পাৰে। অলপ ডাঙৰ হোৱাৰ লগে লগে বা বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ পৰা শিশুসকলৰ শোৱা সময় কম বয়সীয়া ছাত্ৰ ছাত্ৰীসকলে 10-12 ঘণ্টা শোৱাটো অতি প্ৰয়োজনীয় বুলি চিকিৎসকসকলে কয়। শৰীৰৰ ক্ষতিপূৰণ আৰু শক্তি সঞ্চয়ৰ এটি উপায় টোপনি। টোপনি কম হ'লে সেয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট হয়। অনিয়মিত টোপনিয়ে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। যেনে পৰ্যাপ্ত টোপনি নহ'লে বা কম হ'লে উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি পায়। চিকিৎসা বিজ্ঞানৰ মতে টোপনিৰ ভাৰসাম্যহীনতাই শৰীৰত হৰ্মনৰ ভাৰসাম্য নষ্ট কৰে। টোপনি ভাল নহ'লে মানুহ হৃদৰোগৰ সমস্যাটো আক্ৰান্ত হয়। নিদ্ৰাৰত অৱস্থাত মানুহৰ হৃদপিণ্ডই জিৰণি পায়। সেয়ে দীৰ্ঘদিন টোপনি কম হৈ থাকিলে মানুহৰ হৃদযন্ত্ৰজনিত সমস্যা বৃদ্ধি পায়। সঠিকভাৱে টোপনি নহ'লে ব্যক্তিৰ দেহত মধুমেহ ৰোগে দেখা দিয়াৰ সম্ভাৱনা থাকে। কাৰণ নিশা পৰ্যাপ্ত পৰিমাণে টোপনি নহা বা কম সময় হোৱাৰ ফলত শৰীৰত ইনচুলিনৰ উৎপাদন ব্যাহত হয়, ফলত মধুমেহ ৰোগৰ আশংকা বৃদ্ধি পায়। কম পৰিমাণৰ টোপনিয়ে মানুহৰ পাচন প্ৰক্ৰিয়াটো ব্যাঘাত জন্মায়। টোপনি নাহিলে শৰীৰৰ পাচন প্ৰক্ৰিয়াত সহায় কৰা অংগ প্ৰত্যংগসমূহে সঠিকভাৱে কাম কৰিব নোৱাৰে, ফলত খাদ্য হজম কৰাত সহায়ক পাচক ৰসসমূহ উপযুক্ত মাত্ৰাত নিঃসৰণত বাধা পায়। আমাৰ মগজ

অরেক্সিন নামৰ এবিধ নিউৰো ট্ৰান্সমিটাৰ অৰ্থাৎ এক প্ৰকাৰৰ ৰাসায়নিক বাৰ্তাবাহক আছে, যিয়ে এটা স্নায়ুকোষৰ পৰা আন এটালৈ সংকেত প্ৰেৰণ, সংকেত পৰিৱৰ্ধন বা সংকেত নিয়ন্ত্ৰণ কৰে। প্ৰতিদিনে পৰ্যাপ্ত টোপনি নহ'লে অৰেক্সিন উৎপাদনৰ গতি মন্থৰ হৈ যায়। সেইবাবেই নিশাৰ গভীৰ টোপনি আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভাইটি ভণ্টিহঁত, এইখিনি কথাৰ পৰা মানুহৰ শৰীৰত টোপনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে তোমালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছা। বয়স আৰু দায়িত্ব তথা কাম কাজ বাঢ়ি অহাৰ লগে লগে তোমালোকৰো টোপনিৰ সময় কমি আহিব, টোপনিৰ অভ্যাসো হয়তো সলনি হ'ব। কিন্তু এই বয়সত ছাত্ৰাৱস্থাত তোমালোকৰ সৰ্বাংগীন বিকাশ অৰ্থাৎ শাৰীৰিক আৰু মানসিক সকলো প্ৰকাৰ বিকাশৰ বাবে টোপনি লাগিবই। সেইকাৰণে যেনেকৈ নহ'লেও নিশা 7-8 ঘণ্টা শুবলৈ তোমালোকে চেষ্টা কৰিবাই। মনত ৰাখিবা, আগনিশাৰ সঠিক টোপনিয়েহে তোমালোকক পিছদিনা শ্ৰেণীকোঠাত সজীৱ সতেজ কৰি ৰাখিব। কেতিয়াবা বিভিন্ন কাৰণত আমাৰ টোপনিত ব্যাঘাত জন্মে, টোপনি নহা হয় বা টোপনি সঘনাই ভাঙে। আজিৰ যুগত বেছিভাগ লোকৰে নিশা পলমকৈ শোৱা অভ্যাস, কিন্তু এনে অভ্যাস অতি বিপদজনক, কাৰণ নিদ্ৰাহীনতাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। কেতিয়াবা বিভিন্ন শাৰীৰিক তথা মানসিক সমস্যাৰ বাবেও টোপনি ব্যাহত হ'ব পাৰে। মানসিক চাপ, হতাশা, উদ্বিগ্নতা আদিৰ বাবেও টোপনি নহা দেখা যায়। এনে সমস্যাসমূহৰ হাত সৰাৰ উপায়ো পিছে টোপনিয়েই। সেয়ে ভাল টোপনি আহিবলৈ তোমালোকে কিছুমান কথা মানি চলাটো দৰকাৰ। তোমালোকে গুৰুত্ব দিবলগীয়া কথা কিছুমান হৈছে, শোৱা আৰু শুই উঠাৰ এটা নিৰ্দিষ্ট সময় প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়ত বিছনালৈ যাবা আৰু এটা নিৰ্দিষ্ট সময়তে শুই উঠাৰ অভ্যাস কৰিবা। সুন্দৰ টোপনিৰ বাবে শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন। নিশা শুবলৈ যোৱাৰ আগতে টিভি চোৱা, কম্পিউটাৰত কাম কৰা, মোবাইল চোৱা, ভিডিঅ' গেম খেলা এইবোৰ কাম নকৰিবা। ভাল টোপনিৰ বাবে নিয়মিত যোগাভ্যাস, ব্যায়াম, ধ্যান, প্ৰাণায়াম আদিও কৰা উচিত। বেগাই খোজকঢ়া, সাঁতোৰা, চাইকেল চলোৱা, দৌৰা আদি যিকোনো ধৰণৰ শাৰীৰিক কামে সুন্দৰ টোপনি অহাত সহায় কৰে। সুন্দৰ টোপনিয়েহে আমাক নিৰোগী, সুস্থ, সবল শৰীৰ এটাৰ অধিকাৰী কৰিব। আমাৰ মানসিক সুস্থতাৰ বাবেও সমানেই প্ৰয়োজন টোপনিৰ। হয়তো মানুহৰ জীৱনত টোপনিৰ গুৰুত্ব বুজাবলৈকে ইংৰাজীত কোৱা হয়, আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স আ মেন হেল্ডি, ৱেলডি এণ্ড ৱাইজ। নিশা সোনকালে শোৱা আৰু পুৱা সোনকালে উঠিলেহে মানুহে স্বাস্থ্যৱান, সম্পদশালী আৰু জ্ঞানী হ'ব পাৰে। ভাইটি ভণ্টিহঁত, ইমান পৰে সুস্বাস্থ্যত টোপনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে তোমালোকক কিছু কথা শুনিলোঁ। আশা কৰোঁ তোমালোকে কথাখিনি তোমালোকে মন দি শুনিছা।

হিমাকে চান্দিল্লৰ কণ্ঠত ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি শুনিলা। চোৰাত এইবাৰ শুনো আহা খেত্ৰীৰ কমলা মেধি ছোৱালী বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা কেইটিমান গীতমাত। প্ৰথমে এয়া বৈশালী বচাকৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত এটি গীত।

বৈশালী বসাকৰ কণ্ঠত বিষ্ণুৰাভাৰ গীতটি শুনিলা। এইবাৰ শুনোৱাহা এটি জ্যোতি সংগীত, পৰিৱেশন কৰিবলৈ লৈছে তন্ময়ী গোস্বামীয়ে।

তন্ময় গোস্বামীৰ কণ্ঠৰ জ্যোতি সংগীতটি শুনিলা। চোৰাৰ শেষত শুনোৱাহা এটি মীৰা ভজন, পৰিৱেশন কৰিছে অনিন্দিতা ডেকাই।

ভাইটি ভণ্টিহঁত, ইমানপৰে তোমালোকে ক্ষেত্ৰীৰ কমলা মেধি ছোৱালী বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীতমাত শুনিলা। আজিলৈ আমাৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ পুনৰ মৰম চেনেহ যাচি আজিৰ চোৰা সামৰি মই নিভা বাইদেৱে বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ চোৰাত এই একে সময়তে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাঁচখন দেশৰ যাত্ৰাৰ তৃতীয় পৰ্যায়ত আজি দুদিনীয়া ছুইডেন ভ্ৰমণসূচীৰে গোফেনবাৰ্গত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি ডমিনিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে ফাৰ্মাকপিয়া অৰ্থাৎ ঔষধ প্ৰস্তুত কৰাৰ প্ৰণালী সম্পৰ্কীয় নিৰ্দেশনা সম্বলিত গ্ৰন্থ বা তালিকা আৰু দ্ৰুত প্ৰভাৱ প্ৰকল্প সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় আমোলা বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অনাগত সময়ৰ বাবে ১০০ দিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰে। সংগীত সাধনাৰে বলিউডত সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হোৱা অনুৰাগ শইকীয়াই প্ৰথমজন অসমীয়া শিল্পী হিচাপে উত্তৰ আমেৰিকাৰ বিশ্ববিখ্যাত প্ৰতিষ্ঠান ৱাৰ্নাৰ চেপেল মিউজিকৰ সৈতে চুক্তিবদ্ধ হৈ ইতিহাস ৰচনা কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE ভাষা নীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। বিশিষ্ট সাংবাদিক, সম্পাদক, লেখক, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজ্যত মানৱ অধিকাৰ সংগ্ৰামৰ এগৰাকী আগশাৰীৰ নেতা পৰাগ কুমাৰ দাসৰ আজি স্মৃতি দিৱস। থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ ছাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো ইণ্ডোনেছিয়াৰ লিঅ ৰোলি কনেৰ্ডো আৰু ডেনিয়েল মাৰ্টিনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক 29 ৰাণত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে কৌশিকী গোস্বামী, নিয়ন্ত্ৰণ কক্ষত আছে পপী চন্দ, ফটিক চন্দ বৰ্মন, আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰত বিজয় দাস, ট্ৰান্সমিটাৰত অজয় আনন, বিপুল কলিতা আৰু ষ্টুডিঅ'ত মই লীনা বৰা।
2: आज ही अपने स्वास्थ्य के लिए उठाए सही कदम। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में गुणवत्तापूर्ण होम्योपैथिक परामर्श

0: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন গান্ধাৰীৰ প্ৰতিজ্ঞা। নাটৰ ৰচনা অসীম বৰুৱাৰ, পৰিচালনা পাৰ্থজ্যোতি শৰ্মাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নাটখনি পৰিৱেশন কৰিছে গোলাঘাট এম এছ আৰ থিয়েটাৰ ছচাইটিৰ শিল্পীসকলে। এয়া শুনক গান্ধাৰীৰ প্ৰতিজ্ঞা।
1: ভীষ্ম আহিছে এই গান্ধাৰৰ বাবে মহাপ্ৰলয় হৈ, লগত অজস্ৰ সৈন্য, অশ্বাৰোহী সৈন্য। আহি আহি আমাৰ এই গান্ধাৰ দেশৰ সীমান্ত পালেহি। শত যোজন পথ অতিক্ৰমী, গিৰিগুহা লংঘি, কত নদ নদী পাৰ হৈ, অটব্য অৰণ্য ভেদী আহিছে গান্ধাৰলৈ। মগধ, মিথিলা, অনেক দেশ এৰি কেৱল ভীষ্মৰ এই গান্ধাৰ অভিমুখী ৰথ কিয়? হস্তিনাপুৰৰ অধীশ্বৰ মহাপ্ৰতাপী বীৰ ভীষ্ম, যাৰ ধনুৰ টংকাৰ শুনি পৃথিৱী কম্পমান, কি চিৰণ তুৰন্ত তৰুণ সৌৱা সৌৱা! আমাৰ মহাৰাজ সুবল পুনৰ এই ৰাজ হাউলীলৈকে আহিছে। হাই, কি অস্থিৰ উত্তাউল! ভীষ্মক ৰুধিবলৈ আমাৰ শক্তি ক'ত? মহাৰাজ সুবল পালেহি।
2: মহামন্ত্ৰী
1: মহাৰাজ,
2: মই কি কৰোঁ, কি উপায়? নিৰুপায় মই। সাগৰ সদৃশ ভীষ্মৰ সেনানীৰ সন্মুখত আমাৰ সৈন্য কেইটামান বালিচন্দ্ৰা মাত্ৰ। ভীষ্মই দিছে ৰণৰ হুংকাৰ, কিদৰে এই যুদ্ধ? আৰু বাণ হৈ চন্দ্ৰলৈ হাত মেলো কেনেকৈ?
1: মহাৰাজ, আপুনি অস্থিৰ হলে নহব, আপুনি অস্থিৰ হলে সকলোৰে অথন্তৰ হব। মই ভাবো ভীষ্মৰ উদ্দেশ্য দিগ্বিজয় নহয়, কেৱল আমাৰ দেশ।
2: মই কি কৰোঁ? চৌদিশে হাহাকাৰ, বিভীষিকা, আৰ্তনাদ। কিদৰে ৰক্ষা কৰোঁ দেশভূমি? হেৰুৱাব লাগিব ধন, হেৰাব জন, হেৰাব দেশ।
1: তথাপি সাজু সকলো দেশ প্ৰাণ মহাৰাজ, প্ৰাণ আহুতি দিব। নকৰে দাসত্ব স্বীকাৰ, নহয় কৰ্তৰীয়া, নলয় পৰাধীনতাৰ শিকলি তুলি।
2: তেন্তে যুদ্ধৰ আয়োজন হওক। হস্তি ঘোঁৰা, ৰথে ৰথী, অস্ত্ৰ হস্তৰে সুসজ্জিত কৰা হওক অশ্বাৰোহী সৈন্য আৰু পদাতিক সৈন্য। সেনাপতি ক'ত?
1: সকলো সাজু আছে মহাৰাজ, কেৱল আপোনাৰ অনুমতিৰ অপেক্ষা।
3: জয় জন্মভূমি গান্ধাৰৰ!
4: জয়!
3: জয় জন্মভূমি গান্ধাৰৰ!
4: জয়!
3: জয় জন্মভূমি গান্ধাৰৰ!
4: জয়! জয়! জয়!
2: মহামন্ত্ৰী
1: মহাৰাজ,
2: এতিয়াহে তত আহিছে গাত। বাৰ্তাবাহী দূতে সঠিক সময়তে খবৰটো দিলেহি, ভীষ্ম যুদ্ধৰ অভিপ্ৰায় লৈ অহা নাই। তেন্তে কিয়?
1: মিত্ৰতাৰ বাবে মহাৰাজ, কিন্তু কিহৰ মিত্ৰতা?
2: আকৌ শংকা, আকৌ কৌতূহল। মহামন্ত্ৰী, এতিয়াই দাস দাসীসকলক সাজু কৰা হওক, ভীষ্ম আহিবৰ হ'ল।
1: সকলো সাজু আছে মহাৰাজ, সকলোৰে হাতে হাতে পুষ্পৰ মালা।
2: বলক, আমিও যাওঁ স্বাগতম জনাবলৈ, ভীষ্ম আহিবৰ হ'ল। আৰু শুনক মহামন্ত্ৰী, ৰাজ আতিথ্যত কাৰ্পণ্য হ'ব নালাগে।
1: নিশ্চয় মহাৰাজ।
3: জয় গংগাপুত্ৰ ভীষ্মৰ!
4: জয়!
3: জয় গংগাপুত্ৰ ভীষ্মৰ!
4: জয়!
3: জয় গংগাপুত্ৰ ভীষ্মৰ!
4: জয়! জয়!
5: জয়! ধন্য ধন্য মহাৰাজ হুবল, ধন্য ধন্য এই গান্ধাৰ! মহাৰাণী সুধাৰ্মা, আপোনালোকৰ আতিথ্য তুলনাবিহীন, ধন্য।
2: আমিও ধন্য। হেই গংগাপুত্ৰ ভীষ্ম, আপোনাৰ চৰণ ধূলি আমাৰ বাবে পবিত্ৰ গংগাজল।

0: সখী গান্ধাৰী, এই শয়ন কক্ষত অকলে অকলে কি কৰিছা? ই কি তোমাৰ চকুত চকুপানী?
1: সখী বিপাশা, ৰাজমহলৰ বাহিৰে ভিতৰে এটাই চৰ্চিত নাম, গান্ধাৰী।
0: কন্যা হৈ জন্মিছা যেতিয়া এদিন বিয়া হৈ যাবই লাগিব গান্ধাৰী।
1: মোৰ বিয়া হোৱাত আপত্তি নাই বিপাশা, মোৰ বিয়া হ'ব, সকলোৱে জানিছে।

0: মন্ত্রী বিষয়া, দাস দাসী, গান্ধারৰ প্ৰজা, অথচ মই নাজানো মোৰেই বিয়াৰ প্ৰস্তুতি। এয়া কেনেকুৱা নীতি, কেনে চুক্তি? বিয়া হেনো মধুৰ সম্পৰ্ক, স্বামী স্ত্ৰী দুখন ঘৰৰ এই সম্বন্ধ তিক্ততাপূৰ্ণ হলে মধুৰতা থাকিব ক'ত সখী? মানুহে কয় আইৰ সমান হব কোন, নৈৰ সমান বব কোন? মোৰ মাতৃ সুধাৰ্মাৰ মৰমবোৰেই যদি কৃত্ৰিম হয়, বিশ্বাস কৰিম কাক সখী? মোৰ জীৱনটোলৈ ঘৃণা উপজিছে বিপাশা, নাৰী হৈ জন্ম লোৱাৰ ঘৃণা, পিতৃৰ মৰমতো প্ৰলোভনৰ ৰাজনীতি। মই এক বেচা কিনাৰ পণ্য সামগ্ৰী, অন্ধত্বৰ বজাৰত মোৰ দৰ দাম চলিছে, তেনে নাৰী নিৰাপত্তা ক'ত সখী? ইমান নিৰ্লজ্জ হ'ব পাৰে মানুহ?
1: তুমি ভুল নুবুজিবা সখী, তোমাৰ দুখত মহাৰাণী আৰু মহাৰাজ ম্ৰিয়মান হৈ পৰিছে। মহাৰাজে খোৱা লোৱা এৰিছে, মলিন বদনেৰে ৰাজহাউলিত বলিয়াৰ দৰে আচৰণ কৰিছে। সকলো ভীতি বিহ্বল, মন্ত্ৰী বিষয়া, দা ডাঙৰীয়া, সকলো মহাৰাজৰ দ্বৈত সংকট। এফালে তোমাৰ চিন্তা, আনফালে স্বদেশ ৰক্ষাৰ চিন্তা।
0: মোৰ বিয়া দেশৰ কথা আহিল কেনেকৈ?
1: তুমি ভীষ্মক নাজানা সখী, তেওঁৰ দৰে পৰাক্ৰমী আছে কোন? সখী, হস্তিনাপুৰ এখন বিশাল দেশ,
0: তথাপি গান্ধাৰ মোৰ জন্মভূমি সখী।
1: হস্তিনাপুৰত মণি, মুকুতা, পশু, হস্তি, ৰথ, ঐশ্বৰ্য বিভূতিৰে ভৰা, তেনে দেশৰ ভীষ্ম ৰাজ অভিভাৱক। এই দেশৰ তুলনাত গান্ধাৰ নিচেই সৰু। মহাৰাজে এই বিয়াক সমৰ্থন নকৰে, কিন্তু
0: কিন্তু কি?
1: এই বিয়াত সন্মতি নিদিলে ভীষ্মৰ কুপিত হ'ব লাগিব। এই দেশ চাৰখাৰ কৰিবলৈ ভীষ্মক কিমান পৰ? বলপূৰ্বকভাৱে যদি তোমাক ৰথত তুলি লৈ যায়, গান্ধাৰৰ ৰাজশক্তিয়ে ভীষ্মৰ কবলৰ পৰা তোমাক উদ্ধাৰ কৰিব নোৱাৰে সখী।
0: তাৰমানে ভীষ্মৰ ওচৰত নাৰীৰ ইচ্ছা অনিচ্ছাৰ কোনো মূল্য নাই, নাৰীৰ শালীনতা অৰ্থহীন। সখী, এবাৰ ঋষি পৰাশৰৰ পুত্ৰ কৃষ্ণ দৈপায়ন ব্যাসদেৱ আমাৰ ঘৰলৈ আহিছিল অগ্নিসূত্ৰ ব্ৰত পালনৰ অৰ্থে। কেইবাদিনো আছিল ইয়াত, মোৰ ঐকান্তিক শুশ্ৰষাত সন্তুষ্ট হৈ এশ পুত্ৰ প্ৰাপ্তিৰ বৰ দিলে। তেওঁৰ মুখত ভীষ্মৰ নাম শুনিছিলোঁ। ভীষ্ম হেনো বিদ্বান, এজন শাস্ত্ৰজ্ঞ, অথচ নাৰীৰ প্ৰতি অৱজ্ঞা কিয়? মানৱতাৰ অধপতন কিয়? কোৱাচোন সখী, ধৃতৰাষ্ট্ৰৰ লগত ভীষ্মৰ সম্বন্ধ কি?
1: ভীষ্মৰ প্ৰকৃত নাম কি জানা সখী?
0: কি সখী?
1: দেৱব্ৰত। দেৱব্ৰতৰ পৰা ভীষ্ম হোৱাৰ ৰহস্য সাধাৰণ নহয়।
0: কোৱা সখী, কি ৰহস্য?
1: দেৱব্ৰত স্বৰ্গৰ এজন বহু। ঋষি বশিষ্ঠৰ অভিশাপত সাপগ্ৰস্ত হয় অষ্টবহু। তেওঁলোকক সাপমুক্ত কৰিবৰ বাবে কুৰুবংশৰ মহাৰাজ শান্তনুৰ লগত বিয়া হয় গংগাদেৱী। বিবাহ পূৰ্বে গংগাই শান্তনুৰ পৰা প্ৰতিশ্ৰুতি লয় যাতে গংগাৰ কোনো কৰ্মত ৰজাই হস্তক্ষেপ নকৰে। গংগাদেৱীয়ে জন্মৰ লগে লগে এটা এটাকৈ সাতোটা বহুক গংগাত বিসৰ্জন দিয়ে, অষ্টম বহু, যাৰ নাম প্ৰভাহ। সেই অষ্টম বহুক বিসৰ্জন দিবলৈ যাওঁতে গংগাক শান্তনুৱে বাধা দিয়ে। প্ৰতিশ্ৰুতি ভংগ কৰাত গংগাদেৱীয়ে শান্তনু ৰজাক পৰিত্যাগ কৰে।
0: তাৰপাছত
1: সেই অষ্টম বহু প্ৰভাসেই হ'ল শান্তনুৰ পুত্ৰ দেৱব্ৰত।
0: ভীষ্ম কেনেকৈ হ'ল?
1: এবাৰ শান্তনুৱে ধীৱৰ ৰাজৰ ঘৰৰ কাষেৰে যাওঁতে সত্যৱতীক দেখি ৰূপত মুগ্ধ হৈ বিয়া কৰিবলৈ মন মেলে।
0: সত্যৱতী তাৰমানে ধীৱৰাজৰ জীয়েক?
1: সেয়াও এক ৰহস্য। যমুনা নদীত এজনী সাপগ্ৰস্ত পৰি মাছ হৈ আছিল। এজন মাছুৱৈৰ জালত বন্দী হয়। সেই মাছৰ গৰ্ভৰ পৰাই এজনী কন্যা সন্তান উদ্ধাৰ হ'ল। তেওঁ মুখিয়াল ধীৱৰাজক গতাই দিয়ে। কোনোজনৰ মতে মাছৰ গৰ্ভৰ পৰা দুটা সন্তান উদ্ধাৰ কৰে, এটা পুত্ৰ সন্তান আৰু এটি কন্যা। পুত্ৰ সন্তান নথকাৰ বাবে মহাৰাজে গ্ৰহণ কৰে, কন্যাটি ধীৱৰাজে। কেঁচুৱা অৱস্থাত কন্যাটিৰ গাৰ পৰা মাছ গন্ধ ওলাইছিল, গতিকে মৎস্যগন্ধা বোলা হৈছিল। পাছত পৰাশৰ ঋষিয়ে সুগন্ধলৈ পৰিৱৰ্তন কৰিলে, নাম পালে গন্ধৱতী। এই গন্ধৱতীয়ে আজিৰ সত্যৱতী।
0: তাৰপাছত কোৱাচোন সখী, সত্যৱতীৰ বিবাহ আৰু ভীষ্ম হোৱাৰ কাৰণ?
1: ইমান

0: ব্যাকুল কিয় সখী?
1: যদি সেই ৰাজপৰিয়ালতেই মোৰ বৈবাহিক সম্বন্ধ ঘটে, মই জানো জানিব নালাগিব সখী বিপাশা। কোৱা সখী।
0: শান্তনুৰ ইচ্ছা পূৰ্ণ কৰিবৰ বাবে দেৱব্ৰত ধীৱৰাজৰ ওচৰলৈ যায়, পিতৃৰ ইচ্ছা নিবেদন কৰে। কিন্তু ধীৱৰাজে সত্যৱতীক শান্তনুলৈ বিয়া দিব নিবিচাৰে।
1: কাৰণ
0: দেৱব্ৰত থাকোঁতে সত্যৱতীৰ সন্তান ৰজা হ'ব নোৱাৰে। সেয়ে দেৱব্ৰতে ভীষণ প্ৰতিজ্ঞা কৰিলে।
1: কি প্ৰতিজ্ঞা সখী?
0: তেওঁ কোনোদিন সিংহাসনত নবহে, জীৱনত বিয়া নকৰায়। স্বৰ্গৰ দেৱতাই পুষ্পবৃষ্টি কৰি নাম দিলে ভীষ্ম, আৰু পুত্ৰৰ এনে কৰ্মত শান্তনুৱে মৰ্মান্তিক আঘাত পালে আৰু ভীষ্মক ইচ্ছা মৃত্যুৰ বৰদান দিলে।
1: পিতৃৰ বিয়া, পুত্ৰৰ আয়োজন,
0: সেয়াও বৃদ্ধ অৱস্থাত।
1: এজন বৃদ্ধৰ ইচ্ছা পূৰ্ণৰ বাবে পুত্ৰৰ এনে প্ৰতিজ্ঞা, ধীৱৰাজৰ উচ্চাকাংক্ষা আৰু এজন বৃদ্ধ পিতৃৰ কামনা আৰু পুত্ৰ ভীষ্মৰ প্ৰতিজ্ঞাৰ বলি হ'ল এজনী যৌৱনা নাৰী। হস্তিনাপুৰৰ ইতিবৃত্তই তাকেই কঢ়িয়াই ফুৰিছে।
0: ভীষ্ম এতিয়া সত্যৱতীৰ নিৰ্দেশৰ বাদে অন্ন চিনি নাপায়। সপোন সত্যৱতীয়ে দেখে, বাস্তৱ ৰূপ দিয়ে ভীষ্মই। আৰু আচৰিত ঘটনা কি জানা?
1: কি ঘটনা সখী?
0: সত্যৱতীয়ে দুই পুত্ৰ জন্ম দিয়ে, চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য। কিশোৰ কালতে গন্ধৰ্বৰ লগত হোৱা যুদ্ধত চিত্ৰাংগদৰ মৃত্যু হয়। নুমলীয়া পুত্ৰ বিচিত্ৰবীৰ্যৰ বিবাহৰ নিমিত্তে ভীষ্মই কি কাণ্ড কৰিলে জানা গান্ধাৰী?
1: কি?
0: কাশীৰাজৰ তিনি কন্যা অম্বা, অম্বিকা আৰু অম্বালিকাক স্বয়ম্বৰৰ পৰা হৰণ কৰি ৰথত তুলি হস্তিনাপুৰলৈ আনে। তেওঁলোকৰ হিয়া ভঙা বিননী ভীষ্মই নুবুজে। তেওঁলোকৰ মনৰ কথা শুনাৰ সময় নাই। বজ্ৰাদপী কঠোৰতাত সকলো অহাৰ।
1: সীমাহীন অপমানৰো সীমা থাকে সখী। সেই অপমান কেৱল বিচিত্ৰ বীৰ্যৰ বাবে, এজন পুৰুষৰ বাবে তিনিজনী ৰাজকন্যা, আৰ্যপক্ষত দেখোন অন্যায় আচৰণ। এয়াই নেকি হস্তিনাপুৰৰ সংস্কৃতি?
0: অৱশ্যে অম্বাই প্ৰতিবাদ কৰিলে আৰু তেওঁ জানিবলৈ দিলে যে পিতাকে সৌৱলৰাজ হালবৰ লগত বিয়া ঠিক কৰিছিল। সেয়ে অম্বাক হালবৰ ওচৰলৈ পঠাই দিলে। কিন্তু দুখৰ কথা কি জানা? অম্বাক ভীষ্মই স্পৰ্শ কৰাত হালবৰ ৰজাই প্ৰত্যাখ্যান কৰিলে।
1: মৰ্মান্তিক! তেনেহ'লে অম্বাৰ হ'ল কি?
0: পুনৰ হস্তিনাপুৰলৈ উভতি আহে। ভীষ্মক দোষী সাব্যস্ত কৰি তেওঁক পত্নীৰূপে মৰ্যাদা দিবলৈ অনুৰোধ কৰে। ভীষ্মই প্ৰতিজ্ঞা ভংগ নকৰে, ফলত অম্বাই অভিশাপ দিয়ে ভীষ্মৰ মৃত্যু অম্বাৰ হাততেই হ'ব, প্ৰয়োজন হ'লে তেওঁ বাৰে বাৰে জন্ম ল'ব।
1: কি আচৰিত সখী! তেনেহ'লে অম্বিকা আৰু অম্বালিকাই বিচিত্ৰবীৰ্যক বৰমালা পিন্ধালে। যদি বিয়াই ঠিক কৰা হৈছিল অম্বাৰ, তেনেহ'লে স্বয়ম্বৰ কিয়?
0: সেইবোৰ বহুত কথা সখী। মুঠতে অম্বিকাৰ পুত্ৰই হৈছে ধৃতৰাষ্ট্ৰ আৰু অম্বালিকাৰ পুত্ৰ পাণ্ডু।
1: যিজুইত সত্যৱতী, অম্বা, অম্বিকা, অম্বালিকা জ্বলি আছে, একে জুইত মুখ জ্বলিবলৈ ভীষ্মই স্বাগতম জনাইছে সখী। হয়তো হস্তিনাপুৰৰ সভ্যতাই মোলৈকে ৰ লাগি চাইছে। যদি মোৰ সম্বন্ধ হয় সেই ৰাজপৰিয়ালত, মই অভিশাপো নিদিওঁ সখী, কিন্তু বুজাই দিম নাৰী ইমান দুৰ্বল নহয়।
0: ৰাতি বহুত হ'ল সখী, বন্তি গছিৰ পোহৰ ধিমিক ধামাক হৈছে। তুমি আন্ধাৰলৈ ভয় কৰা নহয়, মই পোহৰৰ ব্যৱস্থা কৰোঁ, ৰ'বা।
1: মই আজিকালি আন্ধাৰলৈ ভয় নকৰোঁ নহয় সখী।
0: কি আচৰিত কথা কৈছা সখী! তুমি আন্ধাৰলৈ ভয় কৰা বাবেই মহাৰাজে উৰে নিশা কোঠাত পোহৰৰ ব্যৱস্থা কৰে।
1: সেই ভয় মোৰ শেষ হ'ল সখী। এসময়ত আন্ধাৰ মোৰ ঘোৰ শত্ৰু আছিল, পোহৰ প্ৰিয় বন্ধু। নিয়তিৰ কি পৰিহাস! এতিয়াচোন আন্ধাৰ মোৰ শত্ৰু যেনে নালাগে। আচলতে আন্ধাৰ মানুহৰ শত্ৰু নহয় বিপাশা, মিছাকৈ মানুহেহে আন্ধাৰক ঘৃণা কৰে। আন্ধাৰে মানুহক জীৱনি শক্তি দিয়ে, সাহস দিয়ে, সুখ দুখৰ চৰম উপলব্ধিৰে পোহৰৰ অনুভূতি বিলাই দিয়ে। তুমি জানানে সখী আন্ধাৰ ক'ত থাকে?
0: কেনে প্ৰশ্ন সখী! আন্ধাৰ ক'তো স্থায়ী নহয়।
1: সেয়াই সপ্ৰতিভ প্ৰশ্ন। আন্ধাৰ ক'ত থাকে জানা? য'ত পোহৰ নাথাকে তাতে আন্ধাৰ থাকে। আন্ধাৰৰ মূল্য মই বুজি পাইছোঁ।

0: বৰপিতা বৰপিতা আপুনি ক'ত?
1: কোন? অঁ ধৃতৰাষ্ট্ৰ, মই ইয়াত এই ৰাজমহলত। তই ইমান উত্ৰাৱল হৈছ যে, ইমান অস্থিৰ, কি হৈছে তোৰ?
0: আপুনি শত যোজন বাট অতিক্ৰমী গান্ধাৰ পালেগৈ, গান্ধাৰৰ ৰাজকন্যাক বিচাৰি এই ধৃতৰাষ্ট্ৰৰ পত্নীৰূপে।
1: তাত অস্থিৰ হ'ব লগা কি হ'ল?
0: অস্থিৰ হ'ব লগা আছে বৰপিতা, আছে। শুনিছোঁ গান্ধাৰৰ ৰাজকন্যা ৰূপৱতী, যাৰ সৌন্দৰ্য স্বৰ্গৰ পৰিসদৃশ।
1: ঠিকেই শুনিছ, কিন্তু ইয়াত অসন্তোষ হ'ব লগা কি হ'ল?
0: আপুনি জানে বৰপিতা, এই ধৃতৰাষ্ট্ৰ জন্মান্ধ, মোৰ বাবে সৌন্দৰ্য মূল্যহীন, নিষ্পভ, নিস্তেজ।
1: গান্ধাৰী বুদ্ধিমতীও, সংসাৰৰ ধাৰণাও ভালকৈ বুজে, আৰু ৰাজনীতিটো ফটো যুগ্ম জীৱন সজাই ল'ব।
0: আপুনি মূল বিষয়ৰ পৰা ফালৰি কাটিছে বৰপিতা।
1: ধৃতৰাষ্ট্ৰ, তোৰ দেহৰ ৰন্ধে ৰন্ধে ৰাজ ৰক্ত প্ৰবাহিত, তেনে কন্যাই বিচাৰি।

0: জন্মান্ধ, মোৰ বাবে সৌন্দৰ্য মূল্যহীন, নিষ্পভ নিস্তেজ, গান্ধাৰী বুদ্ধিমতীও, সংসাৰৰ ধাৰণাও ভালকৈ বুজে, আৰু ৰাজনীতিটো ফটো যুগ্ম জীৱন সজাই ল'ব।
1: আপুনি মূল বিষয়ৰ পৰা ফালৰি কাটিছে বৰপিতা।
0: ধৃতৰাষ্ট্ৰ, তোৰ দেহৰ ৰন্ধে ৰন্ধে ৰাজ ৰক্ত প্ৰবাহিত, তেনে কন্যাই বিচাৰিব লাগিব, আৰু ৰাজবধুৰূপে সৌন্দৰ্যৰ প্ৰয়োজনো আছে।
1: মই এনে এজনী নাৰী বিচাৰোঁ যাৰ এজনী উজ্জ্বল চকু আছে। গান্ধাৰীয়ে যদি এই সম্বন্ধক মানি নলয়?
0: মোৰ বিশ্বাস গান্ধাৰীয়ে এই সম্বন্ধ স্বীকাৰ কৰিব।
1: বাধ্যবাধকতা নেকি?
0: ধৃতৰাষ্ট্ৰ,
1: বিবাহ নামৰ সম্বন্ধটো পবিত্ৰ, বলপূৰ্বকভাৱে গঢ়া সম্বন্ধ নহয়। আপুনি পাহৰিলেও মই পাহৰা নাই। মোৰ মাতৃ অম্বিকাক, পাণ্ডুৰ মাতৃ অম্বালিকাক বলপূৰ্বকভাৱেই সয়ম্বৰৰ ৰাজসভাৰ পৰা ৰথত তুলি আনিছিল আপুনি। বলপূৰ্বকভাৱে গঢ়া হৈছিল সম্বন্ধ, বৈবাহিক সম্বন্ধ। গান্ধাৰীৰ জীৱনত তেনে ঘটনা নঘটাব। মোৰ আৰু পাণ্ডুৰ জন্ম ঘৃণাতেই, স্বামী স্ত্ৰীৰ পবিত্ৰতাৰে নহয়, মমতাৰ পৰশত নহয়। মোৰ বৈবাহিক জীৱন ঘৃণাৰে কলংকৰে উপচাই নিদিব।
2: ধৃতৰাষ্ট্ৰ,
1: ৰাজমাতা সত্যৱতী আপুনি, মানে মাতামহী।
2: মই তই সম্বন্ধৰ সীমাবদ্ধতা পাহৰিছ? এনে অশিষ্ট আচৰণ কৰিবলৈ তোক অধিকাৰ কোনে দিলে? এই ভীষ্ম কেৱল এজন ব্যক্তি নহয় তহঁতৰ বাবে, তহঁতৰ জীৱন গঢ়াৰ খনিকৰ, জীৱনৰ সৰ্বোচ্চ তহঁতৰ বাবে উজাৰি দিছে, কেৱল তহঁতৰ বাবে। কুৰুবংশ এই ভীষ্মৰ বাবে সুৰক্ষিত।
1: জানো মাতামহী, জানো। সেইবুলি কাৰ বলেৰে কাৰোবাৰ সংসাৰ গঢ়িব লাগিব নেকি? কুৰুবংশ সুৰক্ষিত কৰিবলৈ যিকোনো উপায় অৱলম্বন কৰিব লাগিব নেকি? এখন সংসাৰ, এটা যুগ্ম জীৱন, অপমানিত হয় নাৰী, এয়া নিন্দনীয়।
2: তোৰ কুকৰ্মবোৰ সেইবোৰ নিন্দনীয় হয়নে নহয়? সেই কুকৰ্মত নাৰী অপমানিত হয়নে নহয়?
1: কোনবোৰ মাতামহী?
2: কোনবোৰ? সেই দাসীজনীৰ লগত যে তোৰ অবৈধ সম্পৰ্ক, সকলোৱে নাক কুচাইছে। তোৰ মা অম্বিকা নীৰৱ, সকলোৱে মোৰ সিদ্ধান্তৰ অপেক্ষাত। ভাবিলো তোৰ বিয়াখন অনতিপলমে হৈ যাওক। এজনী কন্যা বিচৰাৰ দায়িত্ব ভীষ্মক ময়ে দিলো। তই এতিয়া যা ধৃতৰাষ্ট্ৰ, যা। ভীষ্ম, ধৃতৰাষ্ট্ৰৰ বিয়াখন সোনকালে হ'ব লাগে।
0: নিশ্চয় আই, আৰু দুই এদিন অপেক্ষা কৰক। গান্ধাৰৰ পৰা এতিয়াও কোনো সংবাদ অহা নাই।
2: যদি গান্ধাৰীয়ে এই সম্বন্ধক মানি নলয়, তুমি জোৰ নকৰিবা, অশাস্ততে অন্য এজনী কন্যাৰ সন্ধান কৰিবা। মুঠতে বিয়াখন সোনকালে হ'ব লাগে। যদি দাসীজনীয়ে কেনেবাকৈ পুত্ৰ সন্তান জন্ম দিয়ে, যদি উত্তৰাধিকাৰী সূত্ৰে সিংহাসন বিচাৰে, কি কৰিবা?
0: বিদুৰ দাসীৰ সন্তান আই, তেওঁ সিংহাসন বিচৰা নাছিল।
2: সকলো বিদুৰ নহয় ভীষ্ম, আৰু দ্বিতীয় কাৰণ, পাণ্ডু বৰ্তমান সিংহাসনত অধিষ্ঠিত। জ্যেষ্ঠ হিচাপে সিংহাসন ধৃতৰাষ্ট্ৰই পায়, কিন্তু ধৃতৰাষ্ট্ৰ জন্মান্ধ। সিদিনা বিদুৰে কি কৈছিল সকলোৱে শুনিছিল। কোনো অন্ধ ব্যক্তি ৰজা হ'ব নোৱাৰে, সবল যুক্তি দিছিল। তেওঁৰ যুক্তিত সকলো নিমাত। শেষত সিংহাসন পাণ্ডুক দিব লগা হ'ল।
0: ৰজা পাণ্ডুৱে হওক বা ধৃতৰাষ্ট্ৰ, মোৰ কোনো আক্ষেপ নাই। মোৰ লক্ষ্য কুৰু বংশ সুৰক্ষিত ৰখা, দেশৰ অখণ্ডতা ৰক্ষা কৰা। মই সিংহাসনৰ দাস, চিৰদিন চিৰকাল, আৰু সেই প্ৰতিশ্ৰুতি আপোনাৰ পিতৃ ধীৱৰাজক দিয়া প্ৰতিশ্ৰুতি, মোৰ পিতা শান্তনুক দিয়া প্ৰতিশ্ৰুতি, মোৰ আই গংগাদেৱীক দিয়া প্ৰতিশ্ৰুতি।
2: তুমি তাকেই কৰিছা। বাকী সকলো অঘোষিত দায়িত্ব মোৰ ওপৰত। এতিয়া এটাই প্ৰধান কাম, ধৃতৰাষ্ট্ৰৰ বিয়া উপযুক্ত নাৰীৰ লগত, যাৰ এজুৰি চকুৰে ধৃতৰাষ্ট্ৰই ৰজাৰ যোগ্যতা লাভ কৰিব। ধৃতৰাষ্ট্ৰ ৰজাৰ যোগ্যতা হেৰুৱালে কেৱল অন্ধ হোৱাত, পত্নীৰ চকুজুৰিৰে পুনৰ ৰজাৰ যোগ্যতা লাভ কৰিব।

0: হাঁহক কোনে কৰে? মই কে কৰো মহামন্ত্ৰী? ভীষ্মৰ কবলৰ পৰা গান্ধাৰীক ৰক্ষা কৰিবও নোৱাৰো।
1: ধন জন মান সন্মান সকলো হেৰুৱাব লাগিব মহাৰাজ। এই দেশ, এই মাটি, সকলো আপুনি ৰজা, এটা স্থিৰ সিদ্ধান্ত লওক মহাৰাজ।
0: এৰা, মই ৰজা, আপুনি ঠিকেই কৈছে মহামন্ত্ৰী। ৰজা মই, ৰজাৰ কৰ্তব্য পালন কৰা উচিত। দেশ ৰক্ষা কৰাই মোৰ প্ৰধান আৰু একমাত্ৰ কৰ্তব্য। কিন্তু গান্ধাৰী মোৰ একমাত্ৰ যি, শৈশৱত কোলাত তুলি মৰম কৰিছিল, কৈশোৰত হাতৰ আঙুলিতে ধৰি প্ৰকৃতিৰ ৰূপ লাৱণ্য দেখুৱাই ফুৰিছিল। এতিয়া তাই গাভৰু হ'ল, কন্যা সজাই অন্য এখন ঘৰলৈ উলিয়াই দিয়াৰ সময় হ'ল। মহামন্ত্ৰী, এতিয়াৰ পৰা তাইৰ সকলো দায়িত্ব ভাগ্যকতা, মই মাথো পিতৃধৰ্ম পালন কৰিম।
1: মহাৰাজ, মহাৰাজ, পলম নকৰাই চেও, ভীষ্ম কিজানিবা অপেক্ষাৰত, সোনকালে এই সংবাদ জনাব লাগে, বাৰ্তাবাহী দূত পঠাব লাগে।
0: মহামন্ত্ৰী, মই আজিয়েই ভীষ্মলৈ এই বাৰ্তা প্ৰেৰণ কৰিম। আমি গান্ধাৰীক ধৃতৰাষ্ট্ৰ
2: ৰব পিতা, আপুনি ৰজা, আপোনাৰ সিদ্ধান্ত শিলৰ ৰেখা। এনে সিদ্ধান্ত লোৱাৰ আগতে এই শকুনিৰ অভিমত লোৱা উচিত, কাৰণ মই গান্ধাৰীৰ ভ্ৰাতা। ভীষ্মৰ ভয়ত এজন অন্ধৰ হাতত গান্ধাৰীক গুজি দিব আমি সমৰ্থন কৰিম, এয়া হ'ব নোৱাৰে, প্ৰয়োজন হ'লে যুদ্ধ হ'ব।
0: শকুনি, পাগল হৈছ তই? ভীষ্মৰ লগত যুদ্ধ কৰিবি?
2: এতিয়া মইহে পাগল হ'ম? এজন ৰজাৰ কাপুৰুষালীৰ এয়াই ডাঙৰ নিদৰ্শন, নিজৰ কন্যাৰ নিৰাপত্তা দিব নোৱাৰে। গান্ধাৰী ৰাজদ্ৰোহী নহয়, তেনে নিৰ্বাসন দিব খুজিছে কিয়?
0: মই গান্ধাৰীক নিৰ্বাসন দিয়াৰ কথা কেতিয়া ক'লো?
2: কিন্তু এয়া বিয়া নহয়। ভীষ্ময়ে এটুকুৰা লোহাৰ বাবে সুবৰ্ণ বিচাৰিছে, আৰু আপুনি গান্ধাৰত ভীষ্মৰ পদধূলি, হস্তিনাপুৰৰ অশ্ৰু মুচি জেউতি সনাৰ সংকল্প। গান্ধাৰী হ'ব লাগে অন্ধৰ লাখুটি। নহ'ব, এনে নিষ্কাৰ্য কেতিয়াও সম্ভৱ নহয়। মই নিদিওঁ পিতা।
3: হে পিতা মহাৰাজ সুবল, শ্ৰদ্ধাস্পদ মহামন্ত্ৰী, পাত্ৰমন্ত্ৰী বিষয়া, মোৰ ভ্ৰাতাগণ, এই প্ৰভাততে মই কুল বিগ্ৰহত সেৱা জনাই এই মন্ত্ৰণা কক্ষ পালোহি।
2: গান্ধাৰী, তই?
3: ভ্ৰাতা শকুনি, মোৰ ইয়ালৈ অহাত বাধা কিহৰ?
2: নাই নাই, কোনো বাধা নাই।
3: শুনামতে ইয়াত মোৰেই কথা আলোচনা হৈ আছে, মোৰ জীৱনৰ লগত মোৰ অধিকাৰ জড়িত হৈ আছে, ইচ্ছা অনিচ্ছাৰ কথা আছে।
2: আছে গান্ধাৰী, আছে। এই গান্ধাৰ তোৰ অধিকাৰ,
3: তোৰ দুখবোৰ ত্যাগ কৰক, সেই সম্বন্ধক পূৰ্ণ সমৰ্থন দিয়ক, সকলোৰে মংগল হ'ব।
2: তই তাৰমানে?
3: তই কথাবোৰ ভুল নুবুজিবি ভ্ৰাতা শকুনি, মোৰ স্ব ইচ্ছাত সন্দেহ নাৰাখিবি। এটা কথা কোৱাই নাই নহয় পিতা, মোৰ আজিকালি আন্ধাৰলৈ ভয় নালাগে।
0: কি কৈছ? তোৰ আন্ধাৰলৈ ভয় নালাগে? তোৰ আন্ধাৰলৈ বৰ ভয় লাগিছিল। মোৰ মনত আছে, সকলো মনত আছে। আন্ধাৰলৈ ভয় কৰাৰ বাবেই তোৰ শয়ন কক্ষত সদায় এগছি বন্তি জ্বলাই থওঁ, ওৰে নিশা প্ৰজ্বলিত হয়। আজি কৈছ আন্ধাৰলৈ ভয় নালাগে, আচলতে এইবোৰ হৈছে কি?
3: সেয়া আছিল মোৰ আন্ধাৰৰ প্ৰতি থকা অজ্ঞতা, ভ্ৰান্ত ধাৰণা। সেই ধাৰণা উত্তৰণ ঘটিছে, অজ্ঞতাবোৰ অদূৰৰ পৰা দূৰ হৈছে। এতিয়া আৰু বুজিছোঁ, আন্ধাৰৰ অৱগ্ৰাহণতেই মোৰ চিৰন্তন ব্যক্তি সত্তাই স্নান কৰিব।
2: মানে?
3: মোৰ স্বামী অন্ধ, ময়ো চিৰ অন্ধত্বক তুলি ল'ম। এই ৰাজমহলতে আপোনালোক সকলোৰে সন্মুখত প্ৰতিজ্ঞা কৰিছোঁ, যিদিনা কন্যা হৈ হস্তিনাপুৰত প্ৰৱেশিম, সেইদিনাই হস্তিনাপুৰৰ ৰাজহাউলিত মোৰ চৰণ যুগল থোৱাৰ আগ মুহূৰ্তত মোৰ দুচকুত আস্বাদন বান্ধি ল'ম। মোৰ স্বামী অন্ধ, তেওঁ নেদেখাই পৃথিৱী জাগ্ৰতিক কাৰুকাৰ্য, ময়ো হ'ম চিৰ অন্ধ, মোৰো কোনো অধিকাৰ নাই এই পৃথিৱীখন চোৱাৰ। এতিয়া আহিছো পিতা মহাৰাজ সুবল, লগতে মহামন্ত্ৰী, পাত্ৰমন্ত্ৰী পৰিষদ, মোৰ ভ্ৰাতাগণ, পুনৰ সেৱা নিবেদিছোঁ, এতিয়া আহিছোঁ।
2: শুনিছে পিতা, শুনিছে। গান্ধাৰীৰ খুব, গান্ধাৰীৰ জ্বালামুখী বুকুত কঢ়িয়াই লৈ ফুৰিছে তাই, বন্ধ কোঠাৰ তাইৰ উচুপনি আপুনি শুনা নাই পিতা?

0: মই শুনিছোঁ, মই সিদ্ধান্ত লৈছোঁ, হস্তিনাপুৰৰ ৰাজ পৰিয়ালক মই শান্তিত থাকিবলৈ নিদিওঁ। ৰাজহাউলিত ভীষ্মৰ স্থান নহ'ব, মহাজ্ঞানী বিদুৰৰ স্থানো নাথাকিব। জগতে জানিব হস্তিনাপুৰৰ বৌদ্ধ পৰম্পৰাবোৰ অবৌদ্ধত পৰিণত হ'ব আৰু অবৌদ্ধবোৰ বৌদ্ধ। ভীষ্মই প্ৰলোভনেৰে চলোৱা কলিতা কচি মই নুমুৱাই পেলাম।
1: বিপ্লৱেৰে বিপ্লৱ নাশ নকৰে শকুনি।
0: প্ৰলোভন মানে বিপ্লৱ নহয় পিতা, মই প্ৰলোভনৰ বাট সাজিম, ভীষ্মই গমেই নাপাব।

0: সখী সখী
1: সখী গান্ধাৰী
2: অঁ বিপাশা
1: সখী তুমি প্ৰস্তুত হৈছানে তোমাক কন্যা সজাবৰ সময় হ'ল সখী এয়া চিত্ৰভানু এওঁ তোমাক কন্যা সজাব
2: চিত্ৰভানু মোক গান্ধাৰৰ কন্যা ৰূপত সজাবা
1: সখী হৌৱা মহাৰাজ শুবল আহিছে
3: পিতা আপুনি
4: পিতা মাত গান্ধাৰী পিতা বুলি মাত নাই নালাগে নামাতিবি অপদাৰ্থ মই নিজকে ক্ষমা কৰিব নোৱাৰোঁ নৈতিকতাৰ উপদেশ দি আজি মই নিজেই নৈতিকতাৰ ওচৰত হাৰি গ'লো লাঞ্ছিত বঞ্চিত আজি অৱহেলিত মই নিজৰ ওচৰত হাৰি গ'লো অযোগ্য ৰজা মই অযোগ্য পিতা
3: নহয় পিতা
4: মই মোৰ প্ৰাণসম দুহিতাক সুৰক্ষা দিব নোৱাৰিলো
3: নহয় পিতা আজি মোৰ বিয়াৰ দিন ইয়াত সুৰক্ষাৰ প্ৰাসংগিকতা কেনেকৈ মই বিচাৰোঁ আপুনি আজি পিতৃধৰ্ম পালন কৰাত সফল হ'ব এই বিয়াখনে মোক বহুত কথাই শিকালে পিতা দৈহিক সৌন্দৰ্য মূল্যহীন কাৰো কাষত চিৰদিন সৌন্দৰ্য নাথাকে আটাইতকৈ ভাল লাগিছে এই সৌন্দৰ্যৰ প্ৰভাৱ মোৰ আৰু ধৃতৰাষ্ট্ৰৰ জীৱনত অলপো নপৰে এই সৌন্দৰ্য আমাৰ দেশৰ পৰা আঁতৰ হ'লেও সংসাৰ চলিব স্বাভাৱিক গতিত দুয়ো গমকেই নাপাম সৌন্দৰ্য আছে নে নাই।

0: সখী সখী গান্ধাৰী, আমি গান্ধাৰৰ সীমা পালোহি।
1: গান্ধাৰৰ সীমা?
0: সৌৱা যে দেখিছা অৰণ্য সদৃশ ওখ ওখ গছবোৰ, সেই ঝাও বন বিৰিণাবোৰ দেখিছা নহয়, সেয়াই গান্ধাৰৰ সীমা। সৌফালে চোৱা কি মনোলোভা বিনন্দীয়া ৰূপ মাধুৰী, সঁচাই বিচিত্ৰ, কি অপূৰ্ব, নহয়নে সখী? গান্ধাৰী, এয়াই গান্ধাৰৰ সীমা।
1: ইয়াৰ পৰাই মোৰ জন্মভূমিক সেৱা যাচিছোঁ, মোৰ শত দুখ ক্ষমিবা, সেয়াই মোৰ শেষ বিদায়।
0: সখী, শেষ বিদায় বুলি ক'লা যে?
1: সেয়াই শাশ্বত সত্য বিপাশা। হস্তিনাপুৰৰ নিয়ম বেলেগ, নাৰীসকল কটকটীয়া আৱেষ্টনীত থাকে, বিয়া হৈ যোৱাৰ পাছত ঘৰলৈ মাজে সময় অহাৰ নিয়মো নাই। মই শুনাহে নতুন এখন দেশ, নতুন ৰাজ পৰিয়াল, নতুন পৰম্পৰা, এই সকলো হ'ব মোৰ আপোনবোৰ হ'ব বৰ।
0: তথাপি তুমি শেষ বিদায় বুলি নক'বা সখী।
1: মই আৰু মোৰ গান্ধাৰক নেদেখো সখী, আৰু দ্বিতীয়বাৰ তোমাকো নেদেখো সখী বিপাশা, এয়াই চিৰবিদায়।
0: চিৰবিদায় বুলি নক'বা সখী, মোৰ সোঁৱৰণিত তুমি থাকিবা, শৈশৱৰ সোণালী দিনবোৰ থাকিব, নিকুঞ্জ বনত উমলিব আমাৰ ল'ৰালি, মোৰ সোঁৱৰণিত থাকিবা চিৰদিন, শেষ বিদায় বুলি নক'বা আৰু সখী।
1: বিপাশা, আমি বহু যোজন অতিক্ৰম কৰিলোঁ, বহু গিৰিগুহা জলাশয় এৰি আহিলোঁ, আৰ্যব্ৰতত কেতিয়াবাই সোমালোঁ, হঠাৎ ৰথবোৰ ৰখাইছে কিয়?
0: সকলো ক্লান্ত হৈ পৰিছে সখী, তোমাক এই নকন্যাৰ ৰূপত মনোৰম লাগিছে, যুৱৰাজ ধৃতৰাষ্ট্ৰও আমাৰ লগত অহা হ'লে কিমান যে আমোদৰ কথা হ'লহেঁতেন।
1: আমি বিচৰা আৰু ঈশ্বৰে দিয়াৰ মাজত জানো পাৰ্থক্য নাই সখী, সুন্দৰক আৰু সুন্দৰ

0: ৰূপত কল্পনাতে অপাৰ আনন্দ থাকে, কল্পনা কাৰ্যত পৰিণত হ'লে সেই আনন্দ নাথাকে।
1: সখী গান্ধাৰী, আমি হস্তিনাপুৰৰ ৰাজ অন্তেহপুৰ পালোহি। এয়া কি কৰা সখী, তুমি শুক্লপাত বস্ত্ৰৰে চকু দুটাত আচ্ছাদন বান্ধিছা যে!
0: আজিৰ পৰা মোৰ নব্য জীৱন সূচনা হৈছে, পুৰণিক এৰি আৰম্ভ হৈছে ৰাজবধুৰ জীৱন, নতুনৰ এয়া ন আয়োজন।
1: সখী গান্ধাৰী, হৌৱা হস্তিনাপুৰৰ অন্তেহপুৰ, কি বিশাল ৰাজহাউলি, চালে চকুৰুৱা, সু উচ্চ প্ৰাচীৰ। আহা সখী, মোৰ হাতত ধৰা, সকলো বৰযাত্ৰীৰ অপেক্ষাত। হৌৱা সত্যৱতী, হৌৱা তোমাৰ প্ৰাণপ্ৰতিম প্ৰিয়তম ধৃতৰাষ্ট্ৰ, দৰাৰ সাজত সুন্দৰ লাগিছে, কাষত পাণ্ডু, বিদুৰ, বৰপিতা ভীষ্ম, মাতামহী সত্যৱতীৰ সমীপত তোমাৰ শাহুমা অম্বিকা, কাষত তোমাৰ দেৱৰ পাণ্ডুৰ মাতৃ অম্বালিকা। এইফালে আহা।
2: ৰ'বা গান্ধাৰী, এয়া কি তোমাৰ চকুত কাপোৰৰ আচ্ছাদন? নিমাত কিয়? চকুত আচ্ছাদন বান্ধি কৃত্ৰিম অন্ধত্ব দেখুৱাৰ অৰ্থ কি?
1: মাতামহী সত্যৱতীয়ে তোমাক সুধিছে সখী।
2: কোৱা গান্ধাৰী, তোমাৰ দুচকুত এই কাপোৰৰ আচ্ছাদন কিয়?
0: হেই মাতামহী, মোৰ স্বামীৰ সুখেই মোৰ সুখ, মোৰ স্বামীৰ দুখবোৰ মোৰ, স্বামীৰ সুখ দুখৰ ভাগি হ'বলৈকে আহিছোঁ অৰ্ধাংগিনী হৈ, তেওঁৰ পথ পৰিক্ৰমা সন্মান জনাবলৈ।
2: এয়া তোমাৰ স্পৰ্ধা, হৃদয়ত পুহি ৰখা ঘৃণাৰ অভিব্যঞ্জনা।
0: নহয় মাতামহী, মোৰ স্বামী অন্ধ, এই অন্ধত্বক স্বীকাৰ কৰাটো মোৰ কৰ্তব্য।
2: নিজে অন্ধ হৈ ধৃতৰাষ্ট্ৰ অন্ধ, সেই অন্ধত্বক দূৰ কৰিবলৈ লাগে উজ্জ্বল দৈনয়ন থকা এজনী নাৰী। আমি তেনে এজনী কন্যা বিচাৰিছিলোঁ।
0: আত্মিকভাৱে একাত্ম হ'বলৈ লাগে এক পবিত্ৰ সম্বন্ধ। অন্তদৃষ্টিৰে চাওক, দৈহিক দৃষ্টিৰে চালে এই পবিত্ৰতা নেদেখে মাতামহী।
2: তুমি যিয়েই নোকোৱা গান্ধাৰী, অন্ধক বাট দেখুৱাবলৈ অন্ধ মানুহ নালাগে। ময়ো নিবিচাৰোঁ ধৃতৰাষ্ট্ৰৰ জীৱনলৈ এগৰাকী অন্ধ নাৰী আহক।
0: ক্ষমা কৰিব মাতামহী, অন্ধক বাট দেখুৱাৰ দায়িত্ব লৈ ময়ো অহা নাই, আহিছোঁ পত্নী হ'বলৈ, পত্নীৰ ভূমিকা পালন কৰিবলৈ।
3: তুমি মোক অপমান কৰিছা, মোৰ অন্ধত্বক বাৰে বাৰে অপমান কৰিছা।
0: নাই কৰা যুৱৰাজ,
3: তোমাক পত্নী ৰূপে মই গ্ৰহণ নকৰোঁ। মোৰ একমাত্ৰ আৰু শেষ কথা, তুমি অহাবাতে উভতি যোৱা।
0: তেনেকৈ নকব ৰাজকুমাৰ, মই গান্ধাৰক বিদায় দি আহিছো, কন্যাৰ হাজেৰে ওলাই আহিছো, আপুনি গ্ৰহণ নকৰিলে মই অসহায়, আত্মহত্যাৰ বাদে অন্য পথ নাই। এই হস্তিনাপুৰতে আপোনালোক সকলোৰে সন্মুখতে অগ্নি জাপ দি আত্মহত্যা কৰিম।
4: নহয় গান্ধাৰী, এনে সংকল্প নিন্দনীয়,
0: মই গান্ধাৰলৈ উভতি যাব নোৱাৰো। গু মণিক ব্ৰাহ্মণ সকলোৱে আশীষ দি বিদায় দিছে, ৰথ ৰথী পদাতিক সৈন্যৰ বিশাল আয়োজনেৰে কন্যা হাজেৰে হস্তিনাপুৰৰ ৰাজহাউলিক ভৰি দিছো। এজনী নাৰীৰ আত্মমৰ্যাদা আত্মসন্মান সকলো জড়িত আছে, জীৱনতকৈ এইবোৰৰ মূল্য বহুত বেছি ভ্ৰাতা শকুনি। মই গান্ধাৰলৈ যাব লগা হলেও সু শৰীৰে যাব নোৱাৰো।
4: নালাগে যাব গান্ধাৰলৈ, অন্য দেশত আশ্ৰয় বিচাৰি যাম, প্ৰয়োজনত ওৰে জীৱন দাস দাসী হৈ কটাম, তথাপি আত্মহত্যাৰ কথা মনলৈ নানিবি গান্ধাৰী।
2: এতিয়াও সময় আছে গান্ধাৰী, তুমি চকুৰ আচ্ছাদন খুলি দিয়া।
0: এয়া যে মোৰ প্ৰতিজ্ঞা মাতামহী।
2: প্ৰতিজ্ঞা?
0: অ প্ৰতিজ্ঞা, মই প্ৰতিজ্ঞাবদ্ধ হৈছো, মোৰ স্বামী অন্ধ, এই পৃথিৱীখন চোৱাৰ মোৰো অধিকাৰ নাই। মই জানো প্ৰতিজ্ঞাৰ মৰ্যাদা কুৰুবংশই বুজে,
5: কিন্তু গান্ধাৰী, প্ৰতিজ্ঞাৰ মূল্যবোধ তোমাৰ আছেনে?
1: বৰপিতা ভীষ্মই সুধিছে।
0: বৰপিতাদেৱ, মোৰ প্ৰণাম ল'ব, প্ৰতিজ্ঞাই আপোনাক শ্ৰেষ্ঠ শিখৰলৈ উত্তৰণ ঘটাইছে। মই জানো প্ৰতিজ্ঞা জীৱন উৎসৰ্গ কৰা মহত্ব উপায়।
2: তোমাৰ প্ৰতিজ্ঞা এক অভিনৱ পন্থা, বিদ্ৰোহৰ পৰিধি ভাঙি বিদ্ৰোহ সূচনা কৰা এক পন্থা।
0: প্ৰতিজ্ঞা বিদ্ৰোহৰ পৰা জন্ম নহয় মাতামহী।
2: কিন্তু প্ৰতিজ্ঞাৰ পৰা বিদ্ৰোহৰ জন্ম হ'ব পাৰে গান্ধাৰী।
0: প্ৰতিজ্ঞা মানৱ হৃদয়ৰ মহত্বৰ উৰ্মিমালা, বিশাল সাগৰৰ। প্ৰতিজ্ঞাৰ জন্ম নহয় বিদ্ৰোহৰ পৰা, প্ৰতিজ্ঞাই জন্ম নিদিয়ে বিদ্ৰোহক, নহয় প্ৰতিজ্ঞা বিপ্লৱক ফিৰিঙতি প্ৰচণ্ড শক্তিৰে, প্ৰচণ্ড উত্তাপেৰে।
2: চকুত আচ্ছাদন বনাৰ অৰ্থ?
0: মাতামহী, পত্নীৰ দৃষ্টিৰে স্বামী জানো দৃষ্টিহীনতা দূৰ কৰিব

0: নোৱাৰি। জীৱনৰ অন্ধকাৰবোৰ বেছি অন্ধকাৰহে হ'ব। স্বামী অন্ধ হ'লে পত্নীৰ দৃষ্টিৰে হয়তো সহায় কৰিব, কিন্তু এই সহায় অস্থায়ী। দুয়ো মাজৰ তুলনাই সংসাৰত দূৰত্ব বহাব, সংঘাত তিক্ততাই ঠাই ল'ব। অৱহেলাৰ পাত্ৰ হ'ব স্বামী। এজন অন্ধ স্বামীৰ ওচৰত দৃষ্টিমান পত্নীগৰাকী সদায় পূৰ্ণ আৰু স্বামী অপূৰ্ণ। মধুৰ সম্পৰ্কই অপূৰ্ণতাৰ ওচৰত হাৰ মানে। এজন অন্ধ স্বামীৰ ওচৰত এজনী অন্ধ পত্নী সদায় পূৰ্ণ, অপূৰ্ণ থাকিব ক'ত? তুলনা, উপহাস এইবোৰ আহিব কেনেকৈ? এজনী পত্নীক অৰ্ধাংগিনী হৈ মই স্বামীক অন্তদৃষ্টিৰে চাব বিচাৰোঁ। হেই যুৱৰাজ, আপোনাৰ হৃদয়ৰ গভীৰতাত মই প্ৰৱেশিব বিচাৰোঁ। অৰ্ধাংগিনী হৈ আপুনি মোক বাধা নিদিব। জাগ্ৰতিক দৃশ্যমান বস্তুবোৰ আপোনাৰ বাবে অদৃশ্য, মোৰ বাবেও অদৃশ্য। কেৱল হৃদয়ৰ বস্তুবোৰহে আপোনাৰ বাবে, মোৰ বাবে। আপুনি মোক গ্ৰহণ কৰক অৰ্ধাংগিনী হ'বলৈ।
1: জয় ৰাজকুঁৱৰী গান্ধাৰী,
2: জয়!
1: জয় যুৱৰাজ ধৃতৰাষ্ট্ৰৰ,
2: জয়!
1: জয় ৰাজকুমাৰী গান্ধাৰী,
2: জয়! জয়! জয়!
3: দাসীসকল, গান্ধাৰীক লৈ অনা হওক।
1: জয় ধৃতৰাষ্ট্ৰৰ,
2: জয়!
1: জয় গান্ধাৰী,
2: জয়!
1: জয় ধৃতৰাষ্ট্ৰৰ,
2: জয়! জয়! জয়!

0: দুয়োকে বৰমালা পিন্ধাই স্বামী স্ত্ৰীৰ সম্বন্ধত পাণ খালোঁ। এই বিশেষ নিশাটো তুমি তিক্ততাৰে ভৰাই দিলা, অন্ধৰ ভাও দিছা, কৃত্ৰিম অন্ধৰ।
1: সহজ বুলি ভাবিছা?
0: মই দৈহিকভাৱে অন্ধ, এই দৈহিক অন্ধত্বৰ ওচৰত কৃত্ৰিম অন্ধত্বৰ অস্তিত্ব বিচাৰিছা। মোৰ দৰে নিখুঁত অন্ধ হ'ব নোৱাৰা,
2: মোৰ অন্ধত্বক গ্ৰহণ কৰক।
0: মনে মন থাকা, নিচা আচ্ছাদন বৰ্জন কৰা, অন্ধ হৈ সংসাৰ গঢ়িবলৈ আহিছা। সংসাৰৰ জলধিত হাবু ডাবু খাই তুমি নুবুজিবা,

0: মোৰ তীক্ষ্ণ অন্তঃদৃষ্টিত সকলো স্পষ্ট জল জল পটপট। মই বীৰ যোদ্ধা, ক্ষত্ৰিয়ৰ সন্তান, অন্ধত্ব মোৰ বাবে হেঙাৰ নহয়।
1: ময়ো আপোনাৰ পথ অনুকৰণ কৰিম। আপোনাৰ পথ অনুকৰণ কৰাটো মোৰ ধৰ্ম। মই আপোনাৰ পত্নী মহাৰাজ, ঘৰতে এনে সংস্কাৰ আয়ে দিছিল।
0: তুমি পতিব্ৰতা নাৰী, মোৰ আদেশ অমান্য নকৰা নিশ্চয়। তোমাৰ চকুৰ আচ্ছাদন খোলা, নহ'লে ময়ে খুলি দিওঁ।
1: নহয়, মোৰ চকুৰ আচ্ছাদনত হাত নিদিব।
0: কিয়, তোমাৰ স্বামীৰ মুখখন নোচোৱা?
1: আপুনি মোৰ মুখখন যিদৰে নেদেখে, ঠিক একেদৰে ময়ো দুচকুত আচ্ছাদন বান্ধি নেদেখা হলো। মোৰ দৈহিক সৌন্দৰ্য আপোনাৰ বাবে মূল্যহীন। আপুনি সৌন্দৰ্যক কিয় ইমান মূল্য দিছে? সময়ৰ লগে লগে দুয়ো দুয়ো দৈহিক গঠনৰ ধাৰণা কৰি ল'ম, সেয়াই যথেষ্ট। যদি ধৃত ৰাষ্ট্ৰ আপোনাৰ শৰীৰটোৰ নাম, গান্ধাৰী মোৰ শৰীৰটোৰ নাম, সেই নামৰো মূল্য ক'ত? লাহে লাহে আপুনি মোক বুজিব, মই আপোনাক। আত্মিকভাৱে আমি এক হ'ম। আত্মিক সত্তাতে স্বামী স্ত্ৰীৰ সম্বন্ধৰ পবিত্ৰতা নিয়ন্ত্ৰিত।
0: তুমি মোক আজিও উপহাস কৰিছা?
1: নাই কৰা।
0: মই দুৰ্ভগীয়া, তুমিও দুৰ্ভাগ্যকে জাপি দিলাহি। দুৰ্ভাগ্যই মোক লগ নেৰা হৈছে।
1: আপুনি হতাশ হৈছে কিয়? আপুনি দুৰ্ভগীয়া নহয়, আপুনি আনতকৈ পৃথক।
0: যদি স্বয়ম্বৰ হ'লহেঁতেন, এই পৃথক মানুহজনক তুমি গ্ৰহণ কৰিলাহেঁতেন নে গান্ধাৰী? সত্ৰৰ পৰা নপলাবা, মই উপলব্ধিৰ শীৰ্ষত ৰৈ ভালকৈ বুজিছো তুমি মোক লৈ সুখী নোহোৱা।
1: মই সুখী যুৱৰাজ, মোৰ জীৱনৰ মাজত আপোনাক পাইছো। অন্ধ হলেই স্বামীৰ অযোগ্য নহয়।
0: পুতৌ কৰিছা?
1: নাই কৰা। এবাৰ আমাৰ প্ৰসাদলৈ ব্যাসদেৱ আহিছিল, হয়তো তেতিয়াই আপোনাৰ লগত মোৰ বিয়াৰ ইংগিত দিছিল। এতিয়া আপোনাৰ দ্বাৰা আৰম্ভ হোৱা মোৰ জীৱন গাথাই পত্নীৰ ধৰ্ম হ'ব।
0: তুমি নাৰী চলনাময়ী, স্বাৰ্থপৰ, নিজে প্ৰতিজ্ঞাবদ্ধ হৈ মহিষী হবা, মহামতী হবা, আৰু মই
1: আপোনাৰ

0: হোৱা ৰাজ অন্তঃপুৰত আই সত্যৱতী, ইমান চিন্তা ক্লিষ্ট মুখত বিষাদৰ ৰেখা, কিনো হৈছে আই সত্যৱতীৰ? আই, এই অন্তঃপুৰত অকলে অকলে?
1: ৰাজ পৰিয়ালৰ কথা, ধৃতৰাষ্ট্ৰৰ কথা, এইবোৰ চিন্তাই মোক খুলি খুলি খাইছে ভীষ্ম। পাণ্ডুৰো বিয়া হৈ গ'ল কুন্তী আৰু মদ্ৰদেশৰ ৰাজকুমাৰী মাতৃ। দুগৰাকী পত্নী, দুয়োগৰাকী পত্নীক লৈ পাণ্ডু বনলৈ গ'ল তপস্যাৰ হেতু। ৰাজ্যভাৰ দিলে ধৃতৰাষ্ট্ৰক। এই দীৰ্ঘদিনৰ পৰিক্ৰমা পাৰ হ'ল, অথচ ধৃতৰাষ্ট্ৰই আজিও গান্ধাৰীক পত্নী হিচাপে গ্ৰহণ কৰা নাই। এইবোৰ জানো চিন্তাৰ বিষয় নহয়?
0: আই, আজি ধৃতৰাষ্ট্ৰৰ লগত শকুনিক দেখিছিলোঁ, গোপন কথাত মিলিত হৈছে।
1: শকুনিয়ে ৰাজকাৰ্যটো প্ৰৱেশ কৰিছে, দীৰ্ঘদিন শকুনি ইয়াত আছে।
0: গান্ধাৰীক এই অৱস্থাত এৰি যাব খোজা নাই আই?
1: আচল কথা সেইটো হয় জানো, শকুনিক কুটবুদ্ধিত পাকৈ সি পাকৈত পাশা খেলুৱৈ। এই খেল অতি বিপদজনক, এজন ৰজাক ক্ষমতাচ্যুত এখন দেশ চাৰখাৰ কৰিব পাৰে।

0: গান্ধাৰীৰ প্ৰতিজ্ঞা, ধৃতৰাষ্ট্ৰৰ এখন উদ্যত ধনু।
1: এপাত এপাতকৈ শতপাত কাঁড় সেই ধনুখনত থৈ ধৃতৰাষ্ট্ৰই মূলকৈ নিক্ষেপ কৰিছে।
0: অৱশ্যে নাৰীৰ মৰ্যাদা তুমি সঁচাকৈ নুবুজা ভীষ্ম। গান্ধাৰীৰ নীৰৱ ভাষাই মোকো মনত পেলাই দিলে প্ৰতিটো ঘটনা।
1: আই ঘটনা,
0: তুমি অম্বা, অম্বিকা আৰু অম্বালিকাক বিচিত্ৰ বীৰ্যৰ পত্নী কৰিবলৈ অনা নাছিলানে সয়ম্বৰৰ পৰা?
1: প্ৰকৃতাৰ্থত সেয়া সয়ম্বৰ নাছিল আই।
0: তথাপি তোমাৰ ভুল হৈছিল। অম্বাই শপত লৈছিল তোমাৰ মৃত্যুৰ কাৰণ বোলে অম্বাই হ'ব। পাহৰিলা ভীষ্ম?
1: কিন্তু আই, গান্ধাৰীৰ লগত এইবোৰৰ প্ৰাসংগিকতা ক'ত?
0: গান্ধাৰীও নাৰী অম্বাৰ দৰে। নাৰীৰো ইচ্ছা অনিচ্ছা থাকে পুৰুষৰ দৰে। তুমি নুবুজিলা, গান্ধাৰীৰ প্ৰতিজ্ঞা অম্বাৰ প্ৰতিশোধতকৈ ভয়াৱহ।
1: কিন্তু গান্ধাৰীয়ে স্ব ইচ্ছাই এই সম্বন্ধ স্বীকাৰ কৰিছে, মই কোনো ভয় ভাবুকি দিয়া নাছিলো আই।
0: তথাপি যদি যুগান্তৰৰ বুৱতী নদীত বৈ থাকে অবিৰত প্ৰহেলিকা হৈ, অম্বাৰ বিদ্ৰোহ একুৰা জ্বলন্ত জুই, কিন্তু গান্ধাৰীৰ বিদ্ৰোহৰ জুই উমি উমি জ্বলা জুই। এইবোৰৰ বাবে জগৰীয়া কোন? নৈতিকতা এৰি অনৈতিকতা, সংস্কাৰ এৰি কুসংস্কাৰ তুমি তুলি লোৱা নাছিলা জানো?
1: ধ্বংস ৰক্ষাৰ বাবে আই, সিংহাসন সুৰক্ষাৰ বাবে। মোৰ বাবে ন্যায় কি, অন্যায় কি, হয়তো নুবুজা সাথৰ।
0: গান্ধাৰীৰ প্ৰতিজ্ঞাই মোক বহুত কথাই মনত পেলাই দিছে। কেৱল তোমাৰ প্ৰতিজ্ঞাৰ বাবেই এই হস্তিনাপুৰৰ আজি মই ৰাজমাতা। গান্ধাৰীৰ প্ৰতিজ্ঞাই হস্তিনাপুৰৰ প্ৰতিগৰাকী নাৰীক বুজাইছে। দেখিবা, হস্তিনাপুৰৰ কুৰুবংশৰ ইতিহাসক গান্ধাৰীৰ ইতিহাসে চেৰ পেলাব। যুগে যুগে কলংকত ডুবিব হস্তিনাপুৰ।
1: প্ৰতিজ্ঞাই কলংক নানে আই, প্ৰতিজ্ঞাই প্ৰচলিত প্ৰথাৰ বিপৰীতে নিজে এক প্ৰথালৈ উত্তৰণ ঘটে।
0: প্ৰতিজ্ঞাৰ উচ্চ ধাৰণা তোমাৰ নাথাকিবনে? তুমি প্ৰতিজ্ঞাৰ অপ্ৰমত্ত ধৰ্মজীৱী। তোমাৰ প্ৰতিজ্ঞা তোমাৰ বাবে জ্যোতি, মোৰ বাবে কি?
1: হাই,
0: মোৰ ইচ্ছাৰ কথা এবাৰো নাভাবিলা, কেৱল পিতৃৰ ইচ্ছা পূৰ্ণ কৰিলা। তোমাৰ পিতৃক মই জানো স্বামীৰূপে কামনা কৰিছিলোঁ। গান্ধাৰীৰ প্ৰতিজ্ঞাই মোক বহুত কথাই শিকালে। তোমাৰ প্ৰতিজ্ঞাৰ দাপোনত ময়ো হলো প্ৰতিবিম্ব। গান্ধাৰীৰ প্ৰতিজ্ঞাত ধৃতৰাষ্ট্ৰ।
1: মানুহে নিজৰ ভাগ্যলিপি নিজে লিখে আই।
0: ৰাজহাউলিত অসংখ্য দাস দাসী, তথাপি মই অকলশৰীয়া। কেতিয়াবা দুখত অসহায়, কেতিয়াবা সুখত অসহায়। কিমান চাম হাঁহিৰে উদঙাই চকুলোৰে ঢকা ৰাজবংশৰ মাধুৰ্য।
1: সময়ে সকলো সজাই ল'ব আই।
0: সান্তনা, স্খলিত জীৱনত অশান্ত সময়ৰ প্ৰশান্ত শীতল বা বোৱাব জানো ভীষ্ম? বাৰে বাৰে কুৰুবংশলৈ সংকট আহে, বংশ ৰক্ষাৰ চিন্তাত অথিৰ অবিৰ হওঁ। তুমি প্ৰতিজ্ঞাবদ্ধ নোহোৱা হ'লে এনে সংকট আহেনে? পিতাৰাই কেতিয়াবাই এই পৃথিৱীৰ পৰা বিদায় ল'লে, সেয়েই কওঁ। তোমাৰ প্ৰতিজ্ঞা তোমাৰ আত্মসন্তুষ্টি, মোৰ বাবে আত্মসমৰ্পণ। হয়তো সেয়ে ধৃতৰাষ্ট্ৰই গান্ধাৰী গ্ৰহণ কৰিব পৰা নাই।
1: প্ৰতিজ্ঞা মহৎ পদক্ষেপৰ অন্বেষণ।
0: নিশ্চয় তোমাৰ প্ৰতিজ্ঞাও মহৎ পদক্ষেপ, পিতৃৰ ইচ্ছা পূৰ্ণ কৰাৰ মহৎ পদক্ষেপ। মোৰ অধিকাৰক বঞ্চিত কৰি গান্ধাৰীৰ প্ৰতিজ্ঞাও মহৎ পদক্ষেপ, সত্য। কিন্তু শেষ সত্য নহয়, হস্তিনাপুৰৰ সভ্যতাই জানে ইতিহাসৰ সংকল্প কি।
1: আই
0: ভীষ্ম, তোমাৰ প্ৰতিজ্ঞাৰ জৰীডালত ধৰি ধৰি কত দুৰ্গম পথ অতিক্ৰম কৰিলোঁ। এতিয়া গান্ধাৰীয়ে তুলি দিছে আন এডাল প্ৰতিজ্ঞাৰ জৰী। এই সত্যৱতীৰ বয়সৰ আচুৰে বৃদ্ধা কৰা পঞ্চৱতী দেহত তোমালোকৰ প্ৰতিজ্ঞাৰ আকাশৰ সেন্দুৰীয়া মেঘে আউলি বাউলি চুলি মেলি তৰ্জন গৰ্জন কৰিছে। বানপ্ৰস্থি যজ্ঞ কুণ্ডৰ জুইত যা যোৱা কাষৰ গছ বিৰিখৰ দৰে তোমালোকৰ প্ৰতিজ্ঞাই বংশধ্বংসৰেই প্ৰস্তুতি চলাইছে। এটাৰ ৰাজবংশক নৈতিক সংস্কাৰৰ পৰা নমাই কুসংস্কাৰৰ ফালে ঠেলি দিছে অপ্ৰতিৰোধ গতিত। ভীষ্ম, তুমি প্ৰতীয়মান নগ'লেও এয়াই সত্য যে প্ৰতিজ্ঞাই কেৱল এটা দৃঢ়তাক প্ৰতিপন্ন কৰিবলৈ গৈ জাগ্ৰতি সকলো উৎসক ভেঙুচালি কৰে। জীৱন দৰ্শনৰ সকলো বিশালতাক সংকুচিত হবলৈ বাধ্য কৰায়। প্ৰতিজ্ঞা নিজেই অন্ধ, আনক কেনেকৈ পোহৰৰ বাট দেখুৱাব? প্ৰতিজ্ঞাৰ সীমাবদ্ধতাত সত্য লংঘন হয়, বিবেক দংশন হয়।

প্ৰতিজ্ঞাই এখন সমাজ প্ৰতিষ্ঠা নকৰে। নিৰপেক্ষতা আৰু নিকা ভাৱমূৰ্তিক সময়ত বিসৰ্জন দিবলৈ বাধ্য কৰায়। গুৰুবংশৰ ইতিহাসৰ স্বৰ্ণ অধ্যায় এই প্ৰতিজ্ঞাৰ সীমাবদ্ধতাই মচি পেলাব।

0: भारतीय पुरातत्व सर्वेक्षण विभाग ASI ने मध्य प्रदेश के धार जिले में भोजशाला परिसर में हिंदुओं को पूजा पाठ और अन्य कार्यक्रमों के लिए प्रवेश की अनुमति दे दी है। इससे पहले मध्य प्रदेश उच्च न्यायालय ने भोजशाला को देवी सरस्वती का मंदिर घोषित किया था। आंध्र प्रदेश में एक भारत श्रेष्ठ भारत के अंतर्गत युवा संगम का छठा चरण कल से शुरू हो गया। तिरुपति के जिलाधिकारी डॉक्टर एस वेंकटेश्वर ने जिले के येरपेटू स्थित भारतीय प्रौद्योगिकी संस्थान IIT में इसका उद्घाटन किया। कार्यक्रम का उद्देश्य विद्यार्थियों के बीच सांस्कृतिक आदान प्रदान, बौद्धिक विकास और राष्ट्रीय एकता को बढ़ावा देना है। केंद्रीय शिक्षा मंत्रालय द्वारा आयोजित ये कार्यक्रम 27 मई तक चलेगा। टेनिस में यूक्रेन की एलिना स्वितोलिना ने इटालियन ओपन का महिला सिंगल्स खिताब जीत लिया है। सातवीं वरीयता प्राप्त एलिना ने फाइनल में अमेरिका की कोको गॉफ को हराया। आज इटली के जानिक सिनर का मुकाबला नॉर्वे के कैस्पर रूट से होगा। ये मैच भारतीय समयानुसार रात 8:30 से खेला जाएगा। बैंकॉक में थाईलैंड ओपन बैडमिंटन टूर्नामेंट के पुरुष डबल्स के फाइनल में आज भारत के सात्विक साईराज रंकी रेड्डी और चिराग शेट्टी की जोड़ी का मुकाबला इंडोनेशिया के लिया रोली कार्नेंडो और डेनियल मार्टिन की जोड़ी से होगा। IPL क्रिकेट में आज धर्मशाला में दोपहर बाद 3:30 से पंजाब किंग्स का मुकाबला रॉयल चैलेंजर्स बेंगलुरु से होगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চৰকাৰৰ একোখনকৈ BSC নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা, ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন, চলিত পৰ্যটন বৰ্ষৰ 7 মাহত পৰ্যটনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ 1,50,00,000 টকাৰ ৰাজহ সংগ্ৰহ আৰু অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 কালি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান কৰা হয়। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চৰকাৰে একোখনকৈ BSC নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে। তদুপৰি চিকিৎসা মহাবিদ্যালয়সমূহত ৰবটিক অস্ত্ৰোপচাৰ আৰু বৃক্ক সংৰোপণৰ সুবিধা সম্প্ৰসাৰণৰ বিষয়েও চিন্তা চৰ্চা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু এই বৈঠকতে একেধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা হয়। স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসা সম্বন্ধীয় তথ্য বিশ্লেষণত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বৃদ্ধি, ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ স্বীকৃতি পৰিষদ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ তথা মান নিৰূপণ পৰীক্ষাগাৰৰ স্বীকৃতি, স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত 2,31,00,000তকৈ অধিক নাগৰিকলৈ আয়ুষ্মান কাৰ্ডৰ সুবিধা প্ৰদান, পথ দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাহত আঁচনিৰ অধীনত 1,50,000 টকা পৰ্যন্ত সাহায্য প্ৰদান আদি বিষয়ক লৈও বৈঠকত আলোচনা কৰা হয়। অসম কেন্সাৰ পৰিচৰ্যা ফাউণ্ডেশ্যনৰ অধীনত নিৰ্মীয়মান 4খন কৰ্কট ৰোগৰ চিকিৎসালয় আৰু এছিষ্ট প্ৰকল্প তথা কৰ্কট ৰোগৰ উন্নত পৰিচৰ্যা সম্বন্ধীয় বিষয়কেইটাও আলোচনাত স্থান লাভ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় আমোলা বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অনাগত সময়ৰ বাবে 100-দিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰে। বৈঠকত চাহ বাগিচাৰ যিসকল শ্ৰমিকে ভূমিপট্টা লাভ কৰিছে তেনে শ্ৰমিক পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। বৈঠকত মূলত 100-দিনীয়া কৰ্ম পৰিকল্পনা ৰূপায়ণ, খালী পদ পূৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা, সেৱা প্ৰদান ব্যৱস্থা সুদৃঢ় কৰা বিষয়সমূহে আগস্থান লাভ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী বৰাই সাংবাদিকৰ আগত কয় যে 100-দিনীয়া কৰ্মসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে একোটাকৈ ঘৰ নিশ্চিত কৰা হ'ব। আত্মসহায়ক গোটসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মৌ পালনৰ সুবিধা প্ৰদানক লৈও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
2: আমি 100-দিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছোঁ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুতখিনি ইয়াত নতুন নতুন ধ্যান ধাৰণা সন্নিৱিষ্ট কৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে। ধন অপৰ্যাপ্ত আছে, ইয়াত ধনৰ অভাৱ নাই। পূৰ্বতে MG NREGA আছিল, এতিয়া

0: এম জি এনৰেগাৰ বদলি সুকীয়া হৈছে জি ৰামজী, গতিকে তাতো আমি যথেষ্টখিনি সেই আঁচনিৰ জৰিয়তে আমি কাম আমি কৰিবলৈ সক্ষম হ'ম। মই সকলোকে কৈছো যে আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে বহনক্ষম সামূহিক গ্ৰাম্য উন্নয়নৰ লক্ষ্য সাধনৰ বাবে আমি সকলোৱে কাম কৰিব লাগে।
1: ইপিনে ষোড়শ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰাক্ষণত কালি মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হয়। শ্ৰীবৰাই 21 মেৰ পৰা হ'বলগীয়া এই অধিৱেশনত সংসদীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব। ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন অনুষ্ঠিত হয়। শিৱসাগৰত জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কালি বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন সফলতাৰে সম্পন্ন হয়। শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ আৰু হাইষ্ট্ৰীট মলত অনুষ্ঠিত এই অনুশীলনত আক্ৰমণৰ সময়ত ছাইৰেনৰ জৰিয়তে বিপদৰ সংকেত প্ৰদান, নিষ্প্ৰদীপ উদ্ধাৰ কাৰ্য, চিকিৎসা সেৱা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তাৎক্ষণিক উদ্যোগ গ্ৰহণৰ আখৰা প্ৰদৰ্শন কৰা হয়। তিনিচুকীয়াতো কালি গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি যুদ্ধকালীন সুৰক্ষাৰ অনুশীলন কৰা হয়। তিনিচুকীয়াৰ পুলিচ ৰিজাৰ্ভত দিনৰ 2:30 বজাত অনুষ্ঠিত এই অনুশীলনত যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে হ'ব পৰা আক্ৰমণৰ বাবে ল'বলগীয়া সাৱধানতা তথা সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা হয়। এই অনুশীলনত আৰক্ষী, SDRF, DDRF, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, বিদ্যুৎ আৰু স্বাস্থ্য বিভাগে ভাগ লয়। কাৰ্বি আংলঙৰ ডিফু মাঞ্জা পথৰ 7 মাইলস্থিত ডন বস্কো মহাবিদ্যালয়ত আয়োজিত এই অনুশীলনত জনসাধাৰণক যুদ্ধকালীন পৰিস্থিতিত ল'বলগীয়া সতৰ্কতাৰ বিষয়ে অৱগত কৰোৱা হয়। ডিব্ৰুগড় জিলাত প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কল ৰোড এলেকাত এনে অনুশীলনৰ আয়োজন কৰা হয়। সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ অনুষ্ঠিত এই অনুশীলনৰ জৰিয়তে চৰকাৰী বিভাগসমূহৰ কাৰ্যদক্ষতাৰ পৰীক্ষা আৰু জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া 6:30 বজাত প্ৰথমটো বিপদ সংকেতৰ ছাইৰেন বাজি উঠাৰ লগতে ৰাইজক ঘৰৰ বৈদ্যুতিক ছুইচসমূহ বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ কোৱা হয়। ধুবুৰীত অসামৰিক প্ৰতিৰক্ষা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ সহযোগত কালি এনে অনুশীলন চলোৱা হয়। জৰুৰীকালীন ছাইৰেনৰ শব্দৰে অনুশীলন আৰম্ভ হয় আৰু পাছত অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিমান আক্ৰমণৰ ফলত লগা জুই নিয়ন্ত্ৰণৰ অনুশীলন প্ৰদৰ্শন কৰে। অসামৰিক প্ৰতিৰক্ষাৰ কৰ্মীসকলে আহতসকলক ষ্ট্ৰেচাৰেৰে কঢ়িয়াই নিৰাপদ স্থানলৈ লৈ যায় আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। আশ্ৰয়স্থল হিচাপে স্থাপন কৰা অস্থায়ী শিবিৰৰ পৰা এম্বুলেঞ্চেৰে পৰৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলিত পৰ্যটন বৰ্ষত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। 2025-26 চলিত পৰ্যটন বৰ্ষৰ 7 মাহত পৰ্যটনৰ পৰা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। বৰ্তমানলৈ উদ্যানখনলৈ 61,000 দেশী পৰ্যটক আৰু 1,600 বিদেশী পৰ্যটকৰ আগমন ঘটিছে বুলি উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ বনৰক্ষী বিষয়া প্ৰাঞ্জল তালুকদাৰে আমাৰ বাক্সা জিলাৰ সংবাদদাতাক জনাইছে। উল্লেখযোগ্য যে অহা 25 জুনলৈ পৰ্যটকৰ বাবে উদ্যানখন খোলা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত নিজ সমষ্টি দুলীয়াজানত উপস্থিত হোৱা মন্ত্ৰী ৰামেশ্বৰ তেলীক সমষ্টিবাসী ৰাইজ, দলীয় নেতা কৰ্মী আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে আদৰণি জনায়। দুলীয়াজানৰ অইল ইণ্ডিয়া ক্লাবত কালি অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী তেলীয়ে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে অনাগত দিনসমূহত তেওঁ অধিক নিষ্ঠা, সততা আৰু উদ্যমেৰে সমষ্টিবাসীৰ সেৱা কৰি যাব। এই সভাতেই দুলীয়াজানত শিল্পী জুবিন গাৰ্গৰ এটি পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলিও শ্ৰীতেলীয়ে প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 কালি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান কৰা হয়। ধেমাজিৰ বিশিষ্ট গৱেষক, পণ্ডিত, লেখক, চিত্ৰকৰ ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক তথা সাহিত্যিক দেৱীপ্ৰসাদ বাগ্ৰদিয়া, লেখক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, সাহিত্যিক সমালোচক সাংবাদিক উপেন্দ্ৰ বৰকটকী আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তথা লেখক নোমল মাহাত্তাক এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে শব্দৰ জগতখনত বিভিন্ন শব্দৰ মাজৰ পৰা বাছনি কৰি এটা বাক্য প্ৰকাশ কৰিলেহে প্ৰবন্ধ বা কবিতাই পূৰ্ণতা লাভ কৰিবলৈ সমৰ্থ হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া

দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতৰ স্বাতিক ছাইৰাজ ৰেংকী ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটীটো ইণ্ডোনেছিয়াৰ লিঅ' ৰলি কাৰ্নেডো আৰু ডেনিয়েল মাৰ্টিনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে স্বাতিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে কালি ছেমি ফাইনেলত মালয়েছিয়াৰ গোহ ছাজি ফেই আৰু নুৰ ইছুদ্দিনৰ যুটীটোক 19-21, 22-20 আৰু 21-26 গেমত পৰাস্ত কৰে। ৰাজ্যত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চৰকাৰৰ 21খনকৈ বিএছচি নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা। ৰাজ্যৰ বিভিন্ন অংশত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন। চলিত পৰ্যটন বৰ্ষৰ 7 মাহত পৰ্যটনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ 1,50,00,000 টকা ৰাজহ সংগ্ৰহ। আৰু অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 কালি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাপাশুৰ পৰা। আমাৰ অনুষ্ঠান নিউজন এআইআৰ মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজি অনুষ্ঠানত পুনতে আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে হয়বৰগাঁও নগাঁৱৰ পৰা ববী, পপী, মমী আৰু মুনে।

বিদ্যানগৰৰ চিমি, চানি, ৰঞ্জনা, ময়না আৰু আইতাৰ অনুৰোধত এইবাৰ শুনাবলৈ লৈছোঁ বেটা ছবিখনৰ এটি গীত অনুৰাধা পৰুৱাল আৰু উদিত নাৰায়ণৰ কণ্ঠত।

শ্রোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত আগবঢ়াইছো মঞ্জুস্না গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে ডিফুৰ পৰা অংকুৰজ্যোতি বৰা, পিংকু, পংকজ, অনিতা, নেইনা, উপা আৰু মা দেউতাই।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আইডিৰ বুলনি।

সমশ্ৰোতা আইদেউক প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বুলনি মুকলি কৰিছোঁ। আজিৰ দেওবৰীয়া বুলনিত শুনক এখনি নাটক অচিন কাঠৰ থোৰা।

0: আই অ' আই, পিতাই আহিল যেন পাওঁ। আমাৰ গাড়ীৰ ঘণ্টাৰ শব্দ শুনিছোঁ। অ' আই, উঠচোন, উঠ, পিতাই আহিলে।
1: অ' হয় দেখোন, আমাৰ গাড়ীৰ ঘণ্টাৰে মাত। পিছে ৰাতিয়ে আহিল যে। বলচোন বল ধ্ৰুৱ, বাহিৰলৈ বল। অ' ৰবি ৰবি ৰবি, মই চাকি গছ জ্বলাই নিছোঁ। বল।

0: হেৰি, ৰাতিয়ে আহিল যে, পুৱা আহিলেও হ'লহেঁতেন দেখোন এই ৰাতিখন।
1: হেৰা, এই ৰাতি অহা পুৱা অহা কিনো কথা, হে? গাড়ীতহে আহিছোঁ, টোপনি মাৰিয়ে আহিছোঁ দেখোন। আমাৰ গৰুৱে আৰু ৰাস্তা চিনি নাপায়নে? ক'ত উপৰিছাহে তুমি?
0: হ'লেও দিয়কচোন, জয়াল ৰাস্তা, কিবা দেওভূতে ধৰে বুলিহে।
1: এই সিদ্ধেশ্বৰক, হা, সিদ্ধেশ্বৰক দেখোন ভূতৰ ভূত বুলি জানাই, তাত ধৰিবনে? হেৰা, এটা কাম কৰা, এই গৰুহালক অলপ খেৰ দিয়াচোন, মই চালিখনৰ তললৈ কেনিছোঁ সিহঁত হালক।
2: পিতাই, মাহৰ বস্তা সৰিয়হৰ বস্তাও আনিছা, এইবোৰ ক'ত থবা?
1: এই থম দে, থম দে অ' শুন, এই থকা ঘৰতে থম, তহ বোলা সাৰ পালি।
2: অ পিতাই, আইতকৈ মই আগতেই গাড়ীৰ শব্দ শুনিছোঁ, বজাৰলৈ যাবা নহয় পিতাই, ময়ো যাম দেই।
1: এই যাবি অ' বোপাই, যাবি, আগতে সেই বস্তাটো নমাই লওঁ ৰচোন। এয়া এই ধৰাচোন, ধৰাহে মাহৰ বস্তাটো।
0: চাহ সেইটোপা নাখাব জানো, ভৰি হাতকেইটা ধুই আহক, মই চাহ কৰোঁগৈ।
1: এই হ'ব দিয়াহে, চাহ একাপ আনা বাৰু, অলপ বাগৰকৈ দিওঁ নেকি, ৰাতিও ভালকৈ পুৱা নাই নহয়। হেই, তুমি পিছে কি কৰা?
0: মই বাগৰ দিলে অসুবিধাই হ'ব দেখোন, আপোনাক চাহকাপ দি চোতালঘৰ সাৰি গাটোকে তিয়াই লওঁ। ই ধ্ৰুৱও বজাৰলৈ যাওঁ যাওঁ কৰি আছে, ভাতো লাগিব নহয় সোনকালে।
1: এই ধ্ৰুৱ, আহ আহ, অকণমান বাগৰকে দিওঁ।
2: পিতাই, মোক কিন্তু ভাল পেন এটা আৰু চোলা এটা লাগিবই, আৰু ডাঠ কাগজ, পেঞ্চিল, কলমো লাগিব। ছাৰে কৈছে নহয় চবেই বোলে পৰীক্ষালৈ জোতা মোজা পিন্ধিহে যায়।
1: অ' উপায়, দিম দিম, তোক সকলো দিম, বিটি পৰীক্ষা দিবি, কম ডাঙৰ কথা নে? আমাৰ বংশৰ তই মুখ উজ্বলাইছ, শুন, মই পঢ়িব নোৱাৰিলোঁ কি হ'ল? তই যিমান ইচ্ছা সিমান পঢ়, তই একেবাৰে হাকিম হ'ব লাগিব, আৰু সেই গাড়ীত উঠি ঘূৰি ফুৰিব লাগিব, বুজিছ?
2: বৰ ভাল হ'ব নহয়নে পিতাই, আমি চাৰিওটাই গাড়ীত উঠি চহৰলৈ যাম, চহৰত গৈ বহুত বস্তু কিনিম, আৰু হোটেলত চাহ ভাত খাম, বা বা, বঢ়িয়া হ'ব পিতাই, বঢ়িয়া।
1: হ'ব পাই, পাই অ, যাম যাম, ঈশ্বৰে তোৰ মংগল কৰক, তই আমাৰ বংশৰ সেই ধ্ৰুৱতৰাটোৱে হ'বি অ' পাই, অঁ হ'বি।

0: দাইতি, অ দাইতি, ৰাতি আহিলে অ
1: মহাশয়, দেখোন এই পুৱাই পুৱাই যে, অ ধ্ৰুৱ, ধ্ৰুৱ, তোৰ ছাৰ আহিছে অ, আহচোন ওলাই।
2: অ ছাৰ।
0: ধ্ৰুৱ, পঢ়ি আছিলানে নে এতিয়াহে উঠিছা?
2: নাই ছাৰ, ৰাতিয়েই উঠিছোঁ। আজি পিতাইৰ লগত বজাৰলৈ যাম, চোলা পেণ্ট কিনিম। অ পিতাই, ওলাওনে মই?
1: ওলাবি অ, ৰ শুন, ওলাবি, ভাতকেইটামান খাই যাওঁ। এই আয়েৰে পাকঘৰটোতে সোমাই কি বা কৰি আছে তই এবাৰ চাই আহচোন, আৰু সেই মহাশয়লৈ চাহ কৰিবলৈও কবি।
2: হ'ব পিতাই, মই আইক কওঁগৈ।
3: অ দাইতি, আপোনাৰেই ল'ৰাই এদিন বংশৰ মুখ উজ্বলাইহে এৰিব। সি পঢ়া শুনাত বৰ ভাল, স্মৃতিশক্তিও বৰ ভাল। এইবেলি বৃত্তি পৰীক্ষাত সি জিলাৰ ভিতৰতে স্থান এটা ৰাখিব বুলি আমি আশা কৰিছোঁ। তাৰ অলপ ভালকৈ যত্ন ল'ব। খুৰীকো কৈছোঁ মই, খালে ডোঙে বৰশী বাই আনৰ বাৰীত আম জাম লেটেকু পনিয়ল বিচাৰি যাতে সি নুফুৰে।
1: এই মইনো কি কৰিম মহাশয়, পামখনত মই নেথাকিলেই নহয়, গৰু গাইৰ পৰা খেতি বাতিলে সকলোখিনি সেই পামতেই। কোনফালে চাম কোনফালে নাচাম, এই ল'ৰা ছোৱালীহালৰ দায়িত্ব সম্পূৰ্ণ মাকৰ হাততে দি দিম।

0: তেওঁৱে যি কৰে, ল'ৰাক ডাঙৰ মানুহ সজায় নে মোৰ দৰে সেই হালোৱা সজোৱা কৰে।
1: অঁ খুৰী, ভালনে?
2: মই মাতেই লগাব পৰা নাই তোমাক, ভাততে লাগি আছোঁ, চাহকাপ লোৱাচোন।
1: হ'ব দিয়ক খুৰী, এই ভাত হ'লেই নেকি আপোনাৰ?
2: এই পিতাকে ধ্ৰুৱক লৈ বজাৰলৈ যাবলৈ ওলাইছে, কেতিয়া উভতে ঠিকনা নাই, ভাত কেইটামান খাই নগ'লে মনটোৱে দেখোন ভাল নালাগিব।
1: অঁ ঠিকে আছে দিয়ক খুৰী, পিছে দাইতিয়েনো বজাৰলৈ কি নিম বুলি ভাবিছে?
0: এই কিনো নিম আৰু, সৰিয়হ হেমুন লৈছোঁ, মোনে বোলে সেই 1,000-1,200 হৈ আছে, ইয়াৰ ফৰমাইচখিনিৰ লগতে মাকলৈও কিবা এটা আনিব লাগিব।
1: অঁ খুৰী, তেতিয়াহ'লে কথা দেখোন আজি বেলেগ, ৰাতিলৈ ভাতহে খাব লাগিব যেন পাইছোঁ।
2: আও মানুহটোৱে কথা কৈছে চোৱা, মোলৈ একো কিয়, নিজৰ কাৰণেহে লাগিব, ল'ৰাই বৃত্তি দিবলৈ যাব, বাপেকিটো হৈ জানো লগত নাযাব, জধলাটো হৈ গ'লে নহ'ব নহয়, ধুতি চোলা এযোৰ আনিব, সিও ভাল পাব।
1: খুৰীয়ে ঠিক কথাই কৈছে দাইটি, নতুন কাপোৰ এযোৰ লওক, বাকীবোৰ ল'ৰা ছোৱালীৰ বাপেক মাকবোৰক দেখিব নহয়।
0: এহ মোক নোৱাৰো সেইবোৰ কেলে, এঙাৰ গাখীৰে ধুলে জানো বগা হ'ব, সেই কথাতে কয় নহয়, গাখীৰে যদি ধোৱা এঙাৰ তথাপিও নুগুচে কোলা বৰণ তাৰ, খেতি খোলা কৰা হজোৱা মানুহ আৰুনো বাৰু ক'ত সলনি হ'ব পাৰিব।
2: সেইবোৰ আবুল তাবুল বকিলে নহ'ব, কাপোৰ এসাজ ল'বলৈ কৈ আছোঁ লওক, মানে সন্মানৰো কথা এটা আছে।
0: হেয়া হ'ব হ'ব যোৱা, আনিম বাৰু, আজল মঠা লিখন নকৰিবা, মিছা মিছি পইচা সোপা খৰচ। এই মহাশয় বহা, মই গাটো সাউতকৈ ধুই আহোঁ।
1: ময়ো উঠোৱে দিয়ক দাইটি, আপোনালোক যাব আৰু, খুৰী আহোঁ।
2: ভাল বাৰু, পাৰিলে সন্ধিয়া পাক এটা মাৰিবা, ইয়াক কিবা অলপ দেখুৱাই দিবাহি।
1: আহিম খুৰী, নিশ্চয় আহিম, আপোনাৰ হাতৰ চাহকাপ জানো এৰিব পাৰোঁ।
0: আহিবা আহিবা,
1: আহিম আহিম আহিম
0: আহিবা।

0: পিতাই, তইতো মোক পেঞ্চলা দিবিয়েই, আৰু এটা বস্তুও খাম দেই।
1: হে আৰুনো কি খাবি অ বোপাই, ঘৰত দেখোন ভাত এগাল খাই আহিছই।
0: এ ৰুটি ঘুগুনি খাম বুলি ভাবিছোঁ আকৌ, চম্পকহঁতে কয় নহয় মোৰ আগত, সিহঁতে বজাৰলৈ আহিলেই খাই যায়, যিহে বোলে ভাল লাগে।
1: সিহঁত বজাৰলৈ আহিয়েই থাকে নেকি, কাৰ লগতনো আহে?
0: এ তই একোৱেই নাজান দে, কিয় চম্পকহঁতৰ গোলোক মোমায়েকে বজাৰে বজাৰে সূতাৰ বেপাৰ কৰে নহয়, মোমায়েকৰ লগতে আহে আকৌ, তাক মোমায়েকে যিমানহে বস্তু কিনি দিছে।
1: ও হয় নেকি, মই পামত থকা মানুহটোৱে সেইবোৰৰ ভূ ভতং কেনেকৈ পাম হে? আহ আহ বোপাই আহ, এই খোজটো অলপ খৰকৈ দেচোন।
0: অ পিতাই, বজাৰ পাবলৈ আৰু কিমান দূৰ আছে?
1: এই পামেই আহ, সেই যে কেঁকুৰিটো দেখিছ, সেই কেঁকুৰিটো ঘূৰিলেই বজাৰখন দেখা পাবি, হেমগেম দেখিছই নহয়, হে কিমান মানুহ।
0: অ পিতাই, ইমানবোৰ মানুহ বজাৰলৈ গৈছেনে? এইখন বজাৰ বৰ ডাঙৰ নহয়নে পিতাই? চম্পকে কৈছে এইখন বজাৰত বোলে গৰু ছাগলীও কিনা বেচা কৰে।
1: এ আহৈ পাত কেপকেপাই নাথাকিবি, ৰাস্তাৰ কাষে কাষে আহ, কিমান গাড়ী মটৰ আহি আছে দেখা নাই জানো, ভালকৈ আহ।
2: নহব
1: নহব, এহেজাৰ তলত মই দিয়াত নাই বুজিছা।
2: খুৰা, চাৰে আঠ দিওঁ, আজি বজাৰ একদম বেয়া বুজিছে, উভতাই নিব লাগিব, মই ভাল দামেই দিছোঁ, হয় যদি কওক।
1: এই আৰু টকা এশ দিয়াহে ভাইটি, বৰ আশা কৰি আহিছোঁ, এই ল'ৰাও আহিছে লগত, বৃত্তি পৰীক্ষা দিবলৈ যাব, কাপোৰ এযোৰ দিব লাগিব তাকো।
2: অ ভাইটি, বৃত্তি পৰীক্ষা দিবা, বৰ ভাল কথা, ঠিক আছে,

0: এয়া লওক 950 টকা।
1: দিয়া দিয়া ৰ'বা দেই, মই গণি লওঁ আকৌ ৰ'বা। ঠিক আছে ঠিক আছে, ভাল ভাল দেই, ভাল পালো।
2: এইটো সেই সৌখন গাঁৱৰ সিদ্ধেশ্বৰ নহয়নে? বাৰু
3: ভিন্দু ভিন্দু আহ বজাৰত যে, চিনি পাইছে না? কেলে মই মদন, মদন যে
1: মদন, কোন মদন? এই মদন, তোমাক মই দেখোন আগতে দেখা মনত পৰা নাই বোপাই।
3: ভিন্দু আপুনিও যে আৰু কিয়, মই আপোনাক খোলখালি বকুলৰ বন্ধু নহয়, চিন পাহৰিলে? বেয়া পাইছোঁ দেই। ইউ হ'বলা বজাৰলৈ আহিছে?
1: এই মনত পৰা নাই দেখোন।
3: ইমান সোনকালে পাহৰিলে কেনেকৈ হ'ব ভিন্দু? বাইদেউ খং কৰিব কিন্তু আপোনাক। কেলে যোৱাবাৰ পূজাত বকুলৰ লগত গৈ আপোনালোকৰ ঘৰত মই ভাত খাই আহিছোগৈ নহয়। বাইদেউ যে ইমান জুতি লগাকৈ মাংসকণ ৰান্ধে, ঔ জিভাত লাগিয়ে আছে পায়। আৰু এদিন যাওঁ যাওঁ বুলি সময়কে কৰিব পৰা নাই। পিছে বজাৰলৈ সৰিয়হ আনিছিল হ'ব পায়, কিমানকৈ দিলে?
1: এই মুঠেই টকা 950 পালোঁ বুইছা। এই আমাৰ ধুব এইবাৰ বিটি দিব নহয়, তাক কাপোৰ এসাজ দিব লাগে।
3: এই হয় নেকি, গমেই পোৱা নাই। ঔ দেহি অসন্তু, মই গমেই পোৱা নাছিলোঁ নহয়। আহাচোন আহা মোৰ ওচৰলৈ আহা। কেলে মোমায়ক চিনি পোৱা নাই? বৃত্তি দিবা নহয়, বৃত্তি পালে কিন্তু ডাঙৰ ডাঙৰ মিঠাই খুৱাব লাগিব দেই। পিছে কোৱাচোন এতিয়া তোমাক কি লাগিব?
4: পেণ্ট, চোলা, পেঞ্চিল, ডাঠ কাগজ।
3: আই ঐ দেহি হয় নেকি, পিছে দেউতাই জানো এইবোৰ তোমাক কিনি দিব পাৰিব। অভিন্দু এটা কাম কৰক, আপুনি দুবাৰ মিছাতে কেলেই কষ্টখন কৰি মৰিব লাগে? হে টকা পইচাখিনি মোক দিয়ক, মই ধ্ৰুৱক লগত লৈ গৈ তাক তাৰ পচন্দৰ কাপোৰ সাজ কিনি দিওঁ। আপুনি সেইবোৰ কাপোৰ একো মূল বুজি নাপাব বুজিছে। আজিকালি বেপাৰী যিহে চালাক ঠগিব আপোনাক, আপোনাক কিন্তু ভালকৈ ঠগিব। চাওঁ দিয়ক দিয়ক পইচাখিনি মোক দিয়ক।
1: ৰ'বা
3: ভিন্দু, আপুনি কেলৈ চিন্তা কৰিছে? নহয় নহয় নহয়, আপুনি এইখিনিতে বহি আৰাম কৰক। চাওঁ পইচাখিনি দিয়ক, আপুনি বহক। ধ্ৰুৱ বোলা, আজি তোমাক মই তোমাৰ পেঞ্চোলা ছিলেকশ্যন কৰি দিম। ভিন্দু আপুনি বহক দেই, আহিলোঁ।
1: এইটোৱে দেখোন টকাখিনি হাতৰ পৰা থপিয়াই লৈ গ'ল, কিবা কাপোৰ কিনি দিয়ে।
5: ভিন্দু দেখোন, ভিন্দু বজাৰৰ মাজত ৰৈ কিনো ভাবি আছে?
1: বকুল দেখোন বজাৰলৈ আহিলি, এই তামোলৰ বস্তা দেখোন চাইকেলতে আছে।
5: ইয়াত তামোলৰ দাম আজি একেবাৰে বেয়া, পোনে 20 টকাও নিদিয়ে, উভতাই লৈ গৈ পুতিয়েই থওঁ বুলি ভাবিছোঁ। মৰাপাত অলপ আনিছিলোঁ, সেইখিনিকে দিলোঁ।
1: এই ময়ো সৰিয়হ এমোন আনিছিলোঁ, 950 টকাত দিলোঁ। এই ধুব এবাৰ বিটি দিব নহয়, এই তাকো কাপোৰ এসাজ দিব লাগে, সিও আহিছে মোৰ লগত।
5: ধ্ৰুৱ, ধ্ৰুৱও আহিছে? ক'তনো সি, দেখা নাই যে বজাৰত অকলে ঘূৰিব পৰা হ'লেই নেকি?
1: এই নহয় অ বকুল, তোৰ লগৰ যে সেই মদন,
5: মদন
1: এই কাপোৰযোৰ কিনি দিম বুলি সিয়েই তাক লৈ গ'ল।
5: কোন বুলি ক'লে ভিন্দু?
1: এই মদন অ, কিয় তোৰ লগৰ নহয় জানো?
5: টকাও দিছেনে?
1: দিলোঁতো আকৌ, এই সিয়েতো সেই কাপোৰ সাজ কিনি দিম বুলি সৰিয়হ বেছি পোৱা টকাখিনি লৈ গৈছে।
5: এ ভিন্দু, আপোনাক ঠগে পালে। আজিৰ এই মোবাইল ফোনৰ যুগতো মানুহ বুৰ্বক হৈ থাকেনে? বায়ে ফোন এটা কৰি দিলেওচোন মই বজাৰতে আপোনাক লগ ধৰোঁ। আজি ল'ৰা টকা চব যাব আপোনাৰ, হাই হাই, বলক বলক তাক বিচাৰি যাওঁ।
1: কি বুলি ক'লি বকুল, কি বুলি ক'লি, মোক ঠগেহে পালেনে? ধুব উপায় উপায় অ, হে হৰি, মই কি কৰোঁ এতিয়া? মায়ে মায়ে আজি মোৰ কলিজাটোকে খাব দেখোন অ উপায়। বকুল হ বকুল বকুল, হে কাপোৰৰ গোলাফালে যাওঁচোন বল, হয় হয় বলচোন।
6: এইটো মই ইয়াতে আছো।
1: মোৰ সোণটো সোণটো কাপোৰ কিনি

0: পিন্ধিলি নে?
1: নাই পিতাই, মোমাইদেৱে দেখোন মোক ইয়াতে থাকিব দি বাহিৰ ফুৰিবগৈ অহাই নাই।
2: ভিনদেউ, মই কোৱা নাই নে আপোনাক ঠগে পালে বুলি? ল'ৰাটো যে পাইছে সেয়াই বহুত। যিহে দিন কাল হৈছে, ল'ৰাও ধৰি নি চকু কাণ তেজ কাঢ়ি বেচে।
0: জনমৰ পৰা পামখনৰ লগত গৰু গাইবোৰৰ লগতে গ'ল। জীৱ জন্তুবোৰ আৰু মানুহৰ দৰে নহয়, সমাজ জীৱ জন্তু হ'লে কি হ'ব? সিহঁতেতো মোক কোনোদিনে ঠগা নাই।
2: সেইটোৱে কথা ভিনদেউ, অমাত জীৱ জন্তুৰ লগত থাকি থাকি আপুনিও অমাত জীৱই হৈ আছে। যুগ সলনি হৈছে ভিনদেউ, এতিয়া কোনে কাক ঠগি লুটি খাব পাৰে তাৰহে দিন, বুজিছে?
0: এতিয়া পিছে মই কি কৰোঁ বকুল? দেহা মাটি কৰি কষ্ট কৰি পোৱা টকাখিনি সেই ঠগটোৱে খালে। ল'ৰাটোৱে কমখন আশা কৰি 10-12 মাইল বাট কৰিবাই আহিছেনে? একোতো ল'ব নেপালেই, একো খাবলৈও নেপালে। কি হতেনো এতিয়া ঘৰলৈ উভতোৱ বকুল? হে, ভাইৰে কথাটো গম পালে একেবাৰে কান্দি কান্দি বলিয়া হ'ব।
2: ভিন্দু ভিন্দু, অধৈৰ্য নহ'বচোন, ধৈৰ্য ধৰক। হৈ যোৱাটোতো আৰু ঘূৰাই আনিব নোৱাৰি। ৰ'বচোন, এই মৰাপাত বেছি পোৱা মোৰ টকা কেইটামান জেপতে আছে। ধ্ৰুৱ কাপোৰ এযোৰ ময়ে কিনি দিওঁ, ভাগিনটোৱে বৃত্তি পৰীক্ষা দিব, কম ডাঙৰ কথা নে? বংশৰ গৌৰৱ কি? ধ্ৰুৱ, আহ, কাপোৰ এযোৰ পচন্দ কৰি আহ।
0: এই নেলাগে অ, মোৰো দেহা পানী কৰি পোৱা ধনখিনিৰে বেটাই নি কেইদিন খাব? হে, কেইদিন খাব? হজম কৰিব নোৱাৰিব সি, হে, বুজিছ বকুল? বুজিছ? বতিয়াব সি, বতিয়াব, বুজিছ? হে ভগৱান, হে ভগৱান, কেনে ঠগবাজি কৰি টকাখিনি লৈ গ'ল সি, দেখিছানে? বেটা কথাৰ পাপ কি চাবা, মথনিত গৈ খোৱা ভাতৰ জুতি এতিয়াও তাৰ জিভাৰ আগত। হা, কিনো দিন কাল পৰিল মোৰ কণা গোহাই। ৰহ বেটা, ৰহ, কটানি ধক, তোক কেতিয়াবা লগ পালে ভালকৈ খুন্দা দিম।
2: ধৈৰ্য ধৰকচোন,
0: বুঝিছ?
2: আপুনি অলপ ধৈৰ্য ধৰক, এতিয়া ল'ৰাটো লৈ ঘৰলৈ যাওক। এই ৰ'দত তাক তলৌ তলৌকৈ ঘূৰাই লৈ ফুৰাব নালাগে। ভাগ্য ভাল বুলিয়েই ধৰক যে আপুনি মোক লগ পালে। আৰু বাইক কথাটো নোকোৱাই ভাল নেকি? কান্দি কাটি ভাত পানীহে এৰিব, এনেনো মানুহে কয়নে অচিন কাঠৰ থোৰাও নলগাবা বুলি? ভৱিষ্যতে আৰু যাকে তাকে বিশ্বাস নকৰিব দেই ভিনদেউ।
0: নকৰোঁ বকুল, নকৰোঁ। তই জানো নাজান যে বোলে এবাৰ সাপে খালে লেজুলৈও ভয়? আজি সেই বঙলাগড়ৰ শুকুৰবুৰীয়া ঘাটলৈ আহি ভাল এটা শিক্ষা পালোঁ দে। অঁ
2: ধ্ৰুৱ, অঁ ধ্ৰুৱ, তই কিবা খাবি নেকি? অ'
1: মোমাইদেউ, মই পিতাইক বাটতে কৈছোৱেই ৰুটি ঘুগুনি খুৱাব লাগিব বুলি।
2: অঁ,
1: আৰু মোৰ দাঁত কাগজ, পেঞ্চিল এইবোৰো লাগিব।
2: অ' হয় নেকি? বল বল, সৌখন হোটেলতে ৰুটি ঘুগুনি খাই তোৰ ফৰ্মাইজখিনিও ওচৰৰ দোকানখনতে পূৰ কৰিম। অঁ ভিনদেউ, আপুনিও বলক।
0: নালাগে নেকি?
2: একো নহয়, একো নহয়, বলকচোন।
1: বৰ ভাল হ'ব নহয়নে মোমাইদেউ, ময়ো আজি চম্পকহঁতৰ আগত গৈ ক'ব পাৰিম।
2: কি কবি অ ধ্ৰুৱ?
1: ৰুটি ঘুগুনি খোৱাৰ কথা আকৌ।
2: হয় নেকি?
1: মোমাইদেউ, মাইনালেও লৈ যাম নেকি ৰুটি?
2: এ নালাগে দে, এ মাৰে আৰু মাইনাই জিলাপি খাইহে ভাল পায়, মই কিনি আনিছো ৰ। আৰু কিবা লাগিব নেকি ভিনদেউ?
0: এই নালাগে দেউ বকুল, নালাগে। এই ঘৰত চব শাক পাত আছেই নহয়, এই তোক আৰু আমনি নকৰোঁ, যিখিনি কৰিলি সেয়াই বহুত কৰিলি, বুজিছ? এই বল নহ'লে আজি বাইৰৰ ঘৰলৈকে, মোৰ মনটো অলপ ভাল লাগিব। ল'ৰাটোৱেও কাপোৰ সাজ নেপালে বজাৰৰ মাজতে কন্দা কটা লগালেহেঁতেন, সকলো সেই তেওঁৰে দয়া, বুজিছ?
2: আজি নালাগে দিয়ক ভিনদেউ, এই খেৰ কাটিবলৈও যাব লাগে, থকা ঘৰটোৰ ছালখন বেয়া হৈছে, সোনকালে চাই নল'লে এই বাৰিষা দিগদাৰেই হ'ব। বেলেগ এদিন যাম দিয়ক, বাইক ক'ব। ধ্ৰুৱ,
1: মোমাইদেউ,
2: এই মই গ'লে কিন্তু হাঁহ খুৱাব লাগিব, বুজিছ?
1: হ'ব মোমাইদেউ, হ'ব, আমাৰ ইমানবোৰ হাঁহ আছে, সদায় এখৰাহি কণী পাৰে, ৰাতিপুৱা চাহৰ লগত আয়ে সিজোৱা কণীকে দিয়ে।
2: এই হয় নেকি? সেই আমাৰ মামীয়েৰ আৰু মামনিলৈও দি পঠাবিচোন। আৰু শুন, এই বৃত্তি পৰীক্ষাটো ভালকৈ দিবি, বৃত্তি পাব লাগিব দেই।
1: হ'ব মোমাইদেউ।
2: বাতৰি কাকতত ফটো ওলাব লাগিব, বুজিছ? এতিয়া যা, গৈ যা, ঘৰলৈ যা।
0: বকুল, এই যাওঁ দে, এই বেলিও সেই মাছবোৰ পালেহি নহয়, হ'ব উপায়। ধ্ৰুৱ, বল বল, গৈ থাকোঁ।
2: ভিনদেউ।

0: আপোনালোক যাওকগৈ। এ বাইক মই এই সপ্তাহৰ ভিতৰতে এদিন গৈ আছোঁ বুলি ক'ব।
1: মোমাই দেও যাওঁ।
0: অঁ শুন, যাগৈ, ঈশ্বৰে তোৰ মংগল কৰক।
2: এই যাওঁ বকুল, তই আজি মোক ৰক্ষা কৰিলি বুইছ, অঁ যা যা, ভাল হ'ব তোৰ, যা।
3: Thank you.

অচিন কাঠৰ থোৰা সুভদ্ৰা দেৱী ভট্টাচাৰ্য ৰচিত নাটখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সিদ্ধেশ্বৰ, কৌস্তুভমণি শইকীয়া, মাষ্টৰ অৱনী বৰা, ধ্ৰুৱ অনিৰ্বাণ পাঠক, বেপাৰী সীমান্ত বাৰ্মা, মদন ঋতুপৰ্ণ দাস, বকুল ইন্দ্ৰজিৎ দাস আৰু গোলাপী পৰিণীতা শইকীয়া। প্ৰবাল কুমাৰ শৰ্মাৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে।

ডলি ঘোষৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতা আইদেউসকল, আজিলৈ আমাৰ সময়ো হৈ আহিল। আজিৰ বুলনি ইমানতে সামৰিছোঁ। আপোনালোকক পুনৰ লগ পাম আমাৰ পৰৱৰ্তী বুলনিত। নমস্কাৰ।

0: ঘৰৰ ল'ৰা ছোৱালী একেটাই হ'বনে?
1: ৰুমত থকা গাৰু কুচন আৰু এই পুতলাবোৰ আমাৰ লগতে লৈ লওঁ।
2: অঁ, সেইবোৰ স্কুলৰ ল'ৰা ছোৱালী হ'ব।
3: ঠিকেই, তেতিয়া স্কুলৰ ল'ৰা ছোৱালী বাঢ়িব।
0: অঁ অঁ, এই ডাঙৰ পুতলাটো ইয়াত থোৱা, এইটো এইখিনিত, কুচনটো সৌখিনিত থোৱা।
1: বহা বহা, স্কুলৰ ল'ৰা ছোৱালী বহাৰ দৰে বহা।
4: অঁ, তোমালোকৰ ওচৰৰ পৰা এতিয়া মই অলপমান আঁতৰি যাওঁ, দূৰৈৰ পৰাই তোমালোকৰ খেলা চাম।
2: নহ'ব দেই যাদুকৰী খুৰা, তুমি কলৈনো যোৱা? তুমি আমাৰ লগত খেলা, হ'ব লাগিব তুমি স্কুলৰ ল'ৰা।
4: মই যে বুঢ়া, বুঢ়া বয়সত আৰু কিনো পঢ়িবা।
2: নহ'ব নহ'ব, তুমিও অহা যাদুকৰী খুৰা।
4: এওঁ তৰাৰ পৰা আৰু উপায় নাই দেখিছোঁ, এতিয়া ময়ো স্কুলৰ সৰু ল'ৰাৰ দৰে বহি লৈ শাৰী পুৰাব লাগিব।
2: তৰাই হাতত বেট লৈ একেবাৰে গহীন,
0: একেবাৰে মাষ্টৰনী বাইদেউৰ দৰে পাইচাৰি দিছে।
2: কুৰহাল নকৰিবা, মনে মনে থাকা, মই এতিয়া পাঠ ল'ম। তুমি মুখস্থ কৰিলা?
0: চোফাত থকা ডাঙৰ পুতলাটো সুধিছে।
2: অঁ হ'ব বহা।

0: নিজে নিজেই কৈছে।
1: অঁ, এইবাৰ গাৰুটো ওচৰলৈ গৈছে।
0: গাৰুটোৱে সুধিব তুমি?
2: অঁ, গাৰুটোকে সুধিছে।
0: স্কুলৰ ল'ৰা বুলি ধৰি লৈছে আকৌ।
3: নাই কৰা, নাই কৰা, কেতিয়া কৰিবা হা, কেতিয়া কৰিবা? গৰু চব কৰোবা।
0: গাৰুটোকে মাৰিছে।
4: অ', এইবাৰ যাদুকৰী খুৰা ওচৰলৈ গৈছে।
3: তোমাৰ পাঠ মুখস্থ হ'ল নে নাই?
5: হায় হায়, এইবাৰ মোৰ পাল।
2: ইয়ে যাদুকৰী খুৰা আঁঠুকাঢ়ি থিয় হৈছে।
3: মুখস্থ হ'ল যদি পাঠ দিয়া।
5: পুৱাতে উঠি ফলি পুথি লৈ পঢ়াত বহো মই।
3: হেই, কি আবুল তাবুল গাইছা, সেইটো পাঠ নহয়।
5: তেতিয়াহ'লে তেতিয়াহ'লে অঁ, মনত পৰিছে, মনত পৰিছে। অ আ ক খ, এক দুই তিনি চাৰি।
3: নাই হোৱা গেধা গৰু, এনেকৈ পঢ়া নোৱাৰিলে স্কুলৰ পৰা উলিয়াই দিম। বহা, কালিলৈ মোক পূৰা পাঠ মুখস্থ লাগিব।
5: ভাল ভাল বাইদেউ।
3: অ বেলি, তোমাৰ পদ্য মুখস্থ হ'ল?
4: হ'ল বাইদেউ।
3: মাতা।
4: ভাল বাইদেউ। চিম্পেথি, আই লে ইন সৰো ডিপ ডিষ্ট্ৰেছড, মাই গ্ৰীফ এ প্ৰাউড।
3: ইংলিছ পদ্য হ'লে নহ'ব, অসমীয়া হ'ব লাগিব।
4: মই অসমীয়া পদ্য নাজানো।
3: এই তেতিয়াহ'লে এইবোৰ খেলা নেখেলো
6: আমি।
5: ভালেই হ'ল, শাস্তিৰ পৰা ৰক্ষা। এতিয়া খেলা খতম, পইচা হজম।

0: কওয়া বাহিৰলৈ চোৱা, ৰ'দো দিছে বৰষুণো দিছে।
1: বাবা, খৰা শিয়ালৰ বিয়া হৈছে? খৰা শিয়ালৰ বিয়া?
2: কি খৰা শিয়ালৰ বিয়া খুৰা?
1: হে বেলি, ৰ'দ বৰষুণ একেলগে দিলে বোলে খৰা শিয়ালৰ বিয়া হয়। আগে আমি সৰু হৈ থাকোঁতে গাইছিলোঁ নহয়।
0: তোমাৰ সেই 42 আৰু 50 গাইছিলা নহয় জানো?
1: তোমালোকে যি ভাবা।
3: কিনো গাইছিলা?
1: গাইছিলোঁ, ৰ'দো দিছে বৰষুণো দিছে, খৰা শিয়ালৰ বিয়া, ঘৰ চিৰিকাই তামোল কাটিছে, আমাকো এখন দিয়া।
4: ৰ'দো দিছে বৰষুণো দিছে, খৰা শিয়ালৰ বিয়া, ঘৰ চিৰিকাই তামোল কাটিছে, আমাকো এখন দিয়া।
1: শিয়ালিৰে বিয়া, আজি শিয়ালিৰে বিয়া, ঘৰ চিৰিকাই তামোল কাটে, আমাকো এখন দিয়া।
4: শিয়ালিৰে বিয়া, আজি শিয়ালিৰে বিয়া, ঘৰ চিৰিকাই তামোল কাটে, আমাকো এখন দিয়া।
1: মঞ্জু আমাৰ ঢুলীয়া হ'ব, বন্তি ডোলা ভাৰী, বৰযাত্ৰী হৈ আমি যাম শাৰী শাৰী।
4: মঞ্জু আমাৰ ঢুলীয়া হ'ব, বন্তি ডোলা ভাৰী, বৰযাত্ৰী হৈ আমি যাম শাৰী শাৰী।
1: ৰঙা বেলি মাৰ গ'ল, খেলা আমাৰ শেষ হ'ল, ঘৰলৈ গৈ আমি ফুল বুটলিম।
4: ৰঙা বেলি মাৰ গ'ল, খেলা আমাৰ শেষ হ'ল, ঘৰলৈ গৈ আমি ফুল বুটলিম।
1: উহ, বৰ ভাগৰ লাগিছে, বহুত খেলিলো, এতিয়া মই যাওঁ। তোমালোকৰ কথা, তোমালোকৰ আকৌ কি কথা আছে?
0: বহুত কথা আছে।
2: মোৰ নাম বেলি শইকীয়া, শইকীয়া নহয় শইকীয়া। যেতিয়া মই ডাঙৰ হ'ম, তেতিয়া ডেডীৰ দৰে শইকীয়াৰ ঠাইত শইকীয়া হৈ যাম। মই এই চহৰৰ এখন ৰেপুটেড ইংলিছ মিডিয়াম স্কুলত পঢ়োঁ, ক্লাছ 8ত। মোৰ ডেইলি ৰুটিনখন হ'ল মৰ্ণিং 5:00 শুই উঠিব লাগে, 6:00 ব্ৰেকফাষ্ট, 6:30 to 8:00 অল্টাৰনেট ডে স্কুল টিচাৰৰ ওচৰত ইংলিছ প্ৰাইভেট টিউশ্যন কৰিবলৈ যোৱা, আৰু ঘৰত স্কুলৰ টেক্সট, মৰ্ণিং 8:00 বাথৰুম, 8:15 লাঞ্চ, 8:30 to 9:00 স্কুল বাছৰ বাবে অপেক্ষা কৰা, ইভিনিং 4:30 পৰ্যন্ত স্কুল, উইকত দুদিন ইভিনিং 4:30 মিউজিক স্কুল, দুদিন আৰ্টছৰ ক্লাছ, বাকী 3 আকৌ মেথছৰ টিউশ্যন, ইভিনিং 6:30 পৰা অল্টাৰনেট ডেত প্ৰাইভেট টিউটৰ ঘৰলৈ আহে, বাকী দিনকেইটা ইভিনিং 6:30 পৰা হোমৱৰ্ক, নাইট 9:00 ডিন।

0: 9:30 হোৱা মামী আৰু ডেডিয়ে সকলো সময়তে পঢ়ি থাকিবলৈ কয়। বাৰু কওকচোন, অনবৰত পঢ়ি থাকিবলৈ কাৰণো ভাল লাগে, মোৰ খুব খেলিবলৈ মন যায়, কিন্তু সময় যে নাপাওঁ।
1: মোৰ নাম আকাশ, আকাশ দেউৰী। মই বৰ্তমান ক্লাছ ফ'ৰত, মানে এখন নামী ইংলিছ মিডিয়াম স্কুলৰ ক্লাছ ফ'ৰত এডমিশ্যন ল'বলৈ ট্ৰাই কৰিছোঁ। আগতেও ইংলিছ স্কুলতে পঢ়িছিলোঁ, আগৰখনতকৈ এতিয়াখন বেছি ষ্টেণ্ডাৰ্ড। মই প্ৰায় সপোন দেখোঁ, মোৰ ওচৰতে আলাউদ্দিনৰ চাকি আছে, টিভিত দেখুৱা সেই আলাউদ্দিন এণ্ড হিজ ৱাণ্ডাৰফুল লেম্প, সেইটো ঘঁহি জিন মাৰি কম যেন প্ৰত্যেক বছৰতে ক্লাছত ফাৰ্ষ্ট হওঁ। মামীয়ে সেইটোকে বিচাৰে, সেইবাবে চাকিটোক কম মোক ফাৰ্ষ্ট কৰি দিয়া, কনভেন্ট স্কুলত এডমিশ্যন টেষ্ট দিয়াই দিয়া, নহ'লে মামী ডেডীৰ ষ্টেটাছ কমি যাব।
2: মই জুন ভট্ট, আচলতে মোৰ নাম জুনমণি ভট্টাচাৰ্য। ভট্টাচাৰ্যটো সকলোৱে চমুকৈ ভট্ট বুলিয়েই কয়। মই অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলত পঢ়োঁ। এইবাৰ মই ক্লাছ 7 পাইছোঁ। আমাৰ বিজ্ঞান ছাৰে ক্লাছত নোটছ দিয়ে, বিজ্ঞানৰ নামবোৰ কি যে অদ্ভুত, ভ্ৰূণ, মুকুল, গৰ্ভমুণ্ড, প্ৰটোপ্লাজম, এই শব্দবোৰ মই একো বুজি নাপাওঁ, মাত্ৰ মুখস্থ কৰোঁ। দেউতাই কৈছে ওপৰৰ শ্ৰেণীতহে এইবোৰ পাম, তেতিয়াহ'লে এইবোৰ ক্লাছ 7ত কিয় পঢ়ায় ক'ব নোৱাৰোঁ। মই প্ৰায়ে কমিক্স পঢ়োঁ, কমিক্স পঢ়ি মই বৰ ভাল পাওঁ। মই টিভি চাওঁ, কিন্তু জি টিভি, এম টিভি আৰু 2 নম্বৰ চেনেল, 1 নম্বৰ চেনেলটো একেবাৰে ভাল নালাগে। আৰু অসমীয়া একেবাৰে মস্ত বোৰ, স্কুলৰ যিসোপা কিতাপ, পুৱা গধূলি টিউচন নকৰিলে নহয়ে, মা দেউতাহঁতে শ্ৰেণীত প্ৰথম হোৱাটো বিচাৰে, গতিকে পঢ়া, কেৱল পঢ়া। আমাৰো এখন নিজস্ব জগত আছে, আমি আমাৰ নিজস্ব জগতখনত বিচৰণ কৰিবলৈ সময়েই নাপাওঁ, নহ'লে যে আমি আনৰ লগত পিছ পৰি যাব লাগিব।
3: মোক তৰা বুলিয়েই সকলোৱে মাতে, স্কুলৰ নামটো বৰ দীঘল, শ্ৰীমতী জ্যোতিমঞ্জুৰী নৰনাৰায়ণী ৰাজখোৱা দাস। মই 3য় শ্ৰেণীত পঢ়োঁ। মোৰ 2টা বন্দুক আছে, এখন গাড়ী আৰু এটা AK-47 আছে। নহয় নহয়, সেইবোৰ সঁচা সচি নহয়, পুতলাহে। মই খেলি ভাল পাওঁ, কিন্তু খেলিলে মাহঁতে দাবী দিয়ে পঢ়া ক্ষতি হয় বোলে। আচলতে সকলো ল'ৰা ছোৱালীয়ে খেলি ভাল পায়, খেলিনো কাৰ ভাল নালাগে।
4: মোৰ নাম সৌৰ, সৌৰ মজুমদাৰ। মোৰ খুব খেলিবলৈ মন যায়, কিন্তু ডেডী মামীয়ে অনবৰতে পঢ়ি থাকিবলৈ কয়, শ্ৰেণীত প্ৰথম নহ'লে তেওঁলোকৰ বোলে সন্মান যাব। কিন্তু মই পঢ়িব খোজোঁ, খেলিবলৈ খোজোঁ, মামী ডেডীয়ে মোক খেলিবলৈ নিদিয়ে।
5: জোন, বেলি, তৰা, তোমালোকেতো বহুত কথাই কৈ দিলা। হ'ব হ'ব, মই সকলো বুজিছোঁ, এয়াতো অকল তোমালোকৰ কথাই কোৱা নাই, সকলো ল'ৰা ছোৱালীৰ কথা তোমালোকে কৈ পেলালা। বাৰু স্কুল খোলা থাকিলে তোমালোকে খেলিবলৈ নোপোৱা, কিন্তু স্কুল বন্ধত, মানে গৰম বন্ধ, বিহু বন্ধ, পূজা বন্ধ, এইবোৰতো তোমালোকে বহুত সময় পোৱা।
0: যাদুকৰি খুৰা, এই দীঘলীয়া বন্ধবোৰলৈ আমাৰ ভয়হে লাগে।
5: ভয় কিয় বেলি?
0: তাতকৈ স্কুল খোলাই ভাল।
5: মই নুবুজিলোঁ।
1: সেইটোৱে বুজি নোপোৱা নে, এই বন্ধবিলাকত আমি বেছিকৈ টিউচন কৰিব লগা হয়,
3: তাতকৈ স্কুলত থাকিলে লগ ভাগ পাওঁ, মুকলি মুকলি লাগে।
5: ইমান যে টিউচন কৰিব লাগে, তোমালোকে স্কুলতনো কি কৰা?
3: নপঢ়ে, খেলে, কথাৰ মেহেলা মাৰে।
0: তৰাই ঠিকেই কৈছে, যদি স্কুলত টিচাৰে পঢ়াবই লাগে তেন্তে টিউচন কিয়?
1: আৰু এই বুজা কিতাপ বছৰটো শেষ কৰিম কেনেকৈ?
5: এইখিনি তোমাৰ কিতাপ গোটেইখিনি এটা ক্লাছৰ বাবে?
1: অঁ
5: আকা, এইখিনি কিতাপ পিঠিত ল'লে তোমালোককতো কুজা কৰি পেলাব, কোঙা কৰি পেলাব।
3: আমিতো কুজা হৈছোৱেই,
0: ডাঙৰসকলে আমাৰ পৃথিৱীখনৰ কথা অকণমানো নাভাবে, নহয়নে জোন?
3: অঁ ঠিকেই,
0: খালি আমাৰ কামত, আমাৰ কথাত সকলো সময়তে ইণ্টাৰফেয়াৰ কৰিব।
5: আমিওতো আগতে স্কুললৈ গৈছিলোঁ, পঢ়িছিলোঁ, খেলিছিলোঁ, আনকি ভাওনা সভাও পাতিছিলোঁ।

0: পঢ়াটো সকলো ঠিক আছিল।
1: যাদুকৰী খুৰা, তুমি 1942ৰ 50ৰ কথা কৈছা?
2: আৰু যাদুকৰী খুৰা, আজিকালি কিতাপ গল থাকোঁতে ইমানবোৰ কিদৰে কৰিবা?
3: যাদুকৰী খুৰা, তোমালোকক তোমালোকৰ টিচাৰে স্কুলতে সকলোবোৰ শেষ কৰি দিছিল হ'বলা?
0: অঁতো আজিকালি ল'ৰা ছোৱালী পঢ়োৱাটো বহুতৰ বাবে ব্যৱসায় হ'ল। আগতে এয়া আছিল সেৱা, মানৱ সেৱা।
1: এয়া এটা প্ৰতিযোগিতা, ইয়াত যি দৌৰিব নোৱাৰে সি পিছ পৰি ল'ব, হাৰি যাব। আমাৰ মা দেউতাহঁতে সেইটো হোৱাটো নিবিচাৰে।
0: পঢ়িবতো লাগিবই, নপঢ়িলে কেনেকৈ হ'ব?
1: নপঢ়িলে ফেইল কৰিব।
0: কিন্তু পঢ়োৱাৰ নামত প্ৰতিযোগিতা দৌৰাবলৈ এচাম মানৱতাহীন শিক্ষকে টকা ঘটা যন্ত্ৰ হৈ পৰিছে, একেবাৰে এল পি স্কুলৰ পৰা কলেজৰ শেষ প্ৰান্তৰলৈকে।
2: ইমানবোৰ কিতাপ, ইমানবোৰ পঢ়া, অনবৰত পঢ়া, কেতিয়াবা পঢ়াবোৰ পাহৰি যাওঁ। কাইলৈ এডমিশ্যন টেষ্টৰ বাবে পঢ়া সকলো পাহৰি গৈছোঁ।
0: মন নেপেলাবা, মন নেপেলাবা আকাশ। যিটো কাম এবাৰত নোৱাৰা এশবাৰ কৰা।
1: আমাৰ তৃতীয় শ্ৰেণীৰ পাঠ্যপুথিত এটা পদ্য আছে, নোৱাৰো কথাটি বোপা বেয়া কথা
0: বৰ। মোৰো এটা পদ্য মনত পৰিছে,
3: 1942-50 নহয়তো?
0: এ নহয়, এতিয়া এইমাত্ৰ মই মনত ভাবি উলিয়ালো, বুজিছা? মই আবৃত্তিৰ দৰে গাই যাম, তোমালোকে শুনিবা হা। শিলিখা তলত ফপৰা শিয়াল, সোমাল মেধিৰ ঘৰ, মাৰুতে কামোৰ হাঁহৰ ডিঙিত, ঘটনা ঘটিল বৰ। পেক পেক পেক কৰিলে হাঁহে, মেধিয়ে বুলিলে চোৰ। ভলুকা কুকুৰে ৰাউচি ধৰিলে, লাগি গ'ল হুৰমূৰ। উপায় নাপায় ফপৰা বপুৰাই, মাৰিলে ভিৰাই লৰ। চেপত লাগি নেজডাল তাৰ হ'ল দুখৰ।
1: এইটো পদ্য বোলে।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এই ঘণ্টাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। অহা 21 মেৰ পৰা চাৰি

0: নিয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনৰ প্ৰথম দিনা পুৱা 9:30 বজাৰ পৰা নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। বিধানসভাৰ প্ৰ'টেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়ক বিধায়িকাক সদনৰ মজিয়াত পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। 16 বিধানসভালৈ নিৰ্বাচিত 126 গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত 47 গৰাকীয়ে হৈছে নতুন। সেয়ে নিৰাপত্তাৰক্ষীৰ বাবে যাতে নতুন জনপ্ৰতিনিধিসকলে কোনো অথন্তৰৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বিধানসভা সচিবালয়ে নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকলক পৰিচয় পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। প্ৰবীণ সাংবাদিক সম্পাদক লেখক হাইদৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। আপোচবিহীন সাংবাদিক মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক আজি 31 সংখ্যক মৃত্যু দিৱসত ৰাজ্যজুৰি স্মৰণ কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰে। পুৱা গুৱাহাটীৰ ৰাজগড়ত থকা শ্বহীদ বেদীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। সমগ্ৰ বিশ্বতে আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উচ্চ ৰক্তচাপ সজাগতা মাহৰ অংশ হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, প্ৰতিৰোধ কৰা, বেমাৰ ধৰা পেলোৱা, নিয়ন্ত্ৰণৰ প্ৰসাৰ কৰা আৰু ব্যক্তিগত তথা সামূহিক স্বাস্থ্য ব্যৱস্থা উৎসাহিত কৰা। এই বছৰৰ বিষয়বস্তু হৈছে একেলগে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰা, নীৰৱ ঘাতকক পৰাস্ত কৰা। সমগ্ৰ বিশ্বতে প্ৰায় 1400 কোটি লোক উচ্চ ৰক্তচাপত আক্ৰান্ত। ফলপ্ৰসূ আৰু সুলভ চিকিৎসা ব্যৱস্থা থকাৰ পাছতো বহু লোক নিজৰ অৱস্থাৰ বিষয়ে সচেতন নোহোৱাৰ বাবেই উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰতি 4 জন লোকৰ ভিতৰত এজনৰহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সমৰ্থ হৈছে। চলিত 2025-26 বৰ্ষত 7 মাহত পৰ্যটনৰ পৰা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি চলিত পৰ্যটন বৰ্ষত উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। বৰ্তমানলৈকে উদ্যানখনলৈ 61,000 দেশী পৰ্যটক আৰু 1,600 বিদেশী পৰ্যটকৰ আগমন হৈছে। অহা 25 জুনলৈকে পৰ্যটনৰ বাবে উদ্যানখন খোলা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। শ্ৰীভূমি জিলাৰ স্বাস্থ্যখণ্ডত কেন্দ্ৰীয় GST সম্বন্ধীয় হিচাপ নিকাচৰ বাবে বেচৰকাৰী হস্পিতাল, নাৰ্ছিংহোম, পলিক্লিনিক, ডায়েগনষ্টিক চেণ্টাৰ আৰু চিকিৎসকৰ ক্লিনিকসমূহক অহা 20 মেৰ ভিতৰত যাৱতীয় তথ্যপাতি দাখিল কৰিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশ জাৰি কৰিছে। যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি দেশৰ কণ্ট্ৰলাৰ এণ্ড অডিট জেনেৰেলৰ পক্ষৰ পৰা কলকাতাৰ ডাইৰেক্টৰ জেনেৰেল অব অডিট আৰু গুৱাহাটী শাখাৰ নিৰ্দেশ অনুসৰি এই হিচাপ নিকাচ সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 1 জুলাইৰ পৰা 9ম-10ম শ্ৰেণীত 3টা ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰিছে। ইয়াৰে 2টা ভাষা দেশীয় আৰু আনটো বিদেশী ভাষা হ'ব বুলি পৰিষদে জানিবলৈ দিছে। পৰিষদে ইংৰাজীত বিদেশী ভাষাৰূপে ৰাখিব বুলি জানিবলৈ দিছে। এটা নিৰ্দেশনাত পৰিষদে কৈছে যে কেন্দ্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ NCERTয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আৰু স্কুলীয়া শিক্ষাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি 2023ৰ আধাৰত গ্ৰহণ কৰা ব্যৱস্থাৰ ভিত্তিত উচ্চ মাধ্যমিকৰ শ্ৰেণী দুটাত এই 3টা ভাষা বাধ্যতামূলক কৰা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত কালি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন কৰা হয়। এই অনুশীলনত আক্ৰমণৰ সময়ত ছাইৰেনৰ জৰিয়তে বিপদৰ সংকেত দিয়া নিষ্প্ৰদীপ, উদ্ধাৰ কাৰ্য, চিকিৎসা সেৱা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তাৎক্ষণিক উদ্যোগ গ্ৰহণৰ আখৰা প্ৰদৰ্শন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত 7:30 বজাত হ'বলগীয়া 2খন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আচুৰ্য বৰপাত্ৰ কণ্ঠৰ আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

कन्या सचमुच प्रायतन होती है। शकुंतला को आज उसके पति गृह भेजकर

0: पिटारा में आज
1: उजाले उनकी यादों की। उजाले उन

এয়া আকাশবাণী তেজপুৰ। আজি হৈছে দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 2 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 17 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকলে নিউজ অন AIR এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে নিৰঞ্জন বড়ো আৰু মৃগাংক শৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে ৰতন দেৱনাথ। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত আছে ইমতিয়াজ হুছেইন।

ৰেবেকা ষ্ট্ৰিংগাৰে কৈছিল, এদিন দুদিনকৈ আমি আমাৰ জীৱনটো গঢ়ি তোলোঁ অনন্তকালৰ বাবে। প্ৰতিটো সুন্দৰ শব্দ আৰু প্ৰতিটো নিস্বাৰ্থ কামেই হৈছে আমাৰ জীৱনৰ অন্তহীন সৌন্দৰ্যৰ আকৰ।

মাৰ্ক টুৱেইনে কৈছিল, নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে। এমাৰছনে কৈছিল, ভাল সময় বুলি সময়ে পৃথকে পৃথকে নাহে, সময়ত কি কৰিব লাগে আৰু তাক কৰাটোৱেই নিৰ্ণয় কৰে ভাল সময়ৰ সংজ্ঞা।

0: ছাৰ ফিলিপ ছিডনে কৈছিল, যি মানুহৰ মনত সকলো সময়তে সৎ আৰু মহৎ চিন্তাই বিৰাজ কৰে তেনে মানুহ কেতিয়াও অকলশৰীয়া হ'ব নোৱাৰে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ।
1: আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ লৈছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, আজিৰ আমাৰ অৰ্ধ আকাশ অনুষ্ঠানত আমি মহিলাৰ নিৰ্যাতনৰ বিষয়ে, সামাজিক সচেতনতা, এই বিষয়ে কিছু কথা আলোচনা কৰিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছো কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ বিষয় বিশেষজ্ঞ তথা বৰ্তমানৰ কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰ নপামৰ মুৰব্বী ডক্টৰ আৰিফা মমতাজ বেগমক। নমস্কাৰ বাইদেউ।
2: নমস্কাৰ।
1: আপোনাক আমাৰ অৰ্ধ আকাশ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ
1: বাইদেউ। যিহেতু আমি আজি মহিলাৰ নিৰ্যাতনৰ বিষয়ে, সামাজিক সচেতনতা, এই বিষয়ে কিছু কথা আলোচনা কৰিম, অনুষ্ঠানৰ প্ৰথমে আপোনাক সুধিবলৈ লৈছোঁ, এগৰাকী নাৰী বা মহিলাৰ পৰিয়ালত ভূমিকাৰ বিষয়ে আপুনি কি ক'ব বাৰু?
2: আমাৰ সমাজত নাৰীক প্ৰকৃতি আখ্যা দিয়া হৈছে আৰু নাৰীসকল শান্তি, প্ৰেম আৰু মানৱতাৰ উপাসক। এটি শিশু গৰ্ভত থকা সময়ৰ পৰাই মাতৃগৰাকীৰ দায়িত্ব বাঢ়ি যায়। শিশুটিক সুস্থ, সবল, বিদ্বান আৰু সাহসী কৰি দেশৰ সুনাগৰিক হিচাপে গঢ়াটোত মাতৃগৰাকীয়ে মুখ্য ভূমিকা ল'ব লগাত পৰে। শিশু এটি জন্ম দিবলৈ যিমান কষ্ট হয়, ঠিক তেনেদৰে সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈও সিমানেই কষ্ট হয়। কাৰণ শিশুসকলৰ মনস্তত্ব অনুভৱ কৰিব পাৰে কেৱল মাতৃগৰাকীহে। এটি শিশুক গুণী জ্ঞানী কৰি গঢ়ি তুলিবলৈ হ'লে মাতৃগৰাকী ধৈৰ্যশীলা, সংযমী, মিতব্যয়ী আৰু মৰমীয়াল হোৱাটো অতিকৈ বাঞ্ছনীয়। মানৱ সম্পদ এই শিশুসমূহক মাতৃগৰাকীয়ে স্বামীৰ সহযোগত বা পৰিয়ালৰ জ্যেষ্ঠসকলৰ সহযোগত কৌশলৰে আৰু পৰ্যায়ক্ৰমে জ্ঞানৰ বাবে, কামৰ বাবে, ব্যক্তিত্ব গঠনৰ বাবে আৰু একেলগে বসবাস কৰিবৰ বাবে শিকন দিয়াৰ কাৰ্যপ্ৰণালী গ্ৰহণ কৰিব পাৰে। কিন্তু আজিৰ তাৰিখত অতি পৰিতাপৰ কথা যে স্বাধীনতাৰ 70 বছৰ পাছতো আমাৰ দেশৰ বহুতো নাৰী সমাজত প্ৰাপ্য মৰ্যাদাৰ পৰা বঞ্চিত হৈ অহাৰ লগতে পুৰুষৰ সুখ

0: জীৱনৰ বলিও হ'ব লগা হৈছে। দেশৰ সকলো নাৰীয়ে প্ৰকৃত অৰ্থত সম অধিকাৰ লাভ কৰিবলৈ হ'লে তেওঁলোকে নিশ্চয়কৈ উপযুক্ত শিক্ষাৰে শিক্ষিত আৰু স্বাভিমানী হ'বলৈ শিকিব লাগিব। অন্য ৰাজ্যৰ কথা নকলেও আমাৰ অসমত প্ৰকৃত অৰ্থত প্ৰয়োজনীয় শাৰীৰিক শিক্ষা আৰু সজাগতাৰ অভাৱত এতিয়াও নগৰে চহৰে গাঁৱে ভূঞে নাৰী নিৰ্যাতনৰ অনেক ঘটনা ঘটি আহিছে।
1: আমাৰ সমাজত নাৰীসকল সমালোচিত হয় বা বঞ্চিত হয় বহু ক্ষেত্ৰত
0: হয়,
1: এই ক্ষেত্ৰত আপুনি কি ক'ব বাৰু?
0: হয়, বৰ্তমানলৈকে নাৰীৰ ওপৰত বলাৎকাৰ, অপহৰণ, নিৰ্যাতন, কন্যা আমদানি ৰপ্তানি আদি অনৈতিক কাৰ্য অব্যাহত থকাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। উদাহৰণস্বৰূপে আমি দেখোঁ যে পৈতৃক সম্পত্তিৰ পৰা পুত্ৰ এজনক যিমান দিয়া হয় সম্পত্তিৰ ভাগ, কন্যা সন্তানৰ ক্ষেত্ৰত সেই বৈষম্য দেখা যায়। সেয়েহে সমাজত সাধাৰণতে এষাৰ বাক্য আছে যে বঞ্চিতৰ অন্য এটি নাম হৈছে নাৰী। ঠিক তেনেদৰে আমি আৰু এটা কথা জানো যে লাও যিমান ডাঙৰ হওক সি পাতৰ তলত, এইটো আমি সদায় শুনিয়ে থাকোঁ। আকৌ কোনো কোনোৱে আকৌ কয় নাৰীসকল বোলে আঁঠুৱা তলৰ মহ, কিছুমানে কয় তিৰিত কিল মিৰিত মিল, অথবা কটাৰী ধৰা বা শিলে তিৰোতা ধৰা বা কিলে, ইত্যাদি বিভিন্ন ধৰণৰ ফকৰা যোজনা আমাৰ সমাজত নাৰীৰ ক্ষেত্ৰত প্ৰচলিত হৈ আছে। এইবিলাকে মানে নাৰীক সেৱ প্ৰতিপন্ন কৰাৰ লগতে সামাজিকভাৱে সমালোচিত কৰাৰ দৃষ্টান্ত আমাৰ সমাজত ঘটি আহিছে।
1: লিংগ বৈষম্যতা বা লিংগ বিভেদৰ কথা আপুনি কি ক'ব বাৰু?
0: আমাৰ যিহেতু এই বছৰৰ আমাৰ যোনটো আন্তৰ্জাতিক নাৰী দিৱসৰ মূল থিম, সেইটোৱে আচলতে জেণ্ডাৰৰ ওপৰত বা লিংগ বৈষম্যতাৰ ওপৰত আছে। আচলতে লিংগভেদ বা লিংগ বৈষম্যতা হৈছে বৰ্তমান সমাজৰ এক গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় যি সমাজ জীৱনত ব্যাধি হিচাপে প্ৰভাৱ পেলায়। ভাৰতবৰ্ষৰ এখন পিতৃপ্ৰধান দেশৰ বিভিন্ন অঞ্চলত এই লিংগভেদ শব্দটোৱে বিশেষভাৱে অগ্ৰাধিকাৰ পোৱা দেখিবলৈ পোৱা গৈছে। নাৰী সবলীকৰণৰ বাবে চৰকাৰে যদিও বিশেষ ব্যৱস্থাসমূহ হাতত লৈ বিভিন্ন আঁচনি আগবঢ়াইছে, তথাপিও ঠাই বিশেষে এই লিংগভেদ সমস্যাটো সম্পূৰ্ণৰূপে সমাধান কৰিব পৰা এতিয়াও হোৱা নাই। একবিংশ শতিকাৰ দ্বিতীয় দশকত মানৱ সমাজে উন্নতিৰ চৰম শিখৰত অৱতীৰ্ণ হৈছে যদিও আমাৰ সমাজত অতীতৰ পৰা চলি অহা ৰীতি নীতি আৰু প্ৰথাসমূহ সম্পূৰ্ণৰূপে এৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিত এই লিংগভেদৰ সমস্যাসমূহে আজিও সমাজত স্থান পাই আহিছে। সন্তান এটি জন্ম হোৱাৰ মুহূৰ্তৰ পৰা এই লিংগ বৈষম্যতা আহি পৰে। যেনেকৈ আমাৰ সমাজত ল'ৰা সন্তান জন্ম হ'লে উদযাপন কৰা হয়, কন্যা সন্তান জন্ম হ'লে তেনেদৰে কিন্তু কৰা দেখা নাযায়। সন্তানক লিংগ অনুসৰি অলপ ডাঙৰ হৈ অহাৰ লগে লগে কেনেকুৱা ধৰণৰ খেলা সামগ্ৰী দিব লাগে সেয়া আকৌ মানে আমাৰ পিতৃ মাতৃহে নিৰ্বাচন কৰে। ঠিক তেনেদৰে ল'ৰা সন্তানৰ আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে, কন্যা সন্তানৰ আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে, সেইটোও বিচাৰ কৰে অভিভাৱক তথা বহল অৰ্থত আমাৰ সমাজখনে। আমি উদাহৰণস্বৰূপে যদি চাওঁ, ঘৰত ল'ৰা সন্তান জন্ম হ'লে মাছ বিলোৱা আদি ৰীতি নীতিবোৰ আমাৰ অতীতৰ পৰাই চলি আহিছে আৰু বৰ্তমানো আমাৰ সমাজত চলি আছে। সাধাৰণতে আমাৰ লিংগভেদৰ সমস্যাসমূহ বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। যিহেতু লিংগৰ অনুপাত আমাৰ 1000 পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা সূচায়, এই লিংগ অনুপাতত কোনো লিংগ আধাৰিত সমানতা নাই। 2011 তথ্যমতে 1000 ল'ৰা সন্তানৰ অনুপাতে কন্যা শিশুৰ অনুপাত আকৌ 918। আচ্ছা, ভাৰতবৰ্ষৰ কিছুমান অঞ্চলত বৰ্তমানো ল'ৰা সন্তান জন্মৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়া হয়। ঠিক তেনেদৰে আমাৰ শিক্ষা ক্ষেত্ৰতো লিংগ বৈষম্যতা আমি দেখিবলৈ পাওঁ। শিক্ষাই হৈছে আচলতে মানুহৰ জীৱনত প্ৰতিটো দিশৰে বিকাশত সহায় কৰাৰ লগতে প্ৰতিজন মানুহকো একো একোজন স্বনিৰ্ভৰশীল ব্যক্তি হিচাপে গঢ়ি তোলাত সহায় কৰে আৰু সেয়েহে সমাজত লিংগভিত্তিক ন্যায় আনিবৰ বাবে 100% মহিলা শিক্ষিত হোৱাটো আমাৰ অতিশয় আৱশ্যকীয় হৈ পৰিছে। কিন্তু আমাৰ দেশত দুৰ্ভাগ্যবশত শিক্ষাৰ ক্ষেত্ৰতো লিংগভিত্তিক অসমতা দেখিবলৈ পোৱা যায়। আনকি আমাৰ দেশত বৰ্তমানলৈকে 80% মহিলাইহে শিক্ষিত হৈছে। ঠিক তেনেদৰে আমি যদি স্বাস্থ্য আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত চাওঁ, অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত স্বাস্থ্য আৰু পৰিপুষ্টিৰ ক্ষেত্ৰতো লিংগভেদৰ সমস্যা আমি দেখিবলৈ পাওঁ। কন্যা শিশুৰ অধিক মৃত্যুৰ সংখ্যাই আমাৰ সমাজত মহিলাৰ এক নিম্ন স্থিতিৰ সংকেত দিয়ে। অসমকে ধৰি বিভিন্ন ঠাইত বৰ্তমানো কিছুমান এনেকুৱা নিয়ম আছে য'ত ঘৰখনৰ পুৰুষসকলে আহাৰ গ্ৰহণ কৰাৰ পাছতহে মহিলাসকলে আহাৰ গ্ৰহণ কৰে, যাৰ ফলত মহিলাগৰাকী পৰিপুষ্টিহীনতাত ভোগা দেখিবলৈ পোৱা যায়। আৰু আছে মহিলাৰ বিৰুদ্ধে হিংসা, এইখিনি

0: ক্ষেত্ৰত ক'বলৈ গ'লে বৰ্তমান যুগত আমি দেখি আহিছোঁ যে মহিলাই চন্দ্ৰটো অৱতৰণ কৰিছে বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সাহসিকতাৰ পৰিচয় দিছে। কিন্তু সেই একেখন ভাৰতৰে আকৌ বিভিন্ন অঞ্চলত এনেকুৱা কিছুমান মহিলাও আছে যি প্ৰত্যেক দিনাই পুৰুষৰ অত্যাচাৰৰ বলি হৈ আহিছে, যেনে যৌতুক প্ৰথা, কন্যা ভ্ৰূণ হত্যা, গৰ্ভপাত বা ধৰ্ষণ, ডাইনী সজাই হত্যা কৰা, ঘৰুৱা হিংসা, অপহৰণ কৰা ইত্যাদি অত্যাচাৰসমূহ ঠাই বিশেষে মহিলাৰ ওপৰত বৰ্তমানো চলি আছে। আমাৰ যোনটো নেশ্যনেল ক্ৰাইম ব্যুৰো আছে বা ৰাষ্ট্ৰীয় অপৰাধ বিৱৰণ সংস্থা আছে, তাৰ সমীক্ষাৰ মতে ভাৰতত প্ৰায় প্ৰতি মিনিটৰ ব্যৱধানত মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈ থাকে। কৰ্মত সহযোগিতা, যিহেতু আমাৰ আজিকালি মহিলাসকল বহুতো কৰ্মক্ষেত্ৰত নিয়োগ হৈ আছে, বিশ্ববেংকৰ এক প্ৰতিবেদন অনুসৰি জনা গৈছে যে ভাৰতত কেৱল 32% মহিলা শ্ৰম শক্তি গঠন কৰা হৈছে। কৰ্মৰত মহিলাতকৈ কৰ্মৰত পুৰুষৰ সহযোগিতা 26% বেছিকৈ দেখিবলৈ পোৱা গৈছে। মুঠতে ক'বলৈ গ'লে কৰ্মৰত মহিলাসকলৰ ভিতৰত অধিক সংখ্যক মহিলাই অনিয়মিত ক্ষেত্ৰত যেনে কৃষি, ঘৰুৱা উদ্যোগ, ক্ষুদ্ৰ বেপাৰ, চাকৰি, ঘৰ নিৰ্মাণ ইত্যাদিত কাম কৰা দেখিবলৈ পোৱা যায়, য'ত মহিলাৰ ওপৰত শোষণ কৰাৰ সম্ভাৱনাটো বেছিকৈ থাকে। সচৰাচৰ আমাৰ সমাজত মহিলাসকলে অৰ্থনৈতিক ক্ষেত্ৰত পুৰুষৰ ওপৰত অধিক নিৰ্ভৰশীল হোৱা দেখা পোৱা যায়। ইয়ো এটা শোষণৰ অন্য এক প্ৰধান কাৰণ বুলি ক'ব পাৰি। অৰ্থ উপাৰ্জনৰ দিশসমূহত মহিলাসকলৰ সহযোগ বৰ্তমানো দুৰ্বল হৈ থকাৰ বাবেই মহিলাসকল সম্পূৰ্ণভাৱে অৰ্থনৈতিক দিশত সবলীকৰণ হ'ব পৰা নাই, যাৰ বাবে মহিলাসকলৰ সৰ্ববিকাশত এক বাধাৰ প্ৰাচীৰ হিচাপে গঢ় লৈ উঠিছে।
1: আমি যোৱা 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহিলা বা নাৰী দিৱস পালন কৰিলোঁ।
0: হয়,
1: এই দিৱসৰ তাৎপৰ্যনো কি আৰু বৰ্তমান সমাজত ইয়াৰ প্ৰাসংগিকতা কিমান, এই বিষয়ে আপুনি কি ক'ব?
0: আমি আন্তৰ্জাতিক নাৰী দিৱসটো আমি প্ৰতি বছৰে 8 মাৰ্চ তাৰিখে উদযাপন কৰোঁ। নিশ্চয়কৈ এটা গুৰুত্ব আছে। আমি অতীজৰ পৰা 1975 চনৰ পৰা এই নাৰী দিৱস পালন কৰি অহা হৈছে। আমি দেখোঁ যে বৰ্তমান বাটে পথে, কৰ্মক্ষেত্ৰ, আনকি ঘৰখনতে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ, উৎপীড়ন, হত্যা আদি ঘটনাই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে। পুৰুষ প্ৰধান সমাজত নাৰীসকলে প্ৰায়ে প্ৰাপ্য মৰ্যাদা নাপায়। শিক্ষা, স্বাস্থ্য তথা সামাজিক অধিকাৰৰ ক্ষেত্ৰত নাৰীসকল খুবেই অৱহেলিত। অতীজৰে পৰা নাৰী কিয় ধৰ্ষিতা, বৰ্জিতা বা বঞ্চিতা হৈ ৰ'ল তাক হয়তো সমাজৰ উচ্চ শ্ৰেণীৰ চহকী লোকসকলৰ বাবে বুজিবলৈ টান হয়। কিন্তু সৰ্বসাধাৰণ নাৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা, যেনেকৈ যৌতুকৰ বলি হোৱা, ধৰ্ষণৰ বলি হোৱা, বিধৱা বা সন্তান নোহোৱা গৰাকীক কুলক্ষণীয় আখ্যা দিয়া বা তিৰস্কাৰ কৰা বা ডাইনীৰ সন্দেহত নাৰী হত্যা কৰা, আমাৰ সমাজৰ লোকৰেই কাম এইবিলাক, এইবোৰ কাম তেওঁলোকৰে হয়। আৰু এইবোৰৰ পৰাই আমি উপলব্ধি কৰিব পাৰোঁ যে আজি বিজ্ঞানৰ যুগতো মহিলাসকল কিমান সুৰক্ষিত। এই সকলোখিনি কথাৰ ওপৰত সজাগতা অনা তথা মহিলাৰ অধিকাৰ আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাষ্ট্ৰই প্ৰতি বছৰে 8 মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে উদযাপন কৰি আহিছে। ই বিশ্ব ইতিহাসৰ এক উল্লেখযোগ্য দিন। এই নাৰী দিৱস উদযাপনৰ মূল উদ্দেশ্য হ'ল সমাজৰ পৰা লিংগ বৈষম্য আঁতৰাই সমতাৰ অধিকাৰ প্ৰদান কৰা আৰু নাৰীসকলক সকলো ধৰণৰ শোষণৰ পৰা মুক্ত কৰা। পুৰুষ প্ৰধান সমাজখনত ভাৰতীয় নাৰীৰ যি স্থান ঘৰৰ চাৰিবেৰৰ ভিতৰত সীমাবদ্ধ হৈ আছিল, আজি যেন সেই ধাৰণাৰ আমূল পৰিৱৰ্তন ঘটি সমাজৰ কলা, সাহিত্য, সংস্কৃতি, বিজ্ঞান, ৰাজনীতি ইত্যাদি ভিন্ন ক্ষেত্ৰত সমাজত নাৰীৰ সামগ্ৰিক স্থিতিৰ বহুত পৰিৱৰ্তন হৈছে। সম্প্ৰতি সমাজৰ সকলো দিশতে নাৰীসকলৰ আধিপত্য লাভ, আত্মমৰ্যাদা বৃদ্ধিৰ মূলতে হ'ল আন্তৰ্জাতিক নাৰী দিৱসৰ দৰে কাৰ্যসূচীৰ আয়োজনৰ দ্বাৰা সৃষ্টি কৰা সামাজিক সজাগতা। কিন্তু বছৰৰ এটা বিশেষ দিনটোতে সভা পাতি বা সমৰ্থনা জনাই আমি নাৰীক সুৰক্ষিত কৰিব নোৱাৰোঁ বা সবলীকৰণো আমি কৰিব নোৱাৰোঁ। পিতৃ মাতৃ বা অভিভাৱকসকলৰ কৰণীয় হ'ব কন্যা সন্তানক উপযুক্ত শিক্ষা দিয়া, স্বাৱলম্বী কৰি গঢ়ি তোলা, অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ শিকোৱা আৰু সামাজিক মৰ্যাদাৰ প্ৰতি সচেতন কৰি তোলা। পুৰুষৰ কান্ধত কান্ধ মিলাই বুজাপৰাৰ মাজেৰে আগবাঢ়ি গ'লেহে সমাজৰ আমাৰ পৰিৱৰ্তন হ'ব। ঠিক সেইদৰে আমাৰ সমাজত স্বাভাৱিকতে দেখা যায় যে নাৰী মন মগজু তীক্ষ্ণ বুদ্ধিসম্পন্ন হ'লেও বহু কৰ্মক্ষেত্ৰত পুৰুষে নাৰীৰ শাৰীৰিক গঠনৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকক সকলো কামতে সমমৰ্যাদা বা সম অধিকাৰ দিবলৈ

0: নোখোজে। গতিকে প্ৰকৃত প্ৰজ্ঞাশীল মহিলাসকলে নিজৰ কৰ্মদক্ষতাৰে সকলো কৰ্মক্ষেত্ৰতে নিজৰ স্থান নিজে দখল কৰিবলৈ যত্নপৰ হ'ব লাগিব। তদুপৰি আমাৰ শিক্ষিত নাৰী সমাজে দেশৰ প্ৰতিগৰাকী নাৰীক প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি আত্মমৰ্যাদা সম্পন্ন জীৱনদান কৰিবলৈ যথোপযুক্ত প্ৰচেষ্টা হাতত ল'লেহে প্ৰকৃতাৰ্থত নাৰী দিৱস উদযাপন কৰাৰ সাৰ্থকতা বিচাৰি পোৱা যাব।
1: হয় বাইদেউ, এইখিনিতে কথা এটা সুধিব খুজিছোঁ যে আমাৰ এষাৰ যে মহিলাই বোলে মহিলাৰ প্ৰধান শত্ৰু, আৰু যিমানখিনি মহিলাৰ বিপক্ষে বা নাৰী এগৰাকীৰ বিপক্ষে যিখিনি বৈষম্যতা বা যিখিনি নিৰ্যাতন দেখা যায় তাৰ মূলতে বোলে এগৰাকী নাৰীয়ে, এই বিষয়ে আপুনি কি ক'ব বাৰু?
0: এইটো আমাৰ সমাজত আচলতে আমি চলি অহা বা শুনি অহা কথা যে মহিলাৰ শত্ৰু মহিলা। হয়, আচলতে মহিলাৰ বাবে নাৰী দিৱস, নাৰী সবলীকৰণ বৰ্ষ উদযাপনৰ লগতে মহিলা আয়োগ আৰু নাৰী জাগৰণ সংস্থা থকাৰ পিছতো প্ৰতিটো দিনতে নাৰীজনিত অপৰাধৰ পৰিমাণ হ্ৰাস নোহোৱাটো লক্ষ্য কৰিব লগা হৈছে। এইখিনিতে প্ৰশ্ন হয় যে নাৰী বা মহিলাসকলৰ নিৰ্যাতন তথা হত্যাৰ বাবে মহিলাসকলেই দোষী নেকি বাৰু? গভীৰভাৱে দৃষ্টিপাত কৰিলে আমি দেখা পাওঁ যে এগৰাকী বোৱাৰীৰ নিৰ্যাতনৰ ঘটনাটোত স্বামীৰ লগতে শাহু বা তেখেতৰ ননদে যোগোৱা প্ৰেৰণাও আমি মন কৰিবলগীয়া কথা। আৰু পাৰিবাৰিক বা যৌতুক সম্পৰ্কীয় যোনখিনি নিৰ্যাতন তাৰ বাতৰিবোৰ পঢ়িলে আমি প্ৰায়ে পাওঁ যে স্বামীৰ লগতে শাহুমাকগৰাকীৰ সক্ৰিয় ভূমিকা থাকে। কিশোৰী অপহৰণ বা অথবা আমদানি ৰপ্তানি কৰা কাৰ্যটো যোগসূত্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত সহায় কৰে কিছুমান আকৌ নষ্ট চৰিত্ৰৰ কিছুমান মহিলাই। কন্যা সন্তান হত্যাৰ বাবে পিতৃৰ লগতে মাতৃগৰাকীও সন্মতিসূচক ভূমিকা পালন কৰা দেখা যায়। সাধাৰণতে এনেবোৰ ঘটনা বিশেষকৈ শিক্ষিত আৰু সভ্য সমাজত ঘটাটোহে আমাৰ পৰিতাপৰ কথা মানে বিষয় হৈছে। আইনৰ দৃষ্টিটো কেতিয়াবা অপৰাধী পৰিয়ালটো বিনা বিচাৰে সহজতে খালাচ পায় বা হাৰি যায়। সেয়া সম্ভৱ হয়তো অপৰাধী ব্যক্তিজনে পুলিচ প্ৰশাসন আৰু চিকিৎসকগৰাকীক দিয়া মোটা অংকৰ ধনৰ গুপুত লেনদেন বা এনেকুৱা ধৰণৰ কিছুমান অপৰাধ ঘটি থাকে। কেতিয়াবা আকৌ উপযুক্ত সাক্ষীৰ অভাৱে এনেকুৱা লোমহৰ্ষক ঘটনাবোৰ তল পেলাই দিয়ে। গতিকে নাৰীৰ বাবে নাৰীসকলেও ভাবিব লাগিব, এয়া আকৌ এজনী বা দুজনী নাৰীয়ে ভাবিলে নহ'ব। কাৰণ সামূহিকভাৱে আমি নাৰী সংগঠন বা সকলোবোৰ নাৰী যদি আমি ঐক্যবদ্ধ হওঁ তেতিয়া ইয়াৰ দক্ষতা আমি বৃদ্ধি কৰিব পাৰিম আৰু পুৰুষে কৰা অপৰাধৰ লগতে নাৰীৰ দ্বাৰা কৰা অপৰাধসমূহৰ বিপক্ষেও সজোৰে প্ৰতিবাদ সাব্যস্ত কৰি নাৰীৰ ওপৰত চলা সকলোবোৰ অনৈতিক অসামাজিক অপৰাধৰ ওৰ পেলাই যিকোনো পৰিস্থিতিতে নাৰীসকলক সুৰক্ষা প্ৰদান কৰি মংগল সাধন কৰিবলৈ পৰামৰ্শ আগবঢ়াব পাৰিম।
1: হয়, এইখিনিতে সুধিছোঁ যে এনেকুৱা ক্ষেত্ৰত আমি কি পন্থা হাতত ল'ব পাৰিম বা কি পন্থা হাতত লোৱাটো দৰকাৰ বা?
0: হয়, মই ইতিমধ্যে কৈছোঁ যে আমি সামূহিকভাৱে বা ঐক্যবদ্ধ হ'ব লাগিব। সমাজৰ খিনি অশিক্ষিত বা অমানুহ বা ধনশালী তথা বিবেকবিহীন ব্যক্তিৰ দ্বাৰা উপজি যি বিভৎস বা অপ্ৰাকৃতিক ঘটনাৰ বাতৰি আমি পঢ়িব বা শুনিবলগীয়া হয় সেয়াও আমাৰ দুৰ্ভাগ্য হয়। যেতিয়া আমাৰ এনেধৰণৰ দুৰ্ভাগ্য ঘটে তেতিয়া মনত প্ৰশ্ন হয় যে এই ঘটনাসমূহ আগৰে পৰা চলি আহিছে, বৰ্তমানেও চলি আহিছে আৰু আগলৈও এই ধৰণৰ ঘটনা চলি থাকিব নেকি? এনেধৰণৰ ঘটনাসমূহ ঘটিলে দুই চাৰিদিনলৈ আচলতে আমি প্ৰতিবাদী যোৱাৰ শুনা দেখা যায় বা শুনা যায়। দুদিনমানৰ কাৰণে খুব ঢৌ এটা চলি থাকে কিন্তু ইয়াৰ পিছত এনে প্ৰতিবাদ পাহৰণি গৰ্ভত লুকাই যায়। সেয়েহে এনে কৰুণ ঘটনাসমূহক স্বতঃস্ফূৰ্তভাৱে সৰ্বসাধাৰণ মানুহক সচকিত তথা জাগ্ৰত কৰিবলৈ দল বা সংগঠনৰ অধীনতহে সম্ভৱ, সেই কথা আমি অনুভৱ কৰিব পাৰিছোঁ ইতিমধ্যে। এই ক্ষেত্ৰত আমি এনেবোৰ ঘটনাৰ পৰা ৰক্ষা নাই বুলি হাত সাৱতি বহি নাথাকি দল মত নিৰ্বিশেষে সকলোৱে একেলগে প্ৰতিবাদী কণ্ঠেৰে তীব্ৰ আন্দোলন সংগঠিত কৰি পাৰ্যমানে এনে ঘটনাৰ প্ৰতিৰোধ আৰু প্ৰতিবাদৰ বাবে ঐক্যবদ্ধ হৈ দাবী তুলিব লাগিব যে দোষীৰ শাস্তি ভয়াৱহ কৰি তুলিব লাগিব, যাতে দোষীয়ে তেনে ভয়াৱহ শাস্তি দেখি বা শুনি দুনাই অপৰাধ কৰিবলৈ সাহস গোটাব নোৱাৰে।
1: এইবাৰ সুধিছোঁ ডমেষ্টিক ভায়লেন্স বা ঘৰুৱা হিংসা, এই বিষয়ে আপুনি কি ক'ব বাৰু?
0: আমাৰ মহিলাগৰাকী সাধাৰণতে ঘৰুৱা হিংসাৰ খুবেই মানে চিকাৰ হয়। তেখেতে ঘৰুৱা হিংসাটো বৰ্তমান সমাজৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। পৰিয়ালৰ এজন সদস্যই আন এজন সদস্যৰ ওপৰত নিজৰ শক্তি বা বীৰত্ব দেখুৱাই কৰা যিকোনো অপমানসূচক ব্যৱহাৰেই হৈছে ঘৰুৱা হিংসা। ই পুৰুষ বা নাৰী দুয়োৰে ক্ষেত্ৰত হ'ব পাৰে, য'ত এজন পুৰুষ বা নাৰী

0: শাৰীৰিক, দৈহিক বা শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু আধ্যাত্মিকভাৱে এখন ঘৰৰ ভিতৰত আঘাত বা কষ্ট দিয়া হয় আৰু এই আঘাত সাধাৰণতে পৰিয়ালৰ কোনো সদস্যৰ দ্বাৰাই কৰা হয়। আৰু ঘৰুৱা হিংসা বুলিলে সাধাৰণতে শাৰীৰিক বা দৈহিক অত্যাচাৰৰ কথা সাধাৰণতে আমাৰ মনলৈ আহে, কিন্তু ইয়াৰ উপৰিও হোৱা ঘৰুৱা হিংসা আন বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনেকৈ ইজনে সিজনক শাসন কৰিবলৈ বিচৰা বা আৱেগিক শোষণ কৰা বা আৰ্থিক শোষণ কৰা, মৌখিক শোষণ বা ধমকি দিয়া, দুখ দিয়া বা অকলশৰীয়াকৈ ৰখা, ইত্যাদি বিভিন্ন ধৰণৰ মানে ঘৰুৱা হিংসা হ'ব পাৰে।
1: হয়, এই ঘৰুৱা হিংসা প্ৰতিৰোধ কৰিবলৈ আইনে প্ৰদান কৰা সুবিধাসমূহৰ বিষয়ে ক'ব নেকি?
0: আচলতে মহিলাসকলক ঘৰুৱা অত্যাচাৰৰ পৰা সুৰক্ষিত কৰিবৰ বাবে এখন আইন 2005 চনতে গৃহীত কৰা হৈছিল। আইন অনুসৰি যিসকল মহিলাই শাৰীৰিক, মানসিক, আৰ্থিক, মৌখিক আৰু যৌন সম্বন্ধীয় অত্যাচাৰ বা হিংসাৰ বলি হৈ আহিছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰাই ইয়াৰ মূল উদ্দেশ্য আছিল। সুৰক্ষা প্ৰদানৰ আদেশ বা থকা ঠাইৰ সুবিধা, টকা পইচাৰ সুবিধা, তত্ত্বাৱধানৰ সুবিধা, ক্ষতিপূৰণৰ সুবিধা ইত্যাদি এই আইনখনৰ অন্তৰ্গত। ভাৰতীয় দণ্ডবিধি আইনত আমাৰ মহিলাসকলৰ ওপৰত কৰা অত্যাচাৰ তথা ইয়াৰ শাস্তিৰ কথা উল্লেখ আছে। ইয়াৰ ভিতৰতে কিছুমান হ'ল যৌতুকৰ কাৰণে কিছুমান হত্যা কৰা হয়। IPC 304B ধাৰা অনুসৰি যদি এগৰাকী মহিলাৰ বিয়া হোৱাৰ পৰা 7 বছৰৰ ভিতৰত মৃত্যু হয় আৰু এই মৃত্যুৰ কাৰণ স্বাভাৱিক মৃত্যুৰ সলনি যিকোনো জ্বলন নাইবা শৰীৰত আঘাত পোৱাৰ কাৰণে হয়, আৰু যদি মৃত্যুৰ আগতে তেওঁ স্বামী নাইবা পৰিয়ালৰ সদস্যৰ দ্বাৰা যৌতুক দাবী কৰাক লৈ অত্যাচাৰ সহিব লগা হৈছিল, তেন্তে এনে মৃত্যুক যৌতুকৰ কাৰণে হত্যা কৰা বুলি ধৰা হয়। ইয়াৰ কাৰণে শাস্তি হ'ব যি ব্যক্তিয়ে এনেকুৱা ধৰণৰ হত্যা সংঘটিত কৰে বা তেওঁক অতি কমেও 7 বছৰ নাইবা যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। ঠিক তেনেদৰে যেতিয়া জোৰকৈ গৰ্ভপাত কৰোৱা হয়, এইটো আহিব IPC 313-316 ধাৰা অনুসৰি যদি পত্নীক জোৰকৈ গৰ্ভপাত কৰায় নাইবা কৰাবলৈ চেষ্টা কৰে তেন্তে ইও এক ঘৰুৱা হিংসাৰ ভিতৰত পৰে। ইয়াৰ বাবেও শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড নাইবা 10 বছৰ কাৰাদণ্ড আৰু জৰিমনা বিহা হয়। ঠিক তেনেদৰে স্বামী বা স্বামীৰ পৰিয়ালৰ কোনো লোকে যদি পত্নীক যৌতুক দাবী কৰি অশান্তি কৰে আৰু শেষত আত্মহত্যা কৰিবলৈ বাধ্য কৰায়, তেন্তে ই আইনমতে এক দণ্ডনীয় অপৰাধ। আৰু এই এনেধৰণৰ অপৰাধৰ বাবে IPC 305 আৰু IPC 306 ধাৰা অনুসৰি 10 বছৰ কাৰাদণ্ড আৰু জৰিমনা বিহা হয়। ঠিক তেনেদৰে যদি শাৰীৰিকভাৱে আঘাত কৰা হয় তেতিয়া IPC 319-338 ধাৰা অনুসৰি নাৰীক শাৰীৰিকভাৱে খুব বেছিকৈ আঘাত কৰাটো এক গুৰুত্বপূৰ্ণ অপৰাধ আৰু ইয়াৰ বাবে শাস্তি হ'ব 7 বছৰ বা তাতোতকৈ অধিক কাল কাৰাদণ্ড আৰু জৰিমনা। আৰু এটা আছে যে এগৰাকী নাৰীৰ চলন ফুৰণত বাধা দি তেওঁক যদি ঘৰৰ 4 বাৰৰ মাজত আবদ্ধ কৰি ৰখা হয় তেন্তে IPC 339-340 ধাৰা অনুসৰি ই এক গুৰুত্বপূৰ্ণ অপৰাধ আৰু ইয়াৰ বাবে শাস্তি হ'ব যে তেখেতৰ 1 বছৰ কাৰাদণ্ড বা 1000 টকা জৰিমনা নাইবা দুয়োটাই হ'ব পাৰে।
1: আপুনি আইনে আগবঢ়োৱা সুবিধাসমূহৰ বিষয়ে ক'লে, এবাৰ সুধিছোঁ যে নাৰীৰ ওপৰত নিৰ্যাতন হয় কেতিয়াবা স্বামী আৰু স্ত্ৰীৰ মাজত কিছুমান মতানৈক্য বা ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ বাবেও কিছুমান অসুবিধাৰ সৃষ্টি হয়। এই ক্ষেত্ৰত আপুনি কি ক'ব বাৰু, কেনেধৰণৰ পৰিস্থিতি হয় বা কেনেধৰণে ইয়াক দূৰ কৰিব পৰা যায়, এই অসুবিধাৰ পৰা আমি কেনেকৈ মীমাংসা লাভ কৰিব পাৰিম?
0: সাধাৰণতে আমি দেখা পাওঁ যে পৰিয়ালটোত যেতিয়া কিছুমান ভাইলেঞ্চ বা যোনটো ঘৰুৱা হিংসা বুলি কৈছোঁ সেইটো কেতিয়াবা স্বামী স্ত্ৰীৰ মাজৰ পৰাও আৰম্ভ হয়, আৰু যেতিয়া তেওঁলোকৰ মত নিমিলে বা তেওঁলোকৰ বিশ্বাসটো হেৰাই যায় তেতিয়া তেওঁলোকৰ মাজত কিছুমান এনেকুৱা মতানৈক্যৰ সৃষ্টি হয়। আৰু ইয়াৰ বাবে আমি বিভিন্ন ধৰণৰ যদি দুইজনৰ মাজতে স্বামী স্ত্ৰী বা পৰিয়ালৰ আন লোকৰ লগত আমাৰ ভালকৈ আণ্ডাৰষ্টেণ্ডিং বা বুজাবুজিটো ভালকৈ থাকে তেতিয়া আমাৰ এইখিনি আমি সমাধান কৰিব পাৰিম। তথাপিও আমি চাব লাগিব যে স্বামী আৰু স্ত্ৰীৰ তেওঁলোকৰ যোনটো পাৰস্পৰিক বিশ্বাস সেইটো এই ক্ষেত্ৰত অতিকে প্ৰয়োজনীয়। যেতিয়া কিছুমান সৰুৱে হওক বা ডাঙৰ সিদ্ধান্ত হয় তেতিয়া স্বামী স্ত্ৰী দুয়োজনে মিলি লোৱাটো উচিত, নহ'লে তেওঁলোকৰ মাজত আকৌ মানে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰী দুয়োজনে তেওঁলোকৰ দায়িত্বসমূহ ভগাই ল'ব লাগে বা যিকোনো কামতে তেওঁলোকে দুয়োজনে দুজনক সহযোগ কৰিব লাগে। আৰু বৈবাহিক জীৱনত যিকোনো কথা বা কামত এৰা ধৰাটো অতিকেই প্ৰয়োজনীয়। তেনেকৈ দুয়োকে যিকোনো

0: সকামত উৎসাহ দিয়াটো উচিত আৰু সদায় কিছুমান ভাৱসূচক শব্দ যেনেকে ধন্যবাদ বা দুখিত আদিকৈ নিজৰ মনোভাৱ প্ৰকাশ কৰিব লাগে। কাৰণ আমি আমাৰ যিহেতু আমিও সেইটো এপ্ৰিচিয়েশ্যন বিচাৰোঁ, বা মহিলাগৰাকীয়ে হওক বা পুৰুষজনে হওক, তেওঁক প্ৰশংসা কৰাটো বা ল'ৰা ছোৱালীয়ে হওক প্ৰশংসা কৰাটো সকলোৱে বিচাৰে, ভাল কামৰ বাবে প্ৰশংসা বিচাৰে। ঠিক তেনেদৰে চাকৰি কৰা মহিলাসকল তেওঁলোকৰ আজৰি সময়খিনিত স্বামী আৰু তেওঁলোকৰ পৰিয়ালটোক দিয়া উচিত। কেতিয়াবা চাকৰি কৰা মহিলাগৰাকী যদি ভাগৰে জোগৰে আহিছে, তেওঁক যদি পুৰুষজনে তেওঁক একাপ চাহ বা পানী এগিলাচে যাতে, তেতিয়া নিশ্চয়কৈ হয়তো তেওঁলোকৰ মাজত বুজাবুজিটো বাঢ়িব আৰু মৰমো বাঢ়িব। এনেকুৱা ধৰণৰ কিছুমান কাৰ্যই তেওঁলোকক মানে ৰিলেশ্যনটো ভাল কৰাত সহায় কৰিব। স্বামী আৰু স্ত্ৰীয়ে ইজনৰ সিজনৰ ভুলবোৰ খুচৰি উলিওৱাৰ পৰিৱৰ্তে যদি ভাল গুণবোৰ দেখে বা ভাল গুণবোৰৰ বিষয়ে আলোচনা কৰে, তেতিয়া এই সম্পৰ্কটো আৰু ভাল হৈ উঠিব। যিকোনো পৰিস্থিতিত আৱেগিক হৈ যোৱাৰ পৰিৱৰ্তে ধৈৰ্য সহকাৰে সন্মুখীন হোৱা উচিত। কেতিয়াবা দেখা যায় ধৰক খং উঠিলে, জোৰকৈ চিঞৰিলে বা কিবা বস্তুৱে দলিয়াই দিয়ে পত্নী বা পত্নীজনে, তেতিয়া এনেকুৱা ধৰণৰ সেই ক্ষেত্ৰত যদি অকণমান দেৰি ধৈৰ্য ধৰিব পাৰে, তেতিয়া সেই মানে পৰিস্থিতিটো আমি চম্ভালি ল'ব পাৰিম বা আমি সেইটো সমাধান কৰিব পাৰিম। চাব লাগিব যে কথা পাতোঁতে আমি সদায় অলপ ভাবি চিন্তি ক'ব লাগে যাতে ইজনৰ সিজনৰ কথাত কেতিয়াও দুখ নাপায়। আৰু স্বামী স্ত্ৰী দুয়ো অলপ মানে বন্ধুসুলভ ভাৱ লৈ পেলাই তেওঁলোকে মনৰ যোনখিনি কথা থাকে সেইখিনি খোলাখুলিকৈ ইজনে আনজনৰ আগত প্ৰকাশ কৰাটো অতিকৈ মই উচিত বুলি ভাবোঁ। আৰু স্বামী স্ত্ৰী যিহেতু দুয়ো দুয়োকে অতি তেওঁলোকৰ খুব আত্মীয়, সেইকাৰণে তেওঁলোকে ইজনৰ সিজনক কেতিয়াও পৰিচিত কৰিব নালাগে। আৰু স্বামী স্ত্ৰী দুয়ো নিজৰ কৰ্তব্যসমূহ দক্ষতাৰে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু সন্তানৰ চোৱা চিতা কৰাৰ ক্ষেত্ৰতো স্বামী স্ত্ৰী দুয়োজনে সমানে গুৰুত্ব দিয়াটো উচিত। যদি মহিলাগৰাকী বা স্ত্ৰীগৰাকী চাকৰি কৰে, পুৰুষ দুয়োজনে চাকৰিয়াল হয়, তেতিয়া দুয়োজনৰ কষ্টটো মানে তেওঁলোকে ভগাই ল'ব লাগিব, যিহেতু সন্তান তেখেতৰ দুয়োজনৰে দায়িত্ব হয়, সন্তানৰ দায়িত্ব। সেইকাৰণে তেওঁলোকে যদি সন্তানৰ চোৱা চিতাটো সমভাৱে ভগাই লয়, মই ভাবোঁ নিশ্চয়কৈ তেওঁলোকৰ এটা সুস্থ পৰিৱেশ পৰিয়ালত বজাই ৰাখিবলৈ তেওঁলোক সক্ষম হ'ব।
1: আমি আকৌ আগৰ প্ৰসংগলৈ আহিছোঁ যে আমি স্ত্ৰী নিৰ্যাতনৰ কথা পাতি আছিলোঁ বাইদেউ।
0: হয়,
1: এই ক্ষেত্ৰত স্ত্ৰীগৰাকী আপুনি কৈছে যে আত্মনিৰ্ভৰশীল হোৱাটো প্ৰয়োজনীয়, শিক্ষাটো উচিত, শিক্ষা ল'ব লাগে। আৰু দ্বিতীয়তে যে অৰ্থনৈতিক স্বাৱলম্বী, আমাৰ চৰকাৰৰ ফালৰ পৰা কিবা আঁচনি আছে নেকি এই মহিলাসকলৰ ক্ষেত্ৰত, এই বিষয়ে কওকচোন।
0: হয় হয়, যিহেতু আজিকালি দেখা গৈছে বহু ক্ষেত্ৰত মহিলাসকল আগবাঢ়ি গৈছে, তেওঁলোকে নিজে নিজৰ ভৰিত থিয় হ'ব পাৰিছে, এই ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি আছে। যিহেতু আমাৰ যোনখিনি ছেল্ফ হেল্প গ্ৰুপ, সেইখিনিয়ে বহুতখিনি ক্ষেত্ৰত গোট হিচাপে কাম কৰি তেওঁলোক আগবাঢ়ি যাব পাৰিছে। আৰু এই ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি আছে, তাৰ ভিতৰত আপোনাৰ এটা আছে অৰুণোদয় আঁচনি। তাত সাধাৰণতে বেছিকৈ অগ্ৰাধিকাৰ দিয়া হয় বিধৱা, ডিভৰ্চি, অবিবাহিত বা ছেপাৰেটেড বা বিশেষভাৱে সক্ষম লোকক অগ্ৰাধিকাৰ দিয়া হয়, আৰু যিসকলৰ বাৰ্ষিক আয় 2 লাখৰ তলত হয় সাধাৰণতে এই আঁচনিত এই সকল লোকক বিশেষকৈ অগ্ৰাধিকাৰ দিয়া হয়। তেনেকৈ ছোৱালীৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ আঁচনি যেনেকৈ সুকন্যা সমৃদ্ধি আঁচনি আছে, তেনেকৈ প্ৰধানমন্ত্ৰীৰ মাতৃবন্দনা আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, য'ত মানে কম মূল্যত মানে এটা ঘৰ তেওঁলোকক আৱাস দিয়া হয়, আৰু অৰুন্ধতী গোল্ড স্কিম, যোনটোত এগৰাকী অবিবাহিতা ছোৱালী বিবাহ উপযোগী হ'লে তেওঁলোকক মানে সোণ কিনাৰ কাৰণে কিছুমান আঁচনি আছে। তেনেকৈ মাজনী আঁচনি আছে, যি জন্মৰ সময়ত ছোৱালী জন্মৰ সময়ত তেওঁলোকে 5,000 এটা ফিক্সড ডিপ'জিট কৰা হয় আৰু তেওঁলোকে 18 বছৰ বয়সত সেই পইচাটো উলিয়াব পাৰে। তেনেকৈ কিছুমান যোনবিলাক নিৰ্যাতিত মহিলা আছে তেওঁলোকৰ বাবেও কিছুমান আছে যে ডেষ্টিটিউট হোম, আৰু সেইবিলাকত আশ্ৰয় দিয়া হয় কিছুমান মহিলাক, যোনবিলাক মানে নিৰ্যাতিত মহিলা তেওঁলোকক আশ্ৰয় দিয়া হয় এটা সীমিত সময়ৰ বাবে। তেনেকৈ আছে বেটী বচাও বেটী পঢ়াও, ওমেন হেল্পলাইন আছে, দেন মিছন পূৰ্ণ শক্তি বুলি আঁচনি আছে, আৰু ওৱান ষ্টপ চেণ্টাৰ আছে, য'ত মানে কিছুমান ছোৱালী বা কিছুমান সংস্থাই ৰেস্কিউ কৰি আনে কিছুমানৰ পৰা আনি পেলাই এই ওৱান ষ্টপ চেণ্টাৰত তেখেতসকলে এদিন বা দুদিনৰ কাৰণে তাত ৰাখিব পাৰে আৰু পিছলৈ পাৰ্মানেণ্ট ক'ৰবাত ডেষ্টিটিউট হোম বা তেনেকুৱা শ্বেল্টাৰ হোমত ৰখা মহিলাগৰাকীক শ্বিফ্ট কৰা হয় ইয়াৰ পৰা। তেনেকৈ ৰাজীৱ গান্ধী স্কীম ফৰ এম্পাৱাৰমেণ্ট অফ এডলেচেণ্ট গাৰ্লছ, যোনটো সবলা বুলি কয়,

0: সেইটো আছে, মেটাৰনিটি বেনিফিট প্ৰগ্ৰেম আছে, তাৰপিছত ষ্টেট ৰিচোৰ্চ চেণ্টাৰ ফৰ ওমেন আছে, আৰু আছে যে ভকেচনেল ট্ৰেইনিং কাম ৰিহেবিলিটেশ্যন চেণ্টাৰ। এই চেণ্টাৰত মহিলাগৰাকীক ৰখাৰ উপৰিও তেখেতে নিজে কিবা কৰিব পৰাকৈ, উপাৰ্জন কৰিব পৰাকৈ কিছুমান প্ৰশিক্ষণ দিয়া হয়, যাৰ ফলত তেওঁলোকে এই প্ৰশিক্ষণ লোৱাৰ পিছত নিজে সেই স্কিলখিনি লৈ পেলাই তেওঁ নিজে কিছুমান ব্যৱসায় কৰিব পাৰে বা তেওঁ সেই ব্যৱসায়েদি তেওঁ দুপইচা অৰ্জন কৰি নিজে স্বাৱলম্বী হ'ব পাৰে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আঁচনি আছে, আৰু বহুতো আঁচনি আছে, মই হয়তো গোটেইখিনি আপোনাক এতিয়া মই ইয়াত উল্লেখ কৰিব পৰা নাই। আমাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ চৰকাৰে বহুত তেওঁলোকে প্ৰশংসনীয় পদক্ষেপ লৈছে এই ক্ষেত্ৰত।
1: হয় বাইদেউ, আজি আমি মহিলা নিৰ্যাতনৰ বিৰুদ্ধে সামাজিক সচেতনতা এই শীৰ্ষক আলোচনাত আমি বহুখিনি কথা পাতিলোঁ।
0: হয়,
1: শেষত আপুনি আমাৰ মহিলাসকলৰ উদ্দেশ্যে কি ক'ব পাৰোঁ?
0: মই ক'বলৈ গ'লে ইতিমধ্যে আলোচনা কৰিছোঁৱেই, যদিও আমি দেখিছোঁ যে ভাৰতবৰ্ষত 30% নাৰী ৰাজ্যৰ শাসন কাৰ্যত অংশগ্ৰহণ কৰিছে, তথাপিও নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত কিন্তু আমাৰ নাৰীৰ অংশগ্ৰহণ অতি সীমিত আৰু বহু ক্ষেত্ৰত পুৰুষৰ দ্বাৰাই নিয়ন্ত্ৰিত হৈ আহিছে। সাধাৰণতে দেখা যায় বহুত পুৰুষে কৰিব নোৱাৰা কাম মহিলাই কৰিব পাৰে, তেনেস্থলত মহিলাৰ স্ব অধিকাৰ সজোৰেৰে সাব্যস্ত কৰাৰ সময় সমাগত। যেতিয়ালৈকে আমাৰ সমাজত প্ৰতিগৰাকী নাৰীয়ে নিজৰ প্ৰতিভাৰ বিকাশ সাধন কৰি আগবাঢ়ি যোৱাৰ আত্মপ্ৰচেষ্টা অব্যাহত ৰাখিব নোৱাৰিব, তেতিয়ালৈকে নাৰী পুৰুষৰ হাতৰ পুতলা হৈয়েই থাকিব লাগিব, আৰু তেতিয়ালৈকে কিন্তু নাৰীসকলে প্ৰকৃত মৰ্যাদা আহৰণ কৰিব নোৱাৰিব। আমাৰ মহিলাসকলে নিজৰ আইনগত অধিকাৰৰ কথা জানিব পাৰিলে তেওঁলোকে মনত শক্তি পাব আৰু অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা কৰিব।
1: আজি আমাৰ এই অৰ্ধ আকাশ অনুষ্ঠানত আমি মহিলাৰ নিৰ্যাতনৰ বিৰুদ্ধে সামাজিক সচেতনতা এই বিষয়ে বহুখিনি কথা আলোচনা কৰিলোঁ। আপুনি আমাৰ অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: নমস্কাৰ।
1: শ্ৰোতাই ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানত মহিলা নিৰ্যাতনৰ বিৰুদ্ধে সামাজিক সচেতনতা এই শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে নপাম অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ বৰ্তমানৰ মুৰব্বী ডক্টৰ আৰিফা মমতাজ বেগমে, অনুষ্ঠানটিৰ আঁত ধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা পঞ্চানন দলে।
2: नमस्कार, आकाशवाणी समाचार के साथ मैं सर फिरोजी। प्रधानमंत्री नरेंद्र मोदी अपनी 5 देशों की यात्रा के तीसरे चरण में स्वीडन के गोथेनबर्ग पहुंच गए हैं। स्वीडन के प्रधानमंत्री उल्फ क्रिस्टर्सन ने प्रधानमंत्री मोदी का गर्मजोशी से स्वागत किया। स्वीडन की 2 दिवसीय यात्रा के दौरान प्रधानमंत्री मोदी आज अपने स्वीडन के प्रधानमंत्री उल्फ क्रिस्टर्सन के साथ द्विपक्षीय वार्ता करेंगे। दोनों नेता आपसी संबंधों के सभी पहलुओं की समीक्षा करेंगे, साथ ही व्यापार, पर्यावरण अनुकूल विकास, आर्टिफिशियल इंटेलिजेंस, उभरती प्रौद्योगिकी, स्टार्टअप, मजबूत आपूर्ति श्रृंखला, रक्षा, अंतरिक्ष, जलवायु संरक्षण के प्रयास और आपसी संपर्क जैसे क्षेत्रों में सहयोग के नए अवसरों पर भी चर्चा करेंगे। दोनों प्रधानमंत्री यूरोपीय आयोग की अध्यक्ष उर्सुला फॉन डेर लेन के साथ यूरोपियन राउंड टेबल फॉर इंडस्ट्री को भी संयुक्त रूप से संबोधित करेंगे। गोथेनबर्ग रवाना होने से पहले नीदरलैंड्स के प्रधानमंत्री रोब येटेन स्वयं एम्स्टर्डम हवाई अड्डे पहुंचे और प्रधानमंत्री मोदी को विदाई दी। नीदरलैंड्स की 2 दिवसीय यात्रा के दौरान प्रधानमंत्री मोदी ने नीदरलैंड्स के प्रधानमंत्री रोब येटेन के साथ द्विपक्षीय वार्ता की। दोनों देशों ने रक्षा, महत्वपूर्ण खनिजों और अन्य प्रमुख क्षेत्रों में सहयोग बढ़ाने के लिए 17 समझौतों पर हस्ताक्षर किए। दोनों नेताओं ने पश्चिम एशिया की स्थिति और उसके वैश्विक ऊर्जा आपूर्ति तथा व्यापार नेटवर्क पर पड़ रहे प्रभाव को लेकर गहरी चिंता भी व्यक्त की। सोशल मीडिया पोस्ट में प्रधानमंत्री मोदी ने कहा कि उनकी नीदरलैंड्स यात्रा ने द्विपक्षीय संबंधों को नई गति दी है। प्रधानमंत्री मोदी ने प्रधानमंत्री रोब येटेन के साथ प्रसिद्ध अफ्सलाउटाइक बांध का भी दौरा किया। ये यात्रा गुजरात की महत्वाकांक्षी कल्पसर परियोजना के लिए भारत नीदरलैंड्स तकनीकी सहयोग की दिशा में महत्वपूर्ण कदम मानी जा रही है। इस परियोजना के तहत खंबात की खाड़ी पर 30 किलोमीटर लंबा बांध बनाकर विशाल मीठे पानी

0: আভা রাখি।
1: ইফকো নেনো হাৰৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: শ্রোতাসকল, এতিয়া আগবঢ়াইছো আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পাছতেই আগবঢ়োৱা হ'ব গীতালী। গীতালী অনুষ্ঠানত আজি অসমীয়া বোলছবিৰ গীত শুনোৱা হ'ব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 প্ৰচাৰ কৰা হ'ব উমলাঘৰ অনুষ্ঠানটিৰ। 7:50 নিবেদন কৰা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 আগবঢ়োৱা হ'ব স্বাস্থ্যধন অনুষ্ঠানটিৰ। 8:30 নিবেদন কৰা হ'ব মানস ৰবীন্দ্ৰৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সবাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 আগবঢ়োৱা হ'ব হিন্দী গীত। 9:30 নিবেদন কৰা হ'ব গজলৰ অনুষ্ঠান। 10:00 প্ৰচাৰ কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া

0: जाए निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: এইবাৰ শুনাবলৈছো ৰামধেনু বুলছবিৰ ৰাজগুটি ৰাজজুটি কোঁৱৰৰ কাদ্ধৰ এই গীতটি।

শ্ৰোতাসকলে গীতালী শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি সন্ধিয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বানৰ পূৰ্বাভাস আৰু বানৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অহা 21 মে'ৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত শ্বহীদ দিৱস পালন। নগাঁও জিলাৰ জুমুৰপুৰ গাঁও পঞ্চায়তৰ দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ পঞ্জাৱ কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। অসমৰ নদীৰ গতিপথ অধ্যয়ন, বানৰ পূৰ্বাভাস আৰু বানৰ ফলত প্ৰতি বছৰে ৰাজ্যখনত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেডাৰলেণ্ডছ ভ্ৰমণৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দ্বাৰা ভাৰতৰ জল ব্যৱস্থাপনা অধিক শক্তিশালী কৰাৰ বাবে চলাই থকা প্ৰচেষ্টাৰ ফলত অসমো বহুলভাৱে লাভৱান হ'ব। কৃষিৰ ক্ষেত্ৰত পানীৰ উচিত ব্যৱহাৰ, বান নিয়ন্ত্ৰণ, আগতীয়া সতৰ্কতাবাণী প্ৰদান আৰু আভ্যন্তৰীণ জলপথ উন্নয়নৰ ক্ষেত্ৰত এই সহযোগিতাই নতুন দিশ উন্মোচন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে নেডাৰলেণ্ডছে জলসম্পদ ব্যৱস্থাপনা, বান নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰত বিশ্বত নিদৰ্শনৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰযুক্তিৰ সুবিধা আৰু অভিজ্ঞতা অসমৰ দৰে বানপ্ৰৱণ আৰু নদীমাতৃক ৰাজ্যৰ বাবে উপযোগী বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডছ ভ্ৰমণৰ সময়ত কৌশলগত জল সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশাল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এডভান্টেজ অসম শীৰ্ষক বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয় সংস্কৰণত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অধীনৰ প্ৰকল্পসমূহৰ 60% ৰূপায়ণৰ উন্নত পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। অসমে লাভ কৰা 5,00,000 কোটিৰো অধিক টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ ভিতৰত 3,00,000 কোটি টকাৰো অধিক শিতানত প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই প্ৰকল্পসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হলে অসমৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। অহা 21 মে'ৰ পৰা 4-দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। অসম বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনৰ প্ৰথম দিনা পুৱা 9:30 বজাৰ পৰা নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। বিধানসভাৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক সদনৰ মজিয়াত পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। 16 বিধানসভালৈ নিৰ্বাচিত 126 গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত 47 গৰাকীয়ে হৈছে নতুন বিধায়ক। নতুন জনপ্ৰতিনিধিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়।

0: হয় তাৰ বাবে বিধানসভা সচিবালয়ে নৱনিৰ্বাচিত প্ৰতিনিধিসকলক পৰিচয় পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ অভিলেখ ভংগ কৰি 2025-26 পৰ্যটন বৰ্ষৰ 7 মাহত 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি চলিত পৰ্যটন বৰ্ষত উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমানলৈকে উদ্যানখনলৈ 81,000 দেশী পৰ্যটক আৰু 1,600 গৰাকী বিদেশী পৰ্যটকৰ আগমন হৈছে। অহা 25 জুনলৈকে পৰ্যটকৰ বাবে উদ্যানখন খোলা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
1: 2025-26 বৰ্ষত এতিয়ালৈকে আমাৰ 1,50,00,000 টকা এতিয়ালৈকে ৰেভিনিউ আমি পাইছোঁ। ক'ব গ'লে ভালেখিনি পৰ্যটক, যোৱা বছৰকৈ এইবাৰ ভালেখিনি পৰ্যটক বাঢ়িছে। এই বছৰ টোটেল পৰ্যটকৰ সংখ্যা হ'ল 61,000ৰ ওপৰতে হ'ব আৰু বিদেশী পৰ্যটক ক'ব লাগিলে 1,600 ওপৰত এতিয়ালৈকে আহিছে আৰু এতিয়াও টুৰিষ্ট আহি আছে। আজি ঠিক আৰু আমাৰ হাতৰ সময় আছে, 1.5 মাহ সময় আছে। জুন মাহৰ 25 তাৰিখলৈকে আমাৰ পাৰ্ক খোলা থাকিব। অলৰেডি এখন আমাৰ ইয়াৰ ডাইৰেক্টৰ ছাৰৰ এটা অৰ্ডাৰ এটা ওলাইছে 2026-25 জুনলৈকে আমাৰ এই
0: অসমত অপৰাধী কাৰ্যকলাপৰ হাৰ 2021 চনৰ 349.9ৰ পৰা সম্প্ৰতি 100.2লৈ হ্ৰাস পাইছে। একেদৰে বিচাৰাধীন গোচৰৰ সংখ্যা 2021 চনৰ 1,33,982ৰ পৰা সম্প্ৰতি 10,902লৈ হ্ৰাস পাইছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰতিমাহে গোচৰ পঞ্জীয়নৰ সংখ্যাও 2021 চনৰ 11,103তকৈ সম্প্ৰতি 3,065লৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে অভিযোগনামা দাখিলৰ হাৰ 2021 চনৰ 39.40ৰ পৰা সম্প্ৰতি 86.04% বৃদ্ধি পাইছে। এই পৰিৱৰ্তিত পৰিসংখ্যাই আৰক্ষী ব্যৱস্থাৰ উন্নয়ন আৰু তদন্ত প্ৰক্ৰিয়া উন্নত তথা প্ৰযুক্তি নিৰ্ভৰ হোৱাটোকে প্ৰতীয়মান কৰে বুলি শ্ৰীসিঙে কয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে ভাষা নীতিৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰিছে। এই অনুসৰি 1 জুলাইৰ পৰা 9ম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 2026-27 শিক্ষাবৰ্ষত 3টা ভাষা অধ্যয়ন কৰিব লাগিব। CBSEৰ অধীনৰ সকলো বিদ্যালয়তে এই নীতি বলবৎ হ'ব। অৱশ্যে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত 3য় ভাষাটোৰ বাবে কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয়। ইয়াৰ পূৰ্বে CBSEয়ে 6ষ্ঠ শ্ৰেণীৰ পৰা 3টা ভাষা শিক্ষাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
2: প্ৰবীণ সাংবাদিক সম্পাদক লেখক হায়দৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাস চতুৰ্থ মঞ্চৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত এখন শৰাই, চেলেং চাদৰ, ফুলৰ থোপা আৰু মানপত্ৰৰ লগতে নগদ 25,000 টকা আগবঢ়োৱা হৈছে। বঁটা গ্ৰহণ কৰি সাংবাদিকগৰাকীয়ে নগদ ধনখিনি গুৱাহাটী প্ৰেছ ক্লাবক অৰ্পণ কৰে। শ্ৰীহুছেইনে অসমৰ সংবাদ জগতলৈ পৰাগ কুমাৰ দাসৰ অনবদ্য অৱদানৰ কথা সোঁৱৰে।
3: যে পৰাগ দাসৰ দৰে 2-3জন হৈ যদি অসমত জীয়াই থাকিলহেঁতেন সংকটকালীন অসমত, তেতিয়াহ'লে অসমৰ চেহেৰাটো বেলেগ হ'লহেঁতেন। এই ক্ষমতাত যিসকল বলীয়া সেইসকল মানুহে বুজি পায় যে ইয়াৰ ক্ষমতাৰ কি যাদুকৰী শক্তি আছে। পৰাগ দাসৰো গোটেই কথাটো আছিলে পৰাগ দাসৰ প্ৰতিভাৰ যি ধৰণে প্ৰস্ফুটিত হ'বলৈ আৰম্ভ কৰিছিল আৰু পৰাগ দাসে যিটো মেচিউৰিটি লাভ কৰিছে, পৰাগ দাসৰ এই সামাজিক যুৱতন্ত্ৰৰ প্ৰতি আমাৰ আতংকিত হৈছে যে পৰাগ দাসৰ শক্তি যদি এটা গণতান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হয় তেতিয়াহ'লে তাৰ ফল সৰ্বসাধাৰণে ভোগ কৰিব আৰু চৰকাৰ পন্থীৰ আপোনাৰ বাধাগ্ৰস্ত হ'ব, বজাৰঘৰ বাধাগ্ৰস্ত হ'ব। গতিকে মই ভাবোঁ হত্যাৰ তেনেকুৱা শক্তি জড়িত থাকিবও পাৰে। যিসকল সদা হয় লোকে মোৰ প্ৰতি ইয়াত আজি মৰম দেখুৱালে তেখেতসকলে, গতিকে অসুস্থ কাহেৰেও মই উপস্থিত থাকিছোঁ।
2: অনুষ্ঠানত বিশিষ্ট গল্পকাৰ দেৱব্ৰত দাস, লেখক লক্ষ্মীনাথ তামুলী, সাংবাদিক প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি অনুষ্ঠানতে কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটো গুৱাহাটী প্ৰেছ ক্লাবত সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হয়। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰিন্দ্ৰ ডেকাই বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ ফটোসহ বিষয় বিৱৰণ 31 মেৰ ভিতৰত গুৱাহাটী প্ৰেছ ক্লাবলৈ প্ৰেৰণ কৰিবলৈ সাংবাদিক সংগঠন তথা পৰিয়ালৰ লোকসকলক আহ্বান জনায়। উল্লেখযোগ্য যে আপোচবিহীন সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 31 সংখ্যক মৃত্যু দিৱসত আজি ৰাজ্যজুৰি স্মৰণ কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰে। পুৱাৰ ভাগত গুৱাহাটীৰ ৰাজগড়ত থকা শ্বহীদ বেদীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ চাউলধোৱা, ঠেকৰাগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ দিৱস তথা পৰাগস্মৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বৰ্তমান সময়ত সাংবাদিকৰ মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্ব সন্দৰ্ভত আলোচনা কৰা হয়। এই অনুষ্ঠানতে স্থানীয় সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰিও অঞ্চল

0: ছাত্ৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। ধেমাজি জিলাৰ মাছখোৱাত নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ উদ্যোগত পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়। অনুষ্ঠানত সত্যনিষ্ঠ সাংবাদিকতাৰ সংকট শীৰ্ষক আলোচনা চক্ৰত মানৱ অধিকাৰ কৰ্মী গণেশ গোস্বামী, সাংবাদিক ৰয়েল পেগু, পৰিৱেশ কৰ্মী তুষেশ্বৰ মিৰি আগৰৱালাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তৰ সভানেত্ৰী উমুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে জ্যেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাই 5টাকৈ বঁটা লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বহু ঠাই জলমগ্ন হৈ পৰাৰ লগতে জনসাধাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাতৰি আমালৈ আহিছে। চিৰভূমি জিলাৰ বদৰপুৰৰ বগলিগুল অঞ্চলত বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে কেইবাটাও পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বহু ঠাইত বৰষুণে ঘৰ বাৰীৰো ক্ষতি কৰিছে। আজি উত্তৰ কৰিমগঞ্জৰ বিধায়ক জাকাৰিয়া আহমেদে পৰিস্থিতি পৰিদৰ্শন কৰাৰ উপৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে এই লোকসকলক অতি শীঘ্ৰেই প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। ডিব্ৰুগড় জিলাতো আজি পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চলৰ কৃত্ৰিম বানৰ সৃষ্টি হোৱাত জনজীৱন ব্যাহত হৈ পৰিছে। চহৰখনৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপত মানকটা পথৰ দেওবৰীয়া বজাৰকে ধৰি বহু ঠাই জলমগ্ন হৈ পৰিছে। তামোলপুৰ জিলাৰ গুৰেশ্বৰ গান্ধী চক দীঘলীপাৰত খাদ্য বিষক্ৰিয়া হৈ এটা চুবুৰীৰ শতাধিক লোক অসুস্থ হৈ পৰিছে। যোৱা বৃহস্পতিবাৰে এটা পৰিয়ালত আয়োজিত বাথৌ পূজাৰ প্ৰসাদ খোৱাৰ পাছৰে পৰা এই লোকসকল অসুস্থ হৈ পৰে। আজি ইয়াৰে 65জন লোকক জিলাখনৰ উত্তৰ বেতনৰ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই লোকসকলৰ ভিতৰত কেইবাটাও শিশু আছে। আমাৰ সংবাদদাতাই জনোৱা মতে ইয়াৰ পূৰ্বেও কালি 29জনীয়া চিকিৎসকৰ এটা দলে অঞ্চলটোত উপস্থিত হৈ অসুস্থ লোকসকলক চিকিৎসা প্ৰদান কৰিছিল। এই ঘটনাৰ খবৰ পোৱাৰ পাছত গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে চিকিৎসালয়ত উপস্থিত হৈ অসুস্থ লোকসকলৰ খবৰ লোৱাৰ লগতে তেওঁলোকক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। অসম সাহিত্য সভাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন উচ্চস্তৰীয় সভা আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ডঃ মহেন্দ্ৰনাথ বৰা সোঁৱৰণী সভাকক্ষত অনুষ্ঠিত হয়। সভাত গুৰুজনাৰ সৃষ্টিৰাজি হিন্দী ইংৰাজীৰ উপৰিও দেশৰ বিভিন্ন আঞ্চলিক ভাষালৈ অনুবাদ কৰা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাই এই সন্দৰ্ভত কয় যে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজি সন্দৰ্ভত দেশৰ অন্য প্ৰান্তৰ লোকে যাতে অৱগত হ'ব পাৰে তাৰ বাবে চেষ্টা চলাব লাগিব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে অনাগত সময়ছোৱাত দুয়োটা সংগঠন একগোট হৈ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। লখিমপুৰ আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই এখন বাহনত বৈধ নথিপত্ৰ অবিহনে অনা 18টা মহ উদ্ধাৰ কৰে। বাহনখনৰ 3জন লোকক ইতিমধ্যে আটক কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ গৈছো অৰুণিমা গোস্বামীৰ কাষলৈ।
1: ইলোৰা বিজ্ঞান মঞ্চ নলবাৰী শাখাৰ 23সংখ্যক প্ৰতিষ্ঠা দিৱস আজি অসম ভেলী বিদ্যালয়ত তিনিজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত শিশু আৰু মাতৃৰ সুস্বাস্থ্য শীৰ্ষক আলোচনা অনুষ্ঠিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 222 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ভেংকটেশ আয়াৰে সৰ্বাধিক 73 ৰাণ কৰে। বিৰাট কোহলীয়ে 58 আৰু দেৱদত্ত পাৰ্ডিকলে 45 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈ পঞ্জাব কিংছে 16 অভাৰত 5টা উইকেট হেৰুৱাই 160 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কাজিৰঙা পৰ্যটনৰ বাটকটীয়া তথা ৱাইল্ড গ্ৰাছ পৰ্যটন নিবাসৰ স্বত্বাধিকাৰী অচিন্ত কুমাৰ বৰুৱা ওৰফে মঞ্জু বৰুৱাৰ আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে।

0: V.D. Satishan will be sworn in tomorrow in Thiruvananthapuram. Congress had announced Satishan as the next Chief Minister of Kerala on the 14th of this month, putting an end to the high drama and suspense that lasted for 10 days. The Congress-led United Democratic Front secured a more than two-thirds majority in the Kerala Assembly elections. However, the alliance was unable to decide its chief ministerial phase due to lobbying by different camps and protests by workers at the ground level. In the United Arab Emirates, a drone strike triggered a fire outside the Baraka nuclear power plant in Abu Dhabi today. According to the Abu Dhabi Media Office, the blaze broke out in an external electrical generator located outside the plant's perimeter. Authorities said that there were no injuries and no impact on radiological safety levels. In Russia, four persons were killed, including an Indian worker, in the largest Ukrainian drone attack on Moscow and nearby regions in more than a year. Moscow Mayor Sergei Sobyanin said at least 12 people were injured in the overnight strikes, while Russian authorities claimed that 81 drones targeting Moscow were intercepted. In badminton, India's Shreyansi Valishetty clinched the silver medal in the women's singles at the Baoji China Masters in China today. She went down to local favourite An Chi-yeon in straight sets, 14-21, 6-21, in the summit clash of the Super 100 event at the Baoji City Gymnasium. In IPL cricket, Royal Challengers Bengaluru have set a target of 223 runs for Punjab Kings in Dharmashala, chasing the target Punjab Kings 185 for 6 in 18.1 overs when reports last came in. And that is the end of this news bulletin.
1: Eya Akangpani. বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ ভ্ৰমণ সামৰি আজি বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে ছুইডেনত উপস্থিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 25 মে'ত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভি ডি সতীশনে কাইলৈ কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে হৰমুজ প্ৰণালীৰ মাজেৰে ইৰাণে এতিয়াৰে পৰা শত্ৰুপক্ষক সহযোগিতা কৰা দেশসমূহক সামৰিক সঁজুলি পৰিবহণৰ অনুমতি নিদিয়া বুলি ঘোষণা কৰিছে। আৰু ধৰমশালাত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ ভ্ৰমণ সামৰি আজি বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে ছুইডেনত উপস্থিত হয়। এই সময়ছোৱাত শ্ৰীমোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী আল্ফ ক্ৰিষ্টানছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বাণিজ্য, কৃত্ৰিম বুদ্ধিমত্তা, ষ্টাৰ্টআপ, স্থিতিস্থাপক যোগান শৃংখল, প্ৰতিৰক্ষা, মহাকাশ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আলোচনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে গোটেনবাৰ্গ অভিমুখে ৰাওনা হোৱাৰ সময়ত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটন আমষ্টাৰডাম বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিদায় সম্ভাষণ জনায়। নেডাৰলেণ্ডৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী ৰব জেটনৰ লগতে আন আন মন্ত্ৰীৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দুয়োপক্ষই প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ খনিজ সম্পদ আৰু অন্যান্য ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ বাবে 17খনকৈ চুক্তিত স্বাক্ষৰ কৰে। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ ফলত সমগ্ৰ বিশ্বতে শক্তি আৰু বাণিজ্যৰ ক্ষেত্ৰত পৰা বিৰূপ প্ৰভাৱক লৈ দুয়োগৰাকী নেতাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। ছুইডেনলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী জেটেনৰ সৈতে দেশখনৰ গুৰুত্বপূৰ্ণ বান্ধ আফস্লুইটাডিক পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত দুয়োখন দেশে জল ব্যৱস্থাপনা আৰু পৰিৱেশ অনুকূল আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰৰ সহযোগিতাক লৈ বিশদভাৱে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীৰ এই বান্ধ পৰিদৰ্শন গুজৰাটৰ অভিলাষী প্ৰকল্প কল্পসাৰৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে ভাৰত নেডাৰলেণ্ডৰ কাৰিকৰী সহযোগিতাত গুজৰাটৰ খাম্বা উপসাগৰত 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা বান্ধ নিৰ্মাণ কৰা হ'ব। এই বান্ধৰ মূল উদ্দেশ্য হৈছে নৰ্মদা, সাবৰমতী, মাহী আৰু ধাদৰকে ধৰি মূল নৈসমূহৰ পৰা অহা অলুণীয়া পানী আৱদ্ধ কৰি এক বিশাল উপকূলীয় জলাশয় গঢ়ি তোলা। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁৰ নেডাৰলেণ্ড ভ্ৰমণে দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিলে। তেওঁ লগতে কয় যে এই ভ্ৰমণে দেশ দুখনৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ লগতে ছেমিকণ্ডাক্টৰ, উদ্ভাৱন, প্ৰতিৰক্ষা, বহন ক্ষমতা, গতিশীলতা

আদি ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাটো নিশ্চিত হৈ পৰিছে। দুয়োখন দেশে ভৱিষ্যতৰ বাবে এক অভিলাষী ৰূপৰেখা প্ৰস্তুত কৰি উলিয়াইছে বুলিও শ্ৰীমোদীয়ে বাৰ্তাটোত উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্তাটোত উল্লেখ কৰে যে অনাগত বছৰবোৰত ভাৰত আৰু নেডাৰলেণ্ডৰ বন্ধুত্ব দৃঢ় হৈ থাকিব। উল্লেখযোগ্য যে ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দেশখনৰ শক্তি, বন্দৰ, স্বাস্থ্য, কৃষি, বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন খণ্ডৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। নেডাৰলেণ্ডৰ প্ৰতিষ্ঠানসমূহক শ্ৰীমোদীয়ে ভাৰতত বিনিয়োগৰ বাবেও আমন্ত্ৰণ জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 25 মে'ত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত ইতিমধ্যে নাম ঘোষণা কৰা ব্যক্তিসকলক ৰাষ্ট্ৰপতিয়ে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে ভাৰত চৰকাৰে 131 গৰাকী ব্যক্তিক পদ্ম বঁটাৰ বাবে নিৰ্বাচিত কৰিছিল। ইয়াৰ ভিতৰত 5 গৰাকীলৈ পদ্মবিভূষণ, 13 গৰাকীলৈ পদ্মভূষণ আৰু 113 গৰাকীলৈ পদ্মশ্ৰীৰ বঁটা আগবঢ়োৱা হৈছে। বঁটা প্ৰাপকসকলৰ ভিতৰত 19 গৰাকী মহিলা আছে। আনহাতে 16 গৰাকী ব্যক্তিক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হ'ব। 1954 চনৰে পৰা এতিয়ালৈকে প্ৰতিবছৰে গণৰাজ্য দিৱসৰ দিনা বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভি ডি সতীশনে কাইলৈ কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্ত পেলাই যোৱা 14 মে'ত কংগ্ৰেছ নেতৃত্বই সতীশনক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল। উল্লেখযোগ্য যে কেৰালাম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে 2/3 অধিক আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু বিভিন্ন কাৰণত মিত্ৰজোঁটে কোনো এজন নেতাকে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব পৰা নাছিল। ভি ডি সতীশনৰ লগতে কাইলৈ আন 20 গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব। আজি সন্ধিয়া ভি ডি সতীশনে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলাৰকাৰক সাক্ষাৎ কৰি শপত গ্ৰহণ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা দাখিল কৰে। থিৰুৱনন্তপুৰম চেণ্ট্ৰেল ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে ইৰাণে হৰ্মুজ প্ৰণালীক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। হৰ্মুজ প্ৰণালীৰ মাজেৰে ইৰাণে এতিয়াৰে পৰা শত্ৰুপক্ষক সহযোগিতা কৰা দেশসমূহক সামৰিক সঁজুলি পৰিবহণৰ অনুমতি নিদিয়ে বুলি ঘোষণা কৰিছে। দেশখনৰ উপৰাষ্ট্ৰপতি ৰেজা আৰিফে কয় যে তেহৰাণে ইয়াৰ পূৰ্বে এই জলপথছোৱাত তেওঁলোকৰ সাৰ্বভৌমত্ব প্ৰয়োগ কৰাৰ পৰা বিৰত আছিল, কিন্তু এতিয়াৰে পৰা এই নীতি দেশখনে সলনি কৰিব। কালি ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ মুৰববী ইব্ৰাহিম আজিজে ঘোষণা কৰে যে ইৰাণে হৰ্মুজ প্ৰণালীৰ এক নিৰ্দিষ্ট পথেৰে সামুদ্ৰিক যাতায়াত নিয়ন্ত্ৰণ কৰিবলৈ এটা পেছাদাৰী ব্যৱস্থা প্ৰস্তুত কৰি উলিয়াইছে। এই ব্যৱস্থাটোৱে কেৱল বাণিজ্যিক জাহাজ আৰু ইৰাণৰ সৈতে সহযোগিতা কৰা দেশসমূহকহে পাৰ হৈ যোৱাৰ অনুমতি দিব। কেন্দ্ৰীয় নব্য আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ভাৰতে এতিয়া বিদ্যুতৰ সৰ্বোচ্চ চাহিদাৰ সময়ত এটা দিনতে প্ৰয়োজন হোৱা 256.4 গিগাৱাট বিদ্যুৎ সফলতাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এটা ব্যক্তিগত ইংৰাজী সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীযোশীয়ে কয় যে বিদ্যুতৰ এই চাহিদাৰ প্ৰায় 33% বিদ্যুৎ নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ জৰিয়তে আহৰণ কৰা হৈছে। তেওঁ কয় যে ভাৰতৰ শক্তিখণ্ডৰ আন্তঃগাঁথনি এতিয়া অধিক শক্তিশালী আৰু ভৱিষ্যতৰ বাবে সবল হোৱাকৈ প্ৰস্তুত হৈ উঠিছে। তেওঁ লগতে কয় যে শক্তিখণ্ডৰ এই পৰিৱৰ্তনে দেশৰ বিকাশৰ যাত্ৰাত অধিক ত্বৰান্বিত কৰাত সহায় কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত থকা নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনত উদ্ভাৱন আৰু সৃজনীশীল কেন্দ্ৰ এটা উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনৰ দৰে প্ৰতিষ্ঠানৰ গুৰুত্ব বৰ্তমান সময়ত অপৰিসীম। এনে প্ৰতিষ্ঠানে সৃষ্টিশীলতাক উদ্যোগশীলতাৰ সৈতে সংযোগ কৰে। তেওঁ কয় যে নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনৰ দৰে প্ৰতিষ্ঠানসমূহে যুৱক যুৱতীসকলক উদ্ভাৱন আৰু পেছাদাৰিত্ব বিকাশৰ বাবে সঠিক মঞ্চ প্ৰদান কৰি আহিছে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলো উপস্থিত থাকে। আনহাতে শ্ৰীশ্বাহে গান্ধীনগৰত 5 লাখ লিটাৰ ক্ষমতাসম্পন্ন মধুৰ নামৰ এটা দুগ্ধ প্ৰকল্পও উদ্বোধন কৰে। 2027 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনাৰ বাবে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে। ৰাজস্থান, মেঘালয়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৌৰসভা এলেকাত এই গণনা আৰম্ভ হৈছে। ইফালে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীশগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, হাৰিয়ানা, মধ্যপ্ৰদেশ, পঞ্জাৱ, তেলেংগানা আৰু উত্তৰাখণ্ডত গৃহ তালিকাভুক্তকৰণৰ কাম চলি আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ব্যাপক আৰু সঠিক তথ্য নিশ্চিত কৰিবলৈ গণনা প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।
ক্ষেত্র ভ্রমণের সময়ছোৱাত।

0: গৃহৰ অৱস্থা, ঘৰৰ সবিশেষ, উপলব্ধ সুবিধা আৰু পৰিয়ালৰ হাতত থকা সম্পত্তিৰ সৈতে জড়িত তথ্যসমূহৰ 33টা প্ৰশ্ন সম্বলিত প্ৰশ্নাৱলীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে গুজৰাট, জম্মু কাশ্মীৰ, লাডাখ আৰু পুডুচেৰীত আজি আৰম্ভ হোৱা স্বগণনাৰ সুবিধা চলিত মাহৰ 31 তাৰিখলৈকে উপলব্ধ হ'ব। উত্তৰ প্ৰদেশতো এই স্বগণনা 21 মে পৰ্যন্ত চলিব। চীনত অনুষ্ঠিত বাউজি চীনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ শ্ৰেয়াংশী বালিচেট্টিয়ে ৰূপৰ পদক জয় কৰিছে। বাউজি চিটি জিমনেছিয়ামত অনুষ্ঠিত ছুপাৰ 100 ইভেণ্টত বালিচেট্টিয়ে চীনৰ আন ফি কিৱানক 14-21-6-21 ছেটত পৰাস্ত কৰে। ধৰমশালাত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক জয়ৰ বাবে 23 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে বাতৰি যুগুতোৱাৰ পৰলৈকে 19 অভাৰত 6টা উইকেট হেৰুৱাই 190 ৰাণ সংগ্ৰহ কৰি খেলি আছে। আনহাতে সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'বলগীয়া আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ ভ্ৰমণ সামৰি আজি বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে ছুইডেনত উপস্থিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 25 মে 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভি ডি সাথিছানে কাইলৈ কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে হৰ্মুজ প্ৰণালীৰ মাজেৰে ইৰাণে এতিয়াৰে পৰা শত্ৰুপক্ষ সহযোগিতা কৰা দেশসমূহক সামৰিক সঁজুলি পৰিবহণৰ অনুমতি নিদিয়া বুলি ঘোষণা কৰিছে। আৰু ধৰমশালাত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক জয়ৰ বাবে 23 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়া ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো উবলাঘৰ অনুষ্ঠানটিৰ।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলাঘৰ। নমস্কাৰ, তোমালোক সকলোকে মৰম জনাই এয়া তোমালোকৰ বাবে লৈ আহিছোঁ আজিৰ উমলাঘৰ অনুষ্ঠানটি। আজি তোমালোকৰ উমলাঘৰ অনুষ্ঠানটি এয়া নিবেদন কৰিছোঁ এটি বিচিত্ৰ অনুষ্ঠান। এয়া শুনাচোন।

0: মোৰ নাম ঈশিতা গগৈ। মই এটা ইংলিছ ৰাইমছ ক'ম। জনি জনি য়েছ পাপা, ইটিং চুগাৰ নো পাপা, টেলিং লাইছ নো পাপা, অপেন ইয়াৰ মাউথ হা হা হা।
1: নমস্কাৰ, মোৰ নাম চফিয়া শ্বাহী আৰু মই আজি জুবিনদাৰ গস্পেল ছংটো গাম।

মৰমৰ কণীহত, আজিৰ মলা ঘৰ অনুষ্ঠানটি সামৰিবৰ সময়ো হ'ল। তোমালোক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললো। শ্ৰোতা, ইমান পৰে কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ শুনিলে। আজিৰ অনুষ্ঠানত তেজপুৰৰ বিভিন্ন ঠাইৰ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিলে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হৈছে দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 2 দিন 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 17 দিন। প্ৰত্যেক দিনেই হৈছে বিভিন্ন ঘটনাৱলীৰে ভৰপূৰ, প্ৰত্যেক দিনেই বিভিন্ন ঘটনাৰে ইতিহাসৰ পাতত খোদিত হৈ আছে। আজিৰ দিনটো তাৰ ব্যতিক্ৰম নহয়। আজিৰ দিনটো ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ দিবলৈ লৈছোঁ। 1540 চনৰ আজিৰ দিনটোতেই শ্বেৰ শ্বাহে কনৌজৰ যুদ্ধত হুমায়ুনক পৰাজিত কৰে।

1749 চনৰ আজিৰ দিনটোতে ইংৰাজ চিকিৎসক বিজ্ঞানী বৰআই সীতাৰ আৱিষ্কাৰৰ বাটকটীয়া এডৱাৰ্ড জেনাৰৰ জন্ম হয়। বাৰ্কলে গ্লোচেষ্টাৰৰ এজন ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী আছিল জেনাৰ। বৰআই সীতাৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত। তেওঁক প্ৰায়ে প্ৰতিৰোধ বিজ্ঞানৰ জনক বুলি অভিহিত কৰা হয় আৰু তেওঁৰ কামে আন যিকোনো মানুহৰ কৰ্মতকৈ বেছি মানুহৰ জীৱন ৰক্ষা কৰা বুলি কোৱা হয়। 1749 চনৰ 17 মে'ত গ্লোচেষ্টাৰৰ বাৰ্কলেত এডৱাৰ্ড জেনাৰৰ জন্ম হয়। বাৰ্কলেৰ ভিকাৰ ৰেভাৰেণ্ড ষ্টিফেন জেনাৰ আৰু ছাৰাৰ তেওঁ আছিল অষ্টম সন্তান। 1770 চনত জেনাৰে ছেইণ্ট জৰ্জ চিকিৎসালয়ত চিকিৎসক জন হাণ্টাৰৰ অধীনত শল্য চিকিৎসা আৰু শৰীৰ স্থানৰ প্ৰশিক্ষণ আৰম্ভ কৰে। উইলিয়াম অছলাৰে লিখি গৈছে যে হাণ্টাৰে জেনাৰক চিকিৎসা জগতত অতি জনপ্ৰিয় উইলিয়াম হাৰ্ভিৰ এটা উপদেশ দিছিল, নাভাবিবা, চেষ্টা কৰিবা। প্ৰাকৃতিক ইতিহাস বিষয়ত পিছলৈ হাণ্টাৰে জেনাৰৰ সৈতে সহযোগ ৰাখিছিল আৰু তেওঁৰ নাম ৰয়েল ছ'চাইটিলৈ প্ৰস্তাৱ কৰিছিল। 1773 চনত নিজৰ ঠাইলৈ ঘূৰি আহি জেনাৰে এজন সফল পাৰিবাৰিক আৰু শল্য চিকিৎসক হৈ পৰে। জেনাৰ আৰু কেইবাজনেও মিলি ফ্লি মেডিকেল ছ'চাইটি বা গ্লোচেষ্টাৰ শ্বাইন মেডিকেল ছ'চাইটি গঠন কৰি নিয়মীয়াকৈ চিকিৎসা বিষয়ক পত্ৰ পাঠ কৰিছিল। জেনাৰে এনজাইনা, পেক্ট্ৰিচ, অফথালামিয়া, গুবসন্ত আদিৰ বিষয়ৰ পত্ৰত অৰিহণা যোগাইছিল। ব্ৰিষ্টলৰ ওচৰৰ আলৱেষ্টনত মিলিত হোৱা এক ধৰণৰ এটা গোটৰো তেওঁ সদস্য আছিল। ১৯৩০ চনৰ আজিৰ দিনটোতে ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক কুমুদিনী লাখিয়াৰ জন্ম হয়। তেওঁ এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক। ভাৰতীয় কথক নৃত্য আৰু চলচ্চিত্ৰসমূহত কোৰিঅগ্ৰাফীৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। 1987 চনত তেওঁ গুজৰাটৰ আহমেদাবাদত ভাৰতীয় নৃত্য আৰু সংগীত প্ৰতিষ্ঠানৰ কাদম্ব নৃত্য আৰু সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। সমসাময়িক কথক নৃত্যৰ এগৰাকী পথিকৃত কুমুদিনীক 1960ৰ দশকৰ পৰা আৰম্ভ হোৱা কথকৰ একক ৰূপৰ পৰা আঁতৰি যোৱাৰ কৃতিত্ব দিয়া হয়। একে সময়তে তেওঁ ইয়াক এটা দলীয় নৃত্যলৈ ৰূপান্তৰিত কৰিছিল। পৰম্পৰাগত কাহিনীবোৰ আঁতৰাই লৈ যোৱা আৰু সমসাময়িক কাহিনীক কথকত যোগ দিয়াৰ উদ্ভাৱনৰ কৃতিত্বও তেওঁক প্ৰদান কৰা হয়। ভাৰতীয় কথক নৃত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়া অৱদানৰ স্বীকৃতিস্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে।

1982 চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। 1987 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। তেওঁ 2002-3 বৰ্ষৰ বাবে মধ্যপ্ৰদেশ চৰকাৰে প্ৰদান কৰা কালিদাস সন্মান লাভ কৰিছিল। 2010 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আগবঢ়ায়। 2011 চনত তেওঁ সংগীত নাটক একাডেমীৰ ঠাকুৰ একাডেমীৰ ঠাকুৰ ৰত্ন বঁটা লাভ কৰিছিল।

ঊনৈশ চল্লিছ চনৰ আজিৰ দিনটোতে আমেৰিকান কম্পিউটাৰ বিজ্ঞানী এলেন কেৰ জন্ম হয়। 1945 চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ বি এছ চন্দ্ৰশেখৰৰ জন্ম হয়। 1969 চনৰ আজিৰ দিনটোতেই অসমীয়া হৰিচৰণ চাৰিবিদ মহাদেৱ ডেকাৰ জন্ম হয়। তেওঁ ফ্লৰিডাত অনুষ্ঠিত 2009 বৰ্ষৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। 1992 চনত মহাদেৱ ডেকাই কলকাতাত সম্পৰ্কীয় প্ৰশিক্ষণ লাভ কৰে। ইয়াৰ পাছতে তেওঁ বেংগালুৰুত অনুষ্ঠিত ভাৰাৰ কুমাৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়। 2002 চনত তেওঁ এক হৃদযন্ত্ৰৰ চাৰ্জাৰী হৈ যায়। এই সময়ছোৱাত কিছুদিনৰ বাবে তেওঁ বিৰতি লয়। পৰৱৰ্তী কালত অৰ্থাৎ 2008 চনত তেওঁ বাছেলমেনিয়া ছুপাৰবডি ৱৰ্ল্ড চেম্পিয়নশ্বিপত ৰাণাৰ আপ হয়। 2010 চনত তেওঁ ফ্লৰিডাত অনুষ্ঠিত আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। ১৯৮৫ চনৰ আজিৰ দিনটোতেই ভাৰতীয় অভিনেত্ৰী নুছৰত ভৰুচাৰ জন্ম হয়। শিল্পীগৰাকীয়ে বহুতো হিন্দী ছবিত অভিনয় কৰিছে। 2002 চনৰ টেলিভিছন ধাৰাবাহিকত কিটি পাৰ্টিত অভিনয় কৰি ভাৰুচাই অভিনয়ত আত্মপ্ৰকাশ কৰে। জয় সন্তোষী মা তেওঁৰ প্ৰথম হিন্দী ছবি আছিল। ইয়াৰ পিছত 2007 চনত জুবিন গাৰ্গৰ মিউজিক ভিডিঅ' জিন্দগী কহী গুম হেত অভিনয় কৰে। কল কিছনে দেখাৰ তেওঁ কেমিঅ' ভূমিকা আছিল আৰু 2010 চনত নুছৰতে তেলেগু ভাষাৰ ছবি তাজমহলত অভিনয় কৰিছিল। তেওঁৰ অন্তিম টেলিভিছন ভূমিকা আছিল সাত ঋষিকাৰ কাশ্যপৰ চৰিত্ৰত। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা বৰেণ্য ব্যক্তিসকলৰ বিষয়ে কিছু জনাব লৈছোঁ। 1870 চনৰ আজিৰ দিনটোতেই ভাৰতীয় গণিতজ্ঞ মাউণ্ট এভাৰেষ্টৰ প্ৰথম উচ্চতা নিৰূপণকাৰী আৰু আৱিষ্কাৰক ৰাধানাথ সিংদাৰৰ মৃত্যু হয়। 1996 চনৰ আজিৰ দিনটোতেই অসমৰ নিৰ্ভীক সাংবাদিক মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ মৃত্যু হয়। তেওঁ আছিল অসমৰ সংবাদ পত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা। পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰো প্ৰতিষ্ঠাপক নেতা আছিল। তাৰ আগতে তেওঁ গুৱাহাটী ষ্টক এক্সচেঞ্জত প্ৰবন্ধক হিচাপেও কাম কৰিছিল। পৰাগ কুমাৰ দাসৰ জন্ম হয় শিলঙত 1961 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয় এম চি এ স্কুল কটন কলেজৰ পৰা তেওঁ ক্ৰমে প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰে। 1967 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান তেওঁ লাভ কৰে। কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাগ বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে। দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয় আৰু দিল্লীৰ স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1984 চনত পঞ্জাব নেশ্যনেল বেংকত বিষয়া হিচাপে নিযুক্ত হয়। তাৰ পিছত ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সচেঞ্জত মহাপ্ৰবন্ধক হিচাপে যোগদান কৰে। 1995 চনত চাকৰিৰ পৰা পদত্যাগ কৰি তেওঁ অসমীয়া প্ৰতিনিধি কাকতৰ কাৰ্যবাহী সম্পাদক পদত যোগ দিয়ে। পৰাগ কুমাৰ দাস পূৰৱী দাসৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুই পুত্ৰ সন্তান আছে। 80ৰ দশকৰ অসমীয়া আলোচনী প্ৰান্তিক আৰু দ্য চেণ্টিনেল ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল। 1989 চনত মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰ পৰা সাপ্তাহিক বুধবাৰ কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। 1994 চনৰ আগাদ আলোচনীৰ প্ৰকাশক আৰু সম্পাদক আছিল তেওঁ। ইয়াৰ পাছতে তেওঁ অসমীয়া প্ৰতিনিধি কাকতৰ কাৰ্যবাহী সম্পাদকৰূপে দায়িত্ব গ্ৰহণ কৰে। মৃত্যুৰ সময়লৈকে তেওঁ প্ৰতিনিধিৰ সম্পাদক হিচাপে কৰ্মৰত আছিল। 1996 চনৰ 17 মে'ৰ দিনা গুৱাহাটীৰ ৰাজপথ অসমীয়া জাতীয় বিদ্যালয়ৰ সন্মুখত পৰাগ কুমাৰ দাসক গুলীয়াই হত্যা কৰা হয়। 1991 চনৰ পৰা পৰাগ কুমাৰ দাসে মানৱ অধিকাৰ

সংগ্ৰাম সমিতিৰ আহ্বায়ক আৰু পিছলৈ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ পূব মানৱ অধিকাৰ সমন্বয়ৰক্ষী সমিতিৰ তেওঁ সচিব প্ৰধান আছিল। ক্ৰমে 1992-1994 চনত গঠিত বাক স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ তেওঁ সক্ৰিয় নেতা আছিল। ২০২৪ চনৰ আজিৰ দিনটোতে অগপৰ প্ৰথম কাৰ্যালয়ত ৰাজহুৱা মন্ত্ৰী আৰু পৰৱৰ্তী পৰ্যায়ত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা থানেশ্বৰ বড়োৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। আজি হৈছে বিশ্ব উচ্চ ৰক্তচাপ দিৱস। সমগ্ৰ বিশ্বতে উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতা আনিবৰ বাবে এই দিৱস পালন কৰা হয়। শ্ৰোতাসকল, ইমানতে আজিৰ দিনটো অনুষ্ঠানটিৰ অন্ত পৰিল। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়ে। অসমৰ নদীৰ গতিপথ অধ্যয়ন, বানৰ পূৰ্বাভাস আৰু বানৰ ফলত প্ৰতিবছৰে ৰাজ্যখনত হোৱা ক্ষতি হ্ৰাস কৰাৰ পৰিকল্পনাৰে নেডাৰলেণ্ডছৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসমত অপৰাধী কাৰ্যকলাপৰ হাৰ 2021 চনৰ 349.9ৰ পৰা সম্প্ৰতি 100.2লৈ হ্ৰাস পাইছে বুলি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰিছে। অহা 21 মে'ৰ পৰা 4 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। প্ৰবীণ সাংবাদিক সম্পাদক লেখক হাইদৰ হুছেইনক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ অভিলেখ ভংগ কৰি 2025-26 পৰ্যটন বৰ্ষৰ 7 মাহত 1,50,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। প্ৰতিযোগিতাত দিল্লীত অনুষ্ঠিত আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়া ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্ছ 1,125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো স্বাস্থ্যধন অনুষ্ঠানটিৰ

0: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, আমি স্বাস্থ্যধন অনুষ্ঠানত বিভিন্ন ৰোগৰ বিষয়ে আলোচনা কৰি আছো আৰু আজি আমি এনে এক সমস্যাৰ বিষয়ে, এনে এক ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো যাক আমি কওঁ উচ্চ ৰক্তচাপ। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এই সমস্যা যি আছে সেয়া বাৰুকৈ বৃদ্ধি পাইছে। ইয়াৰ কাৰণনো কি আৰু ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ, আৰু এই বিষয়ে আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে ডক্টৰ জীৱ দত্ত। তেখেত হৈছে স্বাস্থ্য বিষয়া, 5 মাইল নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ। তেখেতে আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত অৱগত কৰিব যে আমি কি কৰা উচিত উচ্চ ৰক্তচাপৰ পৰা সকাহ পোৱাৰ বাবে বা বাচি থকাৰ বাবে। ছাৰ, প্ৰথমে আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ, মই ইয়াত আপোনালোকে আমন্ত্ৰণ কৰি আনিছে এই

0: এই স্বাস্থ্য অনুষ্ঠানটোত মই অনুষ্ঠান কৃতজ্ঞ।
1: হয় ছাৰ, আমি শ্ৰোতাসকলক কৈছোঁ যে আমি আজি আলোচনা কৰিম উচ্চ ৰক্তচাপৰ বিষয়ে। উচ্চ ৰক্তচাপ বুলি ক'লে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম কি বুজায়।
0: ধন্যবাদ। হাইপাৰটেনচন বা উচ্চ ৰক্তচাপ, হাই ব্লাড প্ৰেছাৰ বুলি জনা যায়, ইয়াক আমি, ই এক দীৰ্ঘম্যাদী ব্যৱস্থা। ইয়াক ধমনীৰ ৰক্তচাপ স্বাভাৱিক 140 বা 90 mm Hg যদি হয়, তাতকৈ বেছি হ'লে আমি উচ্চ ৰক্তচাপ বুলি কওঁ।
1: উচ্চ ৰক্তচাপ এটা আমি সৰুৰে পৰা শুনি আহিছোঁ বা বহুতে জানো যে হাই প্ৰেছাৰ বুলি কয় বা ল' প্ৰেছাৰ সকলোৰে থাকে, প্ৰেছাৰ সকলোৰে দেহত থাকে, কিন্তু কেতিয়াবা ই বৃদ্ধি পায়, কেতিয়াবা ইয়াত কমে, এই তাৰতম্য কেনেধৰণে ঘটে?
0: চাওক, আমি আপোনালোকে সকলোৱে গম পায় যে ইয়াৰ হাইপাৰটেনচনৰ কজিটিভ ফেক্টৰ ঢেৰ আছে। মানুহ সকলোৱে আজিকালি এটা আগৰ দিনসমূহৰ আৰু আজিৰ মাজত যথেষ্ট পাৰ্থক্য হৈছে। আগতে আমি খোৱা বা বোৱা, মানুহখিনি কৰ্মশীল আছিলে, আজিকালি আমি সহজতে চব বস্তু পাইছোঁ। যিহেতু আমি এক্সাৰচাইজ নকৰোঁ, যিহেতু আমি আজি ধৰক এলকহল বা ইনটক্সিকেট বস্তুবিলাক খাওঁ, এই বস্তুবিলাকৰ কাৰণেও আমি আজি এই ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে।
1: হয়, এটা খুব ডাঙৰ সমস্যা বৰ্তমান সময়ৰ। আমাৰ জীৱন ধাৰণো যথেষ্ট এতিয়া পৰিৱৰ্তন হৈছে, তাৰ বাবে এই উচ্চ ৰক্তচাপৰ সমস্যাত সকলোৱে এতিয়া ভুগিবলগীয়া হৈছে, অধিকাংশ লোকে। আপুনি দুই এটা কাৰণৰ কথা ক'লে, ইয়াৰ উপৰিও অন্য কিছু কাৰণ আছে নেকি?
0: চাওক, হাইপাৰটেনচন যদি আমি উচ্চ ৰক্তচাপ বুলি কওঁ, তাৰ যথেষ্ট ফেক্টৰ্ছখিনি আছে। ইয়াৰ যদি আমি মেইন ফেক্টৰ হিচাপে চাওঁ, লাইফষ্টাইল চেঞ্জটো এটা অতিকৈ গম্ভীৰ ইছ্যু, য'ত আমি ছল্ট ইনটেকটো থাকে, এটা অবিজ যদি ৱেইট বেছি বাঢ়ে সেই মানুহজনৰ ক্ষেত্ৰতো হয়, যোনে এক্সাৰচাইজ ভালকৈ নকৰে তেখেতৰ ক্ষেত্ৰত হয়, আৰু বিভিন্ন কাৰণ আছে যিখিনি কাৰণৰ কাৰণে আমি উচ্চ ৰক্তচাপত আক্ৰান্ত হ'ব লগা হয়।
1: হয়, উচ্চ ৰক্তচাপৰ কিছুমান কাৰণ আপুনি আমাৰ শ্ৰোতাসকলক ইতিমধ্যে অৱগত কৰিছে। ইয়াৰ লগতে আমাৰ খাদ্যৰ কাৰণে হ'ব পাৰে নেকি, খাদ্য অভ্যাসৰ কাৰণে?
0: নিশ্চয়কৈ, খাদ্য অভ্যাসটোতো ইয়াত প্ৰাইম ৰোল কৰে, কিয়নো চাওক, আজি আমি যদি খাদ্যৰ ক্ষেত্ৰত চাওঁ, আমাৰ আমি মেক্সিমাম ছল্ট ইনটেকটো কমাব লাগে, কেলছিয়াম বা পটাছিয়ামৰ পৰিমাণটো বঢ়াব লাগে, ফ্লুইড লেভেলটো আমি বেছিকৈ খাব লাগে, কিন্তু আমি দেখা যায় যে আমি খাদ্য মানে জাংক ফুড বা এইবিলাকত আমি ব্যৱস্থা কৰোঁ, আমি ৰেষ্টুৰেণ্টত গৈ যিখিনি আমি খাদ্য খাওঁ সেইখিনি আমাৰ উচ্চ ৰক্তচাপৰ কাৰণে এটা অতিকৈ বেয়া প্ৰভাৱ পেলোৱাৰ দিশত আগবাঢ়ে।
1: হয়, আৰু এটা কাৰণ হ'ব পাৰে নেকি যে কলেষ্ট্ৰলৰ কথা যিহেতু আমি কওঁ, কলেষ্ট্ৰল বেছি হ'লেও উচ্চ ৰক্তচাপ?
0: নিশ্চয়, কিয়নো চাওক, হাইপাৰটেনচন আৰু লিপিড প্ৰফাইলটো কৰিলেটেড থাকে। যেতিয়া আমি হাৰ্টৰ বিসংগতি হয়, কলেষ্ট্ৰল লেভেল বেছি যদি হয়, তেতিয়াও আমাৰ হাইপাৰটেনচনত ভুগিব পাৰে। কলেষ্ট্ৰলৰ যদি পৰিমাণ বেছি হৈ যায়, আমি কলেষ্ট্ৰল লেভেল তাত লিপিড যদি এক্সেচিভ হৈ যায়, তেতিয়া ডেফিনেটলি সেই ব্যক্তিজনৰ হাইপাৰটেনচনো এছ'চিয়েট হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি হয়।
1: হয় ছাৰ, এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ, গৃহিণীয়ে হওক বা আমি প্ৰায়েই দোকানবোৰত দেখোঁ, য'ত হোটেলবোৰ হওক বা সৰু দোকানবোৰতে হওক, যিকোনো খাদ্য বনোৱাৰ পিছত পুনৰ সেই তেলটো ব্যৱহাৰ কৰে, ই কিমান ভাল বা ই বেয়া?
0: এইটো অতিকৈ মাৰাত্মক, কিয়নো চাওক, আমি ফ্ৰেছ তেলত খাব লাগে। একেটা তেল যদি আজি আপুনি এখন ৰেষ্টুৰেণ্ট বা হোটেললৈ যায়, আপুনি দেখিবলৈ পাব যে যোনখিনি তেলত তেওঁলোকে কিবা এটা কুক কৰিলে, সেই কুক কৰা তেলখিনি কোনোদিন পেলাই নিদিয়ে, যোগে যোগে সেই তেলখিনি পিছদিনা আকৌ ভৰাইছে, আকৌ বনাইছে। এইবোৰ কাৰণত আমাৰ ধৰক কলেষ্ট্ৰল লেভেলৰ পৰা, লিপিড লেভেলৰ পৰা, আৰু যিকোনো বেমাৰত আক্ৰান্ত হোৱাৰ অতিকৈ সম্ভাৱনা বেছি।
1: আপোনাৰ মতে আমাৰ জ্যেষ্ঠসকলৰ উচ্চ ৰক্তচাপৰ যি পৰিমাণ, সেয়া কিমান থকাটো উচিত? যিসকল কিশোৰ আছে বা শিশুৰো দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত কিন্তু উচ্চ ৰক্তচাপৰ সমস্যা, কিমান কিমান হ'লে আমি সেইটো নৰ্মেল বুলি কওঁ?
0: সেইটো এটা সুন্দৰ প্ৰশ্ন আপুনি কৰিছে। যিহেতু আমি নৰ্মেল ব্লাড প্ৰেছাৰ, এতিয়া ব্লাড প্ৰেছাৰ বুলি ক'লে আমি দুটা ভাগত বিভক্ত কৰোঁ, এটা হ'ল ছিষ্টলিক ব্লাড প্ৰেছাৰ, এটা হ'ল ডায়ষ্টলিক ব্লাড প্ৰেছাৰ। ছিষ্টলিক ব্লাড প্ৰেছাৰটো হ'ল কি, কেনেকুৱা, ধৰক আপোনাৰ যদি আমাৰ মেক্সিমাম প্ৰেছাৰ আৰ্টেৰিয়ে হাৰ্টলৈ বিটখিনি কণ্ট্ৰেক্ট কৰিব লৈ গৈছে, সেইটোক আমি ছিষ্টলিক বুলি কওঁ, আৰু ডায়ষ্টলিক যেতিয়া হাৰ্ট বিটটো ৰেষ্টত থাকে তেতিয়া আমি ডায়ষ্টলিক বিপি বুলি কওঁ। ছিষ্টলিক বিপি আৰু ডায়ষ্টলিক বিপিৰ নৰ্মেল বিপি যদি আমি এজন ব্যক্তিৰ চাবলৈ যাওঁ, তেতিয়া 120/80 mm মাৰ্কৰী এজিত আমি সেই ব্যক্তিজনক কওঁ যে নৰ্মেল বিপি, আৰু যদি 140 বা 90 তাতকৈ এবভ হয় সেইখিনি আমি হাই ব্লাড প্ৰেছাৰ বুলি পৰিগণিত কৰোঁ। আৰু এতিয়া মই এটাই চবকে অনুৰোধ কৰিম, 18 বছৰৰ ওপৰৰ যিখিনি কিশোৰ বা আছে,

0: তেখেতলোকে এটলিষ্ট 3 বছৰৰ অন্তৰে অন্তৰে বিপি চোৱাটো অতিকৈ প্ৰয়োজন। আৰু যোন ব্যক্তিসকলে ধৰক 40ৰ ঊৰ্ধত আছে তেখেতসকলে এনুৱেলি বা আৰু যোনখিনি যদি বিপি ডিটেক্ট হৈছে তেখেতসকলে ৰেগুলাৰ বিপি মনিটৰ কৰাটো অতিকৈ প্ৰয়োজনীয়। আৰু যদি বিপিত হাই প্ৰেছাৰত আক্ৰান্ত আছে তেওঁলোকে মেডিকেশ্যনটো খোৱাটো অতিকৈ প্ৰয়োজনীয়, কিয়নো যদি বিপি হয় ই আমি মেডিকেল ভাষাত হাই ব্লাড প্ৰেছাৰটোক ছাইলেণ্ট কিলাৰ বুলি গম পাওঁ, কিয়নো তাত আপুনি যথেষ্ট ছাইন চিমটম দেখা নাপাবও পাৰে, নাপাব পাৰে, কিন্তু সেই মানুহজন ষ্ট্ৰকত বা মৰাত্মক এটা বিপদত পৰি যাবও পাৰে।
1: মানে বিপি যদি হাই হয়, উচ্চ ৰক্তচাপ যদি আপোনাৰ হাই হয়, তেনেহ'লে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি,
0: যথেষ্ট বেছি, কিয়নো হাৰ্ট এটেক বা ষ্ট্ৰক হোৱাৰ কাৰণে হাই ব্লাড প্ৰেছাৰটো একদম অতিকৈ ডেঞ্জাৰিয়াছ।
1: তেনেহ'লে যিসকল এই ৰোগত বৰ্তমান ভুগি আছে বা সেইসকল লোকে সদায় ঔষধ খাই থাকিব লাগিব, মেডিচিন সদায় লৈ থাকিব লাগিব তেওঁলোকে?
0: চাওক, ব্লাড প্ৰেছাৰ ইজ নট কিউৰেবল ডিজিজ, এইটোৰ কোনো কিয়ৰ নাই, ইয়াক আমি কণ্ট্ৰলহে কৰিব পাৰোঁ। সেইকাৰণে ব্যক্তিসকলৰ মাজত যদি আমি হাইপাৰটেনশ্যন ডিটেক্ট কৰিছোঁ, হাইপাৰটেনশ্যন ডিটেক্ট কৰা মানুহসকলে বিপি মেডিচিনটো খাব লাগিব, ৰেগুলাৰ বিপি চাব লাগিব, আৰু এক্সাৰচাইজ আৰু ছল্ট ইনটেকটো কমাবলৈ, কেলছিয়াম পটাছিয়ামৰ পৰিমাণটো বঢ়াবলৈ। কিন্তু এনেকুৱা মনত ভাব ল'ব নালাগিব যে মই বিপি মেডিচিনটো নাখাম, ৰেগুলাৰ মনিটৰিংটো অতি প্ৰয়োজন। আদাৰৱাইজ কেতিয়াবা যদি ষ্ট্ৰক বা হাৰ্ট এটেক হ'ব পাৰে, এইটো কিন্তু অতিকৈ দুৰ্ভাগ্যজনক হ'ব, কিয়নো ব্যক্তিসকলে এইটো খুব মনত ৰখাটো অতিকৈ জৰুৰী যে যদি তেখেতে হাই ব্লাড প্ৰেছাৰত ভুগি আছে তেওঁ ঔষধটো লোৱাটো জৰুৰী।
1: কিছু সংখ্যক লোকক কিন্তু দেখিবলৈ পোৱা যায় যে তেওঁলোকে যেতিয়া উচ্চ ৰক্তচাপ তেওঁলোকৰ আছে বুলি তেওঁলোকে খাইছিল, অকণমান মই ভাল পালোঁ, এৰি দিয়ে।
0: এইটোতো বহুত ডাঙৰ কথা, মই আপোনাক অলপ আগতে কৈ গৈছোঁ যে আমি হাইপাৰটেনশ্যনটো কিউৰেবল নহয়, আমি তাক প্ৰিভেণ্ট বা প্ৰটেক্ট কৰি থ'ব পাৰোঁ যে মানুহজনৰ এটা ষ্ট্ৰক বা হাৰ্ট এটেক নোহোৱাৰ কাৰণে, কিন্তু তেওঁ যে ঔষধটো এৰি দিব পাৰিব বা ঔষধ এৰি দিব এইটো কিন্তু গ্ৰহণযোগ্য নহয়।
1: বৰ্তমান সময়ত বিজ্ঞানৰ যুগ, বিজ্ঞানৰ যুগত যি বহু সংখ্যক ৰোগৰ কিন্তু বৰ্তমান বিভিন্ন উপায় ওলাইছে, উন্নত প্ৰযুক্তিত বিভিন্ন চিকিৎসা প্ৰদান কৰা হয় উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত, এনে কোনো বৈজ্ঞানিক বৰ্তমান সময়ত এনে কোনো প্ৰযুক্তি?
0: চাওক, হাইপাৰটেনশ্যনৰ ক্ষেত্ৰত এনেকুৱা প্ৰযুক্তি একো ওলোৱা নাই, কিন্তু আমি মেডিকেশ্যনটো ৰাখিছোঁ, মেডিকেশ্যন আছে আমাৰ যথেষ্ট, এটা চাইণ্টিফিক প্ৰট'কলৰ মাজত আমি মেডিকেশ্যনটো দিওঁ, আৰু সেই মেডিকেশ্যনৰ জৰিয়তে ঔষধ যদি সেৱন কৰে সেই ব্যক্তিজন হাইপাৰটেনশ্যনৰ পৰা মুক্তি পাই থাকিব আৰু তেওঁৰ একো দেহত ক্ষতি নহয়। কিন্তু তাৰ বাদে আৰু বেলেগ মেথড আমাৰ এতিয়ালৈকে চাইণ্টিফিক
1: ওলোৱা নাই। মেডিকেশ্যনৰ কথা যিহেতু আপুনি কৈছে, কেনেধৰণৰ?
0: ধৰক ছাৰক, আমি বিপিটো মনিটৰ কৰি পেচেণ্টজনৰ লগত তেওঁৰ পেৰামিটাৰ্ছখিনি চাই, তেওঁ যদি হাৰ্ট বা হাৰ্ট ৰিলেটেড ইছ্যু যদি নাই, কলেষ্ট্ৰল ৰিলেটেড ইছ্যু যদি নাই, আমি ধৰক মিনিমাম এমলোডিপেনৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু ইউনিফৰ্ম ট্ৰিটমেণ্ট এটা আমি ইউজুৱেলি ষ্টাৰ্ট কৰোঁ। আমি গভৰ্ণমেণ্ট অৱ ইণ্ডিয়া এতিয়া গাইডলাইনত আমি এমলোডিপেনে দিয়ে আৰু চব চিকিৎসালয়ত এমলোডিপেনটো এভেইলেবল কৰিছে, আমি সেইটো যদি নিয়মীয়াকৈ এজন ব্যক্তিক দিওঁ, তেওঁ যদি আৰু বেলেগ হাৰ্টৰ প্ৰব্লেম বা লিপিডৰ প্ৰব্লেম নাথাকে, তেতিয়া এইখিনি ঔষধ যদি ৰেগুলাৰ তেওঁ খায় তেতিয়া হয়, আৰু যদি বেলেগ প্ৰব্লেম থাকে তেতিয়া গোটেই ভালকৈ তেওঁ চেকআপটো কৰি কি কি পেৰামিটাৰ্ছৰ ৰিলেটেড আছে সেই লগত যদি সেই একে ঔষধখিনি লগত মিলাই লৈ এণ্টি হাইপাৰটেনচিভ মেডিকেশ্যনটো খায়, নিশ্চয়কৈ তেওঁ সদায় বিপদমুক্ত হৈ থাকিব।
1: হয় থাকিব। বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বহু লোকে এই ৰোগত যদি তেওঁলোকে ভুগিছে, তেনেহ'লে তেওঁলোকে চিকিৎসকৰ ওচৰত নগৈ ফাৰ্মাচীত গৈ তেওঁলোকে নিজে ঔষধ ক্ৰয় কৰি আহি খায়।
0: এইটোতো অতিকৈ মৰাত্মক কথা, কিয়নো সাধাৰণ জ্বৰ এটা হ'লেও আমি এডভাইচ বা এনকাৰেজ নকৰোঁ যে আপুনি গৈ পেৰাচিটামল এটা কিনি খাওক। আমি টাইম টু টাইম সদায় এডভাইচ কৰোঁ যে আপোনালোকে কোনো ঔষধ ডক্টৰ এজনৰ কনচাল্টেশ্যনৰ বা অনুমতিৰ বিনা ভালকৈ প্ৰপাৰলি চেক নকৰাকৈ নাখাব। তাততো হাইপাৰটেনশ্যনটো অতি ভয়ানক অসুখ, যোনটো মানে হাইপাৰটেনশ্যনৰ পেৰামিটাৰ্ছখিনি, য'ত আমি ধৰক চিষ্টলিক কিমান আছে, ডায়ষ্টলিক কিমান আছে, তেওঁৰ হাৰ্টৰ কণ্ডিশ্যন কেনেকুৱা, লিপিডৰ কণ্ডিশ্যন কেনেকুৱা, আমি গোটেইখিনি এটা প্ৰপাৰলি মনিটৰ কৰিহে তেওঁক এটা মেডিকেশ্যন দিওঁ। তেওঁ যদি আজি কেমিষ্ট শ্বপৰ পৰা OTC প্ৰডাক্টৰ নিচিনা যদি ডাইৰেক্ট খোজে যে মোক এটা এমলোডিপিন বা ষ্টেমলো দিয়ক, এইটো কিন্তু গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে। ইয়াৰ কাৰণে সেই ব্যক্তিজনৰ লাভতকৈ লোকচান বেছি হ'ব।
1: খুব সুন্দৰভাৱে আমাৰ শ্ৰোতাসকলক কৈছে যে আচলতে আমি কি কৰা উচিত, আৰু নিজে গৈ কেতিয়াও ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ উচ্চ ৰক্তচাপৰ ঔষধ খোৱাটো আচলতে উচিত নহয়। এজন ৰোগীয়ে ভুগি আছে এই ৰোগত, তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কেনেধৰণৰ ব্যৱস্থা নিজৰ ঘৰতে ল'ব পাৰে, ব্যায়াম বা এনেধৰণৰ কোনো?
0: চাওক, মই

0: অকণমান আগতে আপোনাক অলৰেডি কৈছোঁ যে ৰেগুলাৰ এক্সাৰচাইজ, ফ্লুইড লেভেলটো বঢ়াব লাগিব আৰু এটা ইউনিফৰ্ম ব্যায়াম সদায় ৰেগুলাৰলি কৰিব লাগিব। এই এক্সাৰচাইজৰ জৰিয়তে ৱাকিংটো অতি ভাল, চাইকেলিং কৰাটো অতি ভাল, আৰু দুই টাইম যদি খোজকাঢ়িব পাৰে খুবেই ভাল তেওঁ। আৰু নিমখৰ পৰিমাণটো খাদ্যত যথেষ্ট কমাব লাগিব আৰু ৰেড মিটটো আৰু ডেশ ফুড খাব লাগে। এই ডেচ ডায়েটটো অতিকৈ প্ৰয়োজনীয় আৰু যদি তেনেকুৱা তেওঁ এটা চৰ্চা কৰে, সেই টাইপৰ খাদ্যৰ লগত তেওঁ যদি নিজকে কানেক্টেড কৰি থয়, ডেফিনেটলি তেওঁ হাই ব্লাড প্ৰেছাৰৰ পৰা উপশম হৈ থাকিব বুলি মই
1: ধাৰণা কৰিছোঁ। আচলতে ব্যায়ামটো আমি ঘৰতে কৰি থাকিব পাৰোঁ, মেদবহুলতাও ইয়াৰ এটা কাৰণ নহয় জানো? সেই ক্ষেত্ৰতো
0: অবিসিটিটো এটা মুখ্য কাৰণ। যদি অবিসিটি, মেদবহুলতা যোনটো আপুনি কৈছে যে হাই ব্লাড প্ৰেছাৰৰ এটা মুখ্য কাৰণ, সেইকাৰণে যদি আপুনি এক্সাৰচাইজটো কৰে ডেফিনেটলি আপুনি বডিৰ ফিটনেছটো আহিব আৰু ফিটনেছ অহাৰ লগে লগে ডেফিনেটলি আপুনি এই ৰোগৰ পৰা নিৰাময় হৈ থাকিব।
1: বিশেষকৈ এতিয়া কিন্তু প্ৰায়ভাগে দেখিবলৈ পোৱা যায়, যিহেতু আমি শিশুৰ কথাও আলোচনা কৰিব লাগিব, শিশুসকলো এই ৰোগত আক্ৰান্ত হৈছে। বহু শিশুৰ উচ্চ ৰক্তচাপ তেওঁলোকৰ কম বয়সতে হয়। এই ক্ষেত্ৰত অভিভাৱকসকল কিমান দায়বদ্ধ হোৱাটো প্ৰয়োজনীয়?
0: চাওক, অভিভাৱকসকলৰ আজি মই যদি আপোনাক যদিও প্ৰাসংগিক নহয় ক'বলৈ বাধ্য হৈছোঁ, কিয়নো চাওক আজি এগৰাকী মাতৃয়ে কেতিয়াবা এনেকুৱা দেখা পোৱা যায় যে আজি মই টিফিনটো ৰেডি কৰিব নোৱাৰিলোঁ, তুমি মেগিকে লৈ যোৱা, এনেকুৱা এটা যোনটো হেবিট ক্ৰিয়েট কৰাই দিয়ে, সেই বস্তুবিলাকে বাচ্ছাটোৰ মাজত এটা অবিচ কণ্ডিশ্যনলৈ লৈ যায়গৈ, তাৰ মেদ বহুলতা হৈ যায়, খোৱা বোৱাত ৰেষ্ট্ৰিকশ্যনখিনি নাথাকে। এটা ৰুটিন ডায়েট যদি বাচ্ছাটোক দিয়ে, সেই বাচ্ছাটো ডেফিনেটলি পৰৱৰ্তী পৰ্যায়ত তাৰ বডিটো ষ্টেবল থাকিব। সেইকাৰণে মাকজনীৰ যথেষ্ট দায়িত্ব থাকে যে বাচ্ছাটোৱে কি খাইছে, কি টিফিনত দিয়াটো উচিত আৰু কিদৰে খাদ্যটো খুওৱা উচিত, সেই বস্তুবিলাকৰ ওপৰত যদি ধ্যান থাকে, নিউট্ৰিশ্যনটো যদি ভালকৈ লয়, ডেচ ফুডখিনি যদি এনকাৰেজ কৰা যায়, ডেফিনেটলি মই ভাবোঁ যে সৰু পৰাই তেওঁলোকে পৰিত্ৰাণ পাব পাৰিব। যে হাইপাৰটেনশ্যন বুলিয়ে কোৱা নাই, যিকোনো ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত তেওঁক এইটো সম্ভৱ হৈ উঠিব।
1: ছাৰ, আমি শিশুৰ কথা পাতিলোঁ, এতিয়া আমি জ্যেষ্ঠসকললৈ আহিছোঁ। বৰ্তমান দেখিবলৈ পোৱা গৈছে লাইফষ্টাইলৰ লগত আমাৰ বহুত জীৱনশৈলী আমাৰ বহু পৰিৱৰ্তন হৈছে আৰু বহুতে নিজকে এই যি আধুনিক জীৱনশৈলী তাৰ লগত খাপ খুৱাবৰ বাবে এলকহল ব্যৱহাৰ তেওঁলোকে কৰে, এলকহল তেওঁলোকে সেৱন কৰে, স্মকিং তেওঁলোকে কৰে, এয়া কিমান আপুনি ভাল বুলি ক'ব?
0: চাওক, মই আগতো কৈছোঁ যে স্মকিং আৰু এলকহল, সেই স্মকিং আৰু এলকহল সেৱন কৰিলে হাইপাৰটেনশ্যনটো ইনক্ৰিজ হৈ যায়, য'ত মানে ব্লাড ভেছেলটো ৰেষ্ট্ৰিকশ্যন হয়, চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো হেৰি কৰাৰ ক্ষেত্ৰত এটা বাধা সৃষ্টি হয়। সেইকাৰণে এলকহল আৰু স্মকিং যদি কৰে ডেফিনেটলি হাইপাৰটেনশ্যনত ভুগিবই। সেইকাৰণে আমি সদায় সকলো পেচেণ্টক কওঁ যে আপুনি এলকহল সেৱন আৰু স্মকটো নকৰে যাতে, কিয়নো এইটোৰ লগত লিংক থাকে। আৰু আজিকালি আপুনি চাব, যদি আজি আমি কলেজৰ ষ্টুডেণ্টছৰ মাজতো যাওঁ, সিহঁতি স্মকিংটো খুব কমনলি কৰে। এতিয়া এই বস্তুটো কিন্তু যথেষ্ট মানে এটা বেয়া চিন ক্ৰিয়েট হৈ আছে, যোনটো আমি নাভাবোঁ যে এলকহল আৰু স্মকিঙৰ জৰিয়তেও হাইপাৰটেনশ্যনটোৱে বহুত প্ৰাদুৰ্ভাৱ হোৱা দেখা পৰিলক্ষিত
1: হয়। আচলতে আমি আধুনিক হ'ব লাগে, কিন্তু নিজৰ স্বাস্থ্যৰ ক্ষতি কৰি আধুনিক হোৱাটো আচলতে উচিত নহয়। অন্য এটি কথা, বৰ্তমান সময়ত কৰ্মব্যস্ততা সকলোৰে মাজত, অফিচসমূহতে হওক বা অন্য যিসমূহ চৰকাৰীয়ে হওক বা ব্যক্তিগত খণ্ডতে হওক, কামৰ প্ৰেছাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু সেই প্ৰেছাৰৰ ফলতো বহু লোক দেখিবলৈ পোৱা গৈছে আক্ৰান্ত হৈছে। ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ?
0: চাওক, আজি মই যিকোনো এজন এমপ্লয়ীৰ ক্ষেত্ৰত আমাৰ ৱৰ্কলোডটো যথেষ্ট বেছি, আমি ষ্ট্ৰেছত থাকোঁ, ঘৰতো আমি ষ্ট্ৰেছ লওঁ, অফিচতো যদি ষ্ট্ৰেছ লওঁ, ডেফিনেটলি আমি এই ষ্ট্ৰেছতে আমাৰ প্ৰেছাৰটো বৃদ্ধি হয়। তা আমি যদি এইটোৰ কাৰণে আমাৰ মেডিটেশ্যন এটা কৰাটো অতিকৈ প্ৰয়োজন। যদি আমি আধা ঘণ্টা বা এঘণ্টা মেডিটেশ্যন কৰি নিজকে কনচেনট্ৰেট কৰি এটা মানে মাইণ্ডছেটটো ঠাণ্ডা কৰোঁ, তেতিয়াও কিন্তু আমি পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত কৰ্মটো কৰিবই লাগিব, অফিচতে হওক বা ঘৰতে হওক। ঘৰত ল'ৰা ছোৱালীৰ প্ৰেছাৰ, ফেমিলিৰ প্ৰেছাৰ, অফিচত আপোনাৰ অফিচৰ কৰ্মৰ প্ৰেছাৰ, সেই গোটেইসমূহ কৰি আৰু আপুনি যদি মেডিটেশ্যনটো কৰে, ডেফিনেটলি আপুনি এইটোৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত মই ভাবোঁ সম্ভৱ হৈ উঠিব। কিন্তু কৰ্মক্ষেত্ৰতো আপুনি ত্যাগ কৰিব নোৱাৰে।
1: আচলতে কৰ্মক্ষেত্ৰত এনেধৰণৰ অকণমান ব্যৱস্থা থকাটো ভাল নেকি, যে অকণমান সময়, সেই আঠ ঘণ্টা বা দহ ঘণ্টা সময়ৰ অকণমান সময় যদি কৰ্মচাৰীক মেডিটেশ্যন কৰিবৰ কাৰণে তেওঁলোকে

0: মই দিয়ে কাৰ্যালয়তে?
1: সেইটো চাওক, এইটো চব কাৰ্যালয়ত সম্ভৱ হৈ নুঠে। আজি মই এজন চিকিৎসা বিষয়া, মই মোৰ হস্পিটেলত বহাৰ পৰা মই বাহিৰলৈ উঠিব সময় নাপাওঁ, ইমান আমাৰ পেচেণ্টৰ লোড থাকে। তেতিয়া ধৰক সেইটো টাইমত আমাৰ আমি আকৌ এটা মেডিটেশ্যন কৰাৰ সময় নাথাকে। কিন্তু অফিচিয়েল যোনবিলাক ধৰক অফিচত কাম কৰে তেখেতসকলৰ ক্ষেত্ৰত মই ভাবোঁ এইটো প্ৰযোজ্য, আৰু অকণমান সময় যদি তেওঁলোকে মেডিটেশ্যনত নিয়োজিত কৰে যথেষ্ট ফল পাব বুলি মই আশা ৰাখোঁ, আৰু এইটো কৰাটো অতিকৈ প্ৰয়োজনীয়। ইভেন মই ভাবোঁ যে যদি পৰা যায় আমাৰ হেলথ ছেক্টৰতো যদি আমি অকণমান আগতীয়াকৈ গৈ যদি এই কামখিনি কৰিব পাৰোঁ, যথেষ্ট ৰোগৰ পৰাও পৰিত্ৰাণ কৰিব পাৰোঁ, আৰু যোনখিনি পেচেণ্ট আহে সেইটো এটা মেছেজো যাব যে ধৰক আমি মাইণ্ডছেটটো মেডিটেশ্যনৰ জৰিয়তে কিন্তু আপুনি কুল থাকিব পাৰিব আৰু হাইপাৰটেনশ্যন এই ৰোগটো বা এই প্ৰব্লেমটোৰ পৰা আপুনি ছাবছাইড হৈ থাকিব পাৰিব বুলি মোৰ ধাৰণা হয়।
0: বেছি সময় নহয়, আধা ঘণ্টাৰ বাবে যদি সকলোকে দিয়ে, কাৰণ কাম আপুনি যিদৰে কৈছে আমি কৰিবই লাগিব আৰু কামৰ প্ৰেছাৰ নিশ্চয়কৈ থাকিবই, আৰু তাৰ লগতে আমি আমাৰ দেহৰ কথাও চিন্তা কৰিব লাগিব। অন্য এটা কথা, ডিজিটেলৰ যুগ বুলি আমি যিহেতু এতিয়া কওঁ, কম্পিউটাৰ হাতে হাতে মোবাইল আৰু বিশেষকৈ শিশু হওক বা কিশোৰ কিশোৰী হওক বয়োজ্যেষ্ঠ সকলোৱে আজিকালি মোবাইলতেই ব্যস্ত, এয়া আমাৰ দেহৰ কাৰণে কিমান উচিত?
1: অতিকৈ ক্ষতিকাৰক। চাওক, আমি আগতে বহু আগতে ধৰক আজি এনেকুৱা দেখা পোৱা যায় এজনৰ হাততো এটা মোবাইল নহয়, চাৰিটা পাঁচটাকৈ লৈ ফুৰে। এই ৰেডিয়েশ্যনটো ইমানেই ডেঞ্জাৰিয়াছ, এই আমি কাৰ্চিনজেনিক, এই ডিভাইচটো আমি জাষ্ট ইউজৰ কাৰণেহে লাগে, আমাৰ অতি প্ৰয়োজন। আমি চাৰিটা পাঁচটা ডিভাইচ এইটো লৈ ফুৰাটো মই ভাবোঁ এইটো একদমেই ধৰক নিজৰ মৃত্যু নিজে মাতি অনাৰ নিচিনা, কিয়নো এই ডিভাইচটোৱে ইমান ৰেডিয়েশ্যনেৰে সেই ব্যক্তিজনৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব, আপুনি নাৰ্ভবিলাকো উইক হৈ যাব, কিয়নো তেওঁলোকৰতো কাৰ্চিনজেনিকটো হয়েই আৰু নাৰ্ভছ আপুনি যোনটো জেগাত থয় সেইটো মেডিকেলি বহুত তাৰ ক্ষতি আছে। আৰু যদি আপুনি ৰিচাৰ্চৰ ৱৰ্কত যদি এই বস্তুটো চাই ইয়াৰ ডিটেইলছটো গম পাব। সেইকাৰণে কিন্তু মই সৰু শিশুসকলকো এতিয়া মাকসকলে কেতিয়াবা এনেকুৱা দেখা পোৱা যায় তেওঁ ভাতকেইটা খোৱালেও বাচ্চাটোক মোবাইলটো হাতত দি দিয়ে, কিন্তু এনেকৈ এনকাৰেজ কৰাটো অতিকৈ বেয়া, কিয়নো সি তাৰ এটা মেনিয়া হৈ গৈছে যে মোবাইলটো নহ'লে মোৰ বাচ্চাটোৱে ভাত নাখায়, আৰু মাকজনীয়েও এইটো কৈ এটা গৰ্ব অনুভৱ কৰে যে মোৰ বাচ্চাটোক মই মোবাইল দি ভাত খুৱাওঁ। এই মানসিকতাটো, এই মাইণ্ডছেটটো আমি চেঞ্জ কৰিব হ'ল, কিয়নো ডিজিটেলটো আমি জাষ্ট আমাৰ তাৰ ভাল ইউজৰ কাৰণেহে লাগে। আমি গুগলত চাইছোঁ কিবা এটা অসুবিধা পাইছোঁ যদি আমি হাইপাৰটেনশ্যনটোৰ ওপৰতে কেনেকৈ ঔষধ কি খাব লাগে, আমি নিজে খাব নালাগে কিন্তু আমি ৰোগটোৰ বিষয়টোতো আমি জনাটো জৰুৰী। সেইকাৰণে সেইখিনি যোনখিনি আমাৰ নলেজ গেইন কৰিব লাগে সেইখিনি চোৱাটো বা জনাটো অতিকৈ প্ৰয়োজন। কিন্তু আমি যোনখিনি এতিয়া আজিৰ বাচ্চাই চাই থাকে গেমছ বা কি, আপুনি চাবচোন চকুৱে নেদেখা হৈ পৰিছে বাচ্চাবিলাকে, গ্ৰেজুৱেলি চকুত প্ৰেছাৰ পৰিছে, আৰু তেওঁলোকৰ সৰু বয়সতে হাইপাৰটেনশ্যন যে হ'ব এইটো নিশ্চয়কৈ মই আজি যদি আপুনি প্ৰমাণ কৰে, ষ্ট্ৰেটেজি যদি লয়, আপুনি ডেফিনেটলি পাব ইয়ং এডাল্টৰ মাজতো হাইপাৰটেনশ্যনৰ প্ৰাদুৰ্ভাৱটো যথেষ্ট বেছি হৈ পৰিছে।
0: হয়, আগতে এই সমস্যা নাছিলেই। আমি যিদৰে মোবাইলক সময় দিওঁ, আমি ব্যায়ামৰ কথা কৈছোঁ, নিয়মিত আমি ব্যায়াম কৰিব লাগে, তেতিয়া আমাৰ শৰীৰটো সুস্থ হৈ থাকিব, এনেধৰণৰ ৰোগৰ পৰা আমি পৰিত্ৰাণ পাম। কিন্তু আমি সেইখিনি সময় ব্যায়ামক নিদি আমি মোবাইলটোক লৈয়ে ব্যস্ত হৈ থাকোঁ। মোবাইলৰ কাৰণে আমাৰ সময় আছে কিন্তু ব্যায়ামৰ কাৰণে আমাৰ সময় নাই, যাৰ বাবে এতিয়া এনেধৰণৰ সমস্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ভাৰতত কিন্তু বৰ্তমান সময়ত এই ৰোগ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে।
1: হয়,
0: আমি কি কৰাটো উচিত?
1: চাওক, মই ক'লোৱেই এতিয়া লাইফষ্টাইল চেঞ্জটো অতিকৈ প্ৰয়োজনীয়, আৰু কোৱাৰ দৰে ধৰক মানুহসকল প্ৰত্যেক ব্যক্তিয়ে নিজক প্ৰথমে নিজৰ ঘৰখনৰ নিজৰ ছ'চাইটিখনক যে আমি কি কৰিলে এই ৰোগটোৰ পৰা পৰিত্ৰাণ হ'ব পাৰিম। আৰু ইয়াৰ হাইপাৰটেনশ্যন হোৱাৰ লগে লগে এইটো ছাইলেণ্ট কিলাৰ, মই কৈছোঁৱেই এইটো ছাইলেণ্ট কিলাৰ, ই কেতিয়া ব্যক্তিজনক কেতিয়া হাৰ্ম কৰিব, কি অৱস্থালৈ লৈ যাব, ছাইন চিম্পটম নেদেখিবও পাৰে। সেইকাৰণে ইয়াক আপুনি ই ছাইলেণ্টলি আপোনাক বিনষ্ট কৰাৰ আগত আপুনি আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰাটোৱে অতিকৈ জৰুৰী।
0: আমি আচলতে জীৱনশৈলীটো কেৱল এইটো ৰোগৰ বাবেই নহয়,
1: প্ৰত্যেকটো ৰোগৰ বাবে আমাৰ জীৱনশৈলী চেঞ্জ কৰাটো অতিকৈ প্ৰয়োজনীয়, কিয়নো আমি আজিৰ তাৰিখত ভাল নাখাওঁ, আমি মাছ এটা খালেও ইউৰিয়া দিয়া মাছ খাওঁ, সেইবিলাকো এটা হাইপাৰটেনশ্যনৰ কাৰণ বুলি ক'লেও ভুল নহ'ব, কিয়নো তাৰো সংগতি থাকে। এতিয়া যদি আমি এটা মুৰ্গী খাওঁ, মুৰ্গী আগতে আমি দেখিছিলোঁ যে চিকেন বুলি ক'লে এটাই দেখিছিলোঁ, এটাই ভেৰাইটিজ, কিন্তু এতিয়া চিকেন বুলি ক'লে মাল্টি ভেৰাইটিজ, আপুনি ভাল কোৱালিটিৰ

0: মুরগিটা আপনি চিনিয়ে নাপাব কোনটো চিকেন নো কি, কিন্তু নামটো চিকেনেই পাইছে। সেইকাৰণে ইমান তাত মানে আর্টিফিশিয়ালি প্রিপেয়ার করা হয়েছে, সেইটো খোৱার পাছত আমার যোনটো প্রোটিন আমি পাম বলে ভাবো, সেইটো বরংস প্রোটিন নাপাও, আমি হাইপারটেনশন ডেভেলপে করো।
1: শাক পাচলি ফল মূলৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে
0: একেই কথা, মেডিকেশ্যন দিয়ে। আজি আমি যদি ভাল কলে আখি খাওঁ বুলি ভাবোঁ, কলটোতো চকচকীয়াকৈ ৰঙা হৈ পকি থাকে, কিন্তু সেই কলটোত কাৰ্বাইড দি পকাইছে। চাওক, এইটো খোৱাৰ লগে লগে আমি কনজিউম কৰাৰ লগে লগে ডেফিনেটলি আমি বেমাৰত আক্ৰান্ত হ'ম, কিন্তু আমি উপায় নাই। সকলো ব্যক্তিয়ে যোনখিনিয়ে হেলথ ৰিলেটেড ইস্যু জানে তেওঁলোকে অৱশ্যে যথেষ্ট কেয়াৰফুল এই ক্ষেত্ৰত, আৰু যিসকলে ধৰক এই জ্ঞানটো নাই তেখেতসকলেতো ডাইৰেক্টলি খাইছে, খায়েই আছে।
1: হয়,
0: আৰু খোৱাৰ ফলত কি হৈছে, এই ৰোগ ঘৃণা প্ৰেছাৰ ডায়েবেটিছ নানান অচিন বেমাৰ গ্ৰাহ কৰি উঠিছে।
1: হয়, এগৰাকী চিকিৎসক হিচাপে আপোনাৰ ওচৰত এনেধৰণৰ সমস্যা লৈ বিভিন্ন ৰোগী আহে, পৰামৰ্শ আপোনালোকে আগবঢ়ায়, তেওঁলোকে সেয়া কিমান দূৰ আচলতে গ্ৰহণ কৰে?
0: চাওক, আমি প্ৰত্যেকজন পেচেণ্টক যদি এটা হাইপাৰটেনশ্যন আমি ডিটেক্ট কৰোঁ, এমাহৰ বাবে তেওঁলোকক আমি ঔষধ দিওঁ। এমাহৰ পাছত আমি কওঁ যে আপুনি আকৌ ৰিভিজিট কৰিব আৰু ৰেগুলাৰ বিপিটো চেক কৰিব, যাতে আমি আপোনাক যদি প্ৰেছাৰটো আমি যিহেতু কিউৰেবল ডিজিজ নহয় যদিও কণ্ট্ৰল কৰিব পাৰোঁ, আপুনি জীৱনশৈলীৰ যোনটো মই ক'লোঁ যে ধৰক এক্সাৰচাইজখিনি কৰিব, খোৱা বোৱাৰ ক্ষেত্ৰত যতন ল'ব, ছল্ট ৰেষ্ট্ৰিক্টেড ডায়েট খাব, এই গোটেইখিনি আমি তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিখিনি টিপছ দিব লাগে, মেডিকেলি যিখিনি আমি ক'ব পাৰোঁ সেইখিনি গোটেইখিনি কওঁ, যাতে সেই পেচেণ্টজন এই ৰোগটোত যোনখিনি আমাৰ অপিডিলে আহে, আমি যথেষ্ট তেওঁলোকক মটিভেট কৰি বিপি ৰিলেটেড গোটেইখিনি ইছ্যু কওঁ, যাতে এই ৰোগটোক তেওঁলোকৰ পৰা পৰিত্ৰাণ পায় আৰু পাছত গৈ হাৰ্ট ৰিলেটেড ইছ্যু বা বেলেগ কিবা নহয়।
1: আচলতে কেৱল চিকিৎসকৰ পৰামৰ্শ ল'লেই নহ'ব, সেয়া গ্ৰহণ কৰি সুন্দৰভাৱে পালন কৰিব লাগিব, গ্ৰহণ কৰিব লাগিব, পালন কৰিব লাগিব, তেতিয়াহে আমি এনেধৰণৰ ৰোগৰ পৰা সাৰি থাকিব পাৰিম। ছাৰ, শেষত আমাৰ শ্ৰোতাসকলক আপুনি কেনেধৰণৰ উপদেশ দিব বিচাৰিব?
0: মই শ্ৰোতাসকলক মোৰ তৰফৰ পৰা এটাই অনুৰোধ কৰোঁ যে আপোনালোকে সদায় খোৱা বোৱা ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰক, ফ্লুইড লেভেলটো সদায় খাওক, ছল্ট ৰেষ্ট্ৰিক্টেড ডায়েট খাওক আৰু ডেচ ফুড খাওক, যাতে আপুনি হাইপাৰটেনশ্যনৰ পৰা পৰিত্ৰাণ পাব পাৰে। ডেচ ডায়েটটো অতিকৈ প্ৰয়োজন।
1: এই ডায়েটটো কেনেধৰণৰ হ'লে ভাল?
0: এতিয়া ধৰক আপুনি তাত হাৰ্বছ থাকিব, কাৰ্ব যোনটো আমি কাৰ্বছ বুলি কওঁ, তাত আপোনাৰ পটাছিয়াম কেলছিয়াম থাকিব, ছল্ট কম থাকিব, এনেকুৱা ফুড আইটেমছকেইটাক চব্জিজাতীয় বস্তু বেছিকৈ খাব লাগে, ফ্ৰুটছ খাব লাগে, ছালাড খাব লাগে, এইখিনি যদি আপুনি খায় নিশ্চয়কৈ এই ৰোগৰ পৰা, আৰু ৰেগুলাৰ এক্সাৰচাইজ কৰাটো অতিকৈ প্ৰয়োজন, চাইকেলিং হওক, তাৰপিছত জগিং হওক, মেডিটেশ্যনটো জৰুৰী, আৰু এলকহল আৰু আপোনাৰ যোনটো স্মকিং, এই দুটাৰ পৰা কিন্তু আপুনি যথেষ্ট আঁতৰত থাকিব লাগিব, আৰু মোবাইল ইউজটো 4-5 মোবাইল লোৱাটো মই ভাবোঁ এইটো সঁচাই প্ৰশংসনীয় নহয়। এইটো তেওঁৰ ধৰক নিজকে নষ্ট, নিজকে তেওঁ বিপদলৈ ঠেলি দিয়া নিচিনাই বিষয় এইটো, কিয়নো এটা মোবাইলকে আমি সদায় কওঁ যে এটাই ডেঞ্জাৰিয়াছ, তাতে 2-3 মোবাইলৰ কোনো জৰুৰী নাই, ইমান আৰ্জেঞ্চিও নাথাকে, এটা দিয়ে চলে বুলি মই ভাবোঁ।
1: কিন্তু আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যে কাৰ্বহাইড্ৰেটৰ কথা যিহেতু কওঁ, আমাৰ অসমখনত আমি ভাত খাই ডাঙৰ দীঘল হৈছোঁ বা আমাৰ ভাত খোৱাৰ পৰিমাণটো বেছি, ই আমাৰ উচ্চ ৰক্তচাপত প্ৰভাৱ পেলাব পাৰে নেকি?
0: যথেষ্ট, কিয়নো চাওক কাৰ্বহাইড্ৰেটটো আমি একদমেই কম খাব লাগে, কিয়নো ইয়ং জেনেৰেশ্যন বাচ্চাবিলাকক খুওৱাটো বেলেগ কথা। এতিয়া আমি কাৰ্বহাইড্ৰেট যদি খাওঁ ডায়েবেটিছটো হ'বই, উচ্চ ৰক্তচাপৰ লগতো তাৰ এটা ৰিলেশ্যন আছে, সেইকাৰণে আপুনি কাৰ্বহাইড্ৰেটছ ফ্ৰী অলপ খাব লাগে। কাৰ্বহাইড্ৰেটছটো ধৰক আজিকালি উষ্ণা চাউল ওলাইছে, যদি আপুনি ভাতো খায়, সিদ্ধ চাউলৰ ভাতটো যেন যোনটো KRT বুলি কয় বা উষ্ণা চাউল, যাত আমাৰ মাৰটো নাথাকে। এতিয়া আমি দেখা পাওঁ যে আমি বজাৰত পোৱা যোনটো আইজুং বা হেৰি চাউল খাওঁ, সেই চাউলটোত তাত বহুত পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে, সেই কাৰ্বহাইড্ৰেটটোৱে কিন্তু ক্ষতি কৰে। আৰু আলু চালু এইবিলাক খোৱাৰ ক্ষেত্ৰতো আমি যথেষ্ট কমাব লাগিব, মানে যিমানে এজটো বাঢ়ি যায় 40+ সেই ব্যক্তিসকলে এই খাদ্যৰ ওপৰত যথেষ্ট ধ্যান দিয়াটো জৰুৰী। ইয়ংষ্টাৰ্ছৰ মাজত যথেষ্ট তেওঁলোকৰ ইমান প্ৰব্লেম নহয়, কিন্তু 40+ যিখিনি এডাল্টছ আছে সেইখিনি ক্ষেত্ৰত মই কওঁ যে খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকক সাৱধানতা অৱলম্বন কৰাটো জৰুৰী।
1: সুন্দরক সারে আমার শ্রোতাসলক বুঝাই দিছে যে আসলে আমি কি করা উচিত।

0: চিট কি কৰিব আমি নালাগে, কেৱল উচ্চ ৰক্তচাপৰ বাবেই নহয় অন্য ৰোগৰ পৰাও আমি পৰিত্ৰাণ পাব পাৰোঁ, হাত সাৰি থাকিব পাৰোঁ যদি আমি এইসমূহ কথা মনত ৰাখোঁ। অশেষ ধন্যবাদ ছাৰ, আজি আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু শ্ৰোতাসকলক এই সন্দৰ্ভত বিৱৰি ক'লে।
1: ধন্যবাদ।
0: শ্ৰোতা, ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে পাঁচমাইল নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাক্তৰ জীৱদত্তই। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

0: আভা রাখি।
1: ইফকো নেনো হারৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: এতিয়া নিবেদন কৰিছো মাধৱ ৰবীন্দ্ৰৰ কণ্ঠৰ গীত।

শ্ৰোতাসকলে মাধৱ ৰবীণৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খতেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে চাবাচাৰ সন্ধিয়া আৰু নিউজ এট নাইন আমাৰ কেন্দ্ৰই লিখি শুনাব।

0: निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: Vishwanath Charalaya Assam. Movie nights just got better. Join us at Complex Cinemas for great vibes, comfy seats and amazing sound.
3: এবাৰ শুনাবলৈছো আশা ভোসলে আৰু আদনান সামীৰ কণ্ঠৰ আনেটিকেট।

এয়া আকাশবাণীৰ তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো গজলৰ অনুষ্ঠান। এই অনুষ্ঠানত প্ৰথমে শুনাব লৈছো জগজিৎ সিঙৰ কণ্ঠৰ গজল।

0: बाकी सब कंगा।
1: এতিয়া নিবেদন কৰিছো গোলাম আলীৰ কণ্ঠৰ এটি গজল।

শ্ৰোতাসকলে গজলৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণীৰ তেজপুৰ। এতিয়া আগবঢ়াইছো হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। এই অনুষ্ঠানত প্ৰথমে শুনাব লৈছো লাৱাৰিছ বোলছবিৰ আশা ভোছলে আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

0: আভা রাখি।
1: ইফকো ন্যানো হারৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: Vishwanath Charalaya Assam. Movie nights just got better. Join us at Complex Cinemas for great vibes, comfy seats and amazing sound.
3: হিন্দী বোলছবিৰ গীত অনুষ্ঠানত এবাৰ শুনাব লৈছোঁ চিলচিলা বোলছবিৰ লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

0: Vishwanath Charalaya Assam. Movie nights just got better. Join us at Complex Cinemas for great vibes, comfy seats and amazing sound.
1: এবাৰ শুনাব লৈছোঁ সাত সাত বোলছবিৰ জগদীশ সিং আৰু চিত্ৰা সিঙৰ কণ্ঠৰ এই গীতটি।

0: Vishwanath Charalaya Assam. Movie nights just got better. Join us at Complex Cinemas for great vibes, comfy seats and amazing sound.
1: শেষত নিবেদন কৰিছো ইনচান বুলছবিৰ মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল নিৰঞ্জন বড়ো আৰু মৃগাংক শৰ্মা। ট্ৰেন্সমিটাৰ